সুপ্রভাত, এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আজি শুকুৰবাৰ 1433 ভাস্কৰাব্দৰ জেঠ মাহৰ 28 দিন, 1948 শকাব্দৰ জেঠ মাহৰ 22 দিন, 2026 খ্ৰীষ্টাব্দৰ জুন মাহৰ 12 তাৰিখ। এতিয়া সময় পুৱা 5:33 আৰু 40 ছেকেণ্ড গৈছে। আমাৰ অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 730 কিলোহাৰ্জ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্জত। আমাৰ অনুষ্ঠান নিউজ অন AIR মোবাইল এপতো শুনিব পাৰিব।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া ষ্টুডিঅ'ত আছো মই বিনীতা ডেকা, আৰু এতিয়াৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত আৰাধনা বৰা, নিয়ন্ত্ৰণ কক্ষত আতিকুৰ ৰহমান,

আজির বন্দনা অনুষ্ঠানটি সজোৱা হল ক্রমে পাপৰি দাসৰ কণ্ঠৰ মহাপুৰুষ শ্রী শ্রী মাধৱদেৱ বিৰচিত বৰগীত, প্ৰদীপ কুমাৰ বৰ্মনৰ কণ্ঠৰ লোকগীত, দীপি খানাথৰ কণ্ঠৰ চিয়া গীত, শহীদুদ্দিন আহমেদ আৰু সংগীবৃন্দৰ কণ্ঠৰ জিকিৰ আৰু ঋষভী বৰঠাকুৰৰ কণ্ঠৰ ভজনেৰে।

0: মুস্তাকিন আহমেদ আৰু সংগীবৃন্দই গোৱা জিকিৰ কীৰ্তি শুনিলে।
1: আকাশবাণী গুৱাহাটী, গান্ধী প্ৰসংগ।

0: গ্রাম সফাই সম্পর্কে মহাত্মা গান্ধীয়ে কৈছিল,
1: শ্রম আর বুদ্ধির মাজত যে দূরত্ব আহি গল, ইয়ার কারণে আমি গাঁর প্রতি ইমান মন নিদিয়া হলো আর ইয়াক এটা দোষ বলে মানিব পারি। পরিণাম এইটো হল যে দেশ ঠায়ে ঠায়ে বড় সুন্দর আর মনোমোহা সরু সরু গাঁওবিলাকর ঠাই লেতেরা গাঁওবিলাকে দেখবলে পোৱা যায় বহুবিলাক, বা এনেদরে কও পারি যে প্রায়ে সকলো গাঁৱত প্রবেশ করার সময় যে অনুভব হয় তারপরা হৃদয়ত আনন্দ নহয়। গাঁৱৰ বাহিৰত আৰু চাৰিওফালে ইমান লেতেৰা থাকে আৰু তাৰপৰা ইমান দুৰ্গন্ধ আহে যে প্ৰায়ে গাঁৱলৈ প্ৰৱেশ কৰাসকলে চকু মুদি আৰু নাক টিপিহে যাব পাৰে। বেছিভাগ কংগ্ৰেছী গাঁৱৰ বাসিন্দা হোৱা উচিত, আৰু যদি এনেকুৱা হয় তেন্তে তেওঁলোকৰ এইটো কৰ্তব্য হৈ যায় যে তেওঁলোকে নিজৰ গাঁওখনক সকলো ফালৰ পৰা পৰিষ্কাৰ পৰিচ্ছন্নতাৰ এক উত্তম উদাহৰণ হিচাপে প্ৰস্তুত কৰিব লাগে। কিন্তু তেওঁলোকে গাঁওবাসীসকল সদায় অর্থাৎ দৈনন্দিন জীৱনত অংশগ্রহণ করা বা তেওঁলোকৰ লগত সম্পূর্ণ মিলি যোৱাটো কেতিয়াও নিজৰ কর্তব্য বুলি ধৰি লোৱাই নাই। আমি রাষ্ট্রীয় বা সামাজিক পরিষ্কার পরিচ্ছন্নতা এটা জরুরি গুণ বুলি মনাও নাই আৰু ইয়াৰ বিকাশও কৰা নাই। এনে এটো নিয়ম এটা আছে বুলি আমি নিজৰ ধৰণেৰে স্নান কৰি লওঁ, কিন্তু যি নদী জলাশয়ত পবিত্ৰ হোৱাৰ মানসেৰে আমি স্নান কৰো তাৰে পানীক লেতেৰা কৰিবলৈ আমি অকণো কুণ্ঠাবোধ নকৰো। আমাৰ এই দুৰ্বলতাক মই এটা বৰ ডাঙৰ দুৰ্গুণ বুলি ভাবো। এই দুৰ্গুণৰেই এইটো পৰিণাম যে আমাৰ গাঁও আৰু পবিত্ৰ নদী পবিত্ৰ পাৰবিলাক লজ্জাজনক দুৰ্দশা আৰু অপৰিচ্ছন্নতাৰ দ্বাৰা নিৰ্মাণ হোৱা বেমাৰবিলাকৰ পৰা আমি ভুগিবলগীয়া হৈছে। গাঁৱত কৰিবলগীয়া কাৰ্য এইটো যে তাত য'তে ত'তে পেলনীয়া বস্তু, জাবৰৰ দম বা গোবৰৰ দম আছে, সেই ঠাইবিলাকৰ পৰা সেইবিলাক দূৰ কৰিব লাগে আৰু কুঁৱা আৰু অন্য জলাশয়বিলাকৰ চাফাই নিজেই কৰিব লাগে। যদি

কাৰ্যকৰ্তাসকলে পৰিজনসকলৰ দৰে নিজে প্ৰতিদিনে চাফাই কৰা কামটো আৰম্ভ কৰি দিয়ে আৰু তাৰ লগে লগে গাঁওবাসীক এইটোও কৈ থাকে যে এই কৰ্মত যোগদান দিয়াটো তেওঁলোকৰ পৰা আশা কৰে যাতে আগলৈ সকলো কাম গাঁওবাসীয়ে নিজে কৰিবলৈ লাগি যায়। তেন্তে এইটো নিশ্চিত যে আগলৈ বা পিছলৈ গাঁওবাসীসকলে এই কাৰ্যত নিশ্চয় সহযোগ কৰিব। গাঁৱৰ বজাৰ তথা গলিবিলাকৰ পৰা সকলো প্ৰকাৰৰ জাবৰ জোঁথৰ পেলনীয়া বস্তু গোটাই স্বচ্ছ কৰি ল'ব লাগে। পিছত এই জাবৰ জোঁথৰবিলাকক শ্ৰেণী বিভাজন কৰি দিব লাগে। ইয়াৰ কিছুমানৰ পৰা সাৰ কৰিব পৰা যায়, কিছুমানক কেৱল মাটিত পুতি দিব লাগিব আৰু কিছুমান এনেকুৱা হ'ব যৰ পৰা পোনপটীয়াকৈ সম্পত্তিৰ ৰূপত পৰিণত কৰিব পৰা হ'ব। জাবৰত পোৱা সাৰবিলাক এক বহু মূল্যৱান কেঁচামাল হ'ব পাৰে যাৰ পৰা বহুবিলাক লাগতিয়াল বস্তু নিৰ্মাণ কৰিব পৰা যায়। কাপোৰৰ ফটা পুৰণা টুকুৰাবোৰ বা ফটা পুৰণা কাগজবিলাকৰ পৰা কাগজ বনাব পৰা যাব আৰু ইফালৰ সিফালৰ পৰা গোটোৱা মলমূত্ৰবিলাক গাঁৱৰ খেতিৰ কাৰণে সোণালী সাৰৰ কাম কৰিব। মলমূত্ৰবিলাকক ব্যৱহাৰৰ উপযোগী কৰিবৰ কাৰণে

0: নির্মাণ কৰিব পৰা যায়। কাপোৰৰ ফটা পুৰণা টুকুৰাবোৰ বা ফটা পুৰণা কাগজবিলাকৰ পৰা কাগজ বনাব পৰা যাব আৰু ইফালৰ সিফালৰ পৰা গোটোৱা মলমূত্ৰবিলাক গাঁৱৰ খেতিৰ কাৰণে সোণালী সাৰৰ কাম কৰিব। মলমূত্ৰবিলাকক ব্যৱহাৰৰ উপযোগী কৰিবৰ কাৰণে এইটো কৰিব লাগে, সেইবিলাক শুকানেই হওক বা তৰলেই হওক তাত মাটি মিলাই অতি বেছি এফুট দকৈ খাল খান্দি মাটিত পুতি দিব লাগে। গাঁৱৰ স্বাস্থ্য ৰক্ষাৰ ওপৰত লিখা নিজৰ পুস্তকত ডাক্তৰ পূৰৱে কৈছে যে মলমূত্ৰবিলাকক মাটিৰ পৰা নৰ পৰা 12 ইঞ্চিতকৈ অধিক তললৈ পুতিব নালাগে। তেওঁৰ মান্যতা হল এইটো যে মাটিৰ ওপৰৰ তৰপটো সূক্ষ্ম জীৱৰে পৰিপূৰ্ণ আৰু বায়ু আৰু পোহৰৰ সহায়ত সেই জীৱবিলাকে মলমূত্ৰক এসপ্তাহৰ ভিতৰতে ভাল কোমল আৰু সুগন্ধিত মাটিলৈ পৰিৱৰ্তন কৰি দিয়ে। যিকোনো গাঁওবাসীয়ে নিজে এই কথাৰ সত্যতাৰ প্ৰমাণ কৰি ল'ব পাৰে। এই কাৰ্য দুই প্ৰকাৰেৰে কৰিব পৰা যায়। এটাটো পায়খানা ঘৰ সাজি তাত শৌচ পৰিবৰ কাৰণে মাটি আৰু লোহাৰ বাল্টি ৰাখি দিয়া যায়। প্ৰতিদিনে এই বাল্টিবিলাকৰ সৈতে তৈয়াৰ কৰি থোৱা মাটি খালী কৰি ওপৰৰ পৰা মাটি ঢালি দিয়ক বা মাটিত বৰ্গাকাৰ খাল খান্দি পোনে পোনে তাত মলমূত্ৰ ত্যাগ কৰি ওপৰৰ পৰা মাটি ঢালি দিয়ক। এই মলমূত্ৰক হয় গাঁৱৰ সামূহিক খেতিত পুতি দিব পাৰে, নহয় ব্যক্তিগত খেতিতো। কিন্তু এই কাৰ্য তেতিয়াহে সম্ভৱ হ'ব যেতিয়া গাঁওবাসীয়ে সহযোগ কৰিব। যিকোনো উদ্যোগী গাঁওবাসীয়ে এইখিনি কাম নিজেই কৰি ল'ব পাৰে যে মলমূত্ৰ একত্ৰ কৰি তাক নিজৰ কাৰণে সম্পত্তিলৈ পৰিৱৰ্তন কৰি দিব পাৰে।
1: গ্ৰাম চাফাই সম্পৰ্কত মহাত্মা গান্ধীৰ বক্তব্য শুনিলে আৰু ইয়াৰ লগে লগে সামৰা হ'ল আমাৰ আজিৰ গান্ধী প্ৰসংগ।

গান্ধী প্ৰসংগ অনুষ্ঠানটিৰ প্ৰযোজনা আছিল অজয় কুমাৰ বৰাৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক জগজিৎ সিং আৰু সংগীতবৃন্দৰ কণ্ঠৰ ভজন।

0: জগজিৎ সিং আৰু সংগীতবৃন্দই গোৱা ভজন্তি শুনিলে।
1: বিদ্যার্থীৰ অনুষ্ঠান প্ৰাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45।
0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান পৰিচিতি।

পুৱা 9:20 প্ৰভাতী তৰংগ। আজিৰ বিষয় জৰুৰীকালীন স্বাস্থ্যৰ যতন। অতিথি ডাক্তৰ প্ৰাণস্মিতা ডেকা। আগধৰিব ইন্দ্ৰজিৎ দাসে। অনুষ্ঠানটি এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ সৌজন্যত প্ৰচাৰ কৰা হ'ব। নিশা 10:00 ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে বিশেষ অনুষ্ঠান আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা। পৰিকল্পনা, পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ।

নিশা 8:02 উপন্যাসপাঠ অনুষ্ঠানত দিলীপ ফুকন রচিত উপন্যাস জলপদুমৰ পাঞ্চুৰীৰ চতুৰ্থ খণ্ড পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। দিনৰ 12:30 আইদৰ বুলনি অনুষ্ঠানত শিশু শ্ৰমিক বিৰোধী আইন আৰু আমাৰ কৰণীয় এই বিষয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা স্বপ্নশিখা শইকীয়াৰ সৈতে হোৱা সাক্ষাৎকাৰ সাক্ষাৎগ্ৰহণ জোনালী বৰুৱাৰ। পুৱা 8:30 গীতিমালিকাৰ শিল্পী খগেন মহন্ত, মিনতি চৌধুৰী, মিহিৰ বৰদলৈ আৰু অনিমা ভট্টাচাৰ্য।

পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমংগ। পুৱা 6:55 জ্ঞান বিজ্ঞান, পুৱা আৰু সন্ধিয়া 7:00 নিয়োগ বাতৰি, 7:15 আজি পুৱা, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। পুৱা 7:30 ভূপেন হাজৰিকাৰ কণ্ঠৰ কেইটিমান গীত শুনিবলৈ পাব। 9:15 জিলাৰ ৰেহৰূপ, দিনৰ 11:05 পাৰাগমালা লাইভ, 11:30 আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত এখনি আলেখ্য এইখনি গাঁও বুকুৰ আপোন, আগবঢ়াব স্নেহা পাঠক আৰু কস্তুৰীমা দাসে, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। দিনৰ 12:15 হিন্দী চিনেমাৰ গীতৰ অনুষ্ঠান, দিনৰ 1:10 আৰু সন্ধিয়া 7:45 চন্দামিতা ঠাকুৰীয়াৰ কণ্ঠৰ আধুনিক গীত, দিনৰ 1:20 সুৰেন্দ্ৰ নাথ আৰু সংগীসকলে গোৱা ওজাপালি, 1:35 উজ্জ্বল কুমাৰ দাসৰ মেণ্ডলিন বাদন। দিনৰ 1:50 পুনম বৰুৱাৰ কণ্ঠৰ ভজন, 2:30 পাশ্চাত্য সংগীতৰ অনুষ্ঠান, বিয়লি 3:15 নেপালী অনুষ্ঠান, 3:45 কাৰ্বি অনুষ্ঠান, 4:30 বড়ো অনুষ্ঠান, 5:25 সংস্কৃত ভাষা শিক্ষাৰ পাঠৰ অনুষ্ঠান, পাঠ যোগতাই শিক্ষা দিছে ৰজনীকান্ত দেৱশৰ্মাই। বিয়লি 5:45 বিদ্যাৰ্থীৰ অনুষ্ঠানত 10ম শ্ৰেণীৰ বাবে সাধাৰণ বিজ্ঞানৰ পাঠ, পোহৰৰ প্ৰতিফলন আৰু প্ৰতিসৰণ, যোগতাই আগবঢ়াব অংকুমণি বৰাই। সন্ধিয়া 6:10 কৃষিজগত অনুষ্ঠানত মৌ পালন স্বাৱলম্বনৰ এক সম্ভাৱনাময় পথ, এই বিষয়ে এটি আলোচনাত ভাগ ল'ব ডক্টৰ হিমাদ্ৰী ৰাভা আৰু খেমৰাজ গৌতমে, আঠ ধৰিব ভাস্কৰ জ্যোতি আচাৰ্যৰ, প্ৰযোজনা উৎপল বৰাৰ। সন্ধিয়া 6:40 হাফেজা বেগম চৌধুৰী আৰু সংগীসকলৰ কণ্ঠৰ জিকিৰ। সন্ধিয়া 7:05 বৃন্দগান, 7:20 আকৌ শুনোৱা হওক, 7:30 ফিফা বিশ্বকাপ 2026ৰ বতৰা দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। সাত বাজি 35 মিনিটত পূবালীৰ সুৰ অনুষ্ঠানত জন্মেশ্বৰী ৰাভা আৰু সংগীসকলে গোৱা ৰাভা গীত, নিশা 8:20 ইংৰাজী কথিকাৰ অনুষ্ঠানত ডক্টৰ অৰূপ শইকীয়াৰ কথিকা ভেনিচিং ৱেটলেণ্ডছ ইন আছাম। নিশা 8:30 আধুনিক গীতৰ অনুষ্ঠান, 9:00 চিত্ৰগীত, নিশা 9:30 জীৱনৰ দিশবাণী অনুষ্ঠানত বিশিষ্ট শিক্ষাবিদ গৱেষক তথা লেখক ডক্টৰ বিজয় কৃষ্ণ দেৱশৰ্মাৰ অনাতাঁৰ আত্মজীৱনীৰ পুনৰ প্ৰচাৰৰ দ্বিতীয় খণ্ড শুনিবলৈ পাব। তেখেতৰ সৈতে কথা পাতিছিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক ডক্টৰ অৱনী কুমাৰ ভাগৱতীয়ে, প্ৰযোজনা অশোক ভট্টাচাৰ্যৰ। অনুষ্ঠান পৰিস্থিতি ইমানেই।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতাৰ কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
2: অগ্নিযুগৰ গান।

0: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযোগৰ গান।
1: প্ৰতি পুৱা 8:15 পৰা 8:25 সুধা কণ্ঠৰ গীত,
0: বিবিধ ভাৰতী গুৱাহাটীত অগ্নিযোগৰ গান।
2: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট আকাশবাণী.gov.in নতুন ভাৰত ন ৰূপত আকাশবাণী।

পঢ়ি আপুনি নিশ্চয় ভাল পায়। উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM 100.8।

বিদ্যার্থীৰ অনুষ্ঠান। প্ৰাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45 বজাত।

0: জ্ঞান বিজ্ঞান যুগুতায় আগবঢ়াইছে প্রবাল কুমার শর্মায়।
1: মাটি সংরক্ষণৰ প্ৰয়োজন। আমাৰ পৃথিৱীখনৰ খোলাটোৰ একেবাৰে ওপৰৰ কোমল তৰপটো, য'ত আমি বসবাস কৰোঁ বা ঘৰ দুৱাৰ সাজু, জীৱন ধাৰণৰ বাবে খেতি বাতি কৰোঁ, যাতায়াতৰ বাবে আলি পদূলি বান্ধো, আৰু য'ত হাবি জংঘল গছ গছনি আদিয়ে খামোচ মাৰি ধৰি থিয় হৈ থাকে, সেই তৰপটোৱে হৈছে মাটি। উষ্ণতা, পানী, বৰফ আৰু বায়ুৰ সোঁতৰ প্ৰভাৱত আগ্নেয়শীল, গেদীয়শীল আৰু ৰূপান্তৰিতশীল ক্ষয় হৈ মাটিৰ বুনিয়াদৰ সৃষ্টি হয়। শিলবোৰ ক্ষয় হৈ মাটিৰ বুনিয়াদ সৃষ্টি হোৱাৰ পাছতেই মাটিৰ গঠন প্ৰক্ৰিয়া আৰম্ভ হয়। মাটিৰ গঠন কেইবাটাও কাৰকৰ ওপৰত নিৰ্ভৰ কৰে। উষ্ণতা, বৰষুণ, বায়ুৰ আৰ্দ্ৰতা, বতাহৰ গতি আদিয়ে মাটি গঠনত বিস্তৰ প্ৰভাৱ পেলায়। উষ্ণতা আৰু বৰষুণৰ পানীয়ে ভৌতিক, ৰাসায়নিক আৰু জৈৱ ৰাসায়নিক ক্ৰিয়াবিলাকক নিয়ন্ত্ৰণ কৰে। মাটিত থকা অনুজীৱসমূহৰ ক্ৰিয়া উষ্ণতাৰ ওপৰত নিৰ্ভৰ কৰে। বৰষুণ বেছি হোৱা ঠাইবিলাকত হাবি জংঘল গছ গছনি বেছি হয়, তাৰ ফলত মাটিত বেছি পৰিমাণে জৈৱিক পদাৰ্থ মিহলি হৈ থাকে। আনহাতে শুকান মৰুভূমি অঞ্চলত গছ গছনি নগজে, সেইকাৰণে সেইবোৰ ঠাইত মাটি গঠন প্ৰক্ৰিয়াটো প্ৰায় স্থবিৰ। মাটিত থকা কেঁচু, এন্দুৰ, উই, পোক পৰুৱা অনুজীৱসমূহ, আনকি মাটিৰ ওপৰত বাস কৰা জীৱ জন্তুবোৰেও মাটি গঠনত সহায় কৰে। কেঁচু, উই, এন্দুৰ আদিয়ে মাটি তল ওপৰ কৰে। অনুজীৱসমূহে জৈৱ পদাৰ্থবোৰ ভাঙে আৰু আন কিছুমান নতুন পদাৰ্থ, হিউমাছ, উৎপন্ন কৰে। মানুহে গছ গছনি কাটি পাহাৰ টকলা কৰাৰ ফলত মাটি গঠন প্ৰক্ৰিয়া ব্যাহত হৈছে। এঢলীয়া মাটিত হাল বাই চহালে বৰষুণৰ পানীয়ে ওপৰৰ মাটি ধুই নিয়াৰ ফলত মাটিৰ অৱক্ষয় হয়।

মাটিৰ ভিতৰত পানীৰ চলাচল মাটিৰ গাঁথনিৰ ওপৰত নিৰ্ভৰ কৰে। মাটিৰ বুনিয়াদৰ ধৰ্মই সেই ঠাইৰ ওপৰত গজি উঠা গছ গছনিসমূহক প্ৰভান্বিত কৰে। কোনো এটুকুৰা ঠাইৰ স্বাভাৱিক গছ গছনিবোৰ সেই মাটিৰ বুনিয়াদৰ ওপৰত নিৰ্ভৰ কৰে। চূণশিলৰ ওপৰত হোৱা মাটিৰ অম্লতা বৰ কম, আনকি সেই মাটিত গজি উঠা গছৰ পাতবিলাকতো কেলছিয়াম মেগনেছিয়াম আদিহে বেছিকৈ থাকে। মাটিত থকা বোকা আৰু মণিকৰ ধৰ্ম মাটিৰ বুনিয়াদৰ ওপৰত নিৰ্ভৰ কৰে। ইয়াৰোপৰি পৃথিৱীৰ উপৰিভাগৰ ওখ চাপৰ অৱস্থানৰ ওপৰত মাটিৰ গুণাগুণো নিৰ্ভৰ কৰে। পাহাৰৰ ওখ এঢলীয়া ঠাইৰ পৰা পানী বাগৰি আহি তাৰ লগত কঢ়িয়াই অনা উপাদানসমূহ তলৰ পাদদেশত জমা কৰে। সেইকাৰণে পাহাৰ বা পৰ্বতৰ ওপৰত মাটি গঠন প্ৰক্ৰিয়া তেনেই মন্থৰ। আনহাতে পৰ্বতৰ নামনিত সাৰুৱা মাটিৰ সৃষ্টি হয়। অতি শীত বা শুকান অঞ্চলত মাটি গঠন প্ৰক্ৰিয়া মন্থৰ। মাটি গঠন প্ৰক্ৰিয়াটো এটা গতিশীল প্ৰক্ৰিয়া। ই অহৰহ বেলেগ বেলেগ স্থানত বেলেগ বেলেগ হাৰত চলিয়েই আছে। অৰ্থাৎ আজি এঠাইত আমি যি ধৰণৰ মাটি দেখিছোঁ, 1000 বা 2000 বছৰ আগতে সেই ঠাইৰ মাটি এনেকুৱা নাছিল, বা আজিৰ পৰা 1000 বছৰৰ পাছতো সেই মাটি একেধৰণৰ হৈ নাথাকে। পানী আৰু বায়ুৰ সৈতে মাটি এঠাইৰ পৰা আন এঠাইলৈ কঢ়িয়াই লৈ যায়। ইয়াকে মাটিৰ ক্ষয়ীভৱন বোলে। এটা শান্ত অঞ্চলৰ পৰা বৰষুণৰ ফলত মাটি উটি আহি উপত্যকা বা সমভূমি সৃষ্টি কৰা প্ৰক্ৰিয়াটো স্বাভাৱিক বা ভূতাত্ত্বিক ক্ষয়ীভৱন বোলে। এই ক্ষয়ৰ পৰিমাণ প্ৰতি বছৰে প্ৰতি হেক্টৰ মাটিৰ পৰা 0.2 পৰা 0.5 টনলৈ হ'ব পাৰে। পাহাৰত থকা হাবিৰ গছ গছনি কটা, ঘৰ দুৱাৰ ৰাস্তা ঘাট আদিৰ বাবে মাটি কটা ইত্যাদি কাৰণত মাটিৰ ক্ষয়কৰণ প্ৰক্ৰিয়াটো ত্বৰান্বিত হয়। বৰষুণৰ টোপালবোৰে মাটিত থকা আঘাতৰ ফলত মাটিৰ দানাবোৰ ভাগি সৰু সৰু কণিকাত পৰিণত কৰে। বৰষুণৰ টোপালটো মাটিত পৰাৰ পাছত চিটিকনিৰ ফলত এই কণাবোৰ নিজৰ স্থানৰ পৰা কিছু দূৰ আঁতৰি যায়। তাৰ পাছত পানীয়ে সেই কণিকাবোৰ চাপৰ ঠাইলৈ কঢ়িয়াই লৈ যায়। গছ গছনিৰে ঢাক খাই নথকা মুকলি মাটিত বৰষুণৰ টোপালৰ আঘাতৰ ফলত মাটিৰ ক্ষয় হয়। মাটিক ক্ষয়ভৱন প্ৰক্ৰিয়াৰ পৰা ৰক্ষা কৰিবলৈ হ'লে গছ গছনি, ঘাঁহ বন আদিৰে ইয়াক সদায় ঢাকি ৰাখিব লাগে, যাতে বৰষুণৰ টোপালবোৰ পোনে পোনে মাটিত নপৰে। দ্ৰুতগতিত উদ্যোগীকৰণ, যান বাহনৰ বৰ্ধিত সংখ্যা, খেতি বাতিত ব্যৱহাৰ কৰা বিভিন্ন সাৰ, কীটনাশক দ্ৰব্য, কৃষিকৰ্মত ব্যৱহাৰ কৰিবলৈ লোৱা নলা নৰ্দমাৰ বোকা আৰু নগৰীয়া আৱৰ্জনা আদিৰ কাৰণে মাটিৰ প্ৰদূষণ ক্ৰমান্বয়ে বাঢ়ি গৈছে। এই প্ৰদূষকসমূহ মাটিত এবাৰ সোমাই গ'লে ই এটা চক্ৰৰ অংগ হৈ পৰে আৰু উদ্ভিদ, মানুহ আৰু আন জীৱ জন্তুৰ অহক্ষতি সাধন কৰে।

0: জ্ঞান বিজ্ঞান অনুষ্ঠানটি যুগুতাই আগবঢ়ালে প্রবাল কুমার শর্মায়।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি, আগবঢ়াইছে উৎপল বৰাই।
2: ভাৰত সঞ্চাৰ নিগম লিমিটেডত খালি হোৱা 100টা জুনিয়ৰ টেলিকম অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 16,400 টকাৰ পৰা 40,500 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী টেলিকমিউনিকেশ্যনছ, ইলেক্ট্ৰনিকছ, কম্পিউটাৰ, ইনফৰ্মেশ্যন টেকন'লজি, ইনষ্ট্ৰুমেণ্টেশ্যন, ৰেডিঅ' ইঞ্জিনিয়াৰিং আৰু ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, ইয়াৰে যিকোনো এটা শাখাত BE বা BTech ডিগ্ৰী থকা হ'ব লাগিব, নাইবা ইলেক্ট্ৰনিকছ বা কম্পিউটাৰ ছায়েন্স বিষয়ত MSc ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে BSNL.co.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 4 জুলাই। ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডে 11,127টা এছিষ্টেণ্ট লোকো পাইলট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ আৰম্ভণিতে মাহে 19,900 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে ফিটাৰ, ইলেক্ট্ৰিচিয়ান, ইনষ্ট্ৰুমেণ্ট মেকানিক, মিলৰাইট, মেইণ্টেনেঞ্চ মেকানিক, মেকানিক ৰেডিঅ' এণ্ড টিভি, ইলেক্ট্ৰনিকছ মেকানিক, মেকানিক মটৰ ভেহিকল, ৱায়াৰমেন,

tractor mechanic, armature and coil winder, mechanic diesel, heat engine, turner, machinist, refrigeration and air conditioning mechanic, ইয়াৰ যিকোনো ট্ৰেডত আই টি আইৰ চাৰ্টিফিকেট থকা হ'ব লাগিব, নাইবা মেকানিকেল, ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিক্স বা অট'মোবিল ইঞ্জিনিয়াৰিং ইয়াৰ যিকোনো শাখাত ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 14 জুন। ইণ্ডিয়ান এয়াৰফৰ্চে ফ্লাইং ব্ৰাঞ্চ, গ্ৰাউণ্ড ডিউটি টেকনিকেল ব্ৰাঞ্চ আৰু গ্ৰাউণ্ড ডিউটি নন টেকনিকেল ব্ৰাঞ্চত খালী হোৱা পদ পূৰাবৰ বাবে এফকেট 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। পদৰ সবিশেষ, প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু বয়স আদি বিতং তথ্য তথা আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 19 জুন। কৰ্মচাৰী চয়ন আয়োগে ভাৰত চৰকাৰৰ বিভিন্ন বিভাগত খালী হোৱা 12,256টা গ্ৰুপ বি আৰু গ্ৰুপ চি পদ পূৰাবৰ বাবে কম্বাইণ্ড গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যন 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰ পদৰ বাবে প্ৰাৰ্থী মেথমেটিক্স বিষয়ত উচ্চতৰ মাধ্যমিক পৰ্যায়ত কমেও 60% নম্বৰ পাই উত্তীৰ্ণ হোৱাৰ উপৰিও স্নাতক হ'ব লাগিব, নাইবা ষ্টেটিষ্টিক্স বিষয়লৈ স্নাতক হ'ব লাগিব। ষ্টেটিষ্টিকেল ইনভেষ্টিগেটৰ গ্ৰেড 2 এই পদৰ ক্ষেত্ৰত প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথমেটিক্স, ইকনমিক্স, ডেম'গ্ৰাফি, পপুলেশ্যন ষ্টাডিজ, অপাৰেশ্যনছ ৰিচাৰ্চ, ইনফৰ্মেশ্যন টেকন'লজি, কম্পিউটাৰ চায়েন্স, কম্পিউটাৰ ইঞ্জিনিয়াৰিং, কম্পিউটাৰ টেকন'লজি, কম্পিউটাৰ এপ্লিকেশ্যনছ, ডেটা চায়েন্স বা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স ইয়াৰে যিকোনো বিষয়লৈ স্নাতক হ'ব লাগিব। আনবোৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থী স্নাতক হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট ssc.nic.in। আবেদনৰ শেষ তাৰিখ 22 জুন। নিয়োগ বাতৰি ইমানেই।

0: আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: বাতৰিৰ সৈতে মই সংগীতা শৰ্মা। বিশ্বৰ ভালেসংখ্যক গুৰুত্বপূৰ্ণ অৰ্থব্যৱস্থা অনিশ্চয়তা আৰু অৰ্থনৈতিক প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ সময়ত ভাৰতৰ উন্নয়ন গাথা বিশ্বৰ বাবে অনুপ্ৰেৰণাৰ উৎস হৈ পৰিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় চৰকাৰে উপসাগৰীয় অঞ্চলৰ পৰিৱৰ্তিত সামুদ্ৰিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় নাৱিকসকলৰ সুৰক্ষাৰ বাবে পূৰ্ণ সতৰ্কতা অৱলম্বন কৰিছে। দেশত খেতিয়কসকলক তৈলবীজৰ খেতি সন্দৰ্ভত তথ্য প্ৰদানৰ উদ্দেশ্যে কিষাণ মিত্ৰ নামৰ হোৱাটছএপ আধাৰিত কৃত্ৰিম বুদ্ধিমত্তা পৰামৰ্শ সেৱা আৰম্ভ কৰা হৈছে। কৃষি তথা কৃষক কল্যাণ মন্ত্ৰালয়ে দেশত 2025-26 বৰ্ষত প্ৰায় 3,778 লাখ টন উদ্যান শস্য উৎপাদন হ'ব বুলি পূৰ্বানুমান কৰিছে। আৰু মেক্সিকোত আটকধুনীয়া উদ্বোধনী অনুষ্ঠানেৰে যোৱা নিশা বিশ্বকাপ ফুটবল প্ৰতিযোগিতা আৰম্ভ হয়। বিশ্বৰ ভালেসংখ্যক গুৰুত্বপূৰ্ণ অৰ্থব্যৱস্থা অনিশ্চয়তা আৰু অৰ্থনৈতিক প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ সময়ত ভাৰতৰ উন্নয়ন গাথা বিশ্বৰ বাবে অনুপ্ৰেৰণাৰ উৎস হৈ পৰিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত কালি নীতি আয়োগৰ পৰিচালনা পৰিষদৰ একাদশ বৈঠকত অধ্যক্ষতা কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে আত্মনিৰ্ভৰশীলতাৰ প্ৰতি ৰাষ্ট্ৰৰ সংকল্প অধিক সুদৃঢ় কৰাৰ আৱশ্যকতাত গুৰুত্ব আৰোপ কৰে। তেওঁ বিশেষকৈ নবীকৰণযোগ্য শক্তিখণ্ডত বিশ্বৰ বিভিন্ন দেশৰ শ্ৰেষ্ঠ প্ৰযুক্তি আৰু পদ্ধতি আঁকোৱালি লোৱাত গুৰুত্ব আৰোপ কৰে। শ্ৰীমোদীয়ে লগতে ৰাজ্যসমূহক এখন জিলা এবিধ সামগ্ৰী উদ্যমত গুৰুত্ব আৰোপ কৰিবলৈ আৰু এই সন্দৰ্ভত ৰপ্তানিমুখী ৰণনীতি যুগুতাই উলিয়াবলৈ আহ্বান জনায়।

কেন্দ্ৰীয় চৰকাৰে উপসাগৰীয় অঞ্চলৰ পৰিৱৰ্তিত সামুদ্ৰিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় নাৱিকসকলৰ সুৰক্ষাৰ বাবে পূৰ্ণ সতৰ্কতা অৱলম্বন কৰিছে। বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰালয়ে এটা বিবৃতিযোগে প্ৰকাশ কৰা মতে জাহাজ চলাচল সঞ্চালকালয়ে সংঘৰ্ষ প্ৰভাৱিত জলপথেৰে অহা যোৱা কৰা ভাৰত তথা আন ৰাষ্ট্ৰৰ ধবজাবাহী জাহাজত কৰ্মৰত সকলো ভাৰতীয় নাৱিকক সৰ্বাধিক সতৰ্কতা অৱলম্বন কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে। মন্ত্ৰালয়ে জাহাজ পৰিচালনাকাৰী, ব্যৱস্থাপক আৰু খণ্ডটোৰ সৈতে জড়িত কোম্পানীসমূহক সামুদ্ৰিক সুৰক্ষা বিষয়ক নিয়মাৱলী কঠোৰভাৱে মানি চলিবলৈ, পৰিস্থিতিৰ তথ্য আহৰণ কৰিবলৈ আৰু চৰকাৰ তথা সংশ্লিষ্ট আন্তঃৰাষ্ট্ৰীয় কৰ্তৃপক্ষসমূহে জাৰি কৰা পৰামৰ্শাৱলী অহৰহ নিৰীক্ষণ কৰিবলৈ কৈছে। বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কৈছে যে চৰকাৰে উপসাগৰীয় অঞ্চলৰ পৰিস্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে আৰু প্ৰতিগৰাকী ভাৰতীয় নাৱিকৰ সুৰক্ষা, নিৰাপত্তা আৰু কল্যাণৰ প্ৰতি ই সম্পূৰ্ণভাৱে প্ৰতিশ্ৰুতিবদ্ধ। তেওঁ কয় যে সংশ্লিষ্ট সকলো মন্ত্ৰালয়, সংস্থা আৰু বিদেশত থকা মিছনসমূহে প্ৰয়োজন হলে সময়মতে সহায় সাহায্য আগবঢ়াবলৈ ঘনিষ্ঠ সহযোগিতাৰে কাম কৰি আছে। নাবিক কল্যাণ নিধি সমিতি প্ৰভাৱিত নাবিক আৰু তেওঁলোকৰ পৰিয়ালবৰ্গলৈ আৱশ্যক অনুযায়ী বিত্তীয় আৰু অন্য সাহায্য আগবঢ়াবলৈ সাজু বুলি মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। নাবিক কল্যাণ নিধি সমিতিক প্ৰতিগৰাকী মৃত নাবিকৰ পৰিয়াললৈ 10,00,000 টকাকৈ এককালীন সাহায্য আগবঢ়াবলৈ নিৰ্দেশ দিয়া হৈছে। ইয়াৰ উপৰি সংশ্লিষ্ট সকলো পক্ষকে ভাৰতীয় নাবিকৰ সৈতে জড়িত যিকোনো ঘটনাৰ জাহাজ চলাচল সঞ্চালকালয়ক ততালিকে অৱগত কৰিবলৈ কোৱা হৈছে। ভাৰতীয় নাৱিক আৰু তেওঁলোকৰ পৰিয়ালবৰ্গলৈ সহায় আগবঢ়োৱাৰ বাবে অহৰ্নিশে কাৰ্যক্ষম সুকীয়া যোগাযোগ তথা জৰুৰীকালীন সঁহাৰি ব্যৱস্থাৰ দিহা কৰা হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আজি দুদিনীয়া ভ্ৰমণসূচীৰে উত্তৰাখণ্ডলৈ যাব। এই ভ্ৰমণকালত ৰাষ্ট্ৰপতিগৰাকীয়ে ডেৰাডুনৰ ভাৰতীয় সামৰিক একাডেমীৰ 158 সংখ্যক নিয়মীয়া পাঠ্যক্ৰম আৰু 141 সংখ্যক কাৰিকৰী স্নাতক পাঠ্যক্ৰম সম্পূৰ্ণ কৰাসকলৰ দীক্ষান্ত কুচকাৱাজ পৰিদৰ্শন কৰিব। দেশত খাৰিফ শস্যৰ খেতি আৰম্ভ হোৱাৰ সময়তে খেতিয়কসকলক তৈলবীজৰ খেতি সন্দৰ্ভত তথ্য প্ৰদানৰ উদ্দেশ্যে কিষাণ মিত্ৰ নামৰ হোৱাটছএপ আধাৰিত কৃত্ৰিম বুদ্ধিমত্তা পৰামৰ্শ সেৱা আৰম্ভ কৰা হৈছে। এই সেৱাৰ জৰিয়তে মোবাইল ফোনযোগে পোনপটীয়াকৈ তথ্য প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে এই সেৱাৰ অধীনত দেশৰ যিকোনো প্ৰান্তৰ খেতিয়কে হোৱাটছএপৰ মাধ্যমেৰে শস্য সম্পৰ্কীয় বিনামূলীয়া, বিশ্বাসযোগ্য আৰু তাৎক্ষণিক পৰামৰ্শ লাভ কৰিব পাৰিব। হোৱাটছএপত 40245-98180 নম্বৰটো তৈলবীজ কিষাণ মিত্ৰ নামেৰে ছেভ কৰি যিকোনো ভাৰতীয় ভাষাত বাদাম, সৰিয়হ, তিল, সূৰ্যমুখী, ছয়াবিন, গুজি তিল আৰু অন্য তৈলবীজ সম্পৰ্কে প্ৰশ্ন সুধিব পাৰিব বুলি মন্ত্ৰালয়ে উল্লেখ কৰিছে। ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ হায়দৰাবাদস্থিত তৈলবীজ গৱেষণা প্ৰতিষ্ঠানৰ সঞ্চালকে এই পদক্ষেপক দেশৰ প্ৰতিগৰাকী কৃষকক সাঙুৰি সমূহীয়া গৱেষণাৰ প্ৰথম প্ৰয়াস বুলি অভিহিত কৰিছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। কৃষি তথা কৃষক কল্যাণ মন্ত্ৰালয়ে দেশত 2025-26 বৰ্ষত প্ৰায় 3,778 লাখ টন উদ্যান শস্য উৎপাদন হ'ব বুলি পূৰ্বানুমান কৰিছে। এই পৰিমাণ 2024-25 বৰ্ষৰ তুলনাত 70,39,000 টন অধিক বুলি কোৱা হৈছে। কৃষি তথা কৃষক কল্যাণ মন্ত্ৰালয়ে জাৰি কৰা বিভিন্ন উদ্যান শস্যৰ খেতি কৰা ভূমি আৰু উৎপাদন সম্পৰ্কীয় দ্বিতীয় অগ্ৰিম পূৰ্বানুমান অনুসৰি দেশত 25-26 বৰ্ষত এনে শস্যৰ খেতি কৰা ভূমিৰ পৰিমাণ 301,51,000 হেক্টৰলৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। মন্ত্ৰালয়ে লগতে এই সময়ছোৱাত ফল মূল, শাক পাচলি, ফুল আৰু সুগন্ধি তথা ঔষধি শস্যৰ উৎপাদন বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰিছে। মন্ত্ৰালয়ে জাৰি কৰা দ্বিতীয় পূৰ্বানুমান অনুসৰি এই সময়ছোৱাত কল, আম, অমিতা, আপেল, মধুৰিআমৰ উৎপাদন বৃদ্ধি পোৱাৰ ফলত ফল মূলৰ উৎপাদন 1,214 লাখ টনৰো অধিক হোৱাৰ সম্ভাৱনা আছে। 2025-26 বৰ্ষত পিঁয়াজৰ উৎপাদন 307 লাখ টনলৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে বুলিও মন্ত্ৰালয়ে উল্লেখ কৰিছে। মন্ত্ৰালয়ৰ পূৰ্বানুমানত 2025-26 বৰ্ষত ফুলৰ উৎপাদন 25 লাখ টনৰো অধিক হ'ব পাৰে বুলি কোৱা হৈছে। বিদেশ মন্ত্ৰী ডঃ এছ জয়শংকৰে সম্প্ৰতি চলি থকা সংঘৰ্ষসমূহে মূল্যবৃদ্ধিত অৰিহণা যোগোৱাৰ লগতে যুদ্ধ বিধবস্ত অঞ্চলৰ উপৰি আন অঞ্চলতো বিভিন্ন পৰিৱৰ্তন অনাৰ বাবে উদ্বেগ প্ৰকাশ কৰিছে। ফিনলেণ্ডত অনুষ্ঠিত কুলতৰণ্টা আলোচনাত দেশখনৰ বিদেশ মন্ত্ৰী এলিনা ভাল্টোনেন আৰু সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰৰ সহকাৰী বিদেশ মন্ত্ৰী লানা

0: নোচেইবেৰ সৈতে পৰিৱৰ্তনশীল শক্তি আৰু নতুন ভূ ৰাজনৈতিক প্ৰতিযোগিতা শীৰ্ষক বৈঠকত অংশগ্ৰহণ কৰি তেওঁ এইদৰে প্ৰকাশ কৰে। ডঃ জয়শংকৰে লগতে আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ক ইয়াৰ পৰিণামৰ পৰা হাত সৰাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰখা আৰু কূটনৈতিক পৰিৱেশ গঢ়ি তোলাৰ ক্ষেত্ৰতো জোৰ দিয়ে। অস্থিৰ বিশ্বত সম্প্ৰতি বৈচিত্ৰময় যোগান শৃংখল, স্থায়িত্ব বৃদ্ধি, আশংকা হ্ৰাস কৰাৰ গুৰুত্ব সম্পৰ্কেও তেওঁ সজোৰে কয়। ডঃ জয়শংকৰে লগতে ভাৰতৰ শক্তিৰ ব্যৱহাৰ ৰাষ্ট্ৰীয় প্ৰয়োজন, ক্ৰয় বিক্ৰয় আধাৰিত আৰু সুলভতাৰ ওপৰত নিৰ্ভৰ কৰে বুলি উল্লেখ কৰে। 2026 বৰ্ষৰ ই প্ৰশাসনৰ ৰাষ্ট্ৰীয় বঁটাৰ বাবে 4টা পঞ্চায়তীৰাজ সম্পৰ্কীয় পদক্ষেপক নিৰ্বাচিত কৰা হৈছে বুলি পঞ্চায়তীৰাজ মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। ডিজিটেল প্ৰশাসন আৰু নাগৰিক কেন্দ্ৰিক সেৱা প্ৰদানৰ ক্ষেত্ৰত গাঁও পঞ্চায়তসমূহৰ বৰ্ধিত ভূমিকা সম্পৰ্কে ই আলোকপাত কৰে বুলি মন্ত্ৰালয়ে প্ৰকাশ কৰে। ডিজিটেল মঞ্চত ডাটা এনালিটিক্স ব্যৱহাৰেৰে ডিজিটেল ৰূপান্তৰ শিতানত পঞ্চায়ত উন্নতি সূচ্যাংকক সোণৰ পদক আগবঢ়োৱা হৈছে। মহাৰাষ্ট্ৰৰ চাংলি জিলাৰ কৰেপুৰ গাঁও পঞ্চায়তেও সোণৰ পদক লাভ কৰিছে। ত্ৰিপুৰাৰ পশ্চিম ত্ৰিপুৰা জিলাৰ বিজয়নগৰ গাঁও পঞ্চায়তে ৰূপৰ পদক অৰ্জন কৰিছে। মেক্সিকোত আটকধুনীয়া উদ্বোধনী অনুষ্ঠানেৰে যোৱা নিশা বিশ্বকাপ ফুটবল প্ৰতিযোগিতা আৰম্ভ হয়। এষ্টেকা ষ্টেডিয়ামত অনুষ্ঠিত উদ্বোধনী খেলত সহ আয়োজক দেশ মেক্সিকোই দক্ষিণ আফ্ৰিকাক 2-0 গলত পৰাস্ত কৰে। মেক্সিকোৰ হৈ জুলিয়ন কিউননছে খেলৰ 9 মিনিটত গ'ল দি দলক অগ্ৰগতি প্ৰদান কৰে। পাছত ৰাউল জিমেনেজে 67 মিনিটত দিয়া গলেৰে মেক্সিকোই 2-0 গলৰ অগ্ৰগতি লাভ কৰে। ইয়াৰ পূৰ্বে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত গোলকীয় সংগীত আৰু সংস্কৃতিৰ সমাহাৰ দেখিবলৈ পোৱা যায়। অনুষ্ঠানত ছাকিৰা আৰু ৱাৰ্ণাবয়ে প্ৰতিযোগিতাৰ আনুষ্ঠানিক গীত দায় দায় পৰিৱেশন কৰে। অনুষ্ঠানত মেক্সিকোৰ সংগীত জগতৰ আগশাৰীৰ শিল্পী এলেজান্দ্ৰো ফাৰ্ণাণ্ডেজ, লীলা গাউন্ছ, বেলিণ্ডা আৰু অন্যান্যসকলে অনুষ্ঠান পৰিৱেশন কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটি পুনৰ এবাৰ। বিশ্বৰ ভালেসংখ্যক গুৰুত্বপূৰ্ণ অৰ্থব্যৱস্থা অনিশ্চয়তা আৰু অৰ্থনৈতিক প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ সময়ত ভাৰতৰ উন্নয়ন গাথা বিশ্বৰ বাবে অনুপ্ৰেৰণাৰ উৎস হৈ পৰিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় চৰকাৰে উপসাগৰীয় অঞ্চলৰ পৰিৱৰ্তিত সামুদ্ৰিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় নাৱিকসকলৰ সুৰক্ষাৰ বাবে পূৰ্ণ সতৰ্কতা অৱলম্বন কৰিছে। দেশত খেতিয়কসকলক তৈলবীজৰ খেতি সন্দৰ্ভত তথ্য প্ৰদানৰ উদ্দেশ্যে কিষাণ মিত্ৰ নামৰ হোৱাটছএপ আধাৰিত কৃত্ৰিম বুদ্ধিমত্তা পৰামৰ্শ সেৱা আৰম্ভ কৰা হৈছে। কৃষি তথা কৃষক কল্যাণ মন্ত্ৰালয়ে দেশত 2025-26 বৰ্ষত প্ৰায় 3,778 লাখ টন উদ্যান শস্য উৎপাদন হ'ব বুলি পূৰ্বানুমান কৰিছে। আৰু মেক্সিকোত আটকধুনীয়া উদ্বোধনী অনুষ্ঠানেৰে যোৱা নিশা বিশ্বকাপ ফুটবল প্ৰতিযোগিতা আৰম্ভ হয়। আমাৰ এই বাতৰি ইমানতে অন্ত পৰি পৰৱৰ্তী বাতৰি 7:55 সময় পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবি ভাৰতী গুৱাহাটী। আজি পুৱা আগবঢ়াইছে শশাংকদীপ হালৈয়ে, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।

সুপ্রভাত প্রিয় শ্রোতা, আরম্ভ কৰিছো আজি পুৱা। আজি শুকুৰবাৰ 1433 ভাস্কৰাব্দৰ, আজি জেঠ মাহৰ 28 তাৰিখ আৰু 2026 খ্ৰীষ্টাব্দৰ 12 জুন। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি কৃষ্ণপক্ষৰ দ্বাদশী তিথি। আজি সূৰ্যোদয় হৈছিল 4:35 আৰু আজি সূৰ্যাস্তৰ সময় সন্ধিয়া 6:09:48।

সত্যনাথ বৰাই কৈছিল, নিজৰ ওপৰত বিশ্বাস ৰাখিব পাৰিলে পৃথিৱীত ভয় কৰাৰ কোনো কাৰণ নাথাকে। সততা, নিষ্ঠা, প্ৰেম আৰু বিশ্বাসৰ দ্বাৰা সকলো জয় কৰিব পাৰি।

নমস্কাৰ শ্ৰোতা, প্ৰসিদ্ধ কবি তথা সাহিত্যিক পদ্মধৰ চলিহাৰ আজি স্মৃতি দিৱস। তেখেতে অধিবক্তা হিচাপে কৰ্মজীৱনৰ পাতনি মেলিছিল। শিৱসাগৰত শিক্ষা আৰু জ্ঞানৰ পোহৰ বিলোৱাত অগ্ৰণী ভূমিকা গ্ৰহণ কৰা পদ্মধৰ চলিহাই শিৱসাগৰ কলেজৰ প্ৰতিষ্ঠাপক অধ্যক্ষৰ দায়িত্ব পালন কৰিছিল।

1945-46 চনত তেখেতে গুৱাহাটী আৰু শিৱসাগৰত অস্থায়ী ESC হিচাপে চাকৰি কৰিছিল। 1942 চনত ভাৰত ত্যাগ আন্দোলনত সক্ৰিয় অংশগ্ৰহণ কৰি তেখেতে কাৰাবাস খাটিছিল। সামাজিক কাম কাজত আগভাগ লোৱা পদ্মধৰ চলিহা অসম ছাত্ৰ সন্মিলনৰ প্ৰথম সম্পাদক আছিল। আধুনিক অসমীয়া সাহিত্যৰ এগৰাকী বিশিষ্ট আৰু অক্লান্ত কৰ্মী পদ্মধৰ চলিহাই ছাত্ৰ অৱস্থাৰ পৰাই লিখা মেলা আৰম্ভ কৰিছিল। 1915 চনত তেখেতৰ ৰচিত প্ৰথম পুথি ফুলনি প্ৰকাশ পাইছিল। তেখেতে গীত নাটক আৰু বিভিন্ন আলোচনাত্মক পুথি ৰচনা কৰাৰ উপৰিও উইলিয়াম শ্বেক্সপিয়াৰৰ ৰোমিঅ' জুলিয়েট নাটৰ অসমীয়া ভাঙনি কৰিছিল। তেখেতে 1934 চনত মঙলদৈত বহা অসম সাহিত্য সভাৰ সংগীত শাখাৰ সভাপতিত্ব কৰিছিল। 1958 চনত তিনিচুকীয়াত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশনত তেখেতে সভাপতিত্ব কৰিছিল। 1928-29 চনত সিংহদত্ত দেৱ অধিকাৰীৰ সহযোগত অৰ্ঘ্য নামৰ এখনি পষেকীয়া আলোচনী উলিয়াইছিল। সাদিনীয়া অসম কাকতৰ সম্পাদক হিচাপেও তেখেতে কাম কৰিছিল। ইয়াৰ উপৰিও তেখেতে বাহী আলোচনীৰ সহকাৰী সম্পাদকৰ দায়িত্বও বহন কৰিছিল। তেখেতৰ জন্ম হৈছিল 1895 চনত শিৱসাগৰত। শিৱসাগৰত ছাত্ৰ জীৱনৰ আৰম্ভণি কৰা পদ্মধৰ চলিহাই 1908 চনত শিৱসাগৰ চৰকাৰী হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষা পাছ কৰিছিল। ইয়াৰ পাছত তেখেতে 1910 চনত কটন কলেজৰ পৰা IA আৰু 1912 চনত কলিকতাৰ প্ৰেচিডেন্সি কলেজৰ পৰা ইংৰাজীত সন্মানসহ স্নাতক ডিগ্ৰী লাভ কৰিছিল। 1912 চনত গুৱাহাটীৰ আৰ্ল ল কলেজৰ পৰা BL উপাধি আৰু কটন কলেজৰ পৰা 1916 চনত ইংৰাজী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। কলৰে পাততে কাউৰী পৰে শীৰ্ষক কালজয়ী গীতটোৰে এগৰাকী ডাকুৱালৰ মৰ্মবেদনাৰ নিখুঁত প্ৰতিচ্ছবি অতি হৃদয়স্পৰ্শী ৰূপত দাঙি ধৰি প্ৰতিজন অসমীয়াৰ হৃদয়ত খোপনি পুতিবলৈ সক্ষম হোৱা অসমীয়া জাতিৰ বুকুৰ আপোন গণশিল্পী খগেন মহন্তৰ আজি স্মৃতি দিৱস। তেখেতে 1965 চনৰ পৰাই আকাশবাণীৰ নিয়মীয়া শিল্পী হিচাপে গীত গাবলৈ লৈছিল আৰু 1972 চনত প্ৰথম শ্ৰেণীৰ সুগম সংগীত আৰু লোকসংগীতৰ শিল্পী হিচাপে আকাশবাণীৰ স্বীকৃতি লাভ কৰিছিল। 1976 চনত আকাশবাণীত সংগীত প্ৰযোজক হিচাপে চাকৰিত যোগদান কৰি শেষত আকাশবাণীৰ উত্তৰ পূব সঞ্চালকালয়ৰ ডেপুটি ডাইৰেক্টৰ হিচাপে 2001 চনৰ 31 ডিচেম্বৰত অৱসৰ গ্ৰহণ কৰিছিল। অসমৰ সুৱদীসুৰীয়া বিহুগীতসমূহক জনগণৰ অন্তৰৰ আহেহে যিগৰাকী নমস্য স্মৰণীয় পুৰোধাই প্ৰবাহিত কৰি দিছিল, তেখেত আছিল অসমীয়া লোকসংগীতৰ আৰু বিহুগীতৰ মুকুটবিহীন সম্ৰাট খগেন মহন্ত। এইগৰাকী প্ৰবাদ প্ৰতিম শিল্পীৰ গীতত কেঁচা মাটিৰ নিভাঁজ সুবাস আৰু অসমৰ খাটি খোৱা মানুহৰ সুখ দুখ আশা সপোনবোৰ সাৰ্থকভাৱে প্ৰতিফলিত হৈছিল। বিহুক জনপ্ৰিয় কৰি তোলা এইগৰাকী গণশিল্পীক বিহুবলীয়া শ্ৰোতা দৰ্শক তথা গুণমুগ্ধ হৈ বিহু সম্ৰাট উপাধি প্ৰদান কৰিছিল। প্ৰায় 23খন অসমীয়া কথাছবিত কণ্ঠ নিগৰুৱা খগেন মহন্তই 1979 চনত মইনাজান আৰু 1980 চনত মেঘমুক্তি নামৰ ছবি দুখনৰ সংগীত পৰিচালনাও কৰিছিল। আব্দুল মজিদ পৰিচালিত মৰম তৃষ্ণা ছবিখনত প্ৰথমবাৰৰ বাবে তেখেতে কণ্ঠদান কৰিছিল। এইগৰাকী আজন্ম শিল্পীয়ে সংগীত ক্ষেত্ৰলৈ আগবঢ়োৱা অসামান্য অৱদানৰ বাবে 1992 চনত লাভ কৰে সন্মানীয় সংগীত নাটক অকাডেমী বঁটা, 1994 চনত শ্ৰীময় বঁটা আৰু 1999 চনত সংগীতাচাৰ্য সন্মান লাভ কৰিছিল। প্ৰিয় শ্ৰোতা, অসমৰ সাংস্কৃতিক তথা অভিনয়ৰ ক্ষেত্ৰখনত এক নতুন বিপ্লৱৰ সূচনা কৰা অচ্যুত লহকৰৰ আজি স্মৃতি দিৱস। অসমৰ ভ্ৰাম্যমান থিয়েটাৰৰ জনক, প্ৰযোজক, শক্তিশালী নাট্যকাৰ, বলিষ্ঠ অভিনেতা, দক্ষ পৰিচালক, যাদুকৰী আলোকশিল্পীৰ লগতে সাহিত্যৰ ক্ষেত্ৰখনৰ লগতো জড়িত হোৱা অচ্যুত লহকৰ নিজৰ প্ৰতিভা আৰু সাধনাৰ বলত অসমৰ ভোটাতৰা ৰূপত পৰিগণিত হৈছিল। তেখেতৰ পৰা অসম আৰু অসমীয়াই লাভ কৰিছিল অসমৰ আটাইতকৈ জনপ্ৰিয় নাট্য সংস্কৃতিৰ ৰূপ ভ্ৰাম্যমান থিয়েটাৰ। 1963 চনৰ 2 অক্টোবৰ তাৰিখে অচ্যুত লহকৰৰ পৃষ্ঠপোষকতাত অসমৰ প্ৰথম ভ্ৰাম্যমান থিয়েটাৰ নটৰাজ থিয়েটাৰৰ জন্ম হৈছিল। 1963 চনৰ পৰা বৰ্তমানলৈকে এক সুকীয়া অস্তিত্ব আৰু গৌৰৱেৰে অসমৰ ভ্ৰাম্যমান থিয়েটাৰ উজ্বলি আছে। এই ভ্ৰাম্যমান থিয়েটাৰে অসমক বিশ্বৰ দৰবাৰত এক সুকীয়া স্থান দিছে। ইয়াৰ বাবেই তেখেতক ভ্ৰাম্যমানৰ পিতামহ লগতে মঞ্চ প্ৰভাকৰ বুলিও জনা যায়। নটৰাজ থিয়েটাৰৰ প্ৰযোজক অচ্যুত লহকৰে যুগান্তকাৰী নাটক সতী বেউলাৰ মঞ্চায়নৰ সময়ত থিয়েটাৰৰ মঞ্চত চিনেমাৰ দৃশ্য প্ৰদৰ্শন কৰে।

0: কে ধৰি চলন্ত মঞ্চ এৰেনা থিয়েটাৰ পৰীক্ষা কৰাৰ লগতে অসমৰ ভ্ৰাম্যমান থিয়েটাৰক সৰ্বভাৰতীয় স্বৰূপ প্ৰদান কৰাৰ বাবে হিন্দীভাষী অভিনেতা অভিনেত্ৰীক হিন্দী বলৰ পৰা আনি পশ্চিমবংগ, বিহাৰ, উৰিষ্যা, উত্তৰ প্ৰদেশৰ মাটিত নাট মঞ্চস্থ কৰিছিল। 1963 চনৰ পৰা 2003 চনলৈ সুদীৰ্ঘকাল অসমৰ বিভিন্ন প্ৰান্তত নাট মঞ্চস্থ কৰা নটৰাজ থিয়েটাৰৰ বেউলা, অংগাৰ, জেৰেঙাৰ সতি, নন্দ দুলাল, আনারকলি, বিক্রমাদিত্য আদি হল গুরুত্বপূর্ণ তথা সমাদৃত নাট। অসমৰ নাট্য জগতত এক বিপ্লৱৰ সৃষ্টি কৰি নাটকৰ দ্বাৰা মনোৰঞ্জন দিয়াৰ লগতে শিল্পীৰ আৰ্থিক দিশটোৰ নিৰাপত্তাৰ স্বাৰ্থত বৰ্তমান সমগ্ৰ অসমত অচ্যুত লহকৰে দেখুৱাই যোৱা বাতৰি প্ৰায় বহুতো ভ্ৰাম্যমান থিয়েটাৰ গঢ় লৈ উঠি ই এক সাংস্কৃতিক উদ্যোগলৈ ৰূপান্তৰিত হৈছে। অচ্যুত লহকৰে সাহিত্যচাৰ্য অতুল চন্দ্ৰ হাজৰিকা বঁটা, কমল কুমাৰী ৰাষ্ট্ৰীয় সন্মান, ব্ৰজনাথ শৰ্মা বঁটাও লাভ কৰিছিল। বিএ পঢ়ি থকাৰ সময়তে তেখেতে আমেৰিকান এম্বেচিৰ লগত বন্দোবস্ত অনুসৰি তেওঁ আব্ৰাহাম লিংকন, গণতন্ত্ৰ আদি কেইবাখনো গ্ৰন্থ অনুবাদ কৰিছিল। কলিকতাত থকাৰ সময়ছোৱাত অচ্যুত লহকৰে মাহেকীয়া আলোচনী দীপাৱলী সম্পাদনা তথা প্ৰকাশ কৰি উলিয়াইছিল। সমান্তৰালকৈ গল্প কবিতা লিখাৰ উপৰিও বহুকেইখন নাটকো ৰচনা কৰিছিল। তেখেতৰ দ্বাৰা ৰচিত নাটকসমূহ হৈছে এৰিনা, অজে ভিয়েটনাম, আমেৰিকাৰ পুতলা, উষা, ব্লেকমানি, ডাক্তৰ বাবু, আদৰ্শৱতী নাৰী ইত্যাদি।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: যোগাসন শিতানত আমাৰ সৈতে এয়া যোগ প্ৰশিক্ষক গায়ত্ৰী চাংকাকতি।
4: আজিৰ খণ্ডটিত মই বৰ্তমান সময়ত দেখিবলৈ পোৱা সমস্যা আঁঠুৰ বিষৰ বিষয়ে ক'বলৈ ওলাইছো। আঁঠুৰ বিষ বিভিন্ন কাৰণতে হ'ব পাৰে। সেই কাৰণসমূহ হ'ল আঁঠুত পোৱা আঘাত, অত্যাধিক দৌৰাদৌৰি কৰা বা ব্যায়ামৰ চাপ, বয়স বৃদ্ধিৰ লগে লগে আঁঠুৰ সন্ধিত হোৱা ক্ষয়, অধিকভাৱে ওজনৰ বৃদ্ধি, কেলছিয়াম বা ভিটামিন ডিৰ অভাৱ। আজিকালি আঁঠুৰ বিষ যিকোনো বয়সতে দেখা দিয়ে, কিন্তু বয়স বৃদ্ধিৰ লগে লগে ইয়াৰ সম্ভাৱনা বৃদ্ধি পায়। সেইবাবে আমি নিয়মিত ৰূপত যোগ অভ্যাস কৰাটো অত্যন্ত প্ৰয়োজনীয়। এই ক্ষেত্ৰত কেইটামান যোগাসনে বিশেষ ৰূপত সহায় আগবঢ়ায়। সেইকেইটা হ'ল তাৰাসন, বৃক্ষাসন, সেতু বন্ধাসন, বজ্ৰাসন আৰু শৱাসন। তেনেহলে আহকচোন আমি তাৰাসন কেনেদৰে কৰিব পাৰোঁ জানি লওঁ। প্ৰথমতে দুয়োখন ভৰি একেলগে বা সামান্য ফাক কৰি ৰাখি থিয় হৈ ল'ম। তাৰপিছত পিঠিখন চিধা কৰি ৰাখিম আৰু হাত দুখন শৰীৰৰ কাষত ৰাখিম। গভীৰভাৱে শ্বাস লৈ হাত দুখন ওপৰলৈ উঠাম আৰু ভৰিৰ আঙুলিৰ ওপৰত উঠি সমগ্ৰ শৰীৰ ওপৰলৈ টানিম। এনেদৰে প্ৰায় 10-20 ছেকেণ্ড ধৰি স্বাভাৱিকভাৱে শ্বাস প্ৰশ্বাস লৈ থাকিম। এনেদৰে লাহে লাহে আকৌ হাত দুখন তললৈ নমাই আনিম আৰু লগতে ভৰি দুখনো তললৈ নমাই আনিম। এনেকৈয়ে দৈনিক 5-10 বাৰ এই আসনটি কৰিব পাৰোঁ। এই ক্ষেত্ৰত খালী পেট থকাটো প্ৰয়োজনীয়। আৰু যদিহে আঁঠুৰ বিষ অত্যন্ত বেছি, তেন্তে আপুনি এগৰাকী অভিজ্ঞ যোগ প্ৰশিক্ষকৰ পৰা এই আসনটি কৰাটো উচিত।
0: আমাৰ সৈতে সেয়া আছিল যোগ প্ৰশিক্ষক গায়ত্ৰী চাংকাকতি। শ্ৰোতা, আজি বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱস। বিশ্বব্যাপী শিশুৰ অধিকাৰ ৰক্ষা কৰিবলৈ আৰু শিশু শ্ৰমিক নিৰ্মূল কৰাৰ উদ্দেশ্যে প্ৰতি বছৰে 12 জুন তাৰিখে বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱস পালন কৰি অহা হৈছে। ৰাষ্ট্ৰসংঘৰ বিশেষ সহযোগী শাখা আন্তৰ্জাতিক শ্ৰমিক সংস্থাৰ সহযোগত গোটেই বিশ্বতে এই দিৱস পালন কৰা হয়। 2002 চনত

0: আন্তর্জাতিক শ্রমিক সংস্থায় শিশু শ্রমিকৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ উদ্দেশ্যে এই দিবসৰ আৰম্ভণি কৰিছিল। ইতিহাসৰ পাতলুটিয়ালে আমি পাওঁ ইটালীৰ জ্যোতি পদাৰ্থ বিজ্ঞানী আৰু জনপ্ৰিয় বিজ্ঞান লেখিকা মাৰ্গেৰিটা হেকৰ জন্ম হৈছিল আজিৰ তাৰিখত। বিখ্যাত লেখিকা এন ফ্ৰাংকৰ জন্ম হৈছিল আজিৰ তাৰিখত। ভাৰতীয় অভিনেত্ৰী আৰু ভাৰতনাট্যম শিল্পী পদ্মিনীৰ জন্ম হৈছিল আজিৰ তাৰিখত। কানাডাৰ ক্লিনিকেল মনোবিজ্ঞানী আৰু লেখক জৰ্ডান পিটাৰছনৰ জন্ম হৈছিল আজিৰ তাৰিখত।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান। যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি বিপিএল কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: বিশেষ লোক আদালত সমাধান সমাৰোহ। মহানগৰ উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন গোচৰসমূহৰ ক্ষিপ্ৰ আৰু ফলপ্ৰসূ সমাধানৰ বাবে সমাধান সমাৰোহ শীৰ্ষক বিশেষ লোক আদালত আয়োজন কৰা হৈছে। 21, 22 আৰু 23 আগষ্টত অনুষ্ঠিত হ'বলগীয়া এই লোক আদালতত অংশ ল'বলৈ ইচ্ছুক গোচৰৰ পক্ষসমূহক সংশ্লিষ্ট জিলা আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয় অথবা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয়ত যোগাযোগ কৰিবলৈ অনুৰোধ কৰা হ'ল।
5: গুৱাহাটীৰ আহোম গাঁৱত থকা এছ কে হাজৰিকা কলেজত বিএ প্ৰথম ষান্মাসিকত নামভৰ্তিৰ বাবে যোগাযোগৰ নম্বৰ 7042562907। গুৱাহাটী ইউনিভাৰ্চিটি এফিলিয়েটেড আৰু পৰীক্ষা কেন্দ্ৰ থকা এছ কে হাজৰিকা কলেজে নিয়মীয়া ক্লাছ কৰিব নোৱাৰা ছাত্ৰ ছাত্ৰীৰ বাবেও বিশেষ ব্যৱস্থা ৰাখিছে। এছ কে হাজৰিকা কলেজ, আহোম গাঁও, গুৱাহাটী।
0: প্ৰিয় শ্ৰোতা, এতিয়া আহিছোঁ আজি গুৱাহাটীৰ পৰা প্ৰকাশিত কেইখনমান বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাৰ ঘাই ঘাই বাতৰিৰ মাজলৈ। 4 বছৰীয়া প্ৰতীক্ষা আৰু তীব্ৰ উৎকণ্ঠাৰ অন্ত পেলাই বৰ্ণাঢ্য উদ্বোধনী অনুষ্ঠানেৰে আৰম্ভ হ'ল বিশ্বকাপ ফুটবলৰ মহাৰণ। প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত নতুন দিল্লীত নীতি আয়োগৰ বৈঠক। বিকশিত ভাৰতৰ মূল চালিকা যুৱ প্ৰজন্ম আৰু নাৰী শক্তি বুলি মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ গুৰুত্বপূৰ্ণ ঘোষণা। 5 বছৰত 2 লাখ নিযুক্তিৰ 40% নিযুক্ত হ'ব শিক্ষা বিভাগত। নেশ্যনেল ফাৰ্মাচিউটিকেল প্ৰাইজিং অথৰিটিৰ অনুমোদন ক্ৰমে কৰ্কট, গেষ্ট্ৰিকসহ 82 বিধ ঔষধৰ দাম বৃদ্ধি। নতুন দিল্লীত কেন্দ্ৰ, অসম চৰকাৰ, নাগালেণ্ড চৰকাৰৰ মাজত সম্পন্ন হ'ল চুক্তি। অসম নাগালেণ্ড সীমান্তত চলিব প্ৰাকৃতিক গেছ আৰু তেলৰ সন্ধান। সংগীত নাটক একাডেমীয়ে 2024 আৰু 2025 বৰ্ষৰ বাবে ঘোষণা কৰা ৰাষ্ট্ৰীয় বঁটা আৰু যুৱ পুৰস্কাৰত অসমৰ মুঠ 11 গৰাকী স্বনামধন্য শিল্পীলৈ সংগীত নাটক একাডেমী বঁটা। বিশ্বজুৰি ৰন্ধন গেছৰ সংকটে ভয়াৱহ ৰূপ লোৱাৰ আশংকা। আমেৰিকাৰ উপৰ্যুপৰি আক্ৰমণৰ পিছতে হৰ্মুজ প্ৰণালী সম্পূৰ্ণৰূপে বন্ধ কৰি দিলে ইৰাণে। এতিয়া আহিছোঁ খেলৰ বাতৰিলৈ। আজিৰে পৰা মহিলাৰ T20 বিশ্বকাপ ক্ৰিকেট আৰম্ভ। 14 জুনত পাকিস্তানৰ বিৰুদ্ধে অভিযান আৰম্ভ ভাৰতৰ। বিশ্বকাপ ফুটবলৰ আজিৰ খেল কানাডা বনাম বস্নিয়া। অষ্ট্ৰেলিয়ান অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ ভাৰতৰ তাৰকা ছাটলাৰ পি ভি সিন্ধু আৰু তন্বী শৰ্মাৰ। প্ৰিয় শ্ৰোতা, আজি পোৱাৰ বাবে নিৰ্ধাৰিত সময় শেষ হ'ল। আপোনাৰ আজিৰ দিনটো শুভ আৰু মংগলময় হোৱাৰ কামনাৰে মই শশাংকদী ভালৈ আজি পোৱা অনুষ্ঠানটি ইয়াতে সামৰিছোঁ। নমস্কাৰ।

আজি পুৱা অনুষ্ঠানটিৰ প্ৰযোজনা আছিল কাৰ্তিক সূত্ৰধৰৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনো আহক ভূপেন হাজৰিকাৰ কণ্ঠৰ কেইটিমান গীত।

0: ভূপেন হাজৰিকাৰ কণ্ঠৰ গীতকেইটি শুনিলে।
1: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই অ?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰো কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে মই এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
5: এই কাহিনী হল এগৰাকী গৃহিণীৰ আৰু তেওঁৰ অন্তৰাত্মাৰ। বিজুলীৰ বিল, গেলামাল, স্কুলৰ ফিজ সকলো হৈ গল।
6: হৈ গল বাজেট?
5: অঁ, 5,000 বাচি গল।
6: নতুন মেখেলা চাদৰ লৈ লোৱা?
5: নলওঁ, যোৱা মাহত হেতু লৈছিলোঁ।
6: আৰু এযোৰ?
5: নলওঁ। প্ৰথমে বাজেট বনাওক, তাৰপিছত কম কমকৈ বস্তু ধন বেংকত জমা কৰক আৰু পইচা কেনেকৈ বাঢ়িছে চাওক।
6: বৰ জ্ঞানী।
5: এতিয়া যোৱা।
7: RBI কয়
5: বিত্তীয় বুদ্ধিমত্তা সমৃদ্ধ মহিলা।
8: আকাশত মেঘে গাজে, চহৰত লাগে ভয়, বাৰিষাৰ বানত বাট পথ নদী যেন হয়।
9: ঘৰত পানী সোমালে চুইচ কৰিব বন্ধ, বিদ্যুতৰ কামত কেতিয়াও নকৰিব দণ্ড।
8: নলাত যাবৰ প্লাষ্টিক নেপেলাব ভাই, ভাবি চিন্তি ফুটপাথত খোজ দিব মেন হল চাই।
9: হঠাৎ বাঢ়িলে পানী ওখ ঠাই লৈ যাব, বেছি পানীত গাড়ী চলে বিপদ মাতি নলব।
8: মাত্ৰ 6 ইঞ্চি পানীতো মানুহ উটি যায়, বাঢ়নী পানী দেখিলে ঘূৰি অহাটোৱে উপায়।
9: বিজুলী খুঁটাৰ পৰা দূৰতে থাকিব, হাতত এডাল লাঠি লৈহে পানীত নামিব।
8: নিজে সজাগ হৈ থাকিলেহে বাচিব আমাৰ প্ৰাণ, নগৰীয়া বানৰ পৰা হওক সদায় সাৱধান।
10: অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ চমুকৈ ASDMAৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
11: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
12: হয়,
11: সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে। পিছে এনে যত্ন ক'ত পালি?
12: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
11: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
12: নহয়ও,
11: শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
12: অঁ, সঁচাকৈ বৰ ভাল কথা,
11: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।

0: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী।
1: এই কাহিনী হল এগৰাকী নাৰ্ছৰ আৰু তেওঁৰ অন্তৰাত্মাৰ। আহি গল দৰমহা, এতিয়া নতুন কাণ ফুলি
2: নহয়, প্ৰথমে সঞ্চয়,
1: প্ৰথমে কাণ ফুলি।
2: শুনক, প্ৰতি মাহে অলপ বচাওক, অলপ বিনিয়োগ কৰক আৰু অলপ ইমাৰজেঞ্চি বাবেও সাঁচক, যাতে হৈ ৰয় টেনশ্যন ফ্ৰী।
1: কিন্তু কাণ ফুলি কি হ'ব?
2: যাবানে ভিডিঅ' ইনজেকশ্যন?
3: RBI কয়
2: বিত্তীয় বুদ্ধিমত্তা সমৃদ্ধ মহিলা।
0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
4: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
4: 6900453528।
0: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া ক্ৰমে 7:55 আঞ্চলিক বাতৰি, 8:00 সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। এতিয়াৰ বাতৰিৰ সৈতে মই সংগীতা শৰ্মা। অসম নাগালেণ্ড সীমান্তত তেল আৰু গেছৰ অন্বেষণৰ বাবে কেন্দ্ৰীয় চৰকাৰ অসম আৰু নাগালেণ্ডৰ মাজত কালি নতুন দিল্লীৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ত এখন ত্ৰিপাক্ষিক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিউ ৰিঅ' আৰু কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ মন্ত্ৰী হৰদীপ সিং পুৰী উপস্থিত থাকে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বৈঠকত কয় যে এই ঐতিহাসিক চুক্তিৰ ফলত অসম আৰু নাগালেণ্ডৰ সীমান্তৱৰ্তী অঞ্চলৰ 1000 বৰ্গ কিলোমিটাৰতকৈ অধিক এলেকাত থকা তেল, গেছ আৰু খনিজ সম্পদৰ অন্বেষণ তথা উৎপাদনৰ নতুন দুৱাৰ মুকলি হ'ব। এই পদক্ষেপে উত্তৰ পূৰ্বাঞ্চলক মূল চালিকা শক্তি হিচাপে লৈ ভাৰতবৰ্ষক শক্তিখণ্ডত স্বাৱলম্বী কৰি তোলাৰ যাত্ৰাত নতুন গতি প্ৰদান কৰিব বুলি আশা কৰা হৈছে। মুখ্যমন্ত্ৰীয়ে কয় যে বিকশিত আৰু সুৰক্ষিত ভাৰত গঢ়াৰ পথত বাধা হৈ থকা পুৰণি তথা জটিল সমস্যাসমূহ সমাধান কৰিবলৈ কেন্দ্ৰীয় চৰকাৰ বদ্ধপৰিকৰ আৰু খনিজ সম্পদৰ অন্বেষণৰ চুক্তিখনেই ইয়াৰ প্ৰমাণ। চুক্তি সম্পাদনৰ লগে লগে উত্তৰ পূব অৰ্থাৎ অষ্টলক্ষ্মী অঞ্চলৰ বাবে নতুন যুগৰ আৰম্ভণি ঘটিল বুলি তেওঁ মন্তব্য কৰে।
2: Both Assam and Nagaland is joining hands to share the proceeds of this hydrocarbon potential in terms of royalty. This agreement is particularly important at the time when the world is facing crisis and India is importing hydrocarbon at much higher rates, causing tremendous hardship to the people. I am sure that this arrangement on hydrocarbon will be implemented in letter and spirit. As assured by Honorable Chief Minister of Nagaland, I can reiterate that Assam will also cooperate in the implementation of this agreement. Whenever there will be some dispute regarding the area of interest, we both will sit and will resolve it amicably, because we want to see that ultimately people of the area is benefited from these hydrocarbon resources.
1: উল্লেখযোগ্য যে অসম নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলত খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছৰ বৃহৎ ভাণ্ডাৰ আছে বুলি অনুমান কৰা হৈছে। অঞ্চলটোত মূল্যৱান হাইড্ৰকাৰ্বনৰো ভাণ্ডাৰ আছে বুলি জনা যায়। দুয়োখন ৰাজ্যৰ মাজত দীৰ্ঘদিনীয়া সীমা বিবাদৰ বাবে এতিয়ালৈকে এই সম্পদৰাজিৰ সদব্যৱহাৰ কৰিব পৰা হোৱা নাই। প্ৰস্তাৱিত চুক্তিখনে অৰ্থনৈতিক উন্নয়নৰ নতুন সুযোগ সৃষ্টি কৰি দুয়োখন ৰাজ্যকে একেলগে কাম কৰাত সহায় কৰিব। নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুসৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে অহা 5 বছৰত প্ৰদান কৰিবলগীয়া 2 লাখ নিযুক্তিৰ ভিতৰত 40% নিযুক্তি শিক্ষাখণ্ডত হ'ব বুলি শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৱে প্ৰকাশ কৰিছে। মন্ত্ৰীগৰাকীয়ে কালি সংবাদ মাধ্যমৰ আগত কয় যে অনাগত দিনত শিক্ষকতাৰ বাবে DLA, BED আৰু TET পৰীক্ষা উত্তীৰ্ণসকলৰ বাবে ভাল খবৰ আহি আছে। স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ বেগৰ ওজনক লৈ দীৰ্ঘদিনৰ পৰা চলি অহা আপত্তি অভিযোগ সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে বিদ্যালয়ৰ শৈক্ষিক দিনপঞ্জী এনেদৰে প্ৰস্তুত

0: খগেন মহন্তৰ কণ্ঠত অৰবিন্দ পাঠক ৰচিত গীতটি শুনিলে।
1: হাৰ্ট এটেক, ষ্ট্ৰোক, ৰোড এক্সিডেণ্ট, শিশুৰ জৰুৰী অৱস্থা, পেটৰ বিষ বা গেষ্ট্ৰিক ব্লিডিং, তৎক্ষণাত আহক এপ'লো এক্সেল কেয়াৰ হাস্পাতালৰ ইমাৰজেঞ্চি বিভাগলৈ। ইয়াত আছে অভিজ্ঞ জৰুৰীকালীন চিকিৎসকৰ দল, আধুনিক ICU আৰু ইমাৰজেঞ্চি OT। 24 ঘণ্টাই সাজু আপোনাৰ সেৱাত। এপ'লো এক্সেল কেয়াৰ হাস্পাতাল, পশ্চিম বৰাগাঁও, গুৱাহাটী। ফোন নম্বৰটি হৈছে 9957568450।
0: গীতিমালিকা অনুষ্ঠানত এইবাৰ এয়া কেশৱ মহন্তৰ ৰচনাৰে খগেন মহন্তৰ কণ্ঠৰ গীত।

0: কেশৱ মহন্তৰ ৰচনাৰে খগেন মহন্তৰ কণ্ঠৰ গীতটি শুনিলে।
1: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই অ?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰো কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে মই এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
5: বিশেষ লোক আদালত সমাধান সমাৰোহ। মহামান্য উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন গোচৰসমূহৰ ক্ষিপ্ৰ আৰু ফলপ্ৰসূ সমাধানৰ বাবে সমাধান সমাৰোহ শীৰ্ষক বিশেষ লোক আদালত আয়োজন কৰা হৈছে। 21, 22 আৰু 23 আগষ্টত অনুষ্ঠিত হ'বলগীয়া এই লোক আদালতত অংশ ল'বলৈ ইচ্ছুক গোচৰৰ পক্ষসমূহক সংশ্লিষ্ট জিলা আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয় অথবা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয়ত যোগাযোগ কৰিবলৈ অনুৰোধ কৰা হ'ল।
6: গুৱাহাটীৰ আহোম গাঁৱত থকা এছ কে হাজৰিকা কলেজত BA প্ৰথম ষান্মাসিকত নামভৰ্তিৰ বাবে যোগাযোগৰ নম্বৰ 7042562907। গুৱাহাটী ইউনিভাৰ্চিটি এফিলিয়েটেড আৰু পৰীক্ষা কেন্দ্ৰ থকা এছ কে হাজৰিকা কলেজে নিয়মীয়া ক্লাছ কৰিব নোৱাৰা ছাত্ৰ ছাত্ৰীৰ বাবেও বিশেষ ব্যৱস্থা ৰাখিছে। এছ কে হাজৰিকা কলেজ, আহোম গাঁও, গুৱাহাটী।
0: গীতিমালিকা অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ শুনো আহক মিনতি চৌধুৰীৰ কণ্ঠৰ গীত। গীতৰ কথা নলিনীবালা দেৱীৰ, প্ৰযোজনা মুকুল বৰুৱাৰ।

মিনতি চৌধুরীর কণ্ঠর নলিনীবালা দেবী রচিত গীতটি শুনিলে। আদরৰ শ্রোতা, এইখিনিতে জনাই থৈছো আজি পুৱা 9:20 প্রভাতী তৰংগৰ বিষয় জৰুৰীকালীন স্বাস্থ্যৰ যতন। আজিৰ অতিথি ডাক্তৰ প্ৰাণস্মিতা ডেকা, আঠ ধৰিব ইন্দ্ৰজিৎ দাসে। অনুষ্ঠানটি এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ সৌজন্যত প্ৰচাৰ কৰা হ'ব। গীতিমালিকা অনুষ্ঠানত এইবাৰৰ শিল্পী মিহিৰ বৰদলৈ, গীতিকাৰ লক্ষ্য হীৰা দাস।

0: লক্ষ্যহীৰা দাসৰ ৰচনাৰে মিহিৰ বৰদলৈৰ কণ্ঠৰ গীতটি শুনিলে।
1: আকাশত মেঘে গাজে, চহৰত লাগে ভয়, বাৰিষাৰ বানত বাট পথ নদী যেন হয়।
2: ঘৰত পানী সোমালে চুইচ কৰিব বন্ধ, বিদ্যুতৰ কামত কেতিয়াও নকৰিব দণ্ড।
1: নলাত যাবৰ প্লাষ্টিক নেপেলাব ভাই, ভাবি চিন্তি ফুটপাথত খোজ দিব মেন হল চাই।
2: হঠাৎ বাঢ়িলে পানী ওখ ঠাই লৈ যাব, বেছি পানীত গাড়ী চলে বিপদ মাতি নলব।
1: মাত্ৰ ছয় ইঞ্চি পানীতো মানুহ উটি যায়, বাঢ়নী পানী দেখিলে ঘূৰি অহাটোৱে উপায়।
2: বিজুলী খুটাৰ পৰা দূৰতে থাকিব, হাতত এডাল লাঠি লৈহে পানীত নামিব।
1: নিজে সজাগ হৈ থাকিলেহে বাচিব আমাৰ প্ৰাণ, নগৰীয়া বানৰ পৰা হওক সদায় সাৱধান।
3: অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ চমুকৈ ASDMA দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
4: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ, কথাটো কি?
5: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
4: তাৰ মানে?
5: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
4: তাত কি হয়?
5: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনা

0: বিনামূলীয়া পৰামৰ্শ আৰু তোৰ যদি বিপিএল কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি,
1: মানে
0: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই,
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
2: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: পুনৰ আহিছো গীতিমালিকাৰ মাজলৈ। গীতিমালিকাৰ শেষত শুনোৱা হওক নীলকান্ত শৰ্মাৰ কথাৰে অনিমা ভট্টাচাৰ্যৰ কণ্ঠৰ গীত, প্ৰযোজনা মুকুল বৰুৱাৰ।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া ন বজাত পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 জিলাৰ ৰেহৰূপ শুনিবলৈ পাব। এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ প্ৰধান বাতৰিসমূহৰ ভিতৰত আছে, অসম নাগালেণ্ড সীমান্তত তেল আৰু গেছৰ অন্বেষণৰ বাবে কেন্দ্ৰীয় চৰকাৰ অসম আৰু নাগালেণ্ডৰ মাজত ত্ৰিপাক্ষিক বুজাবুজিৰ চুক্তি স্বাক্ষৰ, ৰাজ্য চৰকাৰে অহা 5 বছৰত প্ৰদান কৰিবলগীয়া 2 লাখ নিযুক্তিৰ 40% শিক্ষাখণ্ডত হ'ব বুলি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ প্ৰকাশ, 30গৰাকীতকৈ কম শিক্ষাৰ্থী থকা বিদ্যালয়সমূহ একত্ৰীকৰণৰ বাবে শিক্ষা বিভাগৰ সিদ্ধান্ত গ্ৰহণ, ধুবুৰী জিলাৰ অভিভাৱক মন্ত্ৰী অশোক সিংহলৰ ভাৰত বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্ত অঞ্চল পৰিদৰ্শন কৰি সামগ্ৰিক পৰিস্থিতিৰ পৰ্যালোচনা, আৰু মেক্সিকোৰ এজটেকা ষ্টেডিয়ামত বিশ্বকাপ ফুটবলৰ উদ্বোধনী খেলত যোৱা নিশা দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে সহ আয়োজক দেশ মেক্সিকোৰ 2-0 জয়লাভ। অসম নাগালেণ্ড সীমান্তত তেল আৰু গেছৰ অন্বেষণৰ বাবে কেন্দ্ৰীয় চৰকাৰ অসম আৰু নাগালেণ্ডৰ মাজত কালি নতুন দিল্লীৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ত এখন ত্ৰিপাক্ষিক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিউ ৰিঅ' আৰু কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ মন্ত্ৰী হৰদীপ সিং পুৰী উপস্থিত থাকে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অনুষ্ঠানত কয় যে এই ঐতিহাসিক চুক্তিৰ ফলত অসম আৰু নাগালেণ্ডৰ সীমান্তৱৰ্তী অঞ্চলৰ 1,000 বৰ্গ কিলোমিটাৰতকৈ অধিক এলেকাত থকা তেল, গেছ আৰু খনিজ সম্পদৰ অন্বেষণ তথা উৎপাদনৰ নতুন দুৱাৰ মুকলি হ'ব। এই পদক্ষেপে উত্তৰ পূৰ্বাঞ্চলক মূল চালিকা শক্তি হিচাপে লৈ ভাৰতবৰ্ষক শক্তিখণ্ডত স্বাৱলম্বী কৰি তোলাৰ যাত্ৰাত নতুন গতি প্ৰদান কৰিব বুলি আশা কৰা হৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বিকশিত আৰু সুৰক্ষিত ভাৰত গঢ়াৰ পথত বাধা হৈ থকা পুৰণি তথা জটিল সমস্যাসমূহ সমাধান কৰিবলৈ কেন্দ্ৰীয় চৰকাৰ বদ্ধপৰিকৰ আৰু খনিজ সম্পদৰ অন্বেষণৰ চুক্তিখনে ইয়াৰ প্ৰমাণ। চুক্তি সম্পাদনাৰ লগে লগে উত্তৰ পূব অৰ্থাৎ অষ্টলক্ষ্মী অঞ্চলৰ বাবে নতুন যুগৰ আৰম্ভণি ঘটিল বুলি তেওঁ মন্তব্য কৰে।
1: Both Assam and Nagaland is joining hands to share the proceeds of this hydrocarbon potential in terms of royalty. This agreement is particularly important at the time when the world is facing crisis and India is importing hydrocarbon at much higher rates, causing tremendous hardship to the people. I am sure that this arrangement on hydrocarbon will be implemented in letter and spirit. As assured by Honorable Chief Minister of Nagaland, I can reiterate that Assam will also cooperate in the implementation of this agreement. Whenever there will be some dispute regarding the area of interest, we both will sit and will resolve it amicably, because we want to see that ultimately people of the area is benefited from these hydrocarbon resources.
0: চুক্তি স্বাক্ষৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ পূৰ্বাঞ্চলৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহ স্বাধীন ভাৰতৰ ইতিহাসত সঁচাকৈ বিৰল। তেওঁ কয় যে অঞ্চলটোত শান্তি প্ৰতিষ্ঠাৰ লক্ষ্যৰে 2019 পৰা এতিয়ালৈ 12খন চুক্তি সম্পাদন হৈছে। অহা বছৰৰ ভিতৰত কেইখনমান ৰাজ্যৰ বাহিৰে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ পৰা সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন আফস্পা প্ৰত্যাহাৰ কৰা হ'ব বুলি তেওঁ মন্তব্য কৰে।
2: देश के प्रधानमंत्री नरेंद्र मोदी जी ने जब से प्रधानमंत्री पद का भार संभाला तब से नॉर्थ ईस्ट को उन्होंने अपने फोकस में रखा और सबसे ज्यादा बार नॉर्थ ईस्ट जाने वाले प्रधानमंत्री भी नरेंद्र मोदी जी बने और नॉर्थ ईस्ट को शांत और विकसित बनाने के लिए उन्होंने जो एफर्ट्स किए

0: जिसकी जोड़ आजाद भारत के इतिहास में मिलना असंभव है। सिर्फ 2019 के बाद लगभग 12 समझौते अलग अलग प्रकार के हुए, जिसने नॉर्थ ईस्ट में शांति सुनिश्चित की है। नॉर्थ ईस्ट के अंदर हर प्रकार की हिंसा में करीब करीब 80% कमी हम रिकॉर्ड पर देख रहे हैं, और जिस प्रकार से नॉर्थ ईस्ट का इंफ्रास्ट्रक्चर बढ़ा, अगर ये समझौते न होते ये असंभव था। आज नॉर्थ ईस्ट में पर्यटन भी बढ़ा है, इन्वेस्टमेंट भी बढ़ा है, और औद्योगिक शांति के कारण प्राइवेट इन्वेस्टमेंट भी बढ़ा है।
1: উল্লেখযোগ্য যে অসম নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলত খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছৰ বৃহৎ ভাণ্ডাৰ আছে বুলি অনুমান কৰা হৈছে। প্ৰস্তাৱিত চুক্তিখনে অৰ্থনৈতিক উন্নয়নৰ নতুন সুযোগ সৃষ্টি কৰি দুয়োখন ৰাজ্যকে একেলগে কাম কৰাত সহায় কৰিব। নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুসৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে অহা 5 বছৰত প্ৰদান কৰিবলগীয়া 2 লাখ নিযুক্তিৰ ভিতৰত 40% নিযুক্তি শিক্ষাখণ্ডত হ'ব বুলি শিক্ষামন্ত্ৰী ডঃ ৰণোজ বেগুৱে প্ৰকাশ কৰিছে। মন্ত্ৰীগৰাকীয়ে কালি সংবাদ মাধ্যমৰ আগত কয় যে অনাগত দিনত শিক্ষকতাৰ বাবে ডি এল এ, বি এড আৰু টেট পৰীক্ষাত উত্তীৰ্ণসকলৰ বাবে ভাল খবৰ আহি আছে।
2: লক্ষ্য স্থিৰ কৰিছে আৰু এই 2 লাখৰ ভিতৰত যথেষ্ট সংখ্যা, আচলতে প্ৰায় 50% নহ'লেও 40% নিযুক্তি শিক্ষা বিভাগতেই হ'ব। আৰু গতিকে এটা ভাল সংবাদ, যিসকলে শিক্ষকতাৰ কাৰণে নিজকে প্ৰস্তুত কৰিছে, ডি এল এড, বি এড পাছ কৰিছে, যিসকলে টেট পৰীক্ষাত উত্তীৰ্ণ হৈ আছে, তেওঁলোকৰ কাৰণে ভাল।
1: স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ বেগৰ ওজনক লৈ দীৰ্ঘদিনৰ পৰা চলি অহা আপত্তি অভিযোগ সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে বিদ্যালয়ৰ শৈক্ষিক দিনপঞ্জী এনেদৰে প্ৰস্তুত কৰা হয় যাতে শিক্ষাৰ্থীয়ে সকলোখিনি কিতাপ স্কুললৈ নিবলগীয়া নহয়। শৈক্ষিক দিনপঞ্জীখন প্ৰতিদিনে কম কিতাপ লৈ যোৱাৰ বিষয়টোত গুৰুত্ব আৰোপ কৰি প্ৰস্তুত কৰা হয় বুলি উল্লেখ কৰি তেওঁ কয় যে বিদ্যাৰ্থীয়ে প্ৰতিদিনে বেলেগ বেলেগ বিষয়ৰ পাঠ্যপুথি বিদ্যালয়লৈ নিব লাগে। তেওঁ কয় যে শৈক্ষিক দিনপঞ্জী অনুসৰি যিকেইটা বিষয়ৰ পাঠদান থাকে সেই কিতাপসমূহে ছাত্ৰ ছাত্ৰীয়ে নিব লাগে। শিক্ষাৰ্থীৰ বিদ্যালয়ৰ বেগৰ ওজনৰ ওপৰত নিৰ্ভৰ কৰিয়েই শৈক্ষিক দিনপঞ্জী প্ৰস্তুত কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে। শিক্ষামন্ত্ৰীগৰাকীয়ে লগতে ছাত্ৰ ছাত্ৰীসকলে বিদ্যালয়লৈ অহা যোৱাৰ সুবিধাৰ বাবে এতিয়াৰে পৰা 9ম-10ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ লগতে 8ম শ্ৰেণীৰ শিক্ষাৰ্থীকো একোখনকৈ চাইকেল প্ৰদান কৰা হ'ব বুলি ঘোষণা কৰে। শিক্ষা বিভাগে 30গৰাকীতকৈ কম শিক্ষাৰ্থী থকা বিদ্যালয়সমূহ একত্ৰীকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। শেহতীয়াকৈ শিক্ষাৰ্থীৰ নামভৰ্তি হ্ৰাস পোৱাৰ পৰিপ্ৰেক্ষিতত শিক্ষা বিভাগে 30গৰাকীতকৈ কম শিক্ষাৰ্থী থকা বিদ্যালয়ক আন বিদ্যালয়ৰ সৈতে সংলগ্ন কৰাৰ সিদ্ধান্ত লৈছে। প্ৰাথমিক শিক্ষা সঞ্চালক সুৰঞ্জনা সেনাপতিয়ে এই সন্দৰ্ভত সকলো জিলা শিক্ষা বিষয়ালৈ জৰুৰী পত্ৰ প্ৰেৰণ কৰি বিদ্যালয় একত্ৰীকৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ নিৰ্দেশ দিছে। নিৰ্দেশনাত একত্ৰীকৰণৰ পূৰ্বে শিক্ষা সেতু পৰ্টেলত অন্তৰ্ভুক্ত কৰা প্ৰতিখন বিদ্যালয়ৰ অৱস্থা পৰীক্ষা কৰা হ'ব বুলি স্পষ্ট কৰি দিয়া হৈছে। বিশেষকৈ নামভৰ্তিৰ হাৰ, বিদ্যালয়ৰ আন্তঃগাঁথনি, আন বিদ্যালয়ৰ পৰা সংশ্লিষ্ট বিদ্যালয়খনৰ দূৰত্ব কিমান আৰু বিদ্যালয়ৰ মাজৰ পথত যান বাহনৰ চলাচলে শিক্ষাৰ্থীক বিদ্যালয়লৈ অহা যোৱাত অসুবিধাৰ সৃষ্টি কৰিছে নেকি সেই বিষয়সমূহ পৰীক্ষা কৰি চাবলৈ নিৰ্দেশ দিয়া হৈছে। 30গৰাকীতকৈ কম শিক্ষাৰ্থী থাকিলেও বিদ্যালয়খন একত্ৰীকৰণৰ বাবে যোগ্য হয় নে নহয় এই বিষয়টো চালি জাৰি চাবলৈ জিলা শিক্ষা বিষয়াসকলক কোৱা হৈছে। প্ৰাথমিক শিক্ষা সঞ্চালকে কম শিক্ষাৰ্থী থকা বিদ্যালয়সমূহৰ তালিকা প্ৰস্তুত কৰিবলৈকো সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিছে। উল্লেখযোগ্য যে ৰাজ্যত বিদ্যালয় একত্ৰীকৰণৰ প্ৰক্ৰিয়াৰে এতিয়ালৈকে 2900খন বিদ্যালয়ক আন বিদ্যালয়ৰ সৈতে সংযোগ কৰা হৈছে। ষোড়শ অসম বিধানসভাৰ বাজেট অধিৱেশন 6 জুলাইত আৰম্ভ হ'ব। এই অধিৱেশনত বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন পূৰ্ণাংগ বাজেট উত্থাপন কৰিব। বিত্তমন্ত্ৰীৰ দায়িত্ব গ্ৰহণৰ পাছতে বাজেট প্ৰস্তুতক লৈ তৎপৰ হৈ পৰা শ্ৰীমল্ল বৰুৱাই কালি দিছপুৰত এখন প্ৰাক বাজেট বৈঠকত অংশ লয়। বৈঠকত বিত্ত বিভাগৰ জ্যেষ্ঠ বিষয়াসকলে বাজেটৰ প্ৰস্তুতি, প্ৰধান শিতানসমূহ আৰু ভৱিষ্যৎ ৰূপৰেখা সম্পৰ্কে মন্ত্ৰীগৰাকীক অৱগত কৰে। বৈঠকত মন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে ভৱিষ্যমুখী বাজেটৰ প্ৰস্তুতৰ লক্ষ্য লৈছে যাতে ৰাজ্যৰ বিকাশৰ হাৰ বহনক্ষম আৰু উন্নয়নৰ হাৰ ত্বৰান্বিত কৰিবলৈ সমৰ্থ হয়। তেওঁ কয় যে ৰাইজৰ ওপৰত কৰৰ বোজা নিদিয়াকৈ কেনেকৈ ৰাজহ বৃদ্ধি কৰিব পৰা যায় সেই বিষয়েও বাজেট প্ৰস্তুতিৰ সময়ত গুৰুত্ব আৰোপ কৰা হ'ব বুলি তেওঁ মন্তব্য কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে ৰাজহৰ সৈতে জড়িত বিত্ত, বন আৰু খনি বিভাগত লোকচান অপচয় ৰোধ কৰি ৰাজহ বৃদ্ধিৰ বাবে প্ৰচেষ্টা গ্ৰহণ কৰা হ'ব। বন বিভাগৰ ৰাজহ বৃদ্ধি হোৱাটো উচিত বুলি তেওঁ মন্তব্য কৰে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত

0: সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া অব্যাহত আছে। কালিৰ দিনটোত কেৱল দুজন সাক্ষীৰহে সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া সম্পূৰ্ণ হয়। যোৱা বুধবাৰে সময়ৰ অভাৱৰ বাবে সাক্ষ্য প্ৰদান কৰিব নোৱাৰা ৰাজা অসম আৰু বীৰিঞ্চি বৰাই কালি পুৱাৰ ভাগতে আদালতত সাক্ষ্য দিয়ে। আদালতত কালি সাক্ষ্য প্ৰদানৰ বাবে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰাক্তন নেতা পলাশ ৰঞ্জন বৰুৱা, আছাম পাব্লিক ৱৰ্কছৰ সভাপতি অভিজিত শৰ্মাৰ লগতে ৰিংকু নাথ আৰু বিষ্ণু শৰ্মা নামৰ লোক দুজন উপস্থিত থাকে যদিও সময়ৰ অভাৱৰ বাবে তেওঁলোকে সাক্ষ্য প্ৰদান কৰিব নোৱাৰিলে। হাড়গিলা বাইদেউ হিচাপে পৰিচিত তথা প্ৰকৃতি সংৰক্ষণবিদ ডঃ পূৰ্ণিমা দেৱী বৰ্মনক 2026 ৱে ফাইণ্ডাৰ বঁটাৰ বাবে মনোনীত কৰা হৈছে। বিলুপ্ত প্ৰায় হাড়গিলা চৰাই সংৰক্ষণৰ ক্ষেত্ৰত লোৱা অগ্ৰণী ভূমিকাৰ স্বীকৃতিস্বৰূপে ডঃ বৰ্মনক নেশ্যনেল জিঅ'গ্ৰাফিক ছচাইটি আৰু কিয়াই যৌথভাৱে প্ৰদান কৰা এই বঁটাৰ বাবে বাছনি কৰা হৈছে। ধুবুৰী জিলাৰ অভিভাৱক মন্ত্ৰী অশোক সিংহলে কালি জিলাখনৰ ভাৰত বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্ত অঞ্চল পৰিদৰ্শন কৰি সামগ্ৰিক পৰিস্থিতিৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে সীমান্তৱৰ্তী ভোগডাঙা গাঁৱৰ জনসাধাৰণৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰ দীৰ্ঘদিনীয়া সমস্যাসমূহ পূৰণৰ আশ্বাস দিয়ে। শ্ৰীসিংহলে বি এছ এফৰ শীৰ্ষ বিষয়াসকলৰ সৈতে এখন বৈঠকতো মিলিত হয়। ইয়াৰ পূৰ্বে মন্ত্ৰীগৰাকীয়ে কালি ধুবুৰী আৱৰ্ত ভৱনৰ সভাকক্ষত বিভিন্ন বিভাগৰ বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হয়। তেওঁ জিলাখনত ৰূপায়ণ হৈ থকা জনকল্যাণমূলক আঁচনিসমূহৰ অগ্ৰগতিৰ বুজ লয়। শ্ৰীসিংহলে ধুবুৰীৰ ঐতিহাসিক গুৰুদ্বাৰ গুৰু টেগ বাহাদুৰ চাহেবজীত সেৱা জনাই জনসাধাৰণৰ মংগল কামনা কৰে। আকাশবাণীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত কাইলৈ নিশা 8:02 অসমত শান্তি চুক্তিৰ এটা দশক শীৰ্ষক এটি আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্ৰধান হীৰেণ চন্দ্ৰ নাথ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক ডঃ জয়ন্ত কৃষ্ণ শৰ্মা, ইউ পি পি এলৰ মুৰববী প্ৰমোদ বড়ো, প্ৰাক্তন মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম আৰু সাংবাদিক সঞ্জু বৰাই। অনুষ্ঠানটিৰ আঁত ধৰিব অৰুণিমা গোস্বামীয়ে। মেক্সিকোত আটকধুনীয়া উদ্বোধনী অনুষ্ঠানেৰে যোৱা নিশা বিশ্বকাপ ফুটবল প্ৰতিযোগিতা আৰম্ভ হয়। এষ্টেকা ষ্টেডিয়ামত অনুষ্ঠিত উদ্বোধনী খেলত সহ আয়োজক দেশ মেক্সিকোই দক্ষিণ আফ্ৰিকা 2-0 পৰাস্ত কৰে। মেক্সিকোৰ হৈ জুলিয়ন কিউননছে খেলৰ 9 মিনিটত গ'ল দি দলক অগ্ৰগতি প্ৰদান কৰে। পাছত ৰাউল জিমেনেজে 67 মিনিটত দিয়া গলেৰে মেক্সিকোই 2-0 অগ্ৰগতি লাভ কৰে। ইয়াৰ পূৰ্বে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত সংগীত আৰু সংস্কৃতিৰ সমাহাৰ দেখিবলৈ পোৱা যায়। অনুষ্ঠানত ছাকিৰা আৰু ৱাৰ্ণাবয়ে প্ৰতিযোগিতাৰ আনুষ্ঠানিক গীত ডাই ডাই পৰিৱেশন কৰে। অনুষ্ঠানত মেক্সিকোৰ সংগীত জগতৰ আগশাৰীৰ শিল্পী এলজাণ্ড্ৰো ফাৰ্ণাণ্ডেজ, লীলা গাউন্স, বেলিণ্ডা আৰু অন্যান্যসকলে অনুষ্ঠান পৰিৱেশন কৰে। প্ৰতিযোগিতাত আজি ভাৰতীয় সময় অনুসৰি নিশা 12:30 কানাডা বস্নিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। কাইলৈ পুৱা 6:30 হ'বলগীয়া আন এখন খেলত আমেৰিকা পেৰাগুৱাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়া অৰূপ কুমাৰ শৰ্মাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত চকু ফুৰাওঁ আহক।
1: আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহে বিশ্বকাপ ফুটবল প্ৰতিযোগিতা আৰম্ভ, 2024-25 বৰ্ষৰ সংগীত নাটক একাডেমী বঁটা ঘোষণা, ওমান উপকূলত ভাৰতীয় জাহাজত আমেৰিকাৰ আক্ৰমণৰ ফলত 3 জন নাৱিক নিহত আদি ভিন ভিন বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দৈনিক অসম কাকতৰ শিৰোনাম, বীজ নিগমৰ সঞ্চালক বিপুল দাসৰ নেতৃত্বত কেলেংকাৰী, কৃষিত জালিয়াতিৰে 683 কোটি লুণ্ঠন। দৈনিক অগ্ৰদূত কাকতে পুনৰ সহস্ৰাধিক বিদ্যালয় বন্ধৰ যুঁজা শিৰোনামেৰে চৰকাৰ গঠন কৰিয়েই শিক্ষা বিভাগৰ তৎপৰতাৰ বাতৰি মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। অসমে প্ৰতিদিন কাকতে ছাকিৰাৰ চমকেৰে আৰম্ভ হ'ল বিশ্বকাপ শিৰোনামেৰে আলোকচিত্ৰসহ বিস্তৃত বাতৰি পৰিৱেশন কৰিছে। নতুন দিল্লীত ত্ৰিপাক্ষিক চুক্তি শিৰোনামেৰে দৈনিক জনমভূমি কাকতে নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলত তেল আৰু প্ৰাকৃতিক গেছ অন্বেষণ আৰু উৎপাদনলৈ সেউজ সংকেতৰ বাতৰি প্ৰধান বাতৰি হিচাপে পৰিৱেশন কৰিছে। আমাৰ অসম কাকতে নীতি আয়োগৰ বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্বত মন্দাৱস্থাৰ সময়তো ভাৰত আগবাঢ়িছে বুলি কৰা মন্তব্যক অন্যতম গুৰুত্বপূৰ্ণ বাতৰি হিচাপে প্ৰকাশ কৰিছে। দি আছাম ট্ৰিবিউন কাকতে গহপুৰৰ পৰা নুমলীগড়লৈ পানীৰ তলেৰে নিৰ্মাণ কৰিবলগীয়া প্ৰস্তাৱিত সুৰংগই ভ্ৰমণৰ দূৰত্ব 85% হ্ৰাস কৰাৰ সম্ভাৱনা আছে বুলি এটা বাতৰি তথ্য সহকাৰে প্ৰকাশ কৰিছে। দ্য চেণ্টিনেল কাকতে ষোড়শ অসম বিধানসভাৰ প্ৰথমখন বাজেট অধিৱেশন অহা 6 জুলাইত অনুষ্ঠিত হোৱাৰ এটা বাতৰি প্ৰকাশ কৰিছে। এতিয়া পুনৰ বাতৰি মাজলৈ উভতিছো।
0: ওদালগুৰি জিলাৰ চুকলাই নিবাসী বিশিষ্ট সমাজকৰ্মী ইন্দ্ৰ শৰ্মা শিৱাকুটিৰ কালি দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 84 বছৰ। চুকলাইখুটি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক হিচাপে অৱসৰ গ্ৰহণ কৰা ইন্দ্ৰ শৰ্মাই অঞ্চলটোৰ কেইবাটাও সংঘ, সমবায় সমিতি আৰু শৈক্ষিক প্ৰতিষ্ঠান স্থাপনৰ সৈতে জড়িত আছিল। বতৰৰ বতৰা স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি

অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে দুই এজাক পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। অসম নাগালেণ্ড সীমান্তত তেল আৰু গেছৰ অন্বেষণৰ বাবে কেন্দ্ৰীয় চৰকাৰ অসম আৰু নাগালেণ্ডৰ মাজত ত্ৰিপাক্ষিক বুজাবুজিৰ চুক্তি স্বাক্ষৰ। ৰাজ্য চৰকাৰে অহা 5 বছৰত প্ৰদান কৰিবলগীয়া 2 লাখ নিযুক্তিৰ 40% শিক্ষাখণ্ডত হ'ব বুলি শিক্ষামন্ত্ৰী ডাঃ অনুজ বেগুৰ প্ৰকাশ। 30 গৰাকীতকৈ কম শিক্ষাৰ্থী থকা বিদ্যালয়সমূহ একত্ৰীকৰণৰ বাবে শিক্ষা বিভাগৰ সিদ্ধান্ত গ্ৰহণ। ধুবুৰী জিলাৰ অভিভাৱক মন্ত্ৰী অশোক সিংহালৰ ভাৰত বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্ত অঞ্চল পৰিদৰ্শন কৰি সামগ্ৰিক পৰিস্থিতিৰ পৰ্যালোচনা আৰু মেক্সিকোৰ এজটেকা ষ্টেডিয়ামত বিশ্বকাপ ফুটবলৰ উদ্বোধনী খেলত যোৱা নিশা দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে সহ আয়োজক দেশ মেক্সিকোৰ 2-0 গ'লত জয়লাভ কৰে।

0: জিলার রেহরুপ।
1: নমস্কার, জিলার রেহরুপ অনুষ্ঠানত আজি শুনক মৰিগাঁও জিলার রেহরূপ। আজি আমার সৈতে আছে মৰিগাঁও জিলার আমার সংবাদদাতা ডালিম ফুকন। মৰিগাঁও জিলাৰ শিক্ষাখণ্ডত এক নতুন দিগন্তৰ সূচনা কৰি জিলা আয়ুক্ত অনামিকা তেৱাৰীয়ে বিদ্যালয়সমূহৰ শৈক্ষিক মান আৰু সামগ্ৰিক শিক্ষাৰ পৰিৱেশ উন্নয়নৰ বাবে বিস্তৃত নীতি নিৰ্দেশনাৰে এক এছঅপি জাৰি কৰিছে। সমগ্ৰ শিক্ষা মৰিগাঁৱৰ জৰিয়তে জিলাখনৰ সকলো বিদ্যালয়লৈ প্ৰেৰণ কৰা এই এছঅপিত শিক্ষাৰ গুণগত মান বৃদ্ধি, ছাত্ৰ ছাত্ৰীৰ সামগ্ৰিক বিকাশ আৰু বিদ্যালয় সমাজৰ সম্পৰ্ক অধিক শক্তিশালী কৰাৰ বাবে 15টা গুৰুত্বপূৰ্ণ নিৰ্দেশনা অন্তৰ্ভুক্ত কৰা হৈছে। এই বিষয়ে অধিক জানিবলৈ আহক আমাৰ সংবাদদাতাৰ পৰা।
2: জিলা আয়ুক্তগৰাকীয়ে স্পষ্টভাৱে মত প্ৰকাশ কৰিছে যে শিক্ষাৰ উন্নয়ন কেৱল বিদ্যালয় বা শিক্ষকসকলৰ একক দায়িত্ব নহয়। ইয়াৰ বাবে অভিভাৱক, স্থানীয় সমাজ, বিদ্যালয় পৰিচালনা সমিতি আৰু সকলো অংশীদাৰৰ সমন্বিত প্ৰচেষ্টা একান্তভাৱে প্ৰয়োজন। এই উদ্দেশ্য পূৰণৰ বাবে এছঅপিখনত জিলাৰ বিদ্যালয়সমূহত সুস্থ, সৃজনশীল আৰু শিক্ষাৰ অনুকূল পৰিৱেশ গঢ়ি তোলাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। এছঅপি অনুসৰি প্ৰতিখন বিদ্যালয়ত শ্ৰেণীকোঠাৰ পৰিৱেশ অধিক আকৰ্ষণীয় আৰু শৃংখলাবদ্ধ কৰি তোলাৰ লগতে ব্লেকবোৰ্ডখন সামগ্ৰী, গ্ৰন্থাগাৰ, স্মাৰ্ট টিভি, ডিজিটেল বোৰ্ড আদি আধুনিক সঁজুলিসমূহৰ ফলপ্ৰসূ ব্যৱহাৰ নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। একে সময়তে ছাত্ৰ ছাত্ৰীৰ মাজত সহযোগিতামূলক শিক্ষণ, পঢ়া অভ্যাস বৃদ্ধি আৰু শৃংখলাবোধ গঢ়ি তোলাৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হৈছে। এই এছঅপিৰ অন্যতম উল্লেখযোগ্য দিশ হৈছে প্ৰতিখন বিদ্যালয়ত নিয়মীয়াকৈ শৈক্ষিক গাঁও সভা অনুষ্ঠিত কৰাৰ নিৰ্দেশ। এই সভাসমূহত 100% নামভৰ্তি আৰু উপস্থিতি নিশ্চিতকৰণ, বিদ্যালয় ত্যাগ কৰা ছাত্ৰ ছাত্ৰীক পুনৰ শিক্ষাৰ মূলসুঁতিলৈ ঘূৰাই অনা, দক্ষতা বিকাশ উল্লাস আঁচনিৰ প্ৰচাৰ আৰু বিদ্যালয়সমূহৰ সামগ্ৰিক উন্নয়নৰ বিষয়ত আলোচনা হ'ব। লগতে স্থানীয় গণ্যমান্য ব্যক্তি, প্ৰাক্তন ছাত্ৰ ছাত্ৰী, অভিভাৱক আৰু সমাজৰ বিভিন্ন স্তৰৰ লোকক বিদ্যালয়ৰ উন্নয়নৰ প্ৰক্ৰিয়াত সক্ৰিয়ভাৱে জড়িত কৰাৰ কথাও উল্লেখ কৰা হৈছে। ইয়াৰ উপৰি পাঠ পৰিকল্পনা অনুসৰি পাঠদান, নিয়মীয়া মূল্যায়ন পৰীক্ষা, হোৱাটছআপ গ্ৰুপৰ জৰিয়তে অভিভাৱকৰ সৈতে যোগাযোগ বৃদ্ধি, গৃহ কাৰ্যৰ তদাৰকী আৰু ছাত্ৰ ছাত্ৰীৰ নৈতিক শিক্ষা নিশ্চিত কৰাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবলৈ কোৱা হৈছে।
1: মৰিগাঁও জিলাৰ জ্যেষ্ঠ নাগৰিক সভাৰ মৰিগাঁও সদৰ শাখাৰ উদ্যোগত জিলা সমিতি আৰু এণ্টি গ্লোবেল ৱাৰ্মিং ছচাইটিৰ সহযোগত 5 জুনত মৰিগাঁৱত বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হয়। এই দিৱসৰ লগত সংগতি ৰাখি মৰিগাঁও সদৰ বিহুতলিত ৰাইজৰ মাজত গছপুলি বিতৰণ কৰা হয়। এই বিষয়ে অধিক জনাইছে আমাৰ সংবাদদাতা ডালিম ফুকনে।
2: বিভিন্ন জাতৰ উক্ত মূল্যৱান গছপুলিসমূহ বিতৰণ কৰে অৱসৰপ্ৰাপ্ত চিকিৎসা বিষয়া ডক্টৰ পুনিৰাম পাটৰে। মৰিগাঁও জিলাৰ জ্যেষ্ঠ নাগৰিক সন্থাৰ সভাপতি, বিশিষ্ট লেখক, সমাজ সেৱক মহেন্দ্ৰনাথ হাজৰিকা বিশ্ব পৰিৱেশ দিৱসৰ উদযাপনৰ লগত সংগতি ৰাখি প্ৰদান কৰা এক চমু ভাষণত দুয়োগৰাকী বিশিষ্ট ব্যক্তিয়ে সমাজৰ প্ৰতি লোকক সকলো সময়তে পৰিৱেশ আৰু পাৰিপাৰ্শ্বিকতাৰ প্ৰতি সচেতন হবলৈ আহ্বান জনায়।
1: তিৱা স্বায়ত্ত পৰিষদৰ উদ্যোগত মৰিগাঁৱত হিতাধিকাৰীৰ মাজত এক সামগ্ৰী বিতৰণ অনুষ্ঠান অনুষ্ঠিত কৰা হয়। তিৱা স্বায়ত্ত পৰিষদৰ মৰিগাঁও চহৰস্থিত মুখ্য কাৰ্যালয় প্ৰাংগণত অনুষ্ঠিত এই সামগ্ৰী বিতৰণ অনুষ্ঠানত তিৱা স্বায়ত্ত পৰিষদৰ অধীনৰ বহুকেইটা বিভাগৰ উন্নয়ন পুঁজিৰ জৰিয়তে 36টা পৰিষদীয়

0: সমষ্টিৰ হিতাধিকাৰীক বিভিন্ন সাহায্য সামগ্ৰী প্ৰদান কৰা হয়। এই বিষয়ে অধিক জনাইছে আমাৰ সংবাদদাতাই।
1: এই সামগ্ৰী বিতৰণ অনুষ্ঠানৰ জৰিয়তে এতিয়া ছাত্ৰ পৰিষদৰ 2025-26 বিত্তীয় বৰ্ষৰ উন্নয়ন পুঁজি কৃষি ক্ষেত্ৰৰ পৰা 200 পাৱাৰ পাম্প, 1,760টা স্প্ৰে মেচিন, জনস্বাস্থ্যকাৰী ক্ষেত্ৰৰ পৰা 470টা দমকল, হস্ততাঁত ক্ষেত্ৰৰ পৰা বিভিন্ন ৰঙৰ 5,880 কেজি থাইলেণ্ড সূতা, 1,020 কেজি কপাহী সূতা আৰু স্বাস্থ্য ক্ষেত্ৰৰ পৰা 6,474খন আঁঠুৱা, কুটিৰ শিল্পৰ ক্ষেত্ৰৰ পৰা 370টা চিলাই মেচিন, পৰিবহণ ক্ষেত্ৰৰ পৰা 506খন চাইকেল, সমাজ কল্যাণ ক্ষেত্ৰৰ পৰা 1,818খন ত্ৰিপাল আৰু ক্ৰীড়া ক্ষেত্ৰৰ পৰা 1,470টা ফুটবল হিতাধিকাৰীসকলৰ বাবে মুকলি কৰি দিয়া হয়।
0: জিলাৰ ৰেহৰূপ অনুষ্ঠানত আজি আপোনালোকে মৰিগাঁও জিলাৰ ৰেহৰূপ শুনিলে। কাইলৈ পুৱা 9:15 বজাত লৈ আহিম আন এখন জিলাৰ ৰেহৰূপ। তেতিয়ালৈ বিদায় লৈছো, নমস্কাৰ।

0: জিলাৰ ৰেহৰূপ অনুষ্ঠানত মৰিগাঁও জিলাৰ ৰেহৰূপ শুনিলে। সংবাদদাতা আছিল ডালিম ফুকন।
1: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
2: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
1: পিছে এনে যত্ন ক'ত পালি?
2: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
1: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
2: নহয়ও, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
1: অঁ, সঁচাকৈ বৰ ভাল কথা,
2: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মোৰ এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবে স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: বিশেষ লোক আদালত সমাধান সমাৰোহ। মহানগৰ উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন গোচৰসমূহৰ ক্ষিপ্ৰ আৰু ফলপ্ৰসূ সমাধানৰ বাবে সমাধান সমাৰোহ শীৰ্ষক বিশেষ লোক আদালত আয়োজন কৰা হৈছে। 21, 22 আৰু 23 আগষ্টত অনুষ্ঠিত হ'বলগীয়া এই লোক আদালতত অংশ ল'বলৈ ইচ্ছুক গোচৰৰ পক্ষসমূহক সংশ্লিষ্ট জিলা আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয় অথবা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয়ত যোগাযোগ কৰিবলৈ অনুৰোধ কৰা হ'ল।
5: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
6: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
5: তাৰ মানে?
6: মানেটো হল হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
5: কি হয়
6: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
5: মানে
6: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
5: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
7: গুৱাহাটীৰ আহোম গাঁৱত থকা SK হাজৰিকা কলেজত BA প্ৰথম ষান্মাসিকত নামভৰ্তিৰ বাবে যোগাযোগৰ নম্বৰ 7042562907। গুৱাহাটী ইউনিভাৰ্চিটি এফিলিয়েটেড আৰু পৰীক্ষা কেন্দ্ৰ থকা SK হাজৰিকা কলেজে নিয়মীয়া ক্লাছ কৰিব নোৱাৰা ছাত্ৰ ছাত্ৰীৰ বাবেও বিশেষ ব্যৱস্থা ৰাখিছে। SK হাজৰিকা কলেজ।

0: মেঘে গাজে চহৰত লাগে ভয় বাৰিষাৰ বানত বাটপথ নদী যেন হয়
1: ঘৰত পানী সোমালে চুইচ কৰিব বন্ধ বিদ্যুতৰ কামত কেতিয়াও নকৰিব দণ্ড
0: নলাত যাবৰ প্লাষ্টিক নেপেলাব ভাই ভাবি চিন্তি ফুটপাথত খোজ দিব মেন হল চাই
1: হঠাৎ বাঢ়িলে পানী ওখ ঠাইলৈ যাব বেছি পানীত গাড়ী চলে বিপদ মাতি নলব
0: মাত্ৰ ছয় ইঞ্চি পানীতো মানুহ উটি যায় বাঢ়নী পানী দেখিলে ঘূৰি অহাটোৱে উপায়
1: বিজুলী খুঁটাৰ পৰা দূৰতে থাকিব

0: হাতত এডাল লাঠি লৈহে পানীত নামিব।
1: নিজে সজাগ হৈ থাকিলেহে বাচিব আমাৰ প্ৰাণ। নগৰীয়া বানৰ পৰা হওক সদায় সাৱধান।
2: অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ চমুকৈ ASDMAৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
3: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 730 কিলোহাৰ্টজ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত। আমাৰ অনুষ্ঠান নিউজ অন AIR মোবাইল এপতো শুনিব পাৰে। প্ৰভাতী তৰংগ, বিষয় জৰুৰীকালীন স্বাস্থ্যৰ যতন, আগ ধৰিছে ইন্দ্ৰজিৎ দাসে। আজিৰ অনুষ্ঠানটি এপল' এক্সেল কেয়াৰ হস্পিটেলৰ সৌজন্যত প্ৰচাৰ কৰা হৈছে।
4: হার্ট এটেক, স্ট্রোক, রোড এক্সিডেন্ট, শিশুর জরুরি অবস্থা, পেটর বিষ বা গ্যাস্ট্রিক ব্লিডিং, তৎক্ষণাৎ আহক এপোলো এক্সেল কেয়ার হাসপাতালের ইমার্জেন্সি বিভাগ। ইয়াত আছে অভিজ্ঞ জরুরীকালীন চিকিৎসকর দল, আধুনিক ICU আর ইমার্জেন্সি OT। 24 ঘন্টায় সাজু আপনার সেবাত এপোলো এক্সেল কেয়ার হাসপাতাল, পশ্চিম বড়াগাঁও, গুয়াহাটি। ফোন নম্বরটি 9957568450।

0: ফেসবুক পেজত একে সময়তে পোনপটীয়াকৈ প্ৰচাৰ হ'ব। ৰুছেন গগৈ আছে আমাৰ ফেচবুক পেজত, আমাৰ ছ'চিয়েল মিডিয়া টীমৰ ফালৰ পৰা তেওঁ পোনপটীয়াকৈ প্ৰচাৰৰ দায়িত্বত আছে। ডিউটি ৰুমত আছে আৰাধনা বৰা আৰু মোক ষ্টুডিঅ'ত সহযোগ কৰিব বিনীতা ডেকাৰ। নিয়ন্ত্ৰণ কক্ষত এতিয়া দায়িত্বত আছে আতিকুৰ ৰহমান, নিখিল শৰ্মা, ফটিক চন্দ্ৰ বৰ্মন। ট্ৰান্সমিটাৰত আছে মিথিলেশ কুমাৰ ৰঞ্জন, বিজিত শৰ্মা, আশিফ আহমেদ আৰু এফ এম ট্ৰান্সমিটাৰত আছে দীপামণি ডেকা আৰু আমাৰ ডিউটি ৰুমৰ সহায়কাৰী ৰমেন বৰুৱা। লগতে ডিউটি ৰুমত আমাৰ প্ৰাগজ্যোতিষপুৰ শাখাৰ দায়িত্বত আছে আশাদীপা শইকীয়া। লাহে লাহে আমাৰ অনুষ্ঠানলৈ, আমাৰ ফেচবুক পেজলৈ শ্ৰোতাসকল আহিবলৈ আৰম্ভ কৰিছে আৰু আপোনালোকক জনাওঁ যে অনুষ্ঠানী চলি থকাৰ সময়ত আপোনালোকে আমি যিটো আলোচনা কৰি আছো সেই বিষয়ত আপোনালোকে আপোনালোকৰ মন্তব্যসমূহ প্ৰেৰণ কৰিব, তেতিয়া আমাৰ আলোচনা কৰিবলৈ সুবিধা হ'ব। ইতিমধ্যে মই কৈছোঁ উৎপলা শইকীয়া যোৰহাটৰ পৰা সংযুক্ত হৈছে, মামু মাইনা ৰাজমিৰেখা, দীপাঞ্জলি দাস বৰুৱা, মংকিম চন্দ্ৰ দাস লাচিত নগৰঙীয়া তিনিআলিৰ পৰা আপোনালোক সংযুক্ত হৈছে আৰু ৰেডিঅ' চেটটো বহুতেই ৰেডিঅ'টো আপোন মনে শুনি আছে আৰু যিসকলে বৰ্তমান কাৰ্যালয়লৈ গৈ আছে বা অন্যান্য গন্তব্য স্থানলৈ গৈ আছে তেওঁলোকৰ অতি প্ৰিয় সময় 9:20 আমাৰ এই অনুষ্ঠানটি, কাৰণ তেওঁলোকে সদায় গাড়ীত সেই আমাৰ আকাশবাণী গুৱাহাটী মহাবাহু 101.6 MHz 101.6 FM তাত আপোনালোকে টিউন কৰি ধুনীয়াকৈ গাড়ীখন চলাই গৈ থাকে, অনুষ্ঠান শুনি গৈ থাকে, বহুতো জানিবলগীয়া কথা আপোনালোকে গম পায় আৰু এই কথাখিনিৰ মাজে মাজে আপোনালোকে নিজেও কিছুমান কথা জুকিয়াই চাই হয়তো আপোনাৰ জীৱনত তেনেকুৱা কিবা এটা হৈছে সেই সম্পৰ্কে বা আপোনাৰ জানিবলগীয়া আছিল সেই কথাখিনিও আপোনালোকে জানিবলৈ সক্ষম হৈছে। 9:30 লগে লগে আমি এতিয়া আলোচনাৰ মাজলৈ আগবাঢ়িব বিচাৰিছোঁ। আমাৰ মাজত আজি উপস্থিত আছে ডাক্টৰ প্ৰাণস্মিতা ডেকা, মই যদি উচ্চাৰণটো ভুল কৰা নাই, আৰু তেখেত আমাৰ আজি অনুষ্ঠানৰ অতিথি, আপল' এক্সেল কেয়াৰ হাস্পাতালৰ তৰফৰ পৰা তেখেত আহিছে। জৰুৰীকালীন স্বাস্থ্য যতন সম্পৰ্কে তেখেতে আজি পোনপটীয়াকৈ আপোনালোকৰ সৈতে মত বিনিময় কৰিব, আমি কথা পাতিম আৰু একে সময়তে আপোনালোকৰ মন্তব্য আগবঢ়াব। তেজপুৰৰ পৰা পাপৰি দাস সংযুক্ত হৈছে, ৰুমি ভট্টাচাৰ্য বাইদেউ আহিছে, আপোনালোকে ক'ৰ পৰা লিখি আমাৰ অনুষ্ঠান সংযুক্ত হৈছে সেয়া লিখি দিলে ভাল হ'ব, আমি ক'বলৈও ভাল পাম। ডাক্টৰ প্ৰাণস্মিতা ডেকাক আজি অনুষ্ঠানৰ মাজলৈ আদৰিছোঁ।
1: ধন্যবাদ। পোনপ্ৰথমতে মই আচলতে মোৰ তাৰ ফালৰ পৰা আকাশবাণীৰ আমাৰ গোটেই শ্ৰোতাবন্ধুসকল আৰু কৰ্তৃপক্ষলৈ মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিবলৈ বিচাৰিছোঁ, কাৰণ স্বাস্থ্যজনিত যোনখিনি আমাৰ সজাগতা আছে সেইখিনি ৰাইজৰ মাজত লৈ যাবলৈ মই ভাবোঁ প্ৰভাতী তৰংগৰ এইটো এটা খুব সুন্দৰ পদক্ষেপ।
0: আৰু একে সময়তে আপোনালোকো ধন্যবাদ জনাব লাগিব এপল' এক্সেল কেয়াৰ হাস্পাতালক, যিহেতু তেওঁলোকে আমাৰ সৈতে সংযুক্ত হৈ এনেদৰে অনুষ্ঠানটি আগবঢ়াই নিয়াত সহায় কৰিছে। গতিকে এপল' এক্সেল কেয়াৰ হাস্পাতালকো ধন্যবাদ জনাইছোঁ। নিবেদিতা ভূঞা, ইনামুল মজিদ ক্ৰণ্ডখিয়ালৰ সাতখলিৰ পৰা আপুনি ৰেডিঅ'ত শুনি আছো বুলি কৈছে আৰু ফেচবুকতো আপুনি মন্তব্য আগবঢ়াইছে ভাস্কৰ ৰাভা ছয়গাঁৱৰ পৰা। আমি অনুষ্ঠানৰ মাজলৈ যাওঁ, আমি কথাখিনি পাতোঁ, পাতিবলৈ আৰম্ভ কৰোঁ। মাজে মাজে আপোনালোকে আপোনালোকৰ মন্তব্যসমূহ আগবঢ়াব যে আপোনালোকে যদি কিবা জানিবলগীয়া কথা থাকে সেই সম্পৰ্কে আমি জানিবলৈ জনাবলৈ আপোনালোকৰ প্ৰয়াস কৰিম। ৰোণটো ডেকা নিয়মীয়া শ্ৰোতা, প্ৰভাতী তৰংগ স্বাস্থ্য সম্পৰ্কীয় আলোচনা অনুষ্ঠান শুনি উপকৃত হৈছোঁ, আকাশবাণীৰ সমূহ পৰিয়াললৈ আন্তৰিক শুভকামনা জনাইছে। মই এতিয়া ডাক্তৰ ডেকাৰ ওচৰলৈ যাব বিচাৰিছোঁ। আমি জৰুৰীকালীন স্বাস্থ্যসেৱাৰ কথা কওঁ, জৰুৰীকালীন স্বাস্থ্য এটা বিভাগ আপোনালোকৰ থাকে, প্ৰতিখন হস্পিটেলতে থাকে, ইমাৰ্জেঞ্চি ব্যৱস্থা থাকে, কিবা এটা হ'লেই, ঘটনা এটা হ'লেই প্ৰথম ইমাৰ্জেঞ্চিলৈ যোৱা যায়। গতিকে জৰুৰীকালীন যিটো বিভাগ আৰু আন বিভাগ
1: মই যদি ক'বলৈ যাওঁ, জৰুৰীকালীন বিভাগটোৰ আচলতে কৰ্মখিনি অকণমান আন বিভাগতকৈ অলপ আমাৰ সুকীয়া হয়। সুকীয়া কিদৰে হয়, কাৰণ আমাৰ বিভাগটো আপোনাৰ বছৰৰ 365 দিন আৰু 24 ঘণ্টাই দিনে ৰাতিয়ে চলি থাকে। আপুনি যেতিয়া আন বিভাগলৈ যায়, যেনেকৈ আমি OPDলৈ যাওঁ, তেতিয়া আমি সদায় কৰোঁ যে আমি এটা এপইণ্টমেণ্ট লওঁ, প্ৰায়ৰ এপইণ্টমেণ্ট লৈ পেলাই আমি সেই ডিপাৰ্টমেণ্টত চিকিৎসকজনক কনচাল্ট কৰোঁ। কিন্তু যেতিয়া জৰুৰীকালীন বিভাগত সোমায় তেতিয়া ৰোগীজনৰ কাৰণে সেনেকুৱা কোনো এপইণ্টমেণ্টৰ প্ৰয়োজন নহয়। আমি যিকোনো সময়তে ৰাতি ধৰক 1 বাজক 2 বাজক, ৰাতিপুৱাৰ 4টা 5টা বাজক, যিকোনো সময়তে আমি ৰোগীজনক আমাৰ বিভাগত লৈ আহিব পাৰোঁ। দ্বিতীয়তে হয় যে আমি যেতিয়া জৰুৰীকালীন বিভাগত আমি ৰোগীসকল চাওঁ, আমি আচলতে জৰুৰীকালীন চিকিৎসক বিশেষজ্ঞ হিচাপে আমি এটা এনিমি টেৰিটৰীত কাম কৰাৰ নিচিনা। কিয়? কাৰণ আমাৰ তাত সকলো ধৰণৰ আপোনাৰ ৰোগী আহে, বিভিন্ন ধৰণৰ আপোনাৰ লক্ষণ লৈ পেলাই আহে। ছ' আমাৰ কাৰণে কেতিয়াবা এনেকুৱা হৈ যায় যে মই আপোনাক যদি এটা সাধাৰণ উদাহৰণ এটা দিবলৈ যাওঁ, ছাপ'জ ৰোগীজন আমাৰ তাত অকল এটা পেটৰ বিষ লৈ আহিছে। এতিয়া আমি যদি চাবলৈ যাওঁ, পেটৰ বিষৰ আমাৰ তাত 10টা কাৰণ থাকিব পাৰে। ছ' সেই 10টা কাৰণৰ কোনটো ৰোগীজনৰ আচলতে হৈ আছে সেইটো আমাৰ কাৰণে জানিবলৈ প্ৰয়োজনীয় হৈ পৰে আৰু আমি সেই ধৰণে

0: ৰোগীজনক আমি চিকিৎসা প্ৰদান কৰিবলৈ আগবাঢ়োঁ। তৃতীয় নম্বৰ কথাটো যোনটো ধৰক আমাৰ বেলেগ বিভাগতকৈ আমাৰ কামবোৰ অলপ বেলেগ হয়, সেইটো হয় যে বাকী ডিপাৰ্টমেণ্টত আপুনি যেতিয়া যাব তেতিয়া আপোনাৰ ফাৰ্ষ্ট কাম ফাৰ্ষ্ট ছাৰ্ভিচ হয়। তাৰমানে আপুনি যদি প্ৰথমতে গৈছে আপোনাক প্ৰথমতে চোৱা হ'ব, দ্বিতীয়তে যোনজন গৈছে তেওঁ দ্বিতীয়তে চোৱা হ'ব। কিন্তু জৰুৰীকালীন বিভাগত এই আপোনাৰ প্ৰচেছটো ফ'ল' নহয়। কাৰণ কিয়, জৰুৰীকালীন বিভাগত আমি এটা ট্ৰায়েজিং ছিষ্টেম ফ'ল' কৰোঁ। ট্ৰায়েজিং ছিষ্টেমটো কি হয়, য'ত ৰোগীজনৰ যিমান সংকট অৱস্থাত তেওঁ আহে সেই অনুযায়ী, সেই চিম্পটমছখিনি অনুযায়ীহে আমি তেখেতক চিকিৎসাটো প্ৰদান কৰোঁ। যদি আমি দেখিছোঁ যে আমাৰ তাত পাঁচজন ৰোগী একেলগে আমাৰ বিভাগটোত সোমাইছে আৰু তাৰ মাজত দেখিছোঁ এজন ৰোগী খুবেই সংকটজনক বা ক্ৰিটিকেল অৱস্থাত আছে, তেতিয়া আমি পোন প্ৰথমতে সেই ৰোগীজনৰহে চিকিৎসাটো আমি আৰম্ভ কৰোঁ।
1: হয়, কথাখিনি তেখেতে সুন্দৰকৈ বুজাই কৈছে আৰু ভাল লাগিছে, অতি সহজকৈ কথাখিনি কৈছে। খিৰুমণি বৰুৱা ডেকা, আপুনি অতিথিগৰাকীক নমস্কাৰ জনাই অনুষ্ঠানত ভাগ লৈছে। মধুচন্দা শইকীয়া বৈশ্য সোণাৰীৰ পৰা আমাৰ সৈতে সংযুক্ত, অতি প্ৰয়োজনীয় বিষয়ত আলোচনা হৈছে বুলি কৈছে, অতিথিগৰাকীক নমস্কাৰ জনাই। দীপাঞ্জলি দাস বৰুৱাই বাৰ্তা প্ৰেৰণ কৰিছে, তেখেতে কৈছে অতি প্ৰয়োজনীয় বিষয়ত আলোচনা হৈছে, অতি গুৰুত্বপূৰ্ণ এটি অনুষ্ঠান, অতিথিগৰাকীক নমস্কাৰ জনাই। ৰীতা ডেকাই বাৰ্তা প্ৰেৰণ কৰিছে, আপুনি ক'লে যে ইমাৰ্জেঞ্চি বিভাগটোৰ কথা ক'লে, বাকী বিভাগত আপুনি এপইণ্টমেণ্ট লৈ যাব লাগিব, কিন্তু এইটো বিভাগত আপোনাৰ এপইণ্টমেণ্টৰ কোনো কথা নাই। সময় যিয়েই নহওক, মাজনিশা হওক পুৱতি নিশা হওক, আপুনি যেতিয়াই বিপদ এটা হৈছে তেতিয়া আপোনালোকে যাব লাগিব। এতিয়া এপল' এক্সেল কেয়াৰ হস্পিটেলৰ যদি কথা কওঁ, আপোনালোকে সাধাৰণতে ইমাৰ্জেঞ্চিত জৰুৰীকালীন বিভাগত কেনেকুৱা কেনেকুৱা ধৰণৰ জৰুৰীকালীন অৱস্থাত ৰোগীসকল আহে, কেনেকুৱা কেনেকুৱা ধৰণৰ আপোনালোকে ৰোগী পায়, বা আপোনালোকে বৰ্তমান সময়ত যিটো জৰুৰীকালীন সেৱাৰ ক্ষেত্ৰত এই যিটো পেটাৰ্ণ এই ৰোগীসকলৰ, সেইটো কেনেদৰে চেঞ্জ হৈছে বা পৰিৱৰ্তন হৈছে, সেই কথাখিনি অলপ জানিব বিচাৰিছোঁ।
0: হয়, আমাৰ ইমাৰ্জেঞ্চি বিভাগত আচলতে আমি একদম ক'ব গ'লে অল এজ গ্ৰুপছ বুলি যদি কওঁ মই, মানে একদম শিশুৰ পৰা বয়োজ্যেষ্ঠজনলৈকে আমাৰ তাত ৰোগী আহে। তাৰ ভিতৰত যদি মই একদম ভালকৈ উল্লেখ কৰিব বিচাৰোঁ তেনেহ'লে হাৰ্ট এটেক, ষ্ট্ৰোক, পথ দুৰ্ঘটনাত পতিত হোৱা লোকসকল, ছেপছিছ বা ইনফেকশ্যন যদি বুলি আমি যদি কওঁ, তেনেকুৱা ধৰণৰ ৰোগী আমি বেছিকৈ পাওঁ। আৰু লগতে আমি শিশুসকলৰ ভিতৰত, যিহেতু আমাৰ এপল' এক্সেল কেয়াৰ হস্পিটেলখন দাঁতিতে বহুতকেইখন স্কুল লাগি আছে, চ' তেখেতসকলৰ সেই তাৰে শিশুবিলাক কেতিয়াবা আহে সাধাৰণ ধৰক ইঞ্জুৰিজ লৈ পেলাই। আৰু লগতে শিশুসকলৰ ভিতৰত আমি ফেব্ৰাইল কনভালচন বুলি যোনটো কয়, য'ত ধৰক শিশুসকলৰ বৰ জ্বৰ উঠিলে তেখেতে হঠাৎ শিশুসকল অজ্ঞান হৈ পৰে, গা জিকাৰণি খাই উঠে, তো সেনেকুৱা ধৰণৰ ৰোগী আমি পাওঁ। আৰু তাৰ উপৰিও আমাৰ এপল' এক্সেল কেয়াৰখন যিহেতু অকণমান আপোনাৰ পাহাৰীয়া এলেকা এটাত স্থাপিত হয়, সেইটো কাৰণে কি হয়, আমি তাতে অকণমান ধৰক লোকেল আমি সমস্যাবোৰ যোনবোৰ কওঁ, যেনেকৈ আপোনাৰ সাপে খুটা, আৰু তাৰপিছত আপোনাৰ বিভিন্ন ধৰণৰ ড্ৰাউনিং কেচেছ আমি কেতিয়াবা পাওঁ, তো এনেকুৱা ধৰণৰ আমি স্থানীয় কিছুমান ৰোগীকো আমি পাওঁ। কিন্তু অভাৰঅল যদি আমি চাব যাওঁ তেনেহ'লে গোটেই এজ গ্ৰুপৰে, ধৰক একদম শিশুৰ পৰা আমি বয়োজ্যেষ্ঠজনলৈকে আমি ৰোগী পাওঁ। আৰু তাৰ ভিতৰত যিহেতু আমাৰ এখন মাল্টি স্পেচিয়েলিটি টাৰ্চিয়েৰী কেয়াৰ হস্পিটেল, তাৰ ভিতৰত হাৰ্ট এটেক কেচেছ, ষ্ট্ৰোক কেচেছ, হাৰ্ট ব্লক কেচেছ, কাৰ্ডিঅ'থৰাচিকৰ কেচেছ, এইবোৰ আমি উল্লেখনীয়ভাৱে অকণমান বেছিকৈ পাওঁ।
1: গতিকে আজিকালি কি ধৰণে পেটাৰ্ণ চেঞ্জ হৈছে, ধৰণসমূহ সলনি হৈছে, বা কি কি ধৰণৰ স্থানীয়ভাৱে তেওঁলোকে জৰুৰীকালীন সেৱা আগবঢ়িব লগা হয়, তেনেকুৱা ৰোগীও আহে, এই কথাখিনি তেখেতে ক'লে। ৰীতা ডেকা, মুকুল ভাগৱতী, আজি বিষয়টোৰ পৰা সকলোৱে উপকৃত হ'ব। হয়, আপোনালোকে অনুষ্ঠানি শ্বেয়াৰ কৰিব যাতে সৰহ সংখ্যক শ্ৰোতাই এই অনুষ্ঠানি উপভোগ কৰিব পাৰে, যিসকলে ফেচবুক পেজ চাই আছে আৰু যিসকলে আপোনাৰ ৰেডিঅ' চেটত শুনি আছে বা এপত শুনি আছে, তেওঁলোকো অনুষ্ঠানি শুনিবলৈ পাব, এই মুহূৰ্তত শুনি আছে বা উপকৃত হ'ব। নিবেদিতা ভূঞা, আপুনি অতিথিগৰাকীক নমস্কাৰ জনাই বাৰ্তা প্ৰেৰণ কৰিছে। ধ্ৰুৱজ্যোতি কলিতাই কৈছে, বহু সময়ত ৰাস্তাবোৰত এনে যানজঁট দেখা পাইছোঁ য'ত এম্বুলেঞ্চে চাইৰেন বজাই থাকিলেও তৎক্ষণাত আগৰ বাহনে বাতুলিয়াই দিব নোৱাৰে। এনে সমস্যা আঁতৰ কৰাৰ বাবে সকলো ৰাস্তাত বিশেষ লাইট আৰু সংকেতধ্বনিৰ ব্যৱস্থা থাকিব লাগে, যিটো পথ এম্বুলেঞ্চে যাত্ৰাৰ আৰম্ভণিতে নিৰ্বাচন কৰাৰ লগে লগে সমগ্ৰ পথটোত সংকেত সক্ৰিয় হৈ থাকিব, ফলত বহু আগৰ পৰাই বাহনবোৰ সতৰ্ক হৈ থাকিব। ইয়াত এটা গুৰুত্বপূৰ্ণ কথা, এইটো যিটো পথেৰে যাব তাৰ আগতেই সেই লাইটবোৰ জ্বলি উঠিব বা সংকেতধ্বনি বাজি থাকিব যে এইফালে এম্বুলেঞ্চ আহি আছে। হঠাৎ যদি এম্বুলেঞ্চখন আহি যানজঁটৰ মাজত সোমাই যায় তেতিয়া বহুতে হয়তো ইচ্ছা থাকিলেও কেতিয়াবা বাট এৰি দিবলৈ নোৱাৰা অৱস্থা হয়। এইটো বৰ গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়াইছে ধ্ৰুৱজ্যোতি কলিতা, ধন্যবাদ জনাইছোঁ আপোনাক। আকাশবাণীৰ এই প্ৰচেষ্টাই আচলতে গুৰুত্বপূৰ্ণ আৰু তাৰ বাবে ধন্যবাদ জনাইছে পংকজ বৈশ্যই, তেখেতে কৃতজ্ঞতা জ্ঞাপন কৰি বাৰ্তা প্ৰেৰণ কৰিছে। আৰু এটা কথা জানিব বিচাৰোঁ, আমি সাধাৰণতে যেতিয়া কিবা এটা

0: হঠাতে কিবা এটা হ'ল, দুৰ্ঘটনাই হওক বা অন্য কিবা এটা হ'ল, আচলতে জৰুৰীকালীন যেতিয়া পৰিস্থিতি এটা উদ্ভৱ হয় তেতিয়া আমি এটা শব্দ প্ৰায়ে শুনো যে গল্ডেন আৱাৰ, এইখিনি অতি গুৰুত্বপূৰ্ণ সময়। কেতিয়াবা কেতিয়াবা চিকিৎসালয় লোৱাৰ লৈ গ'ল, 90 মিনিট বা 1 ঘণ্টা বা 1.5 ঘণ্টা পলম হৈ গ'ল, ক'লে কি যে আপোনালোকে এইখিনি যদি পলম হ'লহেঁতেন কিজানি ৰোগীজন বাচিলেহেঁতেন। গতিকে এনেকুৱা কিছুমান কথা হয়। গতিকে এই যে গল্ডেন আৱাৰ, এই গল্ডেন আৱাৰ বুলি ক'লে আচলতে কি বুজা যায়, ইয়াৰ গুৰুত্বটোৰ কথা আপুনি অলপ বুজাই কওকচোন।
1: গল্ডেন আৱাৰ বা সোণালী ঘণ্টা বুলি যোনটো আমি ক'ব বিচাৰোঁ, আচলতে এই টাৰ্মটো আপোনাৰ 1970 চনত ডক্টৰ এডামছ কাউলি বুলি, তেওঁ এজন শল্য চিকিৎসক আছিলে, তেওঁ বেচিকেলি এজন মিলিটাৰী চাৰ্জন আছিলে আৰু তেওঁ এই টাৰ্মটো কইন কৰিছিলে 1970 চনতে। তেওঁ লিখিছিলে যে আপোনাৰ যুদ্ধকালীন অৱস্থাত যোনসকল ৰোগী তেওঁ ওচৰত চিকিৎসা পাবলৈ সোনকালে আহিছিলে সেইসকল ৰোগীৰ ক্ষেত্ৰত তেওঁ চিকিৎসা প্ৰদান কৰি সাফল্যটো অলপ বেছি পাইছিলে, আৰু সেই অনু

0: 1970 চনতে। তেওঁ লিখিছিলে যে আপোনাৰ যুদ্ধকালীন অৱস্থাত যোনসকল ৰোগী তেওঁ ওচৰত চিকিৎসা পাবলৈ সোনকালে আহিছিলে সেইসকল ৰোগীৰ ক্ষেত্ৰত তেওঁ চিকিৎসা প্ৰদান কৰি সাফল্যটো অলপ বেছি পাইছিলে আৰু সেই অনুসৰিয়ে আপোনাৰ গোল্ডেন আৱাৰ টাৰ্মটো আমাৰ ইমাৰ্জেঞ্চি বা জৰুৰীকালীন চিকিৎসাত প্ৰযোজ্য হ'ল। এতিয়া আমি গোল্ডেন আৱাৰ বুলি যেতিয়া কওঁ আচলতে যিকোনো আপোনাৰ দুৰ্ঘটনা বা মেডিকেল ইমাৰ্জেঞ্চি হোৱাৰ পিছত আপোনাৰ প্ৰথম 60 মিনিট মানে ফৰ 60 মিনিটছ আফটাৰ এনি কাইণ্ড অফ ইঞ্জুৰি সেই বস্তুটোক আমি গোল্ডেন আৱাৰ বুলি কওঁ। এই গোল্ডেন আৱাৰখিনিত আচলতে শৰীৰটো যোনখিনি প্ৰক্ৰিয়া আপোনাৰ দুৰ্ঘটনাটো হওক বা ডিজিজটোৰ কাৰণে হওক চলি থাকে এইখিনি সময়ত আমি যদি ভালকৈ তেওঁক ৰোগীজনক চিকিৎসাটো প্ৰদান কৰিব পাৰোঁ তেনেহ'লে আমি যথেষ্ট পৰিমাণে এই ৰোগীজনক সুস্থ কৰি তুলিবলৈ আমি যথেষ্ট পৰিমাণে সাফল্য হওঁ। চ' সেইকাৰণে গোল্ডেন আৱাৰটো যোনটো হয় কনচেপ্টটো এইটো আচলতে বহুতেই বেছি ইম্পৰ্টেণ্ট আমাৰ মেডিকেল চায়েন্সত।
1: হয়, আপুনি ক'লে যে যিকোনো এটা দুৰ্ঘটনা বা যিকোনো এটা ঘটনা হোৱাৰ পৰা 1 ঘণ্টা সময় সেইখিনি সময় আছে খুব ক্ৰিটিকেল বা খুব গুৰুত্বপূৰ্ণ। সেইখিনি সময়তকৈ পলম হৈ গ'লে কেতিয়াবা ৰোগীগৰাকীক তেওঁৰ জীৱন ৰক্ষা কৰিবলৈ সক্ষম নহ'বও পাৰে চিকিৎসকে যিমানেই চেষ্টা নকৰক। গতিকে এই গোল্ডেন আৱাৰৰ কথা কোৱাৰ লগে লগে ধৰি লওক কিবা এটা দুৰ্ঘটনা হ'ল বা কিবা এটা খুব জৰুৰীকালীন পৰিস্থিতি এটা উদ্ভৱ হৈছে স্বাস্থ্যজনিত, গতিকে এম্বুলেঞ্চ বিচাৰিলে 108ত ডাইল কৰিলে 108ত, তাৰপিছত কি হ'ল এম্বুলেঞ্চখন আহি পোৱালৈকে এইখিনি সময় গতিকে ৰোগীগৰাকীৰ কাষত যিসকল থাকে তেওঁলোকে সাধাৰণতে কি কেনেকুৱা ধৰণৰ কাম কৰা উচিত বা কেনেকুৱা ধৰণৰ তেওঁলোকৰ পদক্ষেপ হোৱা উচিত যাৰ পৰা ৰোগীগৰাকী অন্ততঃ এম্বুলেঞ্চখন আহি পোৱালৈকে তেওঁক অন্ততঃ সকাহ দি ৰাখিব পাৰে।
0: আচলতে এইটো এটা বহুত গুৰুত্বপূৰ্ণ বিষয় কাৰণ আমি প্ৰায়ে দেখোঁ যে এম্বুলেঞ্চখন ইফালে কল কৰে এম্বুলেঞ্চখন আহি পোৱা নাই ঘৰত মানুহখিনিৰ একদম এটা আতংকিত এটা অৱস্থা হৈ যায়। চ' এইখিনিত মই আমাৰ শ্ৰোতাসকলক ক'বলগীয়া কেইটামান গুৰুত্বপূৰ্ণ কথা আছে। প্ৰথম কথা, আপোনালোকে যেতিয়া 108 ডায়েল কৰিলে তাৰপিছত আপোনালোকে সেই সময়খিনিত কি কৰিব, প্ৰথম কথা আতংকিত নহ'ব আৰু আপোনাৰ ৰোগীজনকো আপুনি আতংকিত হ'ব নিদিব। মানুহজনক আপোনালোকে নিলেও নিজেও ৰিলেক্স হ'ব লাগিব, আশ্বস্ত হ'ব লাগিব যে আমি 108 এম্বুলেঞ্চখন মাতিছোঁ আৰু ৰোগীজনকো সেইখিনি কথা বুজাই তুলিব লাগিব। 2 নম্বৰ গুৰুত্বপূৰ্ণ কথাটো হয় যে ৰোগীজন যদি সেইখিনি সময়ত হঠাৎ অজ্ঞান হৈ পৰে বা মুমূৰ্ষ অৱস্থাত থাকে সেইখিনি সময়ত আমি কেতিয়াও ৰোগীজনক পানী বা চাহ বা গৰম গাখীৰ খুৱাবলৈ আমি চেষ্টা কৰিব নালাগে। কিহৰ কাৰণে, যেতিয়া মানুহজন অজ্ঞান হৈ থাকে তেতিয়া আমি যদি সেইখিনি সময়ত মানুহজনক পানী বা গাখীৰ খুৱাবলৈ চেষ্টা কৰোঁ সেই গাখীৰ বা পানীখিনি মানুহজনৰ লাংজত বা শ্বাস নলীত গৈ পেলাই সেইটো আৰুহে এটা বিপদৰ সৃষ্টি কৰিব পাৰে। 3 নম্বৰ কথাটো হ'ল, মানুহজনৰ যদি আগৰ পৰাই আপোনাৰ ডায়েবেটিছ থাকে, হাই প্ৰেছাৰ থাকে বা অন্য কিছু বেমাৰ থাকে আৰু ঘৰত যদি আপোনালোকৰ আৰু যদি মানুহজনে কৈছে যে মোৰ বিৰাট বুকুৰ বিষ হৈছে তেতিয়া আপোনালোকৰ ঘৰত যদি এস্পিৰিন টেবলেটটো থাকে তেনেহ'লে এস্পিৰিন 325 mg এই দৰৱটো আমি মানুহজনক চুবাই খাবলৈ দিব লাগে। এইটো কৰিলে যদি মানুহজনৰ হাৰ্ট এটেক হৈ আছে তেনেহ'লে সেইটো আমি কিছু পৰিমাণে হ'লেও আমি মানুহজনক অকণমান হ'লেও আৰাম দিব পাৰিম। 3-4 নম্বৰ কথাটো হ'ল যে কেতিয়াবা ধৰক ঘৰতেই হঠাৎ কটা ছিঙা হৈছে আৰু আমি দেখিছোঁ যে একদম তেজ একদম আপোনাৰ বহুত তেজ ক্ষয় হৈছে তেতিয়া আমি কি কৰিব লাগে, বহুত ক্ষেত্ৰত আমি দেখোঁ যে মানুহে হালধি লগাই দিয়ে বা আপোনাৰ এনেকুৱা বনৰীয়া পাত আনি পেলাই লগাই দিয়ে সেইবোৰ আচলতে কৰিব নালাগে। এনেকুৱা ক্ষেত্ৰত আমি যোনখিনি অংশত আপোনাৰ ঘাঁটো হয় সেই অংশখিনি ভালকৈ পানীৰে ধুই পেলাই এখন চফা কাপোৰ যেনে এখন ৰুমাল হ'লেও হ'ব ৰুমাল নি পেলাই সেই অংশটোত আমি ভালকৈ টেপি ধৰিব লাগে যাতে সেই অংশটোৰ পৰা আৰু বেছি তেজ ক্ষতি নহয়। আৰু 5 নম্বৰ কথাটো হ'ল যে এইখিনি কৰাৰ উপৰিও এজন আমাৰ পৰিয়ালবৰ্গৰ এজন মানুহক আমি বাহিৰত ঘৰৰ বাহিৰত থাকিব দিব লাগে যাতে সেই যে এম্বুলেঞ্চখন যোনখন আমি মাতিছিলোঁ সেইখন আমি ততাতৈয়াকৈ গাইড কৰি পেলাই আমাৰ ঘৰলৈকে লৈ আহিব পাৰোঁ। তো এইকেইটা কেইটামান কথা জৰুৰী কথা যোনকেইটা আমি মনত ৰাখিব লাগে।
1: হয়, এই কথাখিনি আমি গম পালোঁ। আদিত্য দোলাকাষৰীয়া, ছৈয়দ ইছমাইল আলী আপোনালোক আমাৰ অনুষ্ঠানলৈ আহিছে, খিৰুমণি বৰুৱা ডেকা আপোনালোকৰ অনুষ্ঠানলৈ আহিছে। আৰু যদি এই সম্পৰ্কীয় কিবা কথা আপোনালোকৰ ব্যক্ত কৰিব লগা আছে বা আপোনালোকে ক'ব বিচাৰে বা জানিবলগীয়া আছে তেতিয়াহ'লে আপোনালোকে আমাৰ পেজত আপোনাৰ মন্তব্য আগবঢ়াব পাৰে, তেতিয়া আমি সেই প্ৰশ্নটো আমি সুধিম। জগত বসুমতাৰী, আপোনালোকে স্বাস্থ্যৰ যতনৰ বাবে প্ৰভাৱিত।

0: অনুষ্ঠানে ভাল পাইছে, সেইকাৰণে ধন্যবাদ জনাইছোঁ। আৰু এটা কথা জানিব বিচাৰিছোঁ, আমি সাধাৰণতে কিবা এটা যদি আমাৰ স্বাস্থ্যজনিত সমস্যাৰ উদ্ভৱ হয় তেতিয়াহ'লে এটা কথা আছে যে আমি কাইলৈ ডক্টৰৰ ওচৰলৈ যাম, আমি এটা এপইণ্টমেণ্ট লৈ যাম, ডক্টৰক যোগাযোগ কৰিলোঁ, তেওঁলোকে কাইলৈ কিমান সময়ত তেওঁক লগ কৰিব পাৰিম সেই কথাটো আমি গম পাই যাম। আৰু এটা হৈছে জৰুৰীকালীনভাৱে আমি চিকিৎসকৰ ওচৰলৈ যাম। এই কথাটো কোনো এগৰাকী ব্যক্তিক কেনেদৰে বুজিবলৈ সক্ষম হ'ব যে এইমাত্ৰ মই চিকিৎসকৰ ওচৰলৈ যোৱা উচিত বা মই এইমাত্ৰ নগৈ কাইলৈ গ'লেও হ'ব, এই কথাটো আচলতে আমি বহুতে বুজি নাপাওঁ। কেতিয়াবা কেতিয়াবা এনেকুৱা জৰুৰীকালীন এটা স্বাস্থ্য সমস্যাৰ উদ্ভৱ হৈছে কিন্তু আমি ভাবোঁ যে নাই ঠিকে আছে কাইলৈ যাম, কিন্তু তাৰ পাছত সমস্যা গুৰুতৰ হৈ পৰে, এই কথাটো কেনেকৈ বুজি পাব?
1: এইটো আচলতে আমি আপোনাৰ জৰুৰীকালীন চিকিৎসক বিশেষজ্ঞ হিচাপে আমি যেনেকৈ পেচেণ্ট এজন আমি এপ্ৰ'চ কৰোঁ, মই আচলতে আমাৰ শ্ৰোতাসকলক সেইটো বস্তুৱেই কৰিবলৈ ক'ম, আৰু সেই বস্তুটো মনত কৰিবলৈ বৰ সহজ। আমি এ বি চি ডি ই এই পাঁচটা এলফাবেটৰ মনত ৰাখিলেই হ'ব। এ হয় আমাৰ এয়াৰৱে', এয়াৰৱে' মানে শ্বাস নলীডাল। তো আমি চাব লাগিব আমাৰ ৰোগীজনে ভালকৈ কথা পাতি আছে নে নাই, নৰ্মেল যেনেকৈ তেওঁ কথা পাতি সেই কথা পাতি আছে নে নাই, আমাৰ ৰোগীজনে বহুত বেছি বমি কৰিছে নেকি, আমাৰ ৰোগীজনৰ মুখৰ পৰা তেজ চেজ ওলাইছে নেকি। বিত যদি আহোঁ আমি ব্ৰিডিং, আমাৰ ৰোগীজনে কেনেকৈ উশাহটো লৈ আছে, বহুত ঘনাই ঘনাই উশাহ লৈছে নে নৰ্মেল যেনেকৈ লয় তাতকৈ বহুত একদম পাতল পাতলকৈ লৈছে, তেওঁ উশাহ লওঁতে বহুত কষ্ট হৈছে নেকি, এইখিনি বস্তু। চি হৈছে চাৰ্কুলেশ্যন, চাৰ্কুলেশ্যনত আজিকালি আমাৰ আমি জানো আমাৰ ঘৰে ঘৰে সকলোৰে এটা ৰক্তচাপ যন্ত্ৰ এটা থাকেই, সকলোৰে ঘৰত এটা অট'মেটিক আমাৰ বিপি মেচিন থাকে। চ' সেনেকুৱা ক্ষেত্ৰত আমি ততাতৈয়াকৈ এবাৰ ব্লাড প্ৰেছাৰটো ঘৰতে চাই ল'ব পাৰোঁ। আৰু আমি যদি চাওঁ যে মানুহজন হঠাৎ বহুত ঠাণ্ডা হৈ পৰিছে নেকি, তাৰপিছত যদি আহোঁ আমি ডি, ডিৰ পৰা হ'ল ডিচেবিলিটি, ডিচেবিলিটি মানে মানুহজনৰ কোনো এটা অংশই হঠাৎ কাম কৰিবলৈ বন্ধ কৰিছে নেকি, যেনেকৈ ধৰক সোঁফালৰ হাতখন হঠাৎ দাঙিব পৰা নাই বা সোঁফালৰ ভৰিখন হঠাৎ দাঙিব পৰা নাই বা হঠাৎ দেখিছোঁ মুখৰ এটা ছাইড আপোনাৰ বেঁকা হৈ গৈছে, তো এনেকুৱা ধৰণৰ ডিচেবিলিটি আমি কিবা দেখিছোঁ নেকি। আৰু ই হৈছে এক্সপ'জাৰ, এক্সপ'জাৰ মানে যেনেকৈ ধৰক মানুহজনৰ যদি জ্বৰ উঠি আছে তেনেহ'লে মানুহজনৰ গাত কিবা এনেকুৱা ৰঙা ৰঙা দাগ দেখিছোঁ নেকি বা ক'লা দাগ, ডাঙৰ ডাঙৰ দাগ দেখিছোঁ নেকি। আৰু যদি মানুহজন কিবা দুৰ্ঘটনা হৈছে বা ক'ৰবাত কিবা দুখ পাইছে তেনেহ'লে ক'ৰবাৰ পৰা কিবা তেজৰ ক্ষয় হৈছে নেকি, এই বস্তুখিনি আমি চাব লাগে। আৰু লগতে আমি চাব লাগে চিম্পটমছ, মানে লক্ষণসমূহ কেনেকুৱা হ'ব লাগে, যদি বোলে বহুত বেছি মূৰৰ বিষ হৈছে, বহুত বেছি আপোনাৰ বুকুৰ বিষ হৈছে, মানুহজন ঘনাই ঘনাই অচেতন হৈ পৰিছে, তেনেকুৱা ধৰণৰ যদি আমি লক্ষণ দেখোঁ তেনেহ'লে অনতি পলমে আমি দেৰি নকৰি পেলাই আমি এখন চিকিৎসালয়লৈ লৈ যাব লাগে। ইয়াতে মই এটা কথা ক'ব বিচাৰোঁ যে আমি প্ৰায়ে দেখা পাওঁ যেতিয়া এনেকুৱা ধৰণৰ লক্ষণসমূহ দেখা দিয়ে তেতিয়া আমাৰ এটা নেচাৰেল টেণ্ডেঞ্চি থাকে, যিহেতু আমাৰ সকলোৰে এটা এটা স্মাৰ্টফোন হাতত থাকে, আমাৰ নেচাৰেল টেণ্ডেঞ্চিটো এইটোৱে হয় যে আমি চবেই গুগল কৰোঁ, চিম্পটমছবোৰ আমি গুগল কৰোঁ, কিন্তু অৱশেষত এইটো দেখা যায় যে সেইটোৱেই আচলতে আমাৰ সেই মূল্যৱান সময়খিনিহে আমাক নষ্ট কৰায়। সেইকাৰণে মই এটা দৰ্শকলৈ এইটো আমাৰ আহ্বান বুলি কওঁ আমাৰ এপ'ল' এক্সেল কেয়াৰ হস্পিটেলৰ তৰফৰ পৰা, যে যেতিয়াই আপোনালোকে এনেকুৱা ধৰণৰ লক্ষণসমূহ দেখা পায় বা আপুনি নিজেই সেই লক্ষণসমূহ ফিল কৰে ততাতৈয়াকৈ এখন উন্নত মানদণ্ডৰ চিকিৎসালয়লৈ আপোনালোকে যাব।
0: কথাখিনি নিশ্চয় আপোনালোকে বুজি পাইছে, তেখেতে এ বি চি কৈ ইমান ধুনীয়াকৈ কথাখিনি বুজাই দিছে, আপুনি ভালকৈ কথা ক'ব পাৰিছে নেকি, উশাহ লওঁতে অসুবিধা হৈছে নেকি বা আপোনাৰ মুখখন কোনোবা এটা চাই ফাল বেঁকা হৈ গৈছে নেকি বা এনেকুৱা ধৰণৰ লক্ষণসমূহৰ কথা কৈছে, যিখিনি কথাত দেখিলেই আপোনালোকে লগে লগে যে চিকিৎসকৰ ওচৰলৈ যাব লাগিব, যিকোনো এখন উন্নত চিকিৎসালয়লৈ যাব লাগিব, সেই কথাটো তেখেতে বুজাই দিছে যে আপোনালোক যোৱা উচিত। এইটো নহয় যে কাইলৈ যাম এনেকৈ থাকিলে নহ'ব। আৰতি বুজৰবৰুৱাই কৈছে যে গোল্ডেন আৱাৰ আৰু ৰোগীৰ জৰুৰী চিকিৎসাৰ বিষয়ে জানিব পাৰি বহুখিনি উপকৃত হৈছে, আপুনি কোৱা কথাখিনি ভাল পাইছে। আৰতি বুজৰবৰুৱাই মন্তব্য প্ৰেৰণ কৰিছে, জগত বসুমতাৰী আপুনি অনুষ্ঠান ভাল পাইছে। দিলীপ ডেকাই কৈছে যে আলোচ্য বিষয়ে অতি গুৰুত্বপূৰ্ণ, বাইদেউৱে বিষয় সম্পৰ্কত খুব সুন্দৰকৈ বুজাই কৈ আছে, তেখেতলৈ নমস্কাৰ জনাইছোঁ, দৰঙৰ ভেৰুৱাৰ পৰা অনুষ্ঠানটি শুনি আছোঁ, আপুনি ভাল পাইছে বাইদেউৱে কথাখিনি ধুনীয়াকৈ বুজাই কৈছে। ভাল লাগে আচলতে যিসকল অতিথি, এতিয়ালৈকে মই ক'ব লাগিব যে এপ'ল' এক্সেল কেয়াৰ হাস্পাতালৰ ফালৰ পৰা যিকেইগৰাকী চিকিৎসক আমাৰ ইয়ালৈ আহিছে প্ৰত্যেকগৰাকী ইমান ধুনীয়াকৈ কথাখিনি বুজাই কৈছে, প্ৰতিবাৰে শ্ৰোতাসকলে খুব ভাল পাইছে। গতিকে আজিৰ অতিথিগৰাকীয়েও কথাখিনি বুজাই কৈ আপুনি ভাল পাইছে বুলি দিলীপ ডেকাই ভেৰুৱাৰ পৰা দৰঙৰ পৰা বাৰ্তা প্ৰেৰণ কৰিছে। ৰিণু ভট্টাচাৰ্যই কৈছে আজি বিষয়বস্তু অতি দৰকাৰী, এই চেগতে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ কৰ্মকৰ্তাক ধন্যবাদ।

0: ধন্যবাদ জানাইছো। এনে অনুষ্ঠানে জনসাধারণক বহু নজনা কথা বুজাত জনাত সহায় করব। মোৰ এই ক্ষেত্রত হওয়া অভিজ্ঞতার কথা কবলৈ মন গৈছে। মোৰ শাহুৰ কেইবছৰমানৰ আগতে মাজৰাতি গুৰুতৰভাৱে স্বাস্থ্যৰ অৱনতি হোৱাত অসম চিকিৎসা মহাবিদ্যালয়লৈ ততাতৈয়াকৈ লৈ গৈছিলোঁ। তেতিয়া দেখিছিলো সেই সময়ত চিকিৎসকৰ দলে অতি ক্ষিপ্ৰতাৰে চিকিৎসা আৰম্ভ কৰিছিল। সেই পৰিৱেশ দেখি বৰ ভাল লাগিছিল। ৰিণু ভট্টাচাৰ্য জৰুৰীৰ পৰা কৈছে যে এইটোৱে কথা, জৰুৰীকালীন চিকিৎসা সেৱাত যিসকল ব্যস্ত থাকে তেওঁলোকে আপুনি গৈ পোৱাৰ লগে লগে তেওঁলোকৰ বেলেগ কথা নাই, ৰোগীগৰাকী বচাব লাগিব। গতিকে ৰোগীগৰাকীৰ জীৱন ৰক্ষাৰ বাবে তেওঁলোকে যৎপৰোনাস্তি আছে চেষ্টা কৰে। আৰু অসম চিকিৎসা মহাবিদ্যালয়ত যিটো আপুনি দেখিছিলে চিকিৎসকসকলে কিমান ক্ষিপ্ৰতাৰে দায়িত্ব পালন কৰিছিল, তাৰ বাবে আপুনি এই চেগতে ধন্যবাদো জনাইছে ৰিণু ভট্টাচাৰ্য। আমি আৰু কথা পাতিম, এটা কথা আমি জৰুৰীকালীন স্বাস্থ্য যতনৰ কথা কৈ আছো, কিন্তু আমি আচলতে নিজে কি ধৰণে সাজু হৈ থকা ভাল, পৰিয়াল এটাত যেতিয়া আজি হোৱা নাই ভগৱানে নকৰক বোলে কাইলৈ কিবা এটা ঘটনা হ'ল, গতিকে আমিতো নিজে সাজু হৈ থাকিবলৈ, অন্ততঃ ঘৰত আমি এইখিনি সাজু থাকিব লাগিব যে কিবা এটা হ'লে আমি তৎক্ষণাত ঘৰত যাতে কিবা এটা ব্যৱস্থা ল'ব পাৰোঁ। গতিকে কেনেকৈ আচলতে মেডিকেল ইমাৰ্জেঞ্চিৰ ক্ষেত্ৰত আমাৰ পৰিয়ালসমূহ বা জনসাধাৰণ কি ধৰণে সজাগ হৈ থাকিব লাগে বা কি কি ধৰণৰ সামগ্ৰী তেওঁলোকৰ লগত থাকিব লাগে, এই কথাখিনি অলপ বুজাই কওকচোন।
1: আসলে ইমার্জেন্সি প্রিপেয়ার্ডনেস বলে আমি কোম, এইটো মানে এটা বহুত প্রয়োজনীয় বস্তু। আজিকালি আমি এটা গুৱাহাটীতে দেখা পাইছো যে যথেষ্ট ভাগ পরিয়াল সমূহতে এনেকুৱা হৈছে যে ডেকা চাম আপোনাৰ চাকৰি সংক্রান্তে বাহিৰত থাকে আৰু ঘৰত হয়তো বয়োজ্যেষ্ঠ মাতৃ পিতৃ গৰাকী লগত এজন নার্স বা কেয়ারটেকার তেনেকে লগত থাকে। তো সেই ক্ষেত্রত আপনার কেতিয়াবা এনেকুৱা হয় যেতিয়া এই বৃদ্ধ মাতৃ পিতৃগৰাকী হস্পিটাললৈ লৈ আহিব লগা হয় তেতিয়া বহু ক্ষেত্রত দেখা যায় যে সেই নার্স বা সেই কেয়ারটেকারজনে তেখেতৰ যোনখিনি স্বাস্থ্যৰ অৱস্থা সেইখিনি ভালদৰে অৱগত নহয়। তো তেনে ক্ষেত্ৰত মই আচলতে অকল বয়োজ্যেষ্ঠ বুলিয়েই নকওঁ, মই আচল এই আজি অনুষ্ঠানটোৰ যোগেদি পৰিয়ালৰ আচলতে মুৰব্বীজনক এইটো আহ্বান কৰিব বিচাৰোঁ যে আপোনাৰ পৰিয়ালৰ গোটেইখিনি মানুহৰে আপুনি এখন মেডিকেল ফাইল বনাওক। মেডিকেল ফাইলটো কি হয়, মেডিকেল ফাইলত আপুনি বেলেগ একো ৰাখিব নালাগে, য'ত সেই ব্যক্তিজনৰ আপোনাৰ কিবা যদি ইম্পৰ্টেণ্ট এনেকুৱা মেডিকেল হিষ্ট্ৰী আছে সেইখিনি আপুনি টুকি ৰাখক, তেওঁ কি কি দৰৱ খাই আছে সেইখিনি আপুনি টুকি ৰাখক। এইখন কাগজ সদায় এটা ইম্পৰ্টেণ্ট ফাইল হিচাপে ঘৰত মেইনটেইন কৰক। আৰু এইটো অকল এজন মানুহৰ নহয়, একদম শিশুটিৰ পৰা আপোনাৰ বয়োজ্যেষ্ঠজনলৈ প্ৰত্যেকজন ব্যক্তিৰে ঘৰখনত এই ফাইলটো মেইনটেইন কৰাটো অতিকৈ জৰুৰী। দুই নম্বৰ কথাটো হৈছে আমাৰ সকলোৰে হাততে এটা এটা স্মাৰ্টফোন, কিন্তু আমি যদি কণ্টেক্ট লিষ্টখন উলিয়াই চাওঁ তাতে মেডিকেল হেল্পলাইন নম্বৰ বুলি কেইটা নম্বৰ আছে মোৰ হয়তো ডাউট, হয়নে? আমি কোনো এটা মেডিকেল হেল্পলাইন নম্বৰ বুলি কেতিয়াও ছেভ নকৰোঁ। তো এইটোও এটা কথা যে আপোনাৰ ফোনত আপোনাৰ যোনখন সবতছে ওচৰৰ চিকিৎসালয়, অকল ওচৰৰ চিকিৎসালয় বুলি নহয় এখন উচ্চ মানদণ্ডৰ চিকিৎসালয় য'ত আপুনি জানে যে আপুনি গ'লে আপোনাৰ সকলো ধৰণৰ যোনখিনি চিকিৎসা হয় সেইখিনি ভালদৰে হয়, এনেকুৱা এখন চিকিৎসালয়ৰ নম্বৰটো আপুনি আপোনাৰ কণ্টেক্ট লিষ্টত আজিয়ে ছেভ কৰক। এই সুযোগত মই কৈ থওঁ যে আমাৰ এপ'ল' এক্সেল কেয়াৰৰ হেল্পলাইন নম্বৰটো হ'ল 03617140101। আকৌ এবাৰ কৈছোঁ 03617140101, বা আমাৰ গভমেণ্টৰ ফালৰ পৰা যোনটো ছাৰ্ভিচ 108 সেইটোতো সদায় আছে। চ' এই দুটা নম্বৰ আপোনালোকে আজিয়ে আপোনালোকৰ কণ্টেক্ট লিষ্টত ছেভ কৰক। তিনি নম্বৰ কথাটো হ'ল আমাৰ সকলোৰে ঘৰতে এটা প্ৰাথমিক চিকিৎসা বাকচ বা ফাৰ্ষ্ট এইড কিট বুলি আমি যোনটো কওঁ সেইটো এটা আমি সকলোৰে ঘৰতে ৰাখিব লাগে। এতিয়া সেই বাকচটোতনো আমি কি ৰাখিব লাগে, সেই বাকচটোত আমি এটা জ্বৰৰ দৰৱ যেনেকৈ পেৰাচিটামল বুলি ক'লোঁ, এটা বেণ্ডেজ, এটা ঘাঁহ পুৰিলে আপোনাৰ লগাবলৈ এটা অইনমেণ্ট, অ'কে, দুটামান ORSৰ পেকেট, ORSৰ পেকেটটোতো লিকুইড পেকেটটো নহয় কিন্তু যোনটো আপোনাৰ পাউডাৰ পেকেটটো সেইটো, চাৰি নম্বৰ বস্তুটো হৈছে এটা গ্লুক'মিটাৰ, গ্লুক'মিটাৰটো য'ত আমি চুগাৰটো চাব পাৰোঁ, এইটো খুব আপোনাৰ উপলব্ধ ফাৰ্মাচীবিলাকত সেইটো এটা। আৰু পাঁচ নম্বৰ বস্তুটো হৈছে এটা বিপি জোখা যন্ত্ৰ। এই বস্তুকেইটা দি আমি এটা ঘৰতে এটা প্ৰাথমিক চিকিৎসা বাকচ এটা তৈয়াৰ কৰিব লাগে। চ' এইকেইটা হ'ল আমাৰ ইমাৰ্জেঞ্চি প্ৰিপেয়াৰ্ডনেছ বুলি যদি কওঁ মই, এইকেইটা কেইটামান জৰুৰী বস্তু যোনখিনি আমি আমাৰ লগত ৰখা উচিত।

আচলতে মই নিজেই শুনি আছো, বহুত কথা আমিয়ে নাজানো। আমি পৰিয়াল এটাত এনেকৈ যে সাজু হৈ থাকিব লাগে কথাখিনি আমি নাজানো। মই নিজে যদি ঘৰৰ কথা চাবলৈ যাওঁ, আমাৰ যদি কাৰোবাৰ কিবা আছে এনেকুৱা, আমি কোনো ফাইল কৰি থোৱা নাই বা এনেকে ইমাৰজেঞ্চি কিট এটা আমি বনাই থোৱা নাই, আৰু যিটো খুব প্ৰয়োজনীয়। কেইদিন বাৰ্তা পঢ়ি লওঁ, বৰ সুন্দৰকৈ বাইদেউ কথাখিনি বুজাই দিছে। ৰুমি ভট্টাচাৰ্যই কৈছে, অকলে থকাসকলৰ বাবেহে চিন্তনীয়। আপোনাৰ এই বহুমূলীয়া পৰামৰ্শ নিশ্চয় সকলোকে উপকৃত কৰিব। বহুত ধন্যবাদ জনাইছো এছ বি আই কলনি সৰু মটৰীয়াৰ পৰা। তেখেতে কৈছে আপুনি বুজাই কোৱা কথাখিনি খুব ভাল পাইছে তেখেতে, কিন্তু অকলে যিসকল থাকে তেওঁলোকৰহে এটা ডাঙৰ সমস্যা সেইটো কৈছে। মধুচন্দা শইকীয়া অৱশ্য সোণাৰীৰ পৰা তেওঁ কৈছে, বাইদেউগৰাকীয়ে জৰুৰী সময়ত ল'বলগীয়া সাৱধানতা সম্পৰ্কে বৰ সুন্দৰকৈ বুজাই কৈছে, তেখেতলৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ইনামুল মজিদ, আজিৰ অতিথিগৰাকীক নমস্কাৰ জনাইছোঁ। আজি বিহু সম্ৰাট গণশিল্পী খগেন মহন্তদেৱৰ স্মৃতি দিৱসত তেখেতক শ্ৰদ্ধাৰে কৰিছোঁ। আশা কৰিছোঁ খগেন মহন্তদেৱৰ যিকোনো এটি গীত বজাই শুনাবলৈ অনুৰোধ কৰিছোঁ। ইনামুল মজিদ কন্দখিয়ালৰ সাতখলি চিপাঝাৰৰ পৰা। দীপাঞ্জলি দাস বৰুৱাই কৈছে, 108 অহাৰ আগতে ল'বলগা সাৱধানতাৰ বিষয়ে জানিব পাৰি উপকৃত হৈছোঁ। ধ্ৰুৱজ্যোতি কলিতাই কৈছে, যিকোনো জৰুৰীকালীন ঘটনাৰ বাবে চিকিৎসালয় এম্বুলেঞ্চ পঠোৱাৰ লগতে এম্বুলেঞ্চ গৈ নোপোৱালৈকে ল'বলগীয়া প্ৰাথমিক ব্যৱস্থাৰ বিষয়ে ফোনযোগে বিতং পৰামৰ্শ দিয়াৰ এটা সুব্যৱস্থা সেয়া হস্পিটেলসমূহে কৰিব লাগে বুলি তেখেতে কৈছে, পৰামৰ্শ দিছে। যদি আপোনালোকৰ হস্পিটেলত ফোন কৰিলে এম্বুলেঞ্চখন আহি পোৱাৰ আগতে আপুনি কি কৰিব সেইখিনি হস্পিটেলৰ ফালৰ পৰা বুজাই ক'ব লাগে বুলি তেওঁ কৈছে। বৰ্ণালী তালুকদাৰে কৈছে, আজি অনুষ্ঠানত ভাগ ল'বলৈ পাই খুব ভাল লাগিছে বুলি কৈছে। অনিন্দিতা শৰ্মা, খুবেই প্ৰয়োজনীয় কথা আলোচনা হৈছে। বিপুল তালুকদাৰে কৈছে, জৰুৰীকালীন অৱস্থাত চিকিৎসা কৰ্মীসকলৰ ধৈৰ্য, তেওঁলোকৰ সহিষ্ণু, মৰমীয়াল আৰু মানৱ সেৱাৰ মানসিকতা থকা উচিত। চিকিৎসা কৰ্মীসকল যিহেতু একোজন মানুহ, তেওঁলোকৰো দুখ ভাগৰ থাকে। তেনেস্থলত ৰোগীসকলো সংযম হৈ থকা উচিত, তেওঁ ধৈৰ্য ধৰা উচিত। চিকিৎসা কৰ্মী আৰু ৰোগীৰ মৰমীয়াল ব্যৱহাৰে এজন ৰোগীক সুস্থ হোৱাত মনোবল প্ৰদান কৰে কৈছে। আপোনালোকৰো মানসিক অৱস্থা, আপোনালোকো মানুহ, গতিকে আপোনালোকৰো এটা মানসিক অৱস্থা থাকিব পাৰে, দুখ ভাগৰ থাকিব পাৰে, গতিকে আপোনালোকেও ধৈৰ্য ধৰিব লাগে, ৰোগীগৰাকীও ধৈৰ্য ধৰিব লাগে। গতিকে জৰুৰীকালীন এটা অৱস্থা হৈছে বুলি যাতে পৰিস্থিতিটো বেয়া নহয়, গতিকে সকলোৱে ধৈৰ্যৰে, মৰম লগা ব্যৱহাৰৰ মাজেৰে আচলতে আগবাঢ়িব লাগে, সেই ৰোগী এগৰাকী সুস্থ কৰাৰ মনোবল প্ৰদান কৰে। ধন্যবাদ বিপুল তালুকদাৰ। ভদ্ৰাৱতী বৰ্মন, খুব সুন্দৰ অনুষ্ঠান শুনি আছো বুলি কৈছে। আপোনালোক সকলোৱে শ্বেয়াৰ কৰক। আমাৰ প্ৰায় আধা ঘণ্টা সময় আমি কথা পাতিলোঁ। আমাৰ অতিথিগৰাকীও অলপ বহুখিনি কথা ক'লে, অলপ তেখেতকো বিৰাম দিছোঁ। আমি গান এটা শুনি লওঁ, যিহেতু খগেন মহন্তদেৱৰ আজি স্মৃতি দিৱস, এটা গান আমি শুনি লওঁ তেখেতৰ কণ্ঠৰ, তাৰ পাছত আকৌ আমি আলোচনাৰ মাজলৈ আগবাঢ়িম।

0: স্মৃতি দিবসত খগেন মহন্তদেৱক শ্ৰদ্ধাৰে স্মৰণ কৰিছো। আকাশবাণীৰ সৈতে থকা তেখেতৰ সম্পৰ্ককো আমি পুনৰ এবাৰ স্মৰণ কৰিছো। আৰু লগতে জুন মাহ, এই জুন মাহত বিষ্ণুপ্ৰসাদ ৰাভাদেৱকো আমি সশ্ৰদ্ধ স্মৰণ কৰিছো। আৰু এই মাহতেই ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ উপজা দিন, গতিকে একেলগে সকলোকে আমি শ্ৰদ্ধাৰে সোঁৱৰিছো। পৰৱৰ্তী সময়ত এই দিনবোৰত আমাৰ বিশেষ বিশেষ অনুষ্ঠান আপোনালোকে শুনিবলৈ পাব। শ্ৰোতাসকল, প্ৰভাতী তৰংগ অনুষ্ঠান আমি কথা পাতি আছো জৰুৰীকালীন স্বাস্থ্য যতনৰ বিষয়ে, আৰু এই অনুষ্ঠানটি আজি প্ৰচাৰ কৰাত সহযোগ কৰিছে, আমি কৃতজ্ঞতা জ্ঞাপন কৰিছো এপল' এক্সেল কেয়াৰ হাস্পাতালক।
1: হাৰ্ট এটেক, ষ্ট্ৰোক, ৰোড এক্সিডেণ্ট, শিশুৰ জৰুৰী অৱস্থা, পেটৰ বিষ বা গেষ্ট্ৰিক ব্লিডিং, তৎক্ষণাত আহক এপল' এক্সেল কেয়াৰ হাস্পাতালৰ ইমাৰজেঞ্চি বিভাগলৈ। ইয়াত আছে অভিজ্ঞ জৰুৰীকালীন চিকিৎসকৰ দল, আধুনিক ICU আৰু ইমাৰজেঞ্চি OT, 24 ঘণ্টাই সাজু আপোনাৰ সেৱাত। এপল' এক্সেল কেয়াৰ হাস্পাতাল, পশ্চিম বৰাগাঁও, গুৱাহাটী। ফোন নম্বৰটি হৈছে 9957568450।
0: 10 বজাৰ লগে লগে ডিউটি ৰুমত আমাৰ দায়িত্বত আৰাধনা বৰা আছে, কিন্তু নিয়ন্ত্ৰণ কক্ষত এতিয়াৰে পৰা পপিত চন্দ্ৰ, বিবেক শৰ্মা, মনোজ হাজৰিকা আৰু আয়ুষ JC, ট্ৰান্সমিটাৰত অজয় আনন্দ আৰু মৃগাংক কৃষ্ণাত্ৰয়ৰ, FM ট্ৰান্সমিটাৰ দায়িত্ব লৈছে কৌস্তভ দাসে। শ্ৰোতাসকল, এইমাত্ৰ যিটো বিজ্ঞাপন প্ৰচাৰ হ'ল তাত এপল' এক্সেল কেয়াৰ হাস্পাতালৰ 24 ঘণ্টাই যিটো স্বাস্থ্যসেৱাৰ কথা কৈছে, গতিকে আজি অতিথিগৰাকীৰ পৰা আমি জানি লওঁ যে নিশা মাজনিশা 2 বজাত গ'লো এপল' এক্সেল কেয়াৰ হাস্পাতালৰ যিটো স্বাস্থ্যসেৱা ইমাৰজেঞ্চি বিভাগৰ, আৰু গোটেই 24 ঘণ্টাই কিদৰেনো আপোনালোকে পাব পাৰে ইমাৰজেঞ্চি সেৱা বা জৰুৰীকালীন সেৱা, সেই বিভাগটোৰ বিষয়ে অকণমান জানি ল'ব বিচাৰিছো আপোনাৰ পৰা। এপল' এক্সেল কেয়াৰ হাস্পাতালত কি ধৰণৰ সুবিধা জৰুৰীকালীন স্বাস্থ্যসেৱাৰ?
2: আপুনি যদি মাজনিশা বা ৰাতি 2 বজাতো আমাৰ এপল' এক্সেল কেয়াৰ হস্পিটেলৰ জৰুৰীকালীন বিভাগটিলৈ আহে, আপুনি দিনৰ 2 বজাত যোনটো সক্ৰিয়তা দেখিবলৈ পাব, আপুনি ৰাতিৰ 2 বজাতো সেইটো সক্ৰিয়তাই দেখিবলৈ পাব। মই এইটোত এইখিনিতে এটা কথা জনাবলৈ বিচাৰোঁ যে উত্তৰ পূব ভাৰতত হয়তো বহুত কম চিকিৎসালয় আছে য'ত আপোনাৰ এজন জৰুৰীকালীন চিকিৎসক বিশেষজ্ঞ, যাক আমি ইমাৰজেঞ্চি মেডিচিন স্পেচিয়েলিষ্ট বুলি কওঁ, থাকিব, যোনে আপোনাৰ ৰোগীজনক চাই চিকিৎসা প্ৰদান কৰিব। আৰু এপল' এক্সেল কেয়াৰ হস্পিটেল তাৰে ভিতৰতে এখন। আমাৰ নাৰ্ছবোৰ একদম পাৰফেক্টলি ৱেল ট্ৰেইনড হয়, আমাৰ টেকনিচিয়ানছবোৰ ৱেল ট্ৰেইনড হয়, আৰু আমি দিনে নিশাই ৰোগীসকলক সেৱা কৰিবলৈ আমি সদায় তৎপৰ হৈ থাকোঁ। দ্বিতীয়তে হ'ল, যেতিয়া আমাৰ তাত ৰোগী এজন এনেকৈ আহে ৰাতিৰ ভিতৰতে, আমাৰ প্ৰথম যোনখিনি আমি প্ৰাইমেৰী এছেছমেণ্ট বুলি কওঁ, মানে ৰোগীজনক আমি প্ৰথমতে নিৰীক্ষণ কৰাৰ পিছতে আমি কিছুমান টেষ্ট কৰোঁ। এই টেষ্টবোৰ আমাৰ পইণ্ট অফ কেয়াৰ টেষ্টিং, মানে আমি 10-15 মিনিটৰ ভিতৰতে আমি গোটেইখিনি ব্লাড টেষ্ট যোনখিনি আমাক দৰকাৰী সেইখিনি আমাৰ হাতত আমি ৰিপৰ্ট লৈ আহিব পাৰোঁ। এটা আমাৰ ABG মেচিন, মানে আৰ্টেৰিয়েল ব্লাড গেছ এনালাইচিছ মেচিন, হাৰ্ট এটেকটো চাবৰ কাৰণে ট্ৰপনিন মেচিন, এইখিনি অত্যাধুনিক যোনখিনি আপোনাৰ যন্ত্ৰ সেইখিনি আমাৰ জৰুৰীকালীন বিভাগত আছে। ইয়াৰ উপৰিও আপোনাৰ ECG মেচিন, বেড চাইড যদি আমাক আল্ট্ৰাছ'ন'গ্ৰাফি প্ৰয়োজন হয় সেইখিনি, আৰু আমাৰ ৰেডিঅ'লজি ডিপাৰ্টমেণ্ট, ৰেডিঅ'লজি ডিপাৰ্টমেণ্টত আমাৰ CT স্কেনছ, MRI, এই গোটেইখিনি বস্তু আমাৰ 24 ঘণ্টা একদম ধুনীয়াকৈ সক্ৰিয়ভাৱে চলি থাকে। তাতে যদি আমি দেখোঁ যে আমাক ধৰক কেথ লেবৰ প্ৰয়োজন হয় বা ইমাৰজেঞ্চি আমি OT এক্টিভেট কৰিব লাগে, আমি সেইখিনি কামত ধুনীয়াকৈ নিয়াৰিকৈ কৰি নিওঁ। ইয়াৰ লগতে আমাৰ ব্লাড বেংক, আমাৰ ব্লাড বেংকটো আপোনাৰ 24 ঘণ্টাই আপোনাৰ চলি থাকে, আৰু লগতে আমাৰ ইনড'ৰ ফাৰ্মাচি, এই গোটেইখিনি বস্তু মিলি পেলাই আমাৰ এপল' এক্সেল কেয়াৰৰ যোনটো জৰুৰীকালীন বিভাগ, সেইটো মই একদম উন্নতম বুলি, এটা শ্ৰেষ্ঠ বিভাগ বুলি মই ভাবোঁ।

0: এপল' এক্সেল কেয়াৰ হাস্পাতালৰ বিষয়ে আপুনি ক'লে আৰু সেই বিষয়ে পাতিম জৰুৰীকালীন সেৱাৰ বিষয়ে। কেইবাটাও বাৰ্তা আহিছে। কৰবী গগৈয়ে তেখেতে কৈছে তেজপুৰৰ পৰা যে বৰ সুন্দৰ অনুষ্ঠান, যথেষ্ট উপকৃত হৈছোঁ, অতিথিগৰাকী চিকিৎসকগৰাকীক নমস্কাৰ জনাইছে কৰবী গগৈ তেজপুৰৰ পৰা। বনশ্ৰী হাজৰিকাই কৈছে পুৱাৰ সম্ভাষণ জনালোঁ, বহুত গুৰুত্বপূৰ্ণ কথা কৈ আছে, ভাল লাগিছে। বিষাক্ত সাপৰ দংশনত অহা ৰোগীৰ ক্ষেত্ৰত প্ৰথমতে ইমাৰ্জেঞ্চি ডিপাৰ্টমেণ্টৰ কি ব্যৱস্থা লয় সেইটো জানিব বিচাৰিছে।
1: আচলতে সাপৰ দংশন ৰোগীবোৰ, সাপ বুলি যেতিয়া আমি কওঁ আমাৰ উত্তৰ পূবত বা স্পেচিয়েলি আমাৰ অসমত, সাপটো আপোনাৰ হয়তো বিষাক্ত হ'ব পাৰে বা অবিষাক্ত হ'ব পাৰে, পয়জনাছ বা নন পয়জনাছ। এতিয়া আমি যদি আমাৰ অসমত চাওঁ তেনেহ'লে আমি চাৰিবিধৰ আপোনাৰ বিষাক্ত সাপ পাওঁ। এটাটো হৈছে কোব্ৰা, যোনটো আমি ফেটি বুলি কওঁ। তাৰপিছত হৈছে আমাৰ গ্ৰেট, তাৰপিছত হৈছে আপোনাৰ ৰাছেল ভাইপাৰ, আৰু এটা হৈছে আমাৰ স্কেল ভাইপাৰ। চ' এই চাৰিবিধৰে আমাৰ বিষাক্ত সাপ থাকে আৰু প্ৰায় যোনবোৰ আমাৰ সাপৰ দংশন হয় সেইবোৰ অবিষাক্ত থাকে। অবিষাক্ত সাপবোৰত ভয় খাবলগীয়া একো নাই, কিন্তু যোনটো আপোনাৰ ভয় খাবলগীয়া কথা হয় সেইটো হৈছে আমাৰ বিষাক্ত সাপখিনিৰ পৰা। এতিয়া এইখিনিত আমি কি কিনো, আমি প্ৰিকশ্যন বা প্ৰিভেনশ্যন ল'ব পাৰোঁ। যেতিয়া আমাক সাপে কামোৰে, এটা আগৰ পৰাই এটা প্ৰচলিত নিয়ম আছে যে সাপে কামোৰা আপোনাৰ এৰিয়াটো বা অংশটোত কাটি পেলাই। এইটো আমি আগতে হিন্দী চিনেমাবিলাকতো বিৰাট দেখোঁ যে জাগাখিনি কাটি দিয়ে, কাটি পেলাই তাৰ পৰা তেজটো শুহি পেলাই উলিয়াই দিয়ে। এইটো আচলতে এটা মিছা কথা আৰু এইটো কেতিয়াও কৰিব নালাগে। প্ৰথম কথাটো হ'ল, যেতিয়াই আমি এনেকুৱা এজন সাপে দংশন কৰা ৰোগী পাওঁ, সেই ৰোগীজনক আমি মাটিত ধুনীয়াকৈ শুৱাই দিব লাগে আৰু যোনখিনি অংশ দংশন হয় সেই অংশটো আমি বেছি লৰচৰ কৰি থাকিব নালাগে। আমাৰ মেডিকেল টাৰ্মত আমি সেইটোক ইমোবিলাইজেশ্যন বুলি কওঁ। তাৰমানে কি কৰিব লাগে, যদি আমাৰ ধৰক ভৰিখনত যদি সাপে দংশন কৰিলে, সেই ভৰিখন আমি যিমান পাৰোঁ অচল কৰি ৰাখিব লাগে। কেনেকৈ কৰি ৰাখিব লাগে, আমাৰ ঘৰত যদি কাৰ্ডবৰ্ড আছে, সেই কাৰ্ডবৰ্ড আমি ভৰিখনত চাৰিওফালৰ পৰা বান্ধি আমি সেই ভৰিখন যাতে বেছি লৰচৰ নকৰে, কাৰ্ডবৰ্ড বা কাঠ যি ধৰণৰ বস্তুৱেই নহওক, সেই ভৰিখন আমি যিমান পাৰি কমকৈ আমি মুভমেণ্টটো কৰাব লাগে। দুই নম্বৰ কথাটো হয়, সেই ঘাঁহটুকুৰাত আমি বেলেগ যেনেকৈ চূণ বা হালধি বা নিমখ এনেকুৱা ধৰণৰ বস্তু আমি লগাব নালাগে। তিনি নম্বৰ কথাটো হ'ল যে যদি বিষাক্ত সাপ হয় তাৰ মাত্ৰ এটাই উপায় থাকে, হয় সেইটো হয় আপোনাৰ পলিভেলেণ্ট এণ্টিস্নেক ভেনম। এণ্টিস্নেক ভেনমেহে আপোনাৰ বিষাক্ত সাপৰ যোনটো বিষক্ৰিয়া হয় সেইটো আপোনাৰ মাৰিব পাৰে। সেইকাৰণে লোকেল আপোনাৰ বেজ বা এনেকুৱা হেৰি তাত নগৈ পেলাই ততাতৈয়াকৈ আপোনালোকে এনেকুৱা এখন চিকিৎসালয়ত আহিব লাগে য'ত সদায় এণ্টিস্নেক ভেনমটো উপলব্ধ থাকে। আমাৰ এপল'কে এক্সেল হস্পিটেলত আমি পলিভেলেণ্ট এণ্টিস্নেক ভেনমটো আমি সদায় উপলব্ধ ৰাখোঁ আৰু আমি ততাতৈয়াকৈ যদি প্ৰয়োজন ভাবোঁ যে এইটো প্ৰয়োজন হৈছে তেতিয়া আমি ততাতৈয়াকৈ সেই পলিভেলেণ্ট এণ্টিস্নেক ভেনমটো ৰোগীজনক দিয়াৰ আমি যা যোগাৰ চলাই লওঁ। আৰু এটা কথা হৈছে, এইটোতো হ'ল বিষাক্ত, যদি সাপডাল অবিষাক্ত হয় তেতিয়া কি কৰিব লাগে, তেতিয়াও আমি সেই মানুহজনক যেতিয়া আমি চিকিৎসালয়লৈ লৈ যাওঁ, এটাটো হৈছে আমি ভৰিখন ধৰক সেই অংশটো আমি ইমোবিলাইজ কৰি ৰাখিলোঁ আৰু বহু ক্ষেত্ৰত আমি দেখা পাওঁ যে একদম জোৰকৈ সেই ভৰিখনত বা হাতখনত গাঁঠি মাৰি দিয়ে, হয়তো ৰছী দি গাঁঠি মাৰি দিলে, নহ'লে গামোচা দি গাঁঠি মাৰি দিলে। গাঁঠি মাৰি দিব লাগে, কিন্তু আমি যেতিয়া গাঁঠি মাৰি দিওঁ তেতিয়া আমি চাব লাগে যে যোনখিনি জেগাত আমি গাঁঠিটো মাৰিছোঁ সেই ৰছীডাল বা সেই কাপোৰখনৰ মাজত আৰু সেই অংশটোৰ মাজত আমি এটা আঙুলি সোমাব পৰাকৈ সদায় এটা ডিষ্টেন্স ৰাখিব লাগে। এইটোৱে আমাৰ হাতখনৰ বাকীখিনি অংশত তেজৰ চলাচলটো সেইটো ঠিকে ৰাখে, সেইখিনি জেগাত আমাৰ তেজৰ চলাচলটো কমি যাব নিদিয়ে। চ' এইখিনি হ'ল আপোনাৰ জানিবলগীয়া কথা যেতিয়া আমি কোনো সৰ্প দংশন কৰা ৰোগীক আমি আমাৰ ওচৰত পাওঁ।
0: হয়, বনশ্ৰী হাজৰিকা আপুনি সুধিছিলে কথাটো, তেওঁ বৰ ধুনীয়াকৈ কথাখিনি বুজাই দিছে। অজয় চক্ৰৱৰ্তী, আপুনি অনুষ্ঠানলৈ আহিছে, অতি সুন্দৰ অনুষ্ঠান এটি চাই আছো কাহিলীপাৰাৰ পৰা, কল্পনা কলিতাই উল্লেখ কৰিছে। অৱনীকান্ত শৰ্মাই কৈছে অতি প্ৰয়োজনীয় অনুষ্ঠানৰ বাবে অশেষ ধন্যবাদ। বৰ্তমান সময়ত মাদক দ্ৰব্যৰ অধিক ব্যৱহাৰ, ফাষ্টফুডৰ ব্যৱহাৰ আমাৰ স্বাস্থ্যৰ ওপৰত কুপ্ৰভাৱ আৰু তাৰ লগত ৰোগৰ সম্পৰ্কৰ বিষয়ে অলপ আলোকপাত কৰা উচিত। তেখেতে কৈছে ফাষ্টফুডৰ যিটো ব্যৱহাৰৰ ফলত যিটো ক্ষতি হৈছে মাদক দ্ৰব্যৰ সৈতে, এই কথাটো অৱনীকান্ত শৰ্মাই আমাক জনাইছে। বনাঞ্চলৰ একেবাৰে অকলশৰে থকা মানুহৰ

0: তাত আমি ৰোগীজনক আপোনাৰ CCU বা কৰোনাৰী কেয়াৰ ইউনিটত এডমিট কৰি দিওঁ। তো এইখিনি হয় আমাৰ হাৰ্ট এটেকৰ লগত থকা ৰোগীসকলৰ কথা। এতিয়া ষ্ট্ৰকতনো আমি কি কৰোঁ? ষ্ট্ৰকত আমি যেতিয়া ৰোগীজন আমাৰ তাত আহে, লগে লগে আমি 20 মিনিটৰ ভিতৰত ৰোগীজনক আমি CT স্কেন কৰাওঁ, মূৰৰ এখন CT স্কেন কৰাওঁ। CT স্কেনখন কৰাই পেলাই মই যেনেকৈ আগতে আপোনাক গোল্ডেন আৱাৰৰ কথা কৈছিলোঁ, চ' ইয়াতেও আমাৰ এটা গোল্ডেন আৱাৰ থাকে যোনটো আপোনাৰ 4.5 ঘণ্টা, মানে এই লক্ষণখিনি দেখা দিয়াৰ পৰা 4.5 ঘণ্টা আমাৰ হাতত এটা সময় থাকে য'ত আমি ষ্ট্ৰকৰ যোনখিনি ধৰক তেজৰ চলাচলটো বন্ধ হৈ যায় মগজুৰ ভিতৰত, সেই তেজৰ চলাচলটো আমি নলীডাল আৰু খুলি দিব পাৰোঁ। চ' সেই প্ৰক্ৰিয়াটোক আমি কওঁ থ্ৰম্বলাইচিছ। চ' ৰোগীজন যদি আমাৰ তাত সেই 4.5 ঘণ্টাৰ ভিতৰত, আৰু কিছু কিছু ক্ষেত্ৰত আমি 9 ঘণ্টালৈও সেইটো এক্সটেণ্ড কৰোঁ, সেই সময়ছোৱাৰ ভিতৰত যদি ৰোগীজন আমাৰ তাত আহি পায়, তেনেহ'লে আমি থ্ৰম্বলাইচিছ কৰি পেলাই ৰোগীজনক আকৌ এটা আগৰ তেওঁৰ সুস্থ জীৱন এটালৈ ঘূৰাই আনিব পাৰোঁ।
1: কথাখিনি শুনি বহুখিনি কথা বুজিও পাইছোঁ বা জানিবলগীয়া কথা এইখিনি। কল্পনা কলিতাই কৈছে যে বাইদেউগৰাকীৰ কথাবোৰ জানিব পাৰি আধা ভাল পোৱা যেন অনুভৱ হৈছে। ইমান ধুনীয়াকৈ কৈছে যে তেওঁ তেখেতক ৰোগীয়ে লগ পালে আধা ভাল পাই যাব তেওঁৰ কথা শুনি, ইমান ধুনীয়াকৈ কথাখিনি বুজাই কৈছে। জোনমণি কলিতা, আপুনি ষ্ট্ৰোক হোৱাৰ লক্ষণৰ বিষয়ে জানিব বিচাৰিছিল, ইতিমধ্যে তেখেতে কৈছে। আতিফুৰ ৰহমান, বহুত ধুনীয়াকৈ কথাবোৰ উপস্থাপন কৰিছে, বুজি পোৱাত সহজ হৈ পৰিছে, আশা কৰোঁ আমাৰ সকলোৰে উপকৃত হ'ব। আপুনি কথাবোৰ ইমান ধুনীয়াকৈ কৈছে যে বুজি পোৱাত সহজ হৈছে বুলি আতিফুৰ ৰহমানে উল্লেখ কৰিছে। বকুলি বৈশ্য, ভালেমান দিনৰ পিছত বাইদেউ আপুনি প্ৰভাতী তৰংগ অনুষ্ঠানলৈ আহিছে, অনুষ্ঠানি শুনি বহুত কথা জানিব পাৰিছোঁ, ধন্যবাদ জনাইছোঁ বকুলি বাইদেউ। আমাৰ আচলতে নিয়মীয়া শ্ৰোতা বহুতো আহিছে, আৰু কাৰোবাৰ যদি মাজতে বাৰ্তা ৰৈ গৈছে পঢ়িবলৈ, বেয়া নাপাব, কেতিয়াবা কেতিয়াবা বাৰ্তাটি অহাৰ পিছত স্ক্ৰীণৰ ওপৰলৈ গুচি যায় আন এটি বাৰ্তা, গতিকে তেতিয়া ৰৈ যাব পাৰে, তাৰ কাৰণে আৰু আপোনালোকে বেয়া নাপাব সেইটো আশা কৰিছোঁ। ৰুমি ভট্টাচাৰ্যই খুব ভাল পাইছে, আমি কথা পাতি আছোঁ, এতিয়া আমি হাৰ্টৰ কথা পাতিলোঁ, হাৰ্ট এটেকৰ কথা পাতিলোঁ, ষ্ট্ৰকৰ কথা পাতিলোঁ, আৰু এটা কথা জানিব বিচাৰিম, যদি এগৰাকী ৰোগী এপ'লো এক্সেল কেয়াৰ হাস্পাতালৰ ইমাৰ্জেঞ্চি বিভাগলৈ যায়, গতিকে কিমান তাৎক্ষণিকভাৱে কোনো সময় অপচয় নকৰি আপোনালোকে চিকিৎসা সেৱা আৰম্ভ কৰে, বা কিমান একিউৰেট একেবাৰে সঠিককৈ আপোনালোকে চিকিৎসা কৰাৰ ব্যৱস্থা আপোনালোকৰ আছে, সেই কথাখিনি কওকচোন। আৰু লগতে আৰু এটা কথা ইয়াৰ সৈতে যোগ দিব বিচাৰোঁ, যদি কোনোবা এগৰাকী খুব বিপদজনক অৱস্থাত গৈছে, তেতিয়া আপোনালোকে দেখিছে যে কোনোবা এগৰাকী আৰু বিশেষজ্ঞ চিকিৎসকৰ লগত আপোনালোকে সমন্বয় স্থাপন কৰিবৰ বাবে যোগাযোগ কৰিব লাগিব। গতিকে এপ'লো এক্সেল কেয়াৰ হাস্পাতালে সেইটো কিমান ভালকৈ সেই কোঅৰ্ডিনেট কৰে সেই কথাখিনি একেলগে কওঁ।
0: হয়, মই যেনেকৈ ইতিমধ্যে আপোনালোকক জনালোঁ, আমি এই পাথৱেজবোৰ যে ফ'ল' কৰোঁ, একচুৱেলি আমাৰ এপ'লোৰ ফালৰ পৰা এইবোৰ সদায় আমাৰ অডিট হয়। চ' অডিটত আমি বহুত ষ্ট্ৰিক্ট হয় যে আমি এই টাইম লাইনবোৰ আমি মেইনটেইন কৰিবই লাগিব। যেনেকৈ মই আপোনাক ক'লোঁ, ৰোগীজন ষ্ট্ৰক ৰোগীজন যদি আমাৰ তাত আহিলে, তেনেহ'লে 20 মিনিটৰ ভিতৰত আমি CT স্কেনখন কৰি তেওঁক উলিয়াবই লাগিব। ঠিক তেনেকৈ আমি যেতিয়া এটা ডায়েগনচিছ আমাৰ হাতত পাই যাওঁ, উইদিন 1/2 আৱাৰ নৰ্মেলি আমি যেতিয়া ৰোগীজন আমাৰ তাত আহে, চিম্পটমছখিনি চায়েই আমি যোনজন ধৰক কনচালটেণ্ট হয় বা স্পেচিয়েলিষ্ট হয় তেওঁক আমি ইনফৰ্ম কৰিয়েই দিওঁ যে এনেকুৱা এনেকুৱা এজন ৰোগী আমাৰ হাতত আছে আৰু আমি এইখিনি ইনভেষ্টিগেশ্যনছ কৰি আছোঁ। চ' সেইখিনি কৰাৰ লগে লগে আমি স্পেচিয়েলিষ্টজনক ধৰক উইদিন 1/2 আৱাৰ নৰ্মেলি আমি যদি হাৰ্ট এটেক কেছ হয় আমি কেথ লেবলৈ শ্বিফ্ট কৰোঁ, আৰু যদি আপোনাৰ থ্ৰম্বলাইচিছৰ পেচেণ্ট হয়, থ্ৰম্বলাইচিছৰ পেচেণ্ট হ'লে আমি ফেমিলি মেম্বাৰ্ছৰ লগত এইখিনি আলোচনা কৰি পেলাই তাৰপিছত আমি এই বস্তুটোলৈ আগবাঢ়োঁ। ইয়াতে কিছুমান কথা থাকে যে বহু সময়ত আমাৰ এনেকুৱা হয় যে ফেমিলি মেম্বাৰ্ছবোৰো প্ৰিপেয়াৰ্ড নহয়, তেওঁলোকে একচুৱেলি সেই উপলব্ধি কৰিব নোৱাৰে যে হয় তেওঁলোকৰ ৰোগীজনৰ সঁচাকেই হাৰ্ট এটেক হৈছে বা সঁচাকেই আপোনাৰ ষ্ট্ৰক হৈছে। তো সেইখিনি সময় আমাৰ কাৰণে বহুত মূল্যৱান। তো কেতিয়াবা আমাৰ এনেকুৱা হয়, যিহেতু আমাৰ টীম অফ ডক্টৰ্ছ থাকে, চ' আমাৰ এজন ডাক্তৰে এই ৰোগীসকলৰ যোনখিনি আত্মীয় মানুহ থাকে, আত্মীয় কেইজনৰ লগত আমি এটা কাউন্সিলিং ছেশ্যন কৰোঁ যে এনেকুৱা এনেকুৱা হৈছে, আমি যদি থ্ৰম্বলাইচিছ কৰিব লাগে তাৰে ৰিস্কবোৰ কি কি এছ'চিয়েটেড হৈ থাকে, আমি সেইখিনি কথাও ৰোগীসকলৰ আত্মীয়সকলক জনাওঁ। আৰু যোনটো আপুনি কৈছে অত্যাধুনিক আমাৰ যোনখিনি সঁজুলি আছে, তাতে আমি আচলতে গোটেইখিনি বস্তুৱেই আমি ইমাৰ্জেঞ্চিত উইদিন 1 আৱাৰ আমি গোটেইখিনি বস্তুৱেই মানুহজনৰ সঠিক এটা ৰোগৰ ডাইৰেকশ্যনটো আমি পাই যাওঁ। কাৰণ আমাৰ তাত আপোনাৰ উচ্চ মানদণ্ডৰ আপোনাৰ যোনখিনি পইণ্ট অফ কেয়াৰ টেষ্টিং, যেনেকৈ মই ক'লোঁ ABG মেচিন, ট্ৰপনিন মেচিনচ, ECG, আল্ট্ৰাচাউণ্ড, ৰেডিঅ'লজি, যোনখিনি আমাৰ ইনভেষ্টিগেশ্যনছ, আমাৰ তাত গোটেইখিনিয়ে উপলব্ধ আছে। চ' সেইকাৰণে আমাৰ তাত ৰোগী এজন গ'লে আমি এইখিনি আপোনালোকক ক'ব পাৰোঁ যে আধা ঘণ্টাৰ পৰা 1 ঘণ্টাৰ ভিতৰত আমি সেই ৰোগী
1: গতিকে গতিকে এপল' এক্সেল কেয়াৰ হাস্পাতালৰ যিখিনি সুবিধা সেই সম্পৰ্কে ইতিমধ্যে আপোনালোকে শুনিছে। তেওঁলোকে কিমান একিউৰেটলি কিমান সঠিকভাৱে আৰু অতি কম

0: সদায় এনেকুৱা এখন চিকিৎসালয় বাছি ল'ব য'ত আপুনি জানে যে গোটেইখিনি বিশেষজ্ঞ চিকিৎসক আৰু তাৰ লগত যোনখিনি অত্যাধুনিক ফেচিলিটি দৰকাৰ সেইখিনি প্ৰয়োজন ৰোগীজনক হ'ব এনেকুৱা এখন জাগালৈহে ৰোগীজনক সদায় লৈ যাব। আৰু অভাৰ দ্য কাউণ্টাৰ মেডিকেশ্যন এইটো আচলতে মানে যদিও আমাৰ কাৰণে বহুত সহজ হয় কেতিয়াবা, কিন্তু আচলতে ই লং টাৰ্মত চাব গ'লে আমাৰ কাৰণে বিপদহে কঢ়িয়াই আনে। মই যেনেকৈ এটা সৰু উদাহৰণ যদি দিওঁ, বিষৰ দৰৱটো আজি পেট বিষাইছে, গৈ পেলাই পটককৈ ফাৰ্মাচীখনৰ পৰা বিষৰ দৰৱ এটা লৈ আহিলোঁ, আৰু এনেকৈ আমাৰ তাত বহুত ৰোগী আহে যোনে কিমান বছৰ ধৰি বিষৰ দৰৱ হয়তো খাই আছে, তেওঁ নিজেও নাজানে। এনেকুৱা ক্ষেত্ৰত কি হয়, লাহে লাহে আমাৰ যোনকেইটা কিডনিজ থাকে, আমাৰ যোনটো লিভাৰ থাকে, এইবোৰ হেম্পৰ হ'ব ধৰে। আৰু এইটো এনেকুৱা হয় যে আপুনি সেইটো চকুৰে দেখা নাপায়, আপোনাৰ ততাতৈয়াকৈ লাগিব হয়তো মোৰ বিষটো ভাল হৈ গ'ল, কিন্তু এই যে আপোনাৰ লং টাৰ্ম যোনটো এটা আপোনাৰ কমপ্লিকেশ্যন ক্ৰিয়েট কৰে সেইটোহে আচলতে বেছি বিপদজনক হয়। ছ' সেইকাৰণে অভাৰ দ্য কাউণ্টাৰ মেডিকেশ্যন ইউজ নকৰি পেলাই সঠিক জেগাত গৈ পেলাই সঠিক চিকিৎসাটো লোৱাহে মই চবকে আহ্বান জনাওঁ।
1: ধন্যবাদ বুলুমণি হাজৰিকা, খুব ভাল পাইছোঁ অনুষ্ঠানী ভাৰতী দাস, তেখেতে সুন্দৰ বিশ্লেষণ বৰ ধুনীয়াকৈ বুজাইছে। আগবাঢ়ি যোৱা ভগৱানে তোমাক মংগল কৰক, আশীৰ্বাদ দি ভাৰতী দাসে বাৰ্তাটি প্ৰেৰণ কৰিছে। অনুষ্ঠান সামৰিবৰ সময় হৈছে। শেষত মই জানিব বিচাৰিছোঁ, যদি আমাৰ শ্ৰোতাসকলে বা অসমৰ প্ৰত্যেকগৰাকী ব্যক্তিয়ে তিনিটা ফাৰ্ষ্ট এইড স্কিল যে আমি কিবা এটা হ'লে আমি কৰিব পাৰোঁ, যদি তিনিটা আপুনি কয় যে এই তিনিটা অন্তত জানি থওক, কি হ'ব?
0: বহুত ইম্পৰ্টেণ্ট হয়। প্ৰথমটো হয় বেসিক লাইফ সাপোর্ট। আমি সকলোৱে আচলতে বেসিক লাইফ সাপোর্ট মানে CPR দিবলৈ শিকিব লাগে। আমাৰ অপল' এক্সেল কেয়াৰ হস্পিটেলৰ পৰা আমি এনেকুৱা কমিউনিটি চাৰ্ভিচেছবোৰ কৰি থাকোঁ য'ত আমি BLS ট্ৰেইনিং দিওঁ। ছ' মই সকলোকে কওঁ যে আমাৰ হস্পিটেললৈ আহক, আমি সদায় আপোনালোকক এই ট্ৰেইনিংটো দিবলৈ আমি বাট চাই ৰম। দুই নম্বৰ কথাটো হৈছে, কোনো এনেকুৱা ধৰণৰ অৱস্থাত আপোনালোকে যে এই ধৰক ক'ৰবাৰ পৰা তেজ ওলাইছে বা হেৰি ওলাইছে, আপোনালোকে এই এনেকুৱা ধৰণৰ মানে ঘৰুৱা হেৰিবোৰ নকৰিব যে নিমখ লগাই দিছোঁ বা হালধি লগাই দিছোঁ, এনেকুৱা ধৰণৰ কাম নকৰিব, জাগাটো চাফাকৈ ৰাখিব। ঠিক তেনেকৈ আপোনাৰ যদি ক'ৰবাত পুৰিছে বা জ্বলিছে, এইবিলাকতো আপোনালোকে খালী শুকান পানীৰে আপোনালোকে সেই জাগাখিনি চাফা কৰিব, তাতে কোনো মলম লগাব দৰকাৰ নাই, জাষ্ট পানীৰে ধুই পেলাই আপোনালোকে নিজৰ চিকিৎসালয়খনত যাব। আৰু তৃতীয় নম্বৰ কথাটো হৈছে, মই যদি চবকে শিকাব পাৰোঁ, মই ৰিকভাৰী পজিশ্যন বুলি কয়, ৰিকভাৰী পজিশ্যনটো বাকী একো নহয়, এইটো হৈছে আমি যে কাটি হৈ পেলাই শুওঁ সেইটো লেফ্ট ছাইডে বাওঁহাতে কাটি হৈ শুব লাগে। আৰু এইটো কেতিয়া কৰিব লাগে, যোনবোৰ ৰোগী মুমূৰ্ষ অৱস্থাত থাকে বা হঠাৎ অজ্ঞান হৈ পৰে বা যোনবোৰ শিশুৰ ফেব্ৰাইল কনভালশ্যন হয়, ছ' এইবোৰ শিশুক, কাৰণ আমি জানো যে কনভালশ্যন বা ছিজাৰ যোনটো কয় সেই বস্তুটো কোনো বস্তু দিয়ে আমি ৰখাব নোৱাৰোঁ, আনটিলে নানলেছ সি নিজে বন্ধ হৈ যায় বা আমি কিবা মেডিকেশ্যন দি পেলাই তাক বন্ধ কৰোঁ। ত' তেনেধৰণৰ অৱস্থাত ৰিকভাৰী পজিশ্যন, একো কৰিব নালাগে, শিশুটিক ভালকৈ ধৰক, ধৰি পেলাই তেওঁক খালী বাওঁহাতে আপুনি কাটি কৰাই শুৱাই থওক, এই নিৰ্গি ৰোগটো নিজে নিজে বন্ধ হ'ব, আৰু নহ'লে আপোনালোকে তাৰপিছত আপোনাৰ চিকিৎসালয়খনলৈ লৈ যাবলৈ আপোনালোকে সেইখিনি যোনখিনি দৰকাৰ সেইখিনি কৰক। ত' এই তিনিটা বস্তু, বেচিক লাইফ ছাপোৰ্ট, আৰু যে আপোনাৰ এই মানে কাটা ছিঙা হ'লে অদৰকাৰী বস্তুবোৰ নলগাবলৈ সেইখিনি, আৰু আপোনাৰ ৰিকভাৰী পজিশ্যন, এই তিনিটা মই ভাবোঁ আমাৰ সকলো মানুহে এই তিনিটা বস্তু টেকনিক জনাটো বিৰাটেই দৰকাৰী।
1: অৰুণা চেতিয়া খাটনিয়াৰ শুনি ভাল লাগিছে, সকলোৱে শুনি আগবাঢ়ি যোৱাৰ সুযোগ লাভ কৰিব। জোনমণি কলিতা, ভগৱানে সদায় সুস্বাস্থ্যৰ গৰাকী কৰি ৰাখক তাৰে কামনা কৰিলোঁ। অমৰজ্যোতি ভূঞাই কৈছে, জৰুৰীকালীন চিকিৎসাৰ বহুমূলীয়া জ্ঞান আহৰণৰ সুযোগ দিয়াৰ বাবে অশেষ ধন্যবাদ। মই অনুষ্ঠানে সামৰিবৰ মন যোৱা নাই, বহুখিনি কথা আৰু জানিবলগীয়া আছিল, কিন্তু সময় শেষ হৈ আহিছে। আৰু ইমান ধুনীয়াকৈ অতিথিগৰাকী কৈছে, ডাক্টৰ প্ৰাণস্মিতা ডেকাই, তেখেতে এগৰাকী জৰুৰীকালীন চিকিৎসাৰ বিশেষজ্ঞ। তেখেতে প্ৰথমে কটন মহাবিদ্যালয়, কটন কলেজ, তাৰপাছত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, তাৰপাছত নানাৱতী হস্পিটেল মুম্বাই, তাৰপাছত আহি এতিয়া এপল' এক্সেল কেয়াৰ হস্পিটেল, তেখেতে এগৰাকী বিশেষজ্ঞ চিকিৎসক, কথাখিনি বৰ ধুনীয়াকৈ কৈছে। দেৱেন নাথে কৈছে, বাইদেউৰ কথাখিনি মন চুই গৈছে বুলি কৈছে, ইমান ধুনীয়াকৈ কথাখিনি কৈছে। খাদ্য খোৱাৰ সময়ত গাঁঠি লাগিলে কেনেকুৱা ধৰণৰ ব্যৱস্থা ল'ব লাগে, ভাৰ্গৱ কলিতাই জানিব বিচাৰিছে। আৰু শেষত এই কথাটো কওক, আৰু শেষত মই এটা কথা কওঁ যে আজি অনুষ্ঠানটোৰ পৰা শ্ৰোতাসকলে কি কথা মনত ৰখা উচিত, এতিয়া ধৰি লওক অনুষ্ঠানটো শেষ হ'ল, তেওঁলোকে মোবাইল ফোনটোৰ পৰা এই অনুষ্ঠানটোৰ পৰা ওলাই গ'ল বা ৰেডিঅ' ছেটটো বন্ধ কৰিলে বা আন এটা অনুষ্ঠান শুনি আছে, কিন্তু এই অনুষ্ঠানটো শেষ হোৱাৰ পিছত তেওঁলোকে কি কথা মনত ৰখা উচিত আৰু তেওঁলোকে কি ধৰণে জৰুৰীকালীন সময়ত ব্যৱস্থা ল'ব, আজিৰ অনুষ্ঠানটোৰ পৰা শেষত আপুনি কি আহ্বান জনাব, আৰু লগতে যিটো খাদ্য খোৱাৰ সময়

0: গাঁঠি লাগিলে কি কৰিব লাগে সেইটো কথাখিনি কৈ দিলে ভাল হ'ব। আমি এই কথাখিনিৰে সামৰিম আজি অনুষ্ঠান।
1: মোৰ শেষৰ আহ্বানটি আচলতে মই আগতেই কৈ লওঁ যে সময়টো বৰ মূল্যৱান, সেইকাৰণে যেতিয়াই এনেকুৱা ধৰণৰ আপোনালোকে জৰুৰী কিবা এটা দেখে তেনেহ'লে সদায় ততাতৈয়াকৈ আপোনাৰ চিকিৎসালয়খনত আপোনাৰ ৰোগীজনক লৈ যাওক, কাৰণ টাইম ইজ লাইফ, টাইম ইজ হাৰ্ট, টাইম ইজ ব্ৰেইন। আৰু দ্বিতীয় নম্বৰ কথাটো হ'ল, আজি মোৰ এই অনুষ্ঠানটোৰ আমাৰ এই অনুষ্ঠানটোৰ পিছত মই আচলতে আমাৰ শ্ৰোতাসকলক এটা হোমৱৰ্ক দিব বিচাৰোঁ। সেই হোমৱৰ্কটো হ'ল যে ফোন ৰেডিঅ'ৰ এই প্ৰগ্ৰেমটো বন্ধ হোৱাৰ লগে লগে আপোনাৰ স্মাৰ্টফোনটো উঠাওক, নম্বৰটো ছেভ কৰক, মেডিকেল হেল্পলাইন নম্বৰ। মই আকৌ আমাৰ আপোলো এক্সেল কেয়াৰ হস্পিটেলৰ নম্বৰটো কৈ দিছোঁ, 0361-714-0101, 0361-714-0101। আমি আপোনালোকৰ সেৱাৰ বাবে সদায় উপস্থিত, যিকোনো ধৰণৰ ইমাৰ্জেঞ্চিত আমাক ফোন কৰক। আৰু শেষত আমাৰ যিজন শ্ৰোতাই সুধিলে যে চকিং বুলি আমি কওঁ, আচলতে খোৱা সময়ত যদি কিবা গাঁঠি লাগি ধৰে তেতিয়া আমি কি কৰিব লাগে, সেই বস্তুটোত আচলতে আমি এটা হেমলিক্স মেনুভাৰ বুলি কওঁ। হেমলিক্স মেনুভাৰটো একো অন্য একো নহয়, যোনজন মানুহৰ গাঁঠি লাগে তেওঁক সন্মুখত ৰাখি আৰু যোনজন ৰোগীয়ে তেওঁক হেল্প কৰিব তেওঁ পিছফালে গৈ হাতত এটা মুঠি বনাই ইখন হাতেদি প্ৰেছাৰ দি পেলাই পেটত প্ৰেছাৰ দিব লাগে ওপৰৰ ফালে, সেইটোক আমি কওঁ হেমলিক্স মেনুভাৰ। আৰু সেই প্ৰেছাৰটো দি থাকিলে ক্ৰমান্বয়ে এটা সময়ত যোনটো খাদ্যবস্তু আপোনাৰ ডিঙিত লাগি ধৰে সি ওলাই পৰে। সেই বস্তুটো আমি শিশুসকলৰ ক্ষেত্ৰতো কৰিব পাৰোঁ। এইটোও এটা হয় ট্ৰেইনিং, BLS ট্ৰেইনিঙৰ পাৰ্টেই হয় যোনটো আমি হেমলিক্স মেনুভাৰ বুলি কওঁ। চ' মই চবকে আহ্বান জনাওঁ যে আপোনালোকে যদি এনেকুৱা ধৰণৰ ট্ৰেইনিং বিচাৰে বা প্ৰশিক্ষণ ল'বলৈ বিচাৰে আমাৰ আপোলো কেয়াৰ হস্পিটেলত আহক। আমি ইমাৰ্জেঞ্চিৰ ফালৰ পৰা আমি এইখিনি দায়িত্ব ল'ম যে আপোনালোকক সেই প্ৰশিক্ষণখিনি আমি আগবঢ়াই যাব পাৰোঁ।
0: ধন্যবাদ প্ৰণৱ বৈশ্য, খুব ভাল পাইছে, বহু কথা জানিবলৈ আছিল যদিও সময়ৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব হয় জোনমণি কলিতা। অনন্যা মহন্ত দাস, খুব ভাল আজি অনুষ্ঠানটি ভাল পাইছে। কল্পনা কলিতাই মোৰ বয়স, পিতাৰ বয়স 88 বছৰ প্ৰায়, ভাত খালে ডিঙিত লাগে, এই কথাখিনি আপুনি নিশ্চয় আপোনাকো উপকৃত কৰিব। অতিথিগৰাকীৰ কথাত আশ্বস্ত হ'ব পাৰি যে সাৱধান হ'লে কাৰো মৃত্যু সহজে নহয়। ধন্যবাদ জনাইছোঁ ডাক্তৰ প্ৰাণস্মিতা ডেকা, আপুনি এগৰাকী জৰুৰীকালীন চিকিৎসা বিশেষজ্ঞ, এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ ফালৰ পৰা আপুনি আহিল। আপোনাক আমি কৃতজ্ঞতা জনাইছোঁ আৰু শ্ৰোতাসকলক ইমান ধুনীয়াকৈ কথাখিনি বুজাই কৈছে। আমি আশা কৰিম অনাগত সময়ত আকৌ আপোনাক আমাৰ অনুষ্ঠানৰ মাজত পাম, সেই আশাৰে আজি অনুষ্ঠান সামৰিব লাগিব। ধন্যবাদ জনাইছোঁ আপোনাক। ধন্যবাদ ৰুচেংগগৈ, ধন্যবাদ বিনীতা ডেকা, ধন্যবাদ আৰাধনা বৰা, আৰু ধন্যবাদ জনাইছোঁ আমাৰ নিয়ন্ত্ৰণকক্ষ ট্ৰান্সমিটাৰত থকা আটাইকেইগৰাকীয়ে ধন্যবাদ জনাইছোঁ। ৰিণিমা শৰ্মা, আপোনাকো ধন্যবাদ জনাইছোঁ। অনুষ্ঠান সামৰোঁ, আপোনালোক ভালে কুশলে থাকিব। আজিৰ অনুষ্ঠানটি এপ'লো এক্সেল কেয়াৰ হাস্পাতালৰ সৌজন্যত প্ৰচাৰ কৰা হ'ল।
2: হাৰ্ট এটেক, ষ্ট্ৰোক, ৰোড এক্সিডেণ্ট, শিশুৰ জৰুৰী অৱস্থা, পেটৰ বিষ বা গেষ্ট্ৰিক ব্লিডিং, তৎক্ষণাত আহক এপ'লো এক্সেল কেয়াৰ হাস্পাতালৰ ইমাৰ্জেঞ্চি বিভাগলৈ। ইয়াত আছে অভিজ্ঞ জৰুৰীকালীন চিকিৎসকৰ দল, আধুনিক ICU আৰু ইমাৰ্জেঞ্চি OT, 24 ঘণ্টাই সাজু আপোনাৰ সেৱাত। এপ'লো এক্সেল কেয়াৰ হাস্পাতাল, পশ্চিম বৰাগাঁও, গুৱাহাটী। ফোন নম্বৰটি হৈছে 9957568450।

প্ৰভাতী তৰংগ আগবঢ়ালে ইন্দ্ৰজিৎ দাসে। অনুষ্ঠানটি এপল' এক্সেল কেয়াৰ হস্পিটেলৰ সৌজন্যত প্ৰচাৰ কৰা হ'ল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমংগ।

0: ইমান পৰি উমং শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতেই আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। অসম নাগালেণ্ড সীমান্তত তেল আৰু গেছৰ অন্বেষণৰ বাবে কেন্দ্ৰীয় চৰকাৰ অসম আৰু নাগালেণ্ডৰ মাজত কালি নতুন দিল্লীৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ত এখন ত্ৰিপাক্ষিক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ আৰু কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ মন্ত্ৰী হৰদীপ সিং পুৰী উপস্থিত থাকে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অনুষ্ঠানত কয় যে এই ঐতিহাসিক চুক্তিৰ ফলত অসম আৰু নাগালেণ্ডৰ সীমান্ত

0: ভাৰতীয় অঞ্চলৰ 1000 বৰ্গ কিলোমিটাৰতকৈও অধিক এলেকাত থকা তেল গেছ আৰু খনিজ সম্পদৰ অন্বেষণ তথা উৎপাদনৰ নতুন দুৱাৰ মুকলি হ'ব। এই পদক্ষেপে উত্তৰ পূৰ্বাঞ্চলক মূল চালিকা শক্তি হিচাপে লৈ ভাৰতবৰ্ষক শক্তিখণ্ডত স্বাৱলম্বী কৰি তোলাৰ যাত্ৰাত নতুন গতি প্ৰদান কৰিব বুলি আশা কৰা হৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বিকশিত আৰু সুৰক্ষিত ভাৰত গঢ়াৰ পথত বাধা হৈ থকা পুৰণি তথা জটিল সমস্যাসমূহ সমাধান কৰিবলৈ কেন্দ্ৰীয় চৰকাৰ বদ্ধপৰিকৰ আৰু খনিজ সম্পদৰ অন্বেষণৰ চুক্তিখনেই ইয়াৰ প্ৰমাণ। চুক্তি সম্পাদনৰ লগে লগে উত্তৰ পূব অৰ্থাৎ অষ্টলক্ষ্মী অঞ্চলৰ বাবে নতুন যুগৰ আৰম্ভণি ঘটিল বুলি তেওঁ মন্তব্য কৰে। ৰাজ্য চৰকাৰৰ নতুন মন্ত্ৰীসকলে বিভিন্ন জিলাৰ অভিভাৱক মন্ত্ৰী হিচাপে দায়িত্ব লাভ কৰাৰ পাছতে তেওঁলোকে সেই জিলাসমূহ ভ্ৰমণ কৰি বিভিন্ন উন্নয়নমূলক কাম কাজৰ খতিয়ান লৈছে। মন্ত্ৰীসকলে জিলা প্ৰশাসনৰ সৈতে সমন্বয় ৰক্ষা কৰি উন্নয়ন, সুশাসন আৰু সমৃদ্ধিৰ দিশত চৰকাৰৰ যাত্ৰাক গতিশীল কৰাৰ চেষ্টা চলাইছে। ওদালগুৰি জিলাৰ অভিভাৱক মন্ত্ৰী নীলিমা দেৱীয়ে কালি জিলা আয়ুক্তৰ কাৰ্যালয়ত বিভিন্ন বিভাগৰ বিষয়াসকলৰ সৈতে পৰ্যালোচনা বৈঠকত অংশ লয়। বৈঠকত জনকল্যাণমূলক আঁচনিসমূহৰ ফলপ্ৰসূ ৰূপায়ণ, আন্তঃগাঁথনি উন্নয়ন, প্ৰশাসনিক দক্ষতা তথা জিলাখনৰ সামগ্ৰিক অগ্ৰগতিৰ দিশসমূহ আলোচনা কৰা হয়। মন্ত্ৰীগৰাকীয়ে জনসাধাৰণৰ সমস্যাসমূহ শীঘ্ৰে সমাধানৰ বাবে সকলো বিভাগে সমন্বিত প্ৰচেষ্টাৰে কাম কৰাত গুৰুত্ব আৰোপ কৰে। লখিমপুৰ জিলাৰ অভিভাৱক মন্ত্ৰী কেশৱ মহন্তই আজি জিলাখনৰ বিভিন্ন বিভাগৰ মুৰববীসকলৰ সৈতে পৰ্যালোচনা বৈঠকত ভাগ ল'ব। সংগীত নাটক একাডেমী বঁটাৰে সন্মানিত অসমৰ লোকসংগীত আৰু বিহুৰ অপ্ৰতিদ্বন্দ্বী শিল্পী খগেন মহন্তৰ মৃত্যু দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শিল্পীগৰাকীৰ স্মৃতিত শ্ৰদ্ধা নিবেদন কৰা হৈছে। আকাশবাণীৰ নিয়মীয়া শিল্পী হিচাপে 1965 চনৰ পৰা গীত পৰিৱেশন আৰম্ভ কৰা শিল্পীগৰাকীয়ে 1972 চনত প্ৰথম শ্ৰেণীৰ সুগম সংগীত আৰু লোকসংগীতৰ শিল্পী হিচাপে স্বীকৃতি লাভ কৰে। প্ৰথমে আকাশবাণীৰ সুৰকাৰ হিচাপে নিয়োজিত হৈ পাছলৈ সংগীত প্ৰযোজকৰ দায়িত্ব গ্ৰহণ কৰে। 2001 চনত আকাশবাণীৰ উত্তৰ পূব সঞ্চালকালয়ৰ উপসঞ্চালক হিচাপে অৱসৰ গ্ৰহণ কৰা শিল্পীগৰাকীয়ে অসমীয়া লোকসংগীতৰ শিল্পীসকলক বিচাৰি উলিয়াবৰ বাবে বিভিন্ন পদক্ষেপ লৈছিল। ভ্ৰাম্যমান থিয়েটাৰৰ সৃষ্টিকৰ্তা অচ্যুত লহকৰ আজি দশম মৃত্যু বাৰ্ষিকী। স্বাধীন ভাৰতৰ অন্যতম জনপ্ৰিয় গণমাধ্যম ভ্ৰাম্যমান থিয়েটাৰৰ জন্মদিন নাট্য জগতত অভূতপূৰ্ব কৃতিত্ব অৰ্জন কৰা প্ৰয়াত নাট্য ব্যক্তিজনৰ মৃত্যুতিথি উপলক্ষে আজি পাঠশালাত বিশেষ কাৰ্যসূচী আয়োজন কৰা হৈছে। প্ৰায় 60 বছৰ পূৰ্বে গান্ধী জয়ন্তীৰ দিনটোত পাঠশালাৰ হৰিমন্দিৰ প্ৰাংগণত নটৰাজ থিয়েটাৰ স্থাপন কৰি প্ৰয়াত লহকৰে ভ্ৰাম্যমান নাট্যযাত্ৰাৰ সোণালী পথৰ সূচনা কৰিছিল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অচ্যুত লহকৰৰ মৃত্যুবাৰ্ষিকী উপলক্ষে ভ্ৰাম্যমান থিয়েটাৰৰ জনগৰাকীক শ্ৰদ্ধাৰে সোঁৱৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত ডঃ শৰ্মাই কয় যে ভ্ৰাম্যমান থিয়েটাৰক ৰাইজৰ কাষলৈ লৈ যোৱাৰ ক্ষেত্ৰত তেওঁৰ অৱদান অনস্বীকাৰ্য। ৰাজ্যৰ সমাজ জীৱনৰ অন্যতম মহিৰু স্বৰূপ প্ৰয়াত লহকৰে আৰম্ভ কৰা অনন্য সাংস্কৃতিক বিপ্লৱে যুগ যুগলৈ জাতিটোক সমৃদ্ধ কৰি ৰাখিব বুলি তেওঁ মন্তব্য কৰে। গুৱাহাটীৰ পল্টন বজাৰ ৰেল ষ্টেচনত যোৱা নিশা ৰেল আৰক্ষীয়ে 9 জন সন্দেহজনক বাংলাদেশী নাগৰিকক আটক কৰে। ইয়াৰ ভিতৰত 6 জন পুৰুষ, 1 গৰাকী মহিলা আৰু 2টি শিশু আছে। বদৰপুৰৰ পৰা শিলচৰ গুৱাহাটী এক্সপ্ৰেছ ৰেলত আহি থকা অৱস্থাত ৰেল আৰক্ষীয়ে এই লোককেইজনক আটক কৰে। সন্দেহজনক বাংলাদেশী নাগৰিককেইজনে বৈধ পৰিচয় পত্ৰ দেখুওৱাত ব্যৰ্থ হয়। আৰক্ষীয়ে লোককেইজনক সোধা পোছা অব্যাহত ৰাখিছে। ডিব্ৰুগড়ৰ 1 গৰাকী যুৱতীয়ে কালিৰে পৰা অনুষ্ঠিত ফিফা বিশ্বকাপৰ ফেন অপাৰেচনছ এণ্ড গেষ্ট এক্সপিৰিয়েন্স দললৈ নিমন্ত্ৰণ লাভ কৰিছে। ডিব্ৰুগড়ৰ দীপক কুমাৰ ভৰালী আৰু নিবামণি ভৰালীৰ কন্যা পিজা ভৰালী সম্প্ৰতি আমেৰিকাৰ চিকাগোত বাস কৰে। ৰাষ্ট্ৰীয় পৰ্যায়ৰ বেডমিণ্টনৰ পৰা আৰম্ভ কৰি বিশ্বৰ সৰ্ববৃহৎ ক্ৰীড়া আয়োজনৰ দায়িত্ব পালন কৰালৈ পিজা ভৰালীৰ এই যাত্ৰাই সকলোকে অনুপ্ৰাণিত কৰিছে। ICC মহিলা T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ দশম সংস্কৰণৰ খেলসমূহ আজিৰ পৰা অনুষ্ঠিত হ'ব। বাৰ্মিংহামৰ এজবাষ্টনত হ'বলগীয়া উদ্বোধনী খেলত আয়োজক দেশ ইংলেণ্ড শ্ৰীলংকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 11 বজাত আৰম্ভ হ'ব। এতিয়াৰ বাতৰি ইমানেই।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত। আমাৰ অনুষ্ঠান নিউজ অন AIR মোবাইল এপতো উপলব্ধ। আমাৰ আজিৰ এতিয়াৰ এই অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত গুণপ্ৰভা বৰা, নিয়ন্ত্ৰণ কক্ষত পপিচন, বিবেক শৰ্মা, মনোজ হাজৰিকা আৰু আয়ুষ জেইশেষী। ট্ৰান্সমিটাৰ দায়িত্বত আছে অজয় আনন্দ আৰু

মৃগাংক কৃষ্ণত্ৰেয় এফ এম ট্ৰান্সমিটাৰৰ দায়িত্বত আছে কৌস্তভ দাস ডিউটিৰুমৰ সহায়কাৰী ৰমেন চন্দ্ৰ বৰুৱা আৰু ষ্টুডিঅ'ত মই আছো পল্লৱী চৌধুৰী এতিয়া আগবঢ়াইছো পৰাগমালা লাইভ নিবেদন কৰিছে মেনকা দেৱে।

bem, vai.

0: इस गीत के साथ ही परागमाला कार्यक्रम यही समाप्त होता है।
1: परागमाला परागमाला
0: ইমান পৰি পৰাগমালা লাইভ শুনিলে আগবঢ়ালে মেনকা দেৱে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ পিছৰ অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব।
2: আকাশবাণী গুৱাহাটীৰ মহাবাহু আমাৰ যুৱ

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ মই ত্ৰিদিশাই আপোনালোকক আদৰণি জনাইছো। আজিৰ অনুষ্ঠানত শুনো আহক এখনি সংগীতালক্ষ্য।
1: গাঁও ঘৰ মোৰ বুকুৰে আপোন।

0: আমাৰ গাঁও সপোনৰ গাঁও। গাঁও বুলি ক'লেই চকুৰ আগত ভাহি উঠে সেউজীয়া ধাননি পথাৰ, মুকলি আকাশ, বুৱতী নদী, চৰাইৰ কলৰৱ, যি চৰাইৰ মাতত আৰম্ভ হয় গাঁৱৰ পুৱাতে।
1: পুৱাৰ ফিকা চাহ একাপৰ পৰা শীতৰ সন্ধিয়া জুহালত বহি জলপানৰ জুতি, অথবা গ্ৰীষ্মকালৰ জোনাক নিশাত আইতাৰ বিচনীৰ বা লৈ শুনা সাধুবোৰেই দি যায় আপোন আপোন লগা

য'ত আবদ্ধ হৈ থাকে এখন সপোনৰ পৃথিৱী, য'ত জীৱন যৌৱনে সেউজীয়া হৈ জী উঠিবলৈ শিকে, বকুল শেৱালী।

0: মানুহৰ শিৰণত সেউজীয়া সপোন সিঁচে কৃষকে। ধৰাৰ বুকু ফালি পোখা মেলা লক্ষ্মীক আদৰিবলৈ সাজু হৈ উঠে প্ৰতিটো ঘৰমাক্ত দেহ। সেই কবিয়ে লিখি গৈছে,
1: নাঙলৰ শিৰণত সোণফলা মাটিৰ কামনা, ঘৰমাক্ত দেহ আৰু দেহাতীত সৃষ্টিৰ চেতনা, কপালৰ ঘাম লাগি সেউজীয়া পৃথিৱী আমাৰ, তুমি প্ৰাণময় মোহময় জীৱন মালিতা।

0: আচলতে সঁচাই প্ৰতিজন মানুহৰ বাবেই গাঁওখন মৰমৰ। ফাগুনৰ দিনত শিমলু ফুলেৰে চকা বনাই সমনীয়ৰ লগত খেলি থাকোঁতেই মাৰ এচাৰিৰ কোবত ততাতৈয়াকৈ ঘৰলৈ লৈ মৰা, পিতাৰ কলকলীয়া মাতৰ ভয়ত চিঞৰি চিঞৰি পঢ়াৰ কথাই সপোনৰ গাঁওখনক আজীৱন প্ৰতিস্ফুট কৰে।
1: এয়া কেৱল এজন দুজনৰ কাহিনীয়ে নহয়, গাঁৱৰ ধূলি মাটিত জীৱন কটোৱা প্ৰতিজন ব্যক্তিৰেই ভাল লগা অথচ ক'বলৈ মন যোৱা কিছু কথা।

0: গাঁৱত নাপায় কি, নেদেখে কি, নাথাকে কি, সেয়ে কবিয়ে কৈ গৈছে।
1: শুৱনি আমাৰ গাঁওখনিয়তি, শুৱনি গছেৰে ভৰা, ডাল ভৰি ভৰি ফল ফুল লাগে, কত পাওঁতল সৰা। শুৱনি আমাৰ ধাননি পথাৰ, ধানেৰে উপচি পৰে, শুৱনি নদীৰ পানী ভৰা ঘাট মূলৈ বেপাৰ কৰে। চালত কোমোৰা, লাও, জিকা, ভোল, ভঁৰালৰ জহা ধান, গোহালিত গৰু, পুখুৰীত মাছ, বাৰীত তামোল পাণ।
2: শুৱনি গাঁও, যি গাঁৱত থাকিলে উমান পোৱা যায় প্ৰতিটো ঋতুৰে সুকীয়া মাদকতা। গ্ৰীষ্মই প্ৰখৰ ৰ'দৰ উত্তাপত গাঁৱৰ ৰাইজৰ সংগ্ৰামৰ ছবি দাঙি ধৰাৰ সমান্তৰালকৈ সেই ৰাইজৰ বুকুৰ উত্তাপ উতুৱাই সেউজীয়া সপোনৰ বাট দেখুৱাই বৰ্ষা ঋতুৱে।
0: তাৰ লগে লগে আকৌ প্ৰকৃতিক নতুন ৰূপত নতুন ৰহণেৰে সজাই পৰাই তুলি ধৰে শৰতে, যাৰ স্পৰ্শ আকুলতাত জোনাক নামে, নিয়ৰ সৰে, শেৱালি কহুৱাই মিচিকি হাঁহে। শৰতে সজোৱা সেউজীয়া পথাৰক সোণোৱালি কৰে হেমন্ত ঋতুৱে।
2: শীতৰ জাৰৰ প্ৰকোপত জোহালৰ স্মৃতিয়ে বুকুত সাঁচ মহুৱাই যায় অজস্ৰজনৰ। এই শীততে আকৌ পথাৰৰ লখিমী ঘৰৰ চোতাল পায়হি, যাৰ পৰশত আকৌ এটি নতুন সাজ পিন্ধে প্ৰকৃতিয়ে, বসন্তৰ সাজ, যি সাজত প্ৰাণ চঞ্চল হৈ পৰে সকলোৰে।
0: এই ধৰক আনন্দত আত্মহাৰা হৈ আইৰ চোতালত কোনোৱে গায় বিহুগীত, আকৌ কোনোৱে নাচে ঢোল পেঁপাৰ লহৰত।

0: এই গাঁও য'ত সকলো এক, য'ত এখন ঘৰৰ চোতালী সকলোৰে,
1: য'ত সকলোৱে মিলি ভগৱানক পূজে,
0: য'ত আপোনাৰ পথাৰ মিলি আমাৰ পথাৰ,
1: য'ত আপোন আপোন লাগে। সঁচাকৈ

0: মৰম কৰা শ্ৰোতাসকলে, গাঁওখনে মোৰ বুকুৰে আপোন শীৰ্ষক সংগীতাৰক্ষখনে শুনিলে। যুগুতাই আগবঢ়ালে স্নেহা পাঠক আৰু কস্তুৰীমা দাসে।
1: আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটি ইমানতে অন্ত পৰিল। ত্ৰিদিশা বৰাৰ সহযোগত অনুষ্ঠানটি প্ৰযোজনা কৰিলে।

কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়। উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM 100.1

এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তিৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, কেন্দ্ৰীয় চৰকাৰ অসম আৰু নাগালেণ্ডৰ মাজত ত্ৰিপাক্ষিক চুক্তিয়ে দুয়োখন ৰাজ্যৰ সীমান্তৱৰ্তী অঞ্চলত তেল গেছৰ অন্বেষণৰ নতুন দুৱাৰ মুকলি কৰিব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ। অভিভাৱক মন্ত্ৰী হিচাপে দায়িত্ব লাভৰ পাছতে মন্ত্ৰীসকলৰ বিভিন্ন জিলাৰ উন্নয়নমূলক কাম কাজৰ খতিয়ান গ্ৰহণ। হাড়গিলা বাইদেউ হিচাপে পৰিচিত তথা প্ৰকৃতি সংৰক্ষণবিদ ডঃ পূৰ্ণিমা দেৱী বৰ্মনক 2026 বৰ্ষৰ ৱে ফাইণ্ডাৰ বঁটাৰ বাবে মনোনীত আৰু দেশৰ প্ৰসিদ্ধ শ্বুটিং প্ৰশিক্ষক তথা এছিয়ান গেমছত সোণৰ পদক বিজেতা যশপাল ৰাণাৰ যোৱা নিশা দিল্লীৰ এখন চিকিৎসালয়ত দেহাৱসান ঘটে। অসম নাগালেণ্ড সীমান্তত তেল আৰু গেছৰ অন্বেষণৰ বাবে কেন্দ্ৰীয় চৰকাৰ অসম আৰু নাগালেণ্ডৰ মাজত কালি নতুন দিল্লীৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ত এখন ত্ৰিপাক্ষিক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিঅ' ৰিঅ আৰু কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ মন্ত্ৰী হৰদীপ সিং পুৰী উপস্থিত থাকে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অনুষ্ঠানত কয় যে এই ঐতিহাসিক চুক্তিৰ ফলত অসম আৰু নাগালেণ্ডৰ সীমান্তৱৰ্তী অঞ্চলৰ 1,000 বৰ্গ কিলোমিটাৰতকৈও অধিক এলেকাত থকা তেল গেছ আৰু খনিজ সম্পদৰ অন্বেষণ তথা উৎপাদনৰ

0: নতুন দুৱাৰ মুকলি হ'ব। এই পদক্ষেপে উত্তৰ পূৰ্বাঞ্চলক মূল চালিকা শক্তি হিচাপে লৈ ভাৰতবৰ্ষক শক্তিখণ্ডত স্বাৱলম্বী কৰি তোলাৰ যাত্ৰাত নতুন গতি প্ৰদান কৰিব বুলি আশা কৰা হৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বিকশিত আৰু সুৰক্ষিত ভাৰত গঢ়াৰ পথ বাধা হৈ থকা পুৰণি তথা জটিল সমস্যাসমূহ সমাধান কৰিবলৈ কেন্দ্ৰীয় চৰকাৰ বদ্ধপৰিকৰ আৰু খনিজ সম্পদৰ অন্বেষণৰ চুক্তিখনে ইয়াৰ প্ৰমাণ। চুক্তি সম্পাদনাৰ লগে লগে উত্তৰ পূব অৰ্থাৎ অষ্টলক্ষী অঞ্চলৰ বাবে নতুন যুগৰ আৰম্ভণি ঘটিল বুলি তেওঁ মন্তব্য কৰে।
1: Both Assam and Nagaland is joining hands to share the proceed of this hydrocarbon potential in terms of royalty. This agreement is particularly important at the time when the world is facing crisis and India is importing hydrocarbon at much higher rates, causing tremendous hardship to the people. I am sure that this arrangement on hydrocarbon will be implemented in letter and spirit. As assured by Honorable Chief Minister of Nagaland, I can reiterate that Assam will also cooperate in the implementation of this agreement. Whenever there will be some dispute regarding the area of interest, we both will sit and will resolve it amicably, because we want to see that ultimately people of the area is benefited from these hydrocarbon resources.
0: চুক্তি স্বাক্ষৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ পূৰ্বাঞ্চলৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহ স্বাধীন ভাৰতৰ ইতিহাসত সঁচাকৈ বিৰল। তেওঁ কয় যে অঞ্চলটোত শান্তি প্ৰতিষ্ঠাৰ লক্ষ্যৰে 2019 চনৰ পৰা এতিয়ালৈ 12খন চুক্তি সম্পাদন হৈছে। অহা বছৰৰ ভিতৰত কেইখনমান ৰাজ্যৰ বাহিৰে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ পৰা সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন আফস্পা প্ৰত্যাহাৰ কৰা হ'ব বুলিও তেওঁ মন্তব্য কৰে।
2: देश के प्रधानमंत्री नरेंद्र मोदी जी ने जब से प्रधानमंत्री पद का भार संभाला तब से नॉर्थ ईस्ट को उन्होंने अपने फोकस में रखा और सबसे ज्यादा बार नॉर्थ ईस्ट जाने वाले प्रधानमंत्री भी नरेंद्र मोदी जी बने और नॉर्थ ईस्ट को शांत और विकसित बनाने के लिए उन्होंने जो एफर्ट्स किए हैं इसकी जोड़ आजाद भारत के इतिहास में मिलना असंभव है। सिर्फ 2019 के बाद लगभग 12 समझौते अलग अलग प्रकार के हुए जिसने नॉर्थ ईस्ट में शांति सुनिश्चित की है। नॉर्थ ईस्ट के अंदर हर प्रकार की हिंसा में करीब करीब 80% कमी हम रिकॉर्ड पर देख रहे हैं और जिस प्रकार से नॉर्थ ईस्ट का इंफ्रास्ट्रक्चर बढ़ा, अगर ये समझौते न होते ये असंभव था। आज नॉर्थ ईस्ट में पर्यटन भी बढ़ा है, इन्वेस्टमेंट भी बढ़ा है और औद्योगिक शांति के कारण प्राइवेट इन्वेस्टमेंट भी बढ़ा है।
0: ৰাজ্য চৰকাৰৰ নতুন মন্ত্ৰীসকলে বিভিন্ন জিলাৰ অভিভাৱক মন্ত্ৰী হিচাপে দায়িত্ব লাভ কৰাৰ পাছতে তেওঁলোকে সেই জিলাসমূহ ভ্ৰমণ কৰি বিভিন্ন উন্নয়নমূলক কাম কাজৰ খতিয়ান লৈছে। মন্ত্ৰীসকলে জিলা প্ৰশাসনৰ সৈতে সমন্বয় ৰক্ষা কৰি উন্নয়ন, সুশাসন আৰু সমৃদ্ধিৰ দিশত চৰকাৰৰ যাত্ৰাক গতিশীল কৰাৰ চেষ্টা চলাইছে। ওদালগুৰি জিলাৰ অভিভাৱক মন্ত্ৰী নীলিমা দেৱীয়ে কালি জিলা আয়ুক্তৰ কাৰ্যালয়ত বিভিন্ন বিভাগৰ বিষয়াসকলৰ সৈতে পৰ্যালোচনা বৈঠকত অংশ লয়। বৈঠকত জনকল্যাণমূলক আঁচনিসমূহৰ ফলপ্ৰসূ ৰূপায়ণ, আন্তঃগাঁথনি উন্নয়ন, প্ৰশাসনিক দক্ষতা তথা জিলাখনৰ সামগ্ৰিক অগ্ৰগতিৰ দিশসমূহ আলোচনা কৰা হয়। মন্ত্ৰীগৰাকীয়ে জনসাধাৰণৰ সমস্যাসমূহ শীঘ্ৰে সমাধানৰ বাবে সকলো বিভাগে সমন্বিত প্ৰচেষ্টাৰে কাম কৰাত গুৰুত্ব আৰোপ কৰে। লখিমপুৰ জিলাৰ অভিভাৱক মন্ত্ৰী কেশৱ মহন্তই আজি জিলাখনৰ বিভিন্ন বিভাগৰ মুৰববীসকলৰ সৈতে পৰ্যালোচনা বৈঠকত ভাগ ল'ব। প্ৰকৃতি সংৰক্ষণৰ হকে দীৰ্ঘদিন ধৰি কাম কৰি অহা তথা হাড়গিলা বাইদেউ হিচাপে পৰিচিত ডঃ পূৰ্ণিমা দেৱী বৰ্মনক 2026 বৰ্ষৰ ৱে ফাইণ্ডাৰ বঁটা বাবে মনোনীত কৰা হৈছে। বিলুপ্তপ্ৰায় হাড়গিলা চৰাই সংৰক্ষণৰ ক্ষেত্ৰত লোৱা অগ্ৰণী ভূমিকাৰ স্বীকৃতিস্বৰূপে ডঃ বৰ্মনক নেশ্যনেল জিঅ'গ্ৰাফিক ছচাইটি আৰু কিয়াই যৌথভাৱে প্ৰদান কৰা এই বঁটাৰ বাবে বাছনি কৰা হৈছে। নেশ্যনেল জিঅ'গ্ৰাফিক ছচাইটিয়ে প্ৰকাশ কৰা টোকাত ডঃ পূৰ্ণিমা দেৱী বৰ্মনৰ স্বীকৃতিয়ে প্ৰকৃতিৰ প্ৰতি দয়াশীল, সৰ্বাংগীন আৰু সন্মানীয় সমূহীয়া প্ৰচেষ্টাৰ পৰিৱৰ্তনশীল শক্তি সুদৃঢ় কৰি তুলিছে বুলি উল্লেখ কৰা হৈছে। সমগ্ৰ বিশ্বত জৈৱ বৈচিত্ৰ্যৰ প্ৰতি ক্ৰমান্বয়ে ভাবুকি অহাৰ সময়ত ডঃ দেৱীয়ে 20,000ৰো অধিক মহিলাক লৈ গঠন কৰা হাড়গিলা আৰ্মীয়ে মানুহ আৰু বন্যপ্ৰাণীৰ সহৱস্থানৰ আশাব্যঞ্জক আৰ্হি হিচাপে আত্মপ্ৰকাশ কৰা বুলি টোকাটোত উল্লেখ কৰা হৈছে। অহা দেওবাৰৰ পৰা বৃহস্পতিবাৰলৈ আমেৰিকাৰ ৱাশ্বিংটন ডিচিত হ'বলগীয়া অনুষ্ঠানত ডঃ পূৰ্ণিমা দেৱী বৰ্মনৰ লগতে অন্য 14গৰাকী ব্যক্তিক সমাজৰ বিভিন্ন ক্ষেত্ৰলৈ আগবঢ়োৱা অনবদ্য সেৱাৰ বাবে এই বঁটা প্ৰদান কৰা হ'ব।

সংগীত নাটক একাডেমী বঁটাৰে সন্মানিত অসমৰ লোকসংগীত আৰু বিহুৰ অপ্ৰতিদ্বন্দ্বী শিল্পী খগেন মহন্তৰ মৃত্যু দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শিল্পীগৰাকীৰ স্মৃতিত শ্ৰদ্ধা নিবেদন কৰা হয়। আকাশবাণীৰ নিয়মীয়া শিল্পী হিচাপে 1965 চনৰ পৰা গীত পৰিৱেশন আৰম্ভ কৰা শিল্পীগৰাকীয়ে 1972 চনত প্ৰথম শ্ৰেণীৰ সুগম সংগীত আৰু লোকসংগীতৰ শিল্পী হিচাপে স্বীকৃতি লাভ কৰে। প্ৰথমে আকাশবাণীৰ সুৰকাৰ হিচাপে নিয়োজিত হৈ পাছলৈ সংগীত প্ৰযোজকৰ দায়িত্ব গ্ৰহণ কৰে। 2001 চনত আকাশবাণীৰ উত্তৰ পূব সঞ্চালকালয়ৰ উপ সঞ্চালক হিচাপে অৱসৰ গ্ৰহণ কৰা শিল্পীগৰাকীয়ে অসমীয়া লোকসংগীতৰ শিল্পীসকলক বিচাৰি উলিয়াবৰ বাবে বিভিন্ন পদক্ষেপ লৈছিল। গাঁৱে ভূঞে গৈ চহা মানুহৰ মাজত গীত পৰিৱেশন কৰাৰ লগতে লোকগীতৰ লেচেৰী বুটলি এনে গীতসমূহ সংৰক্ষণৰ দিহা কৰাৰ ক্ষেত্ৰতো তেওঁ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছিল। 23খন অসমীয়া চলচ্চিত্ৰত নেপথ্য শিল্পী হিচাপে কণ্ঠদান কৰা শিল্পীগৰাকীয়ে 3খন অসমীয়া চলচ্চিত্ৰ পৰিচালনা কৰিছিল। স্মৃতি দিৱস উপলক্ষে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি শিল্পীগৰাকীৰ প্ৰতি গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰে। মুখ্যমন্ত্ৰীয়ে তেওঁৰ বাৰ্তাত কয় যে শিল্পীগৰাকীৰ সুললিত কণ্ঠই ৰাজ্যৰ লোক সংস্কৃতি, ঐতিহ্য আৰু বিহুৰ সংৰক্ষণ আৰু প্ৰসাৰত অৰিহণা যোগাইছিল। গাঁৱৰ মাটিৰ নিভাজ গোন্ধেৰে ভৰা তেওঁৰ সংগীতে অসমৰ জনজীৱন আশা আকাংক্ষা আৰু আৱেগক সজীৱভাৱে প্ৰতিফলিত কৰে বুলিও তেওঁ উল্লেখ কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। ধন্যমান থিয়েটাৰৰ সৃষ্টিকৰ্তা অস্তুত লহকৰৰ আজি দশম মৃত্যুবাৰ্ষিকী। স্বাধীন ভাৰতৰ অন্যতম জনপ্ৰিয় গণমাধ্যম ভ্ৰাম্যমান থিয়েটাৰৰ জনক লহকৰৰ মৃত্যুতিথি উপলক্ষে আজি পাঠশালাত বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। প্ৰায় 60 বছৰ পূৰ্বে গান্ধী জয়ন্তীৰ দিনটোত পাঠশালাৰ হৰি মন্দিৰ প্ৰাংগণত নটৰাজ থিয়েটাৰ স্থাপন কৰি প্ৰয়াত লহকৰে ভ্ৰাম্যমান নাট্যযাত্ৰাৰ সোণালী পথৰ সূচনা কৰিছিল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অস্তুত লহকৰৰ মৃত্যুবাৰ্ষিকী উপলক্ষে ভ্ৰাম্যমান থিয়েটাৰৰ জনকগৰাকীক শ্ৰদ্ধাৰে সোঁৱৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত ডঃ শৰ্মাই কয় যে ভ্ৰাম্যমান থিয়েটাৰক ৰাইজৰ কাষলৈ লৈ যোৱাৰ ক্ষেত্ৰত তেওঁৰ অৱদান অনস্বীকাৰ্য। ৰাজ্যৰ সমাজ জীৱনৰ অন্যতম মহিৰূপস্বৰূপ প্ৰয়াত লহকৰে আৰম্ভ কৰা অনন্য সাংস্কৃতিক বিপ্লৱে যুগ যুগলৈ জাতিটোক সমৃদ্ধ কৰি ৰাখিব বুলি তেওঁ মন্তব্য কৰে। দেশৰ প্ৰসিদ্ধ শ্বুটিং প্ৰশিক্ষক তথা এছিয়ান গেমছত সোণৰ পদক বিজেতা যশপাল ৰাণাৰ যোৱা নিশা দিল্লীৰ এখন চিকিৎসালয়ত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 49 বছৰ। জাৰ্মানীৰ মিউনিখত অনুষ্ঠিত ISS বিশ্বকাপ শ্বুটিং প্ৰতিযোগিতাৰ পৰা ভাৰতীয় দল উভতি অহাৰ সময়ত ৰোগত আক্ৰান্ত হোৱাৰ বাবে ৰাণাক অলপতে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল আৰু হৃদযন্ত্ৰৰ ৰক্তবাহী নলীত হোৱা ব্লকেজৰ বাবে ষ্টেণ্ট স্থাপন কৰা হৈছিল। প্ৰয়াত ৰাণা ভাৰতীয় পিষ্টল শ্বুটাৰসকলৰ প্ৰশিক্ষক হিচাপে কৰ্মৰত আছিল। যশপাল ৰাণাই পেৰিছ অলিম্পিকত 2টা ব্ৰঞ্জৰ পদক অৰ্জন কৰি ইতিহাস ৰচনা কৰা মনু ভাকৰক বিশেষভাৱে সহায় কৰিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যশপাল ৰাণাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। কেন্দ্ৰীয় চৰকাৰ অসম আৰু নাগালেণ্ডৰ মাজত ত্ৰিপাক্ষিক চুক্তিয়ে দুয়োখন ৰাজ্যৰ সীমান্তৱৰ্তী অঞ্চলত তেল গেছৰ অন্বেষণৰ নতুন দুৱাৰ মুকলি কৰিব বুলি মুখ্যমন্ত্ৰী প্ৰকাশ। অভিভাৱক মন্ত্ৰী হিচাপে দায়িত্ব লাভৰ পাছতে মন্ত্ৰীসকলৰ বিভিন্ন জিলাৰ উন্নয়নমূলক কাম কাজৰ খতিয়ান গ্ৰহণ আৰু দেশৰ প্ৰসিদ্ধ শ্বুটিং প্ৰশিক্ষক তথা এছিয়ান গেমছত সোণৰ পদক বিজেতা যশপাল ৰাণাৰ যোৱা নিশা দিল্লীৰ এখন চিকিৎসালয়ত দেহাৱসান। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 1:40 বজাত শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক হিন্দী ছবিৰ গীতৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানত বুলেট ৰাজা ছবিৰ গীত শুনাবলৈ লৈছোঁ। প্ৰথমে এয়া ৱাজিদ আৰু শ্ৰেয়া ঘোষালৰ কণ্ঠৰ এটি গীত।

0: আকাশত মেঘে গাজে, চহৰত লাগে ভয়, বাৰিষাৰ বানত বাটপথ নদী যেন হয়।
1: ঘৰত পানী সোমালে চুইচ কৰিব বন্ধ, বিদ্যুতৰ কামত কেতিয়াও নকৰিব দণ্ড।
0: নলাত যাবৰ প্লাষ্টিক নেপেলাব ভাই, ভাবি চিন্তি ফুটপাথত খোজ দিব মেন হল চাই।
1: হঠাৎ বাঢ়িলে পানী ওখ ঠাই লৈ যাব, বেছি পানীত গাড়ী চলে বিপদ মাতি নলব।
0: মাত্ৰ 6 ইঞ্চি পানীতো মানুহ উটি যায়, বাঢ়নী পানী দেখিলে ঘূৰি অহাটোৱে উপায়।
1: বিজুলী খুঁটাৰ পৰা দূৰতে থাকিব, হাতত এডাল লাঠি লৈহে পানীত নামিব।
0: নিজে সজাগ হৈ থাকিলেহে বাচিব আমাৰ প্ৰাণ, নগৰীয়া বানৰ পৰা হওক সদায় সাৱধান।
2: অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ চমুকৈ ASDMA দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
3: শ্ৰোতাসকলে হিন্দী ছবিৰ গীতৰ অনুষ্ঠানত বুলেট ৰাজা

বুলেট ৰাজা ছবিত সেয়া আছিল ৱাজিদৰ কণ্ঠৰ এটি গীত। হিন্দী ছবিৰ গীতৰ অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক আইদেউৰ বোলনী।

0: আইদৰ বুলনিৰ সমশ্ৰোতালৈ প্ৰীতি ভৰা সম্ভাষণ জনাই মই জোনালী বৰুৱাই মুকলি কৰিছো আজিৰ বুলনি। প্ৰিয় শ্ৰোতা, আজি বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱস। এই দিৱসৰ সৈতে সংগতি ৰাখি আজি আমি শিশু শ্ৰমিক বিৰোধী আইন আৰু আমাৰ কৰণীয় এই শীৰ্ষক এটি সাক্ষাৎকাৰৰ বাবে আমাৰ ষ্টুডিঅ'ৰ মজিয়ালৈ আমন্ত্ৰণ জনাই আনিছো গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা স্বপ্নশিখা শইকীয়া বাইদেউক। তেখেতে আজি আমাক ভাৰতীয় শিশু শ্ৰমিক বিৰোধী আইন সম্পৰ্কে কিছু কথা আমাক জনাব আৰু লগতে শিশু শ্ৰমিক নিৰ্মূলৰ বাবে আমি নাগৰিক হিচাপেনো কি কৰিব পাৰোঁ, আমাৰ কৰণীয় কি, এই বিষয়েও অৱগত কৰাব।
1: বাইদেউ নমস্কাৰ।
2: নমস্কাৰ বাইদেউ।

0: বাইদেউ, আজি বিশ্ব শিশু শ্ৰমিক প্ৰতিৰোধী দিৱস। গতিকে প্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিম যে এই দিৱস উদযাপনৰ উদ্দেশ্য তথা তাৎপৰ্যৰ বিষয়ে।
1: সোণোৱালী শৈশৱ কালচোৱাত যেতিয়া হাতত কাগজ কলম লৈ থাকিব লাগে এটা শিশুৱে, সেই কাগজ কলম লৈ থকাৰ সময়ত যদি শিশুৰ জীৱনলৈ কিছুমান আপোনাৰ পৰিয়ালৰ বোজা নামি আহে, তেতিয়াহ'লে সমাজখনৰ প্ৰগতিটো থমকি ৰয়, স্থবিৰ হৈ যায়। যাৰ কাৰণে বিশ্বৰ বুকুৰ পৰা হাজাৰ হাজাৰ শিশু শ্ৰমিক নিৰ্মূল কৰিবৰ কাৰণে ইণ্টাৰনেশ্যনেল লেবাৰ অৰ্গেনাইজেশ্যনে আপোনাৰ 2002 চনৰ 12 জুনত প্ৰথম বিশ্ব শিশুৰ শ্ৰমিক দিৱসটো পালন কৰিছে। তো একচুৱেলি এটা দিৱস নহয়, সি এটা বিশ্বজোৰা আন্দোলন, যি বিশ্বজোৰা আন্দোলনে আমাক সোঁৱৰাই দিয়ে যে হোটেল বা ইটা ভাটাত কাম কৰাটো শিশুৰ ভাগ্য নহয়। গতিকে সেইকাৰণে এতিয়াও বিশ্বত আপোনাৰ 138 নিযুত শিশুৱে কাম কৰে, আৰু সেইখিনি আমি নিৰ্মূল কৰিবৰ কাৰণে আমি প্ৰত্যেক বছৰে 12 জুনত এই বিশ্ব শিশু শ্ৰমিক দিৱসটো আমি পালন কৰোঁ। আৰু এই শ্ৰমিক দিৱসটো আমি পালন কৰাৰ মেইন উদ্দেশ্যই হ'ল যে শিশু শ্ৰমৰ বিৰুদ্ধে আমি জনজাগৰণৰ সৃষ্টি কৰা, আৰু শিশুসকলক স্বাস্থ্য, শিক্ষা আৰু সুৰক্ষাৰ অধিকাৰটো আমি নিশ্চিত কেনেকৈ কৰিম সেই কথাটো আমি সকলোকে জনাবৰ কাৰণে আমি এই দিৱসটো পালন কৰোঁ। আৰু বিপদজনক কামত যাতে শিশুসকলক নিয়োজিত কৰিব নালাগে তাৰ কাৰণে কেনেকৈ সুৰক্ষা দিব লাগে সেই বিষয়ে আমি চিন্তা চৰ্চা কৰোঁ। আৰু বিশ্বজুৰি শিশু শ্ৰম সম্পূৰ্ণৰূপে নিৰ্মূল কৰিবৰ কাৰণে চৰকাৰ, সংগঠন আৰু সমাজ ব্যৱস্থাটো আমি কেনেকৈ একত্ৰিত কৰিম, সেইবিলাক হ'ল এই দিৱসটো উদযাপনৰ মেইন কাৰণ। আৰু প্ৰত্যেকজন শিশুৱে যাতে সুখী আৰু সুৰক্ষিত হৈ শৈশৱ কালচোৱা কটাব পাৰে তাৰ কাৰণে আমি দিৱসটো পালন কৰোঁ। আৰু 2026 চনত এইটোৱে ভাবিছোঁ যে শিক্ষা সুনিশ্চিত কৰিব লাগিব আৰু শিশু শ্ৰমিক প্ৰথাটো অন্ত পেলাব লাগিব। শিক্ষা সুনিশ্চিত কৰিবৰ কাৰণে আমি তেওঁলোকক গুণসম্পন্ন শিক্ষা আমি প্ৰদান কৰিবলৈ চেষ্টা কৰিব লাগিব, আৰু ভৱিষ্যতটো সুৰক্ষা দিব লাগিব। ভৱিষ্যত সুৰক্ষা আমি কেনেকৈ দিম, যাতে উপযুক্ত শিক্ষাৰে তেওঁলোক শিক্ষিত হ'লেহে আজি যেনেকে তেওঁ দৰিদ্ৰতাত ভুগি আছে, যাতে ভৱিষ্যতে সেই দৰিদ্ৰতাটো নিৰ্মূল হয়, শ্ৰমিক অৱস্থাৰ পৰা তেওঁলোকে উভতি আহিব পাৰে, সেইটো কাৰণে আমি গুণসম্পন্ন শিক্ষাটো দিব লাগিব। আৰু আমি সকলোৱে প্ৰতিজ্ঞাবদ্ধ হ'ব লাগিব যে শিশুটোৱে যাতে শ্ৰমিক হ'ব লগা নহয়, প্ৰত্যেকেই যাতে নিজৰ সপোন পূৰণ কৰিব পাৰে, সেইটো হ'ল আমাৰ এই দিৱসৰ মেইন তাৎপৰ্যপূৰ্ণ কথা।
0: হয়, সমগ্ৰ বিশ্বৰ তুলনাত আমাৰ ভাৰতত শিশু শ্ৰমিকৰ সংখ্যা বেছি কিয়?
1: যদিও ভাৰত এখন উন্নয়নশীল দেশ, তথাপিও ভাৰতত এটা মানে শিশু শ্ৰমিকটো আজিৰ তাৰিখত এটা ডাঙৰ অভিশাপৰ নিচিনা হৈ থকা আমি চকুৰে দেখিছোঁ। কিয় দেখিবলৈ পাইছোঁ? চৰম দৰিদ্ৰতাই হৈছে ইয়াৰ সকলোতকৈ ডাঙৰ কথা। এতিয়া এইটো সময়ত কিছুমান শিশু এনেকুৱা এটা পৰিস্থিতিত জীয়াই আছে যে তেওঁলোকে দুবেলা দুসাঁজ খাবলৈ পোৱা নাই, যোগাৰ কৰিব পৰা নাই। তেনে পৰিস্থিতিত ঘৰৰ মুৰব্বীজনে নিজৰ সন্তানক উপাৰ্জনৰ এটা আহিলা হিচাপে ব্যৱহাৰ কৰিছে, কাৰণ যদি শিশুটিয়ে অলপ ওচৰত পইচা আনে আমাৰ সংসাৰখন ভালকৈ চলিব, তেনেকুৱা এটা পৰ্যায়ত বৰ্তমান চলি আছে। আৰু নিৰক্ষৰতা আৰু সজাগতাৰ অভাৱ হৈছে আমাৰ গাৰ্জেনবিলাকৰ, মানে মাক দেউতাকৰ। তেওঁলোকে নিজেই যেতিয়া অশিক্ষিত, গতিকে তেওঁলোকে ভাবে যে স্কুললৈ পঠিয়াই সময় নষ্ট কৰাতকৈ আমি যদি ল'ৰা ছোৱালীটোক কামত লগাই দিওঁ তেতিয়াহ'লে আমাকো পোহপাল কৰিব পাৰিব আৰু দুই পইচা কেনেকৈ আৰ্ণ কৰিব লাগে সেই বস্তুটো তেওঁলোকে শিকিব। এতিয়া সুলভ মূল্যৰ চাহিদাৰ প্ৰতিও আমি চাব লাগিব। সুলভ মূল্যৰ চাহিদাটো এনেকুৱা এটা কথা যে কিছুমান আপোনাৰ মালিকে প্ৰাপ্তবয়স্ক শ্ৰমিকতকৈ শিশু শ্ৰমিকক বেছিকৈ ব্যৱহাৰ কৰা আমি দেখিবলৈ পাওঁ। সৰু ল'ৰা ছোৱালী মানে শিশু এটাক যদি আমি ব্যৱহাৰ কৰে তেওঁলোকে কামত লগায়, তেতিয়াহ'লে কম মজুৰি দিলেই হ'ল আৰু সহজে নিয়ন্ত্ৰণো কৰিব পাৰে, মনটোৱে তেওঁলোকে আগবাঢ়ি গৈ থাকে। আৰু এই কাহিনীবিলাকৰ মেইন কথা হ'ল যে গুণগত শিক্ষা আৰু স্কুলৰ অভাৱ। গুণগত শিক্ষাটো একচুৱেলি চৰকাৰী বিদ্যালয়বিলাকৰ যিবিলাক আন্তঃগাঁথনি বৰ্তমানো একদম গ্ৰাম্য অঞ্চলত সেইটো বহুত পুৰণিকলীয়াই হৈ আছে, তাত কোনো আন্তঃগাঁথনিৰ উন্নত ব্যৱস্থা এতিয়াও কৰা হোৱা নাই। আৰু গুণগত শিক্ষাটো নাথাকে আৰু সেই তেনেকুৱা স্কুলবিলাকলৈ যেতিয়া ধৰক শৌচাগাৰৰ অসুবিধা, খোৱা পানীৰ অসুবিধা, গুণগত শিক্ষা তেওঁলোকে লাভ কৰিব নোৱাৰে, তেতিয়া তেওঁলোকে আধাতে স্কুল এৰি দিয়াৰ লগে লগে তেওঁ সৰু সুৰা কিবা কিবি কামত সোমাই যায়। আৰু পৰিয়ালৰ পৰম্পৰাগত কিছুমান আপোনাৰ ব্যৱসায় থাকে, যেনেকৈ কিছুমানে কাপোৰ বয় আৰু কিছুমানে খেতি বাতিও কৰে, কিছুমান মাক দেউতাকে সেইকাৰণে ভাবি লয় যে মোৰ ল'ৰাটোৱে ভৱিষ্যতেতো এইখিনি কামেই কৰিব লাগিব, কিতাপ পঢ়াতকৈ ঘৰৰ কামতে তেওঁ ব্যস্ত থাকক, তেনেকৈও কিছুমান মাক দেউতাকে কামত তেওঁলোকক লগাই দিয়ে। আৰু এই শিশু

0: শ্ৰমিকটো বাঢ়ি অহাৰ আৰু এটা ডাঙৰ কথা হৈছে কি, আমাৰ যিটো সামাজিক অৱস্থা, আচলতে সামাজিক পৰিস্থিতিটো এনেকুৱা এটা পৰ্যায়লৈকে গৈছে, যেনেকে ধৰক বানপানী হৈ গ'ল, প্ৰাকৃতিক দুৰ্যোগত ঘৰৰ মুৰব্বীজন ঢুকাই থাকিলে, ঢুকাই থকাৰ লগে লগে উপাৰ্জনকাৰী মানুহজনেই নাই, গতিকে ঘৰখন কেনেকৈ চলিব। আৰু ধৰক আজিকালি সঘনে দেখিবলৈ পোৱা যায় যে পিতৃ মাতৃৰ মাজত বিবাহ বিচ্ছেদটো হৈ থাকে, পিতৃ মাতৃৰ মাজত বিবাহ বিচ্ছেদ হৈ পৰাৰ লগে লগে শিশুবিলাক আশ্ৰয়হীন হৈ পৰে, আৰু মুৰব্বীজন যেনেকৈ ঢুকাই যোৱাৰ লগে লগেও আশ্ৰয়হীন হৈ যায়, তেতিয়া সেই শিশুবিলাক সু সৰবৰাহকাৰীৰ কবলত পৰি যায়। তেনেকৈ পৰি যোৱাৰ লগে লগেও সেইবিলাক তেওঁলোকক আকৌ নি পেলাই কিছুমানে তেওঁলোকে লৈ গৈ পেলাই তেওঁলোকক বিভিন্ন ধৰণৰ ভিক্ষাবৃত্তিত জড়িত কৰি দিয়ে, তাৰ কাৰণেও এই সমস্যাবিলাক সৃষ্টি হৈ থাকে। গতিকে আমি যদি চাবলৈ যাওঁ, ভাৰতত শিশু শ্ৰমিক আইন এটা সমস্যা নহয়, ই এটা গভীৰ অৰ্থনৈতিক আৰু মানসিক সমস্যা। যেতিয়ালৈকে আমাৰ সমাজৰ দৰিদ্ৰতা আমি দূৰ কৰিব নোৱাৰোঁ, গুণগত শিক্ষা নিশ্চিত কৰিব নোৱাৰোঁ, তেতিয়ালৈকে আমাৰ এই অনাই বনাই ঘূৰি ফুৰা শিশু শ্ৰমিকবিলাকক আমি বন্ধ কৰাটো ইমান সহজ হৈ নপৰিব। গতিকে সেইখিনি কথা আমি প্ৰথমতে প্ৰত্যক্ষভাৱে গুৰুত্ব দিব লাগিব।
1: হয়, আমাৰ ভাৰতীয় আইন নিশ্চয় আছে শিশু শ্ৰম প্ৰতিৰোধী বা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত, নহয় জানো, আইনখনৰ বিষয়ে অলপ কওক।
0: হয়, শিশু শ্ৰম আৰু প্ৰতিষেধক যিখন নিয়ন্ত্ৰণ আইনখন, সেইখন আচলতে 1986 পাছ হৈছিলে, আৰু তেতিয়া আমি তাৰ নাম ৰাখিছিলোঁ দ্য চাইল্ড লেবাৰ প্ৰহিবিশ্যন এণ্ড ৰেগুলেশ্যন এক্ট। তাৰপিছত যেতিয়া সেই আইনখন আকৌ আমি সুনিশ্চিত কৰিবৰ কাৰণে 2016 সংশোধন কৰা হয়, সংশোধন কৰাৰ পিছত চাইল্ড লেবাৰ প্ৰহিবিশ্যন এণ্ড ৰেগুলেশ্যন এমেণ্ডমেণ্ট এক্ট 2016 বুলি আমি জানো। সেই আইনখনৰ মতে আমি শিশুবিলাকক দুটা ভাগত ভাগ কৰোঁ, এটা হ'ল 14 ইয়াৰ্ছৰ শিশু তলৰ, আৰু এটা হ'ল আপোনাৰ 14 to 18 তেনেকুৱা। এতিয়া 14ৰ তলৰ যিখিনি শিশু আছে, সেই শিশুসকলক আমি কোনো ধৰণৰ কামত নিয়োগ কৰিব নোৱাৰোঁ, যেনেকৈ আপোনাৰ হোটেল বা দোকানত তেওঁলোকক নিয়োগ কৰিব নোৱাৰোঁ। কিন্তু তাত এটা অপশ্যন দেখা যায় যে আমি তেওঁলোকক কিন্তু ঘৰুৱা কামত নিয়োগ কৰিব পাৰোঁ। ঘৰুৱা মানে স্কুল শেষ হোৱাৰ পিছত কিবা এটা ঘৰত বোলে হেল্প কৰিলে মাক দেউতাকক, কিন্তু সেইটো হেল্প কৰিবলৈ হ'লেও তাত এটা কথা আছে যে যাতে সেই হেল্প কৰিবলৈ যাওঁতে তেওঁলোকৰ কোনো ধৰণৰ মানসিক বা স্বাস্থ্যৰ অৱনতি নঘটাকে, বা কোনো ধৰণৰ পঢ়া শুনাত অসুবিধা নোহোৱাকৈ যদি সহায় কৰিব পাৰিছে তেতিয়াহে পাৰিব। 14ৰ পৰা 18 বছৰৰ ল'ৰা ছোৱালীখিনিক আকৌ আমি কেতিয়াও বিপদজনক কামত আমি তেওঁলোকক নিয়োগ কৰিব নোৱাৰোঁ, মানে তাত আপোনাৰ নিষেধাজ্ঞা দিয়া আছে সেইখন একটে। আৰু যদি আমি তেওঁলোকক বিপদজনক কামত নিয়োগ কৰোঁ, মানে ধৰক খনি, বিস্ফোৰক পদাৰ্থ উৎপাদন কৰা, যেনেকৈ জুই চলা, ফটকা আদি উৎপাদন কৰা কাৰখানাত যদি আমি তেওঁলোকক নিয়োগ কৰোঁ, তেতিয়াহ'লে আইনখনৰ অধীনত আমি কিছুমান আপোনাৰ শাস্তিৰ বিধানো নিয়োগকাৰীয়ে ল'বলগীয়া হয়।
1: শিশু শ্ৰমিক দেখিলে কি কৰা উচিত? আমাৰ সাধাৰণ নাগৰিক হিচাপে আমাৰ কৰ্তব্য বা কৰণীয় কি?
0: শিশু শ্ৰমিক যদি আমি ৰাস্তাত দেখোঁ বা কিবা কৰোঁ, তেতিয়াহ'লে আমি তেওঁলোকক, আমি তেওঁলোকৰ হৈ পেলাই আমি অভিযোগো দাখিল কৰিব পৰা কিছুমান ব্যৱস্থা আমাৰ লগত আছে। যেনেকৈ শিশুটোৰ সুৰক্ষাটোক আমি প্ৰথম অগ্ৰাধিকাৰ দিব লাগিব। শিশুটোক ভয় খুৱাই বা জোৰ জবৰদস্তি কৰি সেই পৰিস্থিতিটোৰ পৰা তেওঁক উলিয়াই আনিবলৈ আমি চেষ্টা কৰিব নালাগিব। পৰিস্থিতিটো শান্তভাৱে পৰ্যবেক্ষণ কৰিব লাগিব, আৰু তাৰপিছত আমি যিটো কৰ্মস্থলীত তেওঁলোকে কাম কৰি আছে সেই কৰ্মস্থলীৰ ঠিকনা, নাম আদি আমি সংগ্ৰহ কৰিব লাগিব। আৰু সম্ভৱ হ'লে কোন তাৰিখে আমি দেখিছিলোঁ সেইটো যদি আমি সম্ভৱ হয়, তেতিয়াহ'লে আমি এখন ফটো বা ভিডিঅ' আনিও তেওঁলোকৰ মানে তথ্য সংগ্ৰহ কৰি আমি উপযুক্ত কৰ্তৃপক্ষক জনাব লাগিব। আৰু সেই সংশ্লিষ্ট কৰ্তৃপক্ষক জনোৱাৰ সময়ত আমি স্থানীয় আৰক্ষী থানাতো আমি অভিযোগ দাখিল কৰিব পাৰিম, আৰু লেবাৰ ডিপাৰ্টমেণ্টতো অভিযোগ দাখিল কৰিব পাৰিম, আৰু শিশু সুৰক্ষা বিভাগ বা জিলা সুৰক্ষা গোটকো আমি জনাই থ'ব পাৰিম এই পৰিস্থিতিটোৰ বিষয়ে। কিন্তু সেই যিখিনি কনচাৰ্ণ ডিপাৰ্টমেণ্টক আমি জনাম, তেওঁলোকক আমি জনাবলৈ গ'লে আমি ভয় খাব নালাগে যে তেওঁলোকে আমাৰ নাম, ঠিকনা বা এড্ৰেছ কাৰোবাক জনাই দিব। সেইটো তেওঁলোকে গোপনে ৰাখি শিশুটো ৰেস্কিউ কৰিবৰ কাৰণে চেষ্টা কৰে। এতিয়া অভিযোগবিলাক যে আমি দাখিল কৰিম বুলি ক'লোঁ, কিন্তু আমি সেই অভিযোগবিলাক দাখিল কৰিম কেনেকৈ? তাৰ কাৰণে আমি চাইল্ড লাইনত 1098 ফোন কৰিব পাৰোঁ, সেইটো 24 ঘণ্টাই বিনামূলীয়া। আৰু তাতে শিশুৰ শ্ৰম, শিশু নিৰ্যাতন বা ৰাস্তাত যদি আমি কিবা শিশুক বিপদত পৰি থকা দেখোঁ, সেই সকলোবিলাক কণ্ডিশ্যনৰ কাৰণে ফোন কৰিব পাৰি। নহ'লে আমি আৰক্ষীকো ফোন কৰি জনাব পাৰোঁ, যিটো আমাৰ লোকেল থানা আছে, তেওঁলোকক জনাবলৈ হ'লে আমি 112 নম্বৰত ফোন কৰিব লাগিব। আৰু তাৰ কাৰণে আমি জৰুৰী পৰিস্থিতি হ'লে আৰক্ষীক লগে লগে জনাব লাগিব।

0: দিব আৰু তাত আমি লিখিত বা ভাৰ্বেলিও আমি তেওঁলোকক অভিযোগটো দিব পাৰোঁ। আৰু বৰ্তমান কেন্দ্ৰীয় চৰকাৰে আপোনাৰ এটা নতুনকৈ অনলাইন অভিযোগ দাখিল কৰিব পৰা ব্যৱস্থা উলিয়াইছে, সেইটো হ'ল পেঞ্চিল পৰ্টেল। পেঞ্চিল পৰ্টেলত যেতিয়া আমি যাম, তেতিয়াহ'লে ৱেবছাইটটো খোলাৰ লগে লগে তাতে ৰেজিষ্টাৰ্ড কমপ্লেইন লিখাৰ এটা অপশ্যন আহিয়ে যায় লগালগ। আৰু সেই ৰেজিষ্টাৰ কমপ্লেইনত আমি কমপ্লেইনটো লিখিব পাৰোঁ, মানে তাতে ইনচিডেণ্টটো কি আছিলে, কোন ঠাইত সেইখিনি হৈছিলে, গোটেইখিনি তথ্য আমি তাত দিব লাগিব।
1: আৰু সবিশেষ
0: বিৱৰণ দি পেলাই অভিযোগ নামাটো আমি দাখিল কৰিব পাৰোঁ। আৰু অভিযোগ দিয়াৰ সময়ত আমি খালি এটাই সদায় লক্ষ্য ৰাখিব লাগিব, যাতে আমি কেতিয়াও শিশুটো উদ্ধাৰ কৰিবলৈ যোৱাৰ আগতে সংশ্লিষ্ট কৰ্তৃপক্ষকহে সেই ব্যৱস্থা ল'বলৈ দিব লাগিব, নিজে কেতিয়াও আগবাঢ়ি যাব নালাগে। সেইটো আপোনাৰ বিপদজনক পৰিস্থিতিও কেতিয়াবা হৈ যাব পাৰে।
2: কি কি বৃত্তি বা কামত শিশু শ্ৰমিক নিয়োগ সম্পূৰ্ণৰূপে বন্ধ?
0: চাইল্ড এণ্ড এডোলেচেণ্ট লেবাৰ প্ৰহিবিশ্যন এণ্ড ৰেগুলেশ্যন এক্ট 1986 কৈ

0: সেইটো আপোনাৰ বিপদজনক পৰিস্থিতিও কেতিয়াবা হৈ যাব পাৰে।
1: কি কি বৃত্তি বা কামত শিশু শ্ৰমিক নিয়োগ সম্পূৰ্ণৰূপে বন্ধ?
0: চাইল্ড এণ্ড এডোলেচেণ্ট লেবাৰ প্ৰহিবিশ্যন এণ্ড ৰেগুলেশ্যন এক্ট 1986 কৈ আছে যে 14 বছৰ তলৰ শিশুক আমি কোনো ধৰণৰ কামতেই নিয়োগ কৰিব নোৱাৰোঁ, সেইটোতো সম্পূৰ্ণ বন্ধ। এতিয়া আমি চাব লাগিব যে বিশেষকৈ খনিৰ কামত, যেনেকৈ পাথৰৰ খনি আছে, কয়লাৰ খনি আছে, খনিজ পদাৰ্থৰ খনি আছে, সেইবিলাকতো আমি কেতিয়াও তেওঁলোকক নিয়োগ কৰিব নোৱাৰোঁ। আৰু বিস্ফোৰক সামগ্ৰীৰো কিছুমান কাম কৰা কাৰখানা আছে, যেনেকৈ আতচবাজী নিৰ্মাণ কৰে বা ফটকা, সেইবিলাক জেগাত আমি কেতিয়াও তেওঁলোকক নিয়োগ কৰিব নোৱাৰোঁ। ৰাসায়নিক কাৰখানাত নিয়োগ কৰিব নোৱাৰোঁ, বিষাক্ত পদাৰ্থ উৎপাদন কৰা উদ্যোগত কাম কৰিবলৈ দিব নোৱাৰি, বিপদজনক যন্ত্ৰপাতি চলোৱাত জেগাত দিব নোৱাৰোঁ। যেনেকৈ ক'ৰবাত অট্টালিকা এটা নিৰ্মাণ হৈ আছে বা সেতু এখন নিৰ্মাণ হৈ আছে বা ওখ স্থানত কিবা কাম চলি আছে, সেইবিলাকত আমি তেওঁলোকক পঠাব নোৱাৰোঁ। ইটা ভাটা বা পাথৰ ভঙা কামত তেওঁলোকক নিয়োগ কৰিব নোৱাৰোঁ। বিপদজনক শিল্প যেনেকে ধাতু গলোৱা কাৰখানা, গ্লাছৰ উদ্যোগ, চামৰা নিৰ্মাণ কৰা জেগা, তাত আমি পঠিয়াব নোৱাৰোঁ। য'ত শিশুৰ স্বাস্থ্য, সুৰক্ষা, মানসিক বিকাশ ক্ষতিগ্ৰস্ত হ'ব পাৰে, তেনেকুৱা জেগালৈ আমি পঠিয়াব নোৱাৰোঁ। তাৰ কাৰণে আপোনাৰ ভাৰতীয় সংবিধানৰো ব্যৱস্থা আছে, যেনেকে আৰ্টিকল 24 14 বছৰ তলৰ শিশুক কোনো কাৰখানা, খনি আদিত কাম কৰিব নোৱাৰি বুলি আমাক কনষ্টিটিউচনেও আমাক কৈ আছে। এতিয়া কথা হ'ল কি যে আইন যদি উলংঘা কৰে কোনোবাই, তেতিয়াতো কিছুমান শাস্তি প্ৰদান কৰিব লাগিব। সেই শাস্তিৰ ব্যৱস্থাখিনিৰ বিষয়ে আমি জানিব লাগিব। তেতিয়াহ'লে প্ৰথম কথাটো হ'ব কি, সেই মালিকজনক বা নিয়োগকাৰী বিষয়াজনক 6 মাহৰ পৰা 2 বছৰ পৰ্যন্ত জেল বা কাৰাদণ্ড হ'ব পাৰে, আৰু জৰিমনা হ'ব পাৰে 20,000 পৰা 50,000 টকা পৰ্যন্ত। আৰু সেই একেটা ভুলকে যদি একেজন মালিকে দ্বিতীয়বাৰ আকৌ কৰে, তেতিয়াহ'লে 1 বছৰৰ পৰা সেই জৰিমনাটো আৰু জেলটো দুইটা একেলগে হ'ব পাৰে, আৰু দ্বিতীয়বাৰ কৰিলে তেওঁৰ আৰু হ'ব পাৰে কি 1 বছৰৰ পৰা 3 বছৰ কাৰাদণ্ডও হ'ব পাৰে। এতিয়া তেওঁলোকক যে আমি সেই 20,000 বা 50,000 টকা যিটো জৰিমনা ল'লো, সেই জৰিমনাটো আমাৰ ক'ত যাব? সেই জৰিমনাটো যাব আপোনাৰ চাইল্ড লেবাৰ ৰিহেবিলিটেশ্যন ফাণ্ড এটা আছে, প্ৰত্যেকখন জিলাতে আছে। সেই প্ৰত্যেকখন জিলাৰ সেই ফাণ্ডত এই 20,000 ৰুপিজ বা যিটো পইচা হয়, সেইটো সেই সময়ত আমি যিটো তেওঁৰ পৰা জৰিমনা হিচাপে ল'ম, সেই বস্তুটো আপোনাৰ তাত পুঁজিত সেইটো জমা হ'ব। আৰু পুঁজিত জমা হোৱাৰ পিছত সেই পইচাটো ৰেস্কিউ কৰা ল'ৰাটো বা শিশুটো শিক্ষা আৰু ভৱিষ্যতৰ উন্নতিৰ কাৰণে সেইখিনি ধন আমি ব্যৱহাৰ কৰোঁ। গতিকে আইনখন বহুত শক্তিশালী, কিন্তু কথা হ'ল কি, পৰিয়ালৰ ব্যৱসায়ৰ নামত মানে থকা যিখিনি ৰেহাই, সেই ৰেহাইখিনি বা মালিকে যেতিয়া আকৌ শিশু শ্ৰমিকসকলক নিজৰ আত্মীয় বুলি দেখুৱাই পেলাইও আইনৰ চকুত ধূলি দিয়া কেতিয়াবা দেখিবলৈ পোৱা যায়। গতিকে আমি সচেতন নাগৰিক হিচাপে আমি চকু কাণ খুলি ৰাখিব লাগিব, তেতিয়াহে আমি পুলিচ প্ৰশাসনক আমি জনাব পাৰিম বা আমিও নিজে গৈ পেলাই তেওঁলোকৰ ওপৰত কনচাৰ্ণ কৰ্তৃপক্ষৰ দ্বাৰা আমি এটা ষ্টেপ ল'ব পাৰিম। এতিয়া শিশু শ্ৰমিকসকলক চাইল্ড লেবাৰ প্ৰহিবিটেশ্যন এণ্ড ৰেগুলেশ্যন এক্ট 1986ৰ কথা ক'লোঁ, আৰু যাক 2016 চনত সংশোধনো কৰা হৈছে বুলি আমি কথা পাতিছোঁ। সেইখন আইনৰ একচুৱেলি মূল ধাৰা কিছুমান আছে, যেনেকৈ ধৰক Section 3 কৈ আছে যে 14 বছৰ তলৰ শিশুৰ সংস্থাপনটো সম্পূৰ্ণৰূপে নিষিদ্ধ, আৰু Section 3(1)ে কৈ আছে যে 14 বছৰৰ তলৰ শিশুক আমি কোনো ধৰণৰ বাণিজ্যিক প্ৰতিষ্ঠান, হোটেল, দোকান আদিত কামত লগাব নোৱাৰোঁ। Section 3(2)ে কৈ আছে যে শিশুৱে যেতিয়া স্কুল ছুটি দিয়ে বা ছুটিৰ দিনত যেতিয়া ঘৰত থাকে, তেতিয়া আমি তেওঁলোকক পৰিয়ালৰ কিছুমান কৃষিকৰ্মই হওক বা সৰু সুৰা কামত তেওঁলোকক আমি সহায়ৰ কাৰণে ল'ব পাৰোঁ, যিটো পৰিয়াল কেন্দ্ৰিক। কিন্তু তেতিয়াও আমি এটা বস্তু চাব লাগিব যে যাতে সেই কামটো কৰোঁতে কোনো ধৰণৰ স্বাস্থ্য বা মানসিক আঘাত নজন্মে শিশুজনৰ ক্ষেত্ৰত, তেতিয়াহ'লে আমি পাৰোঁ। আৰু Section 3(a) আকৌ কৈ আছে যে 14 বছৰৰ কিশোৰসকলক বিপদজনক কামত আমি কেতিয়াও ব্যৱহাৰ কৰিবই নোৱাৰোঁ, নিয়োগ কৰিবই নোৱাৰোঁ। 14 পৰা 18 বছৰৰ শিশুক আমি বিপদজনক কাম, যেনেকে আপোনাৰ ফটকা কাৰখানা, গধুৰ মেচিন আদি কামত আমি নিয়োগ কৰাটো সম্পূৰ্ণৰূপে বন্ধ। Section 7(7)ে কৈ আছে যে যিবোৰ উদ্যোগ বিপদজনক নহয় তাত কিশোৰবিলাকে 14 বছৰৰ পৰা 18 বছৰৰ কিশোৰে কাম কৰিব পাৰিব, কিন্তু কাম অকল 3 ঘণ্টাহে কৰিব পাৰিব। 3 ঘণ্টা কাম কৰিব লাগিব আৰু

0: ঘণ্টা তেওঁলোকক জিৰণিৰ কাৰণে দিব লাগিব আৰু এজ এ হোল তেওঁলোকৰ কাম কৰাৰ সময়টো হ'ব আপোনাৰ 6 ঘণ্টা। 6 ঘণ্টাতকৈ অধিক তেওঁলোকক কামত লগাব নোৱাৰিব আৰু নিশা 7 বজাৰ পৰা 8 বজাৰ ভিতৰত কোনো শিশুকৈ কেতিয়াও অভাৰ টাইম ডিউটি কৰিবলৈ দিব নোৱাৰিব। ছেকশ্যন 14 কৈছে যে আইন উলংঘা কৰা মালিকসকলক আমি কঠোৰ শাস্তি সন্মুখীন হ'বলগীয়া হ'ব। যেনেকে কাৰাদণ্ড হ'ব পাৰে যে 6 মাহৰ পৰা 2 বছৰলৈ হ'ব, জৰিমনা বহিব লাগিব আৰু দ্বিতীয়বাৰ অপৰাধ কৰিলে আকৌ আপোনাৰ জৰিমনা আৰু জেল একেলগে হ'ব পাৰে। আৰু এই শাস্তিটো অকল বেলেগ যে কোনোবা মালিক পক্ষই নিয়োগ কৰিলেই হ'ব বা বেলেগ কৰ্তৃপক্ষই নিয়োগ কৰিলে হ'ব সেনেকুৱা নহয়, এইটো নিজৰ পিতৃ মাতৃৰ কাৰণেও শাস্তিৰ বিধান আছে যে তেওঁলোকে প্ৰথমবাৰ যদি কোনো সন্তানক নিজৰ কামত জোৰকৈ কামত লগায় তেতিয়াহ'লে আমি যদি গম পাওঁ তেতিয়া তেওঁলোকক আমি প্ৰথমতে সজাগ কৰি দিম যে এই কামটো কৰিব নালাগে। কিন্তু সজাগ কৰাৰ পিছতো যদি তেওঁলোকে বাণিজ্যিক কামত নিজৰ সন্তানক পঠিয়াই লগায় তেতিয়াহ'লে 10,000 পৰ্যন্ত জৰিমনা তেওঁলোকে ভৰিব লাগিব।
1: হয়, তাৰমানে যদিও আইনে কৈছে যে 14 বছৰ পৰা 18 বছৰ শিশুসকলে 3 ঘণ্টাকৈ কিছু কাম কৰিব পাৰিব কিন্তু সেইটোত শিশুসকলৰ সন্মতি থাকিব লাগিব।
0: সন্মতি থাকিব লাগিব আৰু সন্মতি অবিহনে কৰিবলৈ গলে নিজৰ মাক তেওঁলোকে জৰিমনা ভৰিব লাগিব আৰু দুখী হ'ব লাগিব। আৰু এই ক্ষেত্ৰত অকল যে আমাক শিশুৰ আইনখনেই যে আমাক কিবা এটা সহায় কৰি আছে তেনেকুৱা নহয়, বেলেগ বেলেগ আইনেও আমাক সহায় কৰি আছে। কনষ্টিটিউচনৰ 21 আৰ্টিকলে কৈ আছে যে আমি 6 বছৰ পৰা 14 বছৰ প্ৰত্যেকটো ল'ৰা ছোৱালীৰ শিক্ষাটো আমি বিনামূলীয়া কৰিব লাগিব আৰু বাধ্যতামূলক কৰিব লাগিব, সেইটো কৈ আছে। তাৰ উপৰিও এতিয়া শিশু সৰবৰাহকাৰী কৰিব লাগিলে যাৱজ্জীৱন কাৰাদণ্ড পৰ্যন্ত হ'ব পাৰে। এতিয়া কথা হ'ল কি, বেলেগ এখন আইনেও আমাক সুবিধা দি আছে, সেইখন হ'ল জুভিনাইল জাষ্টিচ এক্ট। জুভিনাইল জাষ্টিচ এক্টৰ ছেকশ্যন 73 কৈ আছে যে যদি কোনোবা ব্যক্তিয়ে শিশুক যদি কাৰোবাৰ বন্ধকত থয় বা দাস হিচাপে মানে কাম কৰিবলৈ লগায় তেতিয়াহ'লে 3 বছৰ পৰ্যন্ত জেল আৰু 1,00,000 টকা জৰিমনা তেওঁ দিব লাগিব। এতিয়া আমি শিশু শ্ৰমিকসকলক দেখাৰ লগে লগে আচলতে সমাজৰ সচেতন নাগৰিক হিচাপে আমি দেখিয়ে চকু মোদা খুলিৰ নিচিনাকে থাকিলেতো নহ'ব, গতিকে আমি এটা আইনী পদক্ষেপ ল'বই লাগিব আৰু যিটো আমাৰ নৈতিক দায়িত্ব আৰু কৰ্তব্য। সমাজ সচেতন হ'ব লাগিব, চৰকাৰ সচেতন হ'ব লাগিব, বিদ্যালয় কৰ্তৃপক্ষ সচেতন হ'ব লাগিব, অভিভাৱক আৰু আমি সাধাৰণ নাগৰিকবিলাকো সচেতন হৈ পেলাই তেওঁলোক সকলোৰে মাজত আমি সহযোগিতাৰ আগবঢ়াব লাগিব। শিক্ষাৰ প্ৰসাৰ আমি কৰিব লাগিব, আমি প্ৰত্যেকজন শিশুকে বিদ্যালয়ত নামভৰ্তি কৰাৰ ব্যৱস্থাটো কৰিব লাগিব আৰু বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ সুবিধাটো সুনিশ্চিত কৰিব লাগিব। এতিয়া দৰিদ্ৰতা দূৰীকৰণো এটা লগতে আমাৰ চাবলগীয়া কথা, দৰিদ্ৰ পৰিয়ালবিলাকে কৰ্মসংস্থান পাইছেনে নাই বা চৰকাৰী আঁচনিবিলাক তেওঁলোকে পাইছেনে নাই সেইখিনি কথাৰ প্ৰতি আমি সদায় গুৰুত্ব আৰোপ কৰিব লাগিব। আৰু আত্মনিৰ্ভৰশীল কিছুমান আঁচনি চৰকাৰে নিৰ্ধাৰণ কৰিছে, সেই আত্মনিৰ্ভৰশীল আঁচনিখিনিয়ে পৰিয়ালৰ আয় বৃদ্ধি কৰিব, সেইখিনি আঁচনি আমি তেওঁলোকক দিয়াৰ ব্যৱস্থাও কৰিব লাগিব সচেতন নাগৰিক হিচাপে। কিন্তু শিশু শ্ৰমিক নিয়োগ কৰা ব্যক্তি বা প্ৰতিষ্ঠানৰ বিৰুদ্ধে আমি কেনেধৰণে কঠোৰ শাস্তি তেওঁলোকক পোৱা ব্যৱস্থাটো কৰিম বা কৰিব লাগিব সেইটো আমি সমাজৰ সচেতন নাগৰিকবিলাকে সদায় চাব লাগিব। এতিয়া জনসচেতনতাও বৃদ্ধি কৰিব লাগিব, কাৰণ আজি আমি কৈ আছো যে দৰিদ্ৰতা দূৰীকৰণ কৰিব লাগে, শিক্ষাৰ প্ৰসাৰ কৰিব লাগে, আইনখন কেনেকে এপ্লিকেবল হ'ব সেইটো কৰিব লাগিব, কিন্তু সেইখিনি কৰিবলৈ হ'লে আমি সদায় জনসচেতনতাটো প্ৰথম বৃদ্ধি কৰিব লাগিব। জনসচেতনতা কেনেকৈ বৃদ্ধি কৰিম, যে আমি এখন মিটিং পাতিব লাগিব, সভা আলোচনা চক্ৰ পাতিব লাগিব, বাতৰ নাট পাতিব লাগিব। এতিয়া শিশু শ্ৰমৰ কুফল আৰু আইনৰ দিশসমূহ আমি জনসাধাৰণৰ মাজত মুকলিভাৱে আলোচনা কৰি তেওঁলোকক বুজাই দিব লাগিব। আৰু আমাৰ যিখিনি অভিভাৱক আছে অভিভাৱকবিলাককো আমি গুণগত শিক্ষা দিব লাগিব, তেওঁলোককো আমি বুজাব লাগিব যে অভিভাৱকৰ দায়িত্বটো আৰু কৰ্তব্যটো কি, যে শিশুক কামলৈ পঠিওৱাৰ পৰিৱৰ্তে তেওঁলোকক যে আমি শিক্ষা জগতখনত পঠিয়াব লাগিব আৰু সেই যে শিক্ষা ল'লে তেওঁলোকৰ যে উজ্জ্বল ভৱিষ্যতটো সম্পূৰ্ণ স্থায়ী এটা নিৰ্ধাৰণ হ'ব সেই কথাটো আমি অভিভাৱকক বুজাব পাৰিব লাগিব। আৰু শিশুৰ শিক্ষা আৰু সুস্থ বিকাশৰ ওপৰতহে আমি বেছিকৈ গুৰুত্ব দিব লাগিব আৰু গাৰ্জেনবিলাককো বুজাব পাৰিব লাগিব যে শিক্ষাটো আজিৰ তাৰিখত তেওঁলোকক যদি আমি দিওঁ তেতিয়াহ'লে সম্পূৰ্ণ ভৱিষ্যতটোৱে

0: লোকৰ সুৰক্ষিত হৈ থাকিব আৰু সামাজিক এটা সহযোগিতাও আমাক লাগিব। সামাজিক সহযোগিতাটো আমি কেনেকৈ কৰিম? স্থানীয় যিবিলাক সংগঠন আছে, বিদ্যালয় আছে, সমাজৰ লোকসকল আছে, আমাৰ সমাজত থকা সেই লোকসকলৰ মাজত বহি আমি শিশু শ্ৰম বিৰোধী অভিযান এটা চলাব লাগিব। সেই অভিযান চলোৱাৰ লগে লগে আমি যদি কোনোবা কৰ্মস্থলীত শিশুক শ্ৰম কৰি থকা দেখা পাওঁ, তেতিয়াহ'লে আমি তৎক্ষণাত সকলোৱে মিলি একেলগে প্ৰতিবাদ কৰিব পাৰিম, অভিযোগ দাখিল কৰিব পাৰিম।
1: বাইদেউ, এইখিনিতে কওকচোন, শিশু এজনক পুনৰ সংস্থাপনৰ ব্যৱস্থাটো কেনেধৰণৰ?
0: সেই শিশুজনক আমি প্ৰশিক্ষণ দিব লাগিব আৰু মানসিকভাৱে তেওঁলোকক আমি কিছুমান সহায় কৰিব লাগিব। যেনেকৈ আপোনাৰ সমাজৰ মূল সুতত পুনৰ সংযুক্ত কৰাৰ ব্যৱস্থাটো কৰিবলৈ যোৱাৰ লগে লগে কিছুমান ৰিহেবিলিটেশ্যন চেণ্টাৰৰ যোগেদি তেওঁলোকক আমি প্ৰস্তুত কৰিব লাগিব যে তেওঁলোকৰ মানসিকতা ঠিকে আছে, যে তেওঁলোক পঢ়া শুনা কৰিব লাগে, ভাল কাম কৰিব লাগে। তাৰ কাৰণে আমি কিছুমান কাউন্সেলিং ছিষ্টেমৰ কৰিব লাগিব। আমি তেওঁলোকক বুজাব লাগিব যে শিশুৰ হাতত কলম থাকক আৰু শিশুৰ শ্ৰমটো আমি ৰোধ কৰাৰ সৰ্বশ্ৰেষ্ঠ উপায় হ'ল, মই ভাবিছো, যে শিক্ষা, সচেতনতা, দৰিদ্ৰতা দূৰীকৰণ আৰু আইনৰ কঠোৰ প্ৰয়োগ, এইখিনি কাম কৰিলে এখন শিশু শ্ৰমমুক্ত সমাজ আমি গঢ়ি তুলিব পাৰিম।
1: হয়, চৰকাৰী শিশু কল্যাণ আঁচনিসমূহৰ বিষয়েও এইখিনিতে যদি আপুনি অলপ কৈ দিয়ে আমাৰ শ্ৰোতাসকলক।
0: এতিয়া ভাৰত চৰকাৰে PM পোষণ, ICDS, মিছন বস্তালয়া, পোষণ অভিযান, চাইল্ড লাইন 1098, এই সকলোবিলাক কল্যাণমূলক আঁচনিৰ জৰিয়তে শিশুসকলৰ স্বাস্থ্য, শিক্ষা, পুষ্টি আৰু সুৰক্ষা নিশ্চিত কৰিবৰ কাৰণে চেষ্টা কৰিছে। আৰু এই আঁচনিসমূহৰ জৰিয়তে সঠিক ৰূপায়ণ আৰু জনসচেতনতাই এখন সুস্থ, শিক্ষিত আৰু শিশু সুলভ সমাজ গঢ়ি তোলাত যথেষ্ট অৰিহণা আগবঢ়াইছে বুলি মই ক'ব বিচাৰিছোঁ।
1: হয়, স্বপ্নশিখা বাইদেউ, আজি আপুনি আমাৰ আমন্ত্ৰণক্ৰমে আমাৰ ষ্টুডিঅ'লৈ আহিলে আৰু শিশু শ্ৰমিক বিৰোধী আইন আৰু আমাৰ কৰণীয় এই সম্পৰ্কে বহুতো কথাই আমাক জনালে, তাৰ বাবে আপোনাক ধন্যবাদ জনাই আজিলৈ আপোনাৰ পৰা বিদায় লওঁ। নমস্কাৰ।
0: নমস্কাৰ বাইদেউ।
1: শিশু শ্ৰমিক বিৰোধী আইন আৰু আমাৰ কৰণীয়, শ্ৰোতাসকলে এই বিষয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা স্বপ্নশিখা শইকীয়াৰ সৈতে হোৱা সাক্ষাৎকাৰটি শুনিলে। প্ৰিয় শ্ৰোতা, শিশু শ্ৰমিক নিৰ্মূল কৰিবলৈ হ'লে আমি প্ৰত্যেকেই মাৰ বান্ধি থিয় দিব লাগিব সংগঠিতভাৱে। চৰকাৰী আইনী সা সুবিধাবোৰ শুদ্ধ, সঠিক ৰূপত ৰূপায়িত কৰাত গুৰুত্ব দিব লাগিব আমিয়েই। শিশু শ্ৰমিকৰ বিৰুদ্ধে সৰব হৈ প্ৰয়োজনীয় পদক্ষেপ ল'লেহে শিশু শ্ৰমিক নিৰ্মূল সম্ভৱ হৈ উঠিব আৰু একালৰ শ্ৰমিক প্ৰত্যেক শিশুৱেই ঘূৰাই পাব মনোমোহা শৈশৱকাল।

শিক্ষাৰ কথা আছে। সুস্বাস্থ্যৰ গৰাকী হ'ব পৰাটো অতি গৌৰৱৰ কথা। সুস্বাস্থ্যৰ অধিকাৰী ব্যক্তিয়ে যিকোনো সময়তে যিকোনো কাম কৰিবলৈ সমৰ্থবান হয়। শৰীৰম আদ্যম খলু ধৰ্ম সাধনম, অৰ্থাৎ শৰীৰটো সুস্থ সবল হ'লে ধৰ্ম কৰ্ম সকলো অনায়াসে কৰিব পাৰি। স্বাস্থ্য সৰ্বাংগ সুন্দৰ কৰাৰ অৰ্থে প্ৰতিজনেই সচেতন হোৱা উচিত, কিয়নো এবাৰ স্বাস্থ্য ভাঙি পৰিলে পুনৰ সুস্থ অৱস্থালৈ আহোঁতে যথেষ্ট কষ্ট, অৰ্থ আৰু সময়ৰ প্ৰয়োজন হয়। যোগ হৈছে জীৱনশৈলীৰ এক সুন্দৰ প্ৰণালী, যি প্ৰণালীৰ নিয়মিত নিষ্ঠাপূৰ্ণ অনুশীলনে মানুহৰ অন্তৰ্নিহিত শক্তি আৰু প্ৰতিভাৰ পূৰ্ণ বিকাশ কৰে। ৰোগ ব্যাধি নিৰাময় কৰি শাৰীৰিক, মানসিক, নৈতিক আৰু আধ্যাত্মিক উৎকৰ্ষ সাধনৰ মানৱ জীৱনত চৰম লক্ষ্যত উপনীত হোৱাত সহায় কৰে যোগ সাধনাই। মনৰ স্থিৰতা অবিহনে কৰ্মৰ প্ৰগতি কঠিন হয়। যোগসূত্ৰত মহামুনি পতঞ্জলীয়ে কৈছে, যোগ চিত্ত বৃত্তি নিৰোধ, অৰ্থাৎ যোগৰ দ্বাৰা চিত্ত বৃত্তিৰ নিৰোধ কৰিব পাৰি। চিত্তৰ চঞ্চলতা নাইকিয়া কৰিব পাৰিলে মনৰ একাগ্ৰতা বৃদ্ধি হয়। মনৰ একাগ্ৰতাই সৰ্বসিদ্ধিৰ মূল মন্ত্ৰ। সেয়েহে আহক যোগাসন কৰোঁ, আৰু যোগাসনৰ দ্বাৰা আমি আমাৰ দেহ আৰু মনক সুস্থ সবল কৰি ৰাখি একো একোজন সচেতন সুনাগৰিক হওঁ। আপোনালোকলৈ পুনৰ প্ৰীতি শুভেচ্ছা জনাই আজিৰ বুলনিৰ পৰা মই জোনালী বৰুৱাই বিদায় লৈছোঁ। নমস্কাৰ।

0: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ কথাটো কি
1: নহব কিয় হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে
0: তাৰ মানে
1: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান
0: তাত কি হয়
1: হেৰ নহয় কি যক্ষ্মা ৰোগ ধৰা পেলোৱা মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ আৰু তোৰ যদি বিপিএল কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি
0: মানে
1: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই
0: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী
3: আকাশত মেঘে গাজে চহৰত লাগে ভয় বাৰিষাৰ বানত বাট পথ নদী যেন হয়
4: ঘৰত পানী সোমালে চুইচ কৰিব বন্ধ বিদ্যুতৰ কামত কেতিয়াও নকৰিব দণ্ড
3: নলাত যাবৰ প্লাষ্টিক নেপেলাব ভাই ভাবি চিন্তি ফুটপাথত খোজ দিব মেন হল চাই
4: হঠাৎ বাঢ়িলে পানী ওখ ঠাই লৈ যাব বেছি পানীত গাড়ী চলে বিপদ মাতি নলব
3: মাত্ৰ 6 ইঞ্চি পানীতো মানুহ উটি যায় বাঢ়নি পানী দেখিলে ঘূৰি অহাটোৱে উপায়
4: বিজুলী খুটাৰ পৰা দূৰতে থাকিব হাতত এডাল লাঠি লৈহে পানীত নামিব
3: নিজে সজাগ হৈ থাকিলেহে বাচিব আমাৰ প্ৰাণ নগৰীয়া বানৰ পৰা হওক সদায় সাৱধান
5: অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ চমুকৈ ASDMAৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত
6: শ্ৰোতাসকলে আধুনিক গীত শুনিছে চন্দ্ৰামিতা ঠাকুৰীয়াৰ কণ্ঠত শিল্পীৰ কণ্ঠত এইবাৰীয়া আনন্দীৰাম দাস ৰচিত এটি গীত

ইমান পৰে চন্দ্ৰমিতা ঠাকুৰীয়াৰ কণ্ঠৰ দুটি আধুনিক গীত শুনিলে। গীতৰ কথা আছিল ক্ৰমে জিমনি চৌধুৰী আৰু আনন্দীৰাম দাসৰ। শিল্পীৰ কণ্ঠৰ গীত পুনৰ শুনিবলৈ পাব আজি সন্ধিয়া 7:45। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক সুৰেন্দ্ৰনাথ ওজা আৰু সংগীতসকলৰ কণ্ঠৰ ওজাপালি।

ইমান পৰি সুৰেন্দ্ৰনাথ ওজা আৰু সংগীসকলৰ কণ্ঠৰ ওজাপালি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো উজ্জ্বল কুমাৰ দাসৰ মেণ্ডলিন বাদন।

0: ইমান পৰি উজ্জ্বল কুমাৰ দাসৰ মেণ্ডলিন বাদন শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 1:40 বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই জিন্দিৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, বিত্তীয় অন্তৰ্ভুক্তিৰ পৰা শিক্ষা, স্বাস্থ্য, অনাময়, গৃহ নিৰ্মাণ, ক্ৰীড়া, বিজ্ঞান আৰু প্ৰশাসনলৈ বিভিন্ন খণ্ডত মহিলাসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি নতুন দিল্লীত শ্ৰী অমৰনাথ যাত্ৰাৰ প্ৰস্তুতিৰ সন্দৰ্ভত এখন পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰে। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই অহা 21 পুনৰ অনুষ্ঠিত হ'বলগীয়া নীট UGৰ সময় 15 মিনিট বৃদ্ধি কৰি 180 মিনিটৰ পৰা 195 মিনিটলৈ সময় নিৰ্ধাৰণ কৰিছে। প্ৰসিদ্ধ শ্বুটিং প্ৰশিক্ষক তথা এছিয়ান গেমছত সোণৰ পদক বিজেতা যশপাল ৰাণাৰ যোৱা নিশা দিল্লীৰ এখন চিকিৎসালয়ত দেহাৱসান ঘটে। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি টৰণ্টো ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত কানাডা বছনিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়া বিতং বাতৰি। বিত্তীয় অন্তৰ্ভুক্তি আৰু উদ্যোগীৰ পৰা শিক্ষা, স্বাস্থ্য, অনাময়, গৃহ নিৰ্মাণ, ক্ৰীড়া, বিজ্ঞান আৰু প্ৰশাসনলৈ বিভিন্ন খণ্ডত মহিলাসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে ড্ৰোন প্ৰযুক্তিৰ দৰে বিকশিত খণ্ডত মহিলাৰ বৰ্ধিত অংশগ্ৰহণে নতুন সুযোগ সৃষ্টি কৰিছে আৰু দেশৰ বিকাশৰ গতি সলনি কৰিছে। বিগত 12 বছৰত NDA চৰকাৰে মহিলা নেতৃত্বাধীন বিকাশৰ দিশত কাম কৰি আহিছে আৰু সেয়া বিভিন্ন খণ্ডত দেখা পোৱা গৈছে বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ লগতে কয় যে চৰকাৰে আত্মসহায়ক গোটসমূহক সক্ৰিয়ভাৱে সমৰ্থন আগবঢ়াইছে, যাৰ ফলত মহিলাসকল আৰ্থিকভাৱে স্বাৱলম্বী হোৱাত সহায় হৈছে। চৰকাৰৰ এনে প্ৰচেষ্টা মৰ্যাদা, সুযোগ আৰু সবলীকৰণৰ সৈতে শিপাই আছে বুলি মন্তব্য কৰি তেওঁ কয় যে ইয়াৰ ফলত মহিলাসকলে তেওঁলোকৰ পূৰ্ণ সম্ভাৱনাক অনুধাৱন কৰিব পৰা এটা পৰিৱেশ সৃষ্টিৰ উপৰি ৰাষ্ট্ৰ নিৰ্মাণত পূৰ্বতকৈ শক্তিশালীভাৱে অৰিহণা যোগোৱাত সহায়ক হৈছে।

ভাৰতৰ নাৰী শক্তিয়ে বিজ্ঞান, মহাকাশ আৰু উদ্ভাৱনৰ দৰে খণ্ডত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হোৱাক লৈ প্ৰধানমন্ত্ৰী মোদীয়ে সন্তুষ্টি প্ৰকাশ কৰে। উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ আন্তঃগাঁথনি উন্নয়ন আৰু যোগাযোগ বৃদ্ধিৰ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে অহা 15 জুনত শ্বিলং ভ্ৰমণ কৰিব। মন্ত্ৰী শ্ৰীগাডকাৰীয়ে এই ভ্ৰমণকালত শ্বিলঙৰ লাৰিটি কলা কেন্দ্ৰৰ উত্তৰ পূব ভাৰত আন্তঃগাঁথনি সন্মিলন আৰু প্ৰদৰ্শনীত হ'বলগীয়া ঘূৰণীয়া মেজমেলত মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে উপস্থিত থাকিব। এই সন্মিলনত আন্তঃগাঁথনি উন্নয়ন, আঞ্চলিক বিকাশৰ বাবে বিনিয়োগৰ সুযোগ, নীতি নিৰ্ধাৰকসকলক সন্মিলিত কৰোৱাৰ লগতে ঔদ্যোগিক নেতা, বিনিয়োগকাৰী আৰু অন্যান্য অংশীদাৰীসকল উপস্থিত থাকিব। এই সন্মিলনৰ শেষৰ দিনা কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে শ্বিলঙৰ পলোগ্ৰাউণ্ডৰ সমীপৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ আধাৰশিলা স্থাপন অনুষ্ঠানত অধ্যক্ষতা কৰিব। এই প্ৰকল্পটোৱে পথ যোগাযোগৰ ক্ষেত্ৰত বিশেষ অৰিহণা আগবঢ়োৱাৰ লগতে সামগ্ৰী আৰু যাত্ৰী

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি নতুন দিল্লীত শ্ৰী অমৰনাথ যাত্ৰাৰ প্ৰস্তুতি সন্দৰ্ভত এখন উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰে। এই বৈঠকত সেনা বাহিনীৰ মুৰববী জেনেৰেল উপেন্দ্ৰ দ্বিবেদী, ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল, জম্মু কাশ্মীৰৰ উপ ৰাজ্যপাল মনোজ সিনহা, চি আৰ পি এফ, বি এছ এফ, চি আই এছ এফ, আই টি বি পি আৰু এছ এছ বিৰ সঞ্চালক প্ৰধানসকলো উপস্থিত থাকে। অমৰনাথ যাত্ৰা অহা 3 জুলাইত আৰম্ভ হ'ব আৰু 28 আগষ্টত সামৰণি পৰিব। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই অহা 21 জুনত পুনৰ অনুষ্ঠিত হ'বলগীয়া চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ প্ৰৱেশ পৰীক্ষা নীটৰ সময় 15 মিনিট বৃদ্ধি কৰি 180 মিনিটৰ পৰা 195 মিনিটলৈ সময় নিৰ্ধাৰণ কৰিছে। নতুন সময় অনুসৰি দিনৰ 2 বজাৰ পৰা বিয়লি 5:15 পৰীক্ষা অনুষ্ঠিত হ'ব। এই সংশোধিত সময়ৰ ভিতৰত পৰীক্ষাৰ উপস্থিতিৰ বহীত চহী কৰা আৰু অন্যান্য তদাৰকী ব্যৱস্থাসমূহকে ধৰি বাধ্যতামূলক আনুষ্ঠানিকতাসমূহ সম্পন্ন কৰা হ'ব। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই নীট ইউ জিৰ পৰীক্ষা নিকা, সুৰক্ষিত আৰু দায়বদ্ধভাৱে পৰিচালনা কৰাটো সুনিশ্চিত কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ বুলি উল্লেখ কৰিছে। তদুপৰি পৰীক্ষাৰ্থীসকলৰ গণনা আৰু ডায়েগ্ৰাম আদিত সুবিধা হোৱাকৈ প্ৰশ্ন কাকতত ৰাফ ৱৰ্কৰ বাবে 2টা পৃষ্ঠাৰ সলনি 4টা পৃষ্ঠা থাকিব বুলি সংস্থাটোৱে প্ৰকাশ কৰিছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। আমেৰিকাৰ নীতি নিৰ্মাতা আৰু ব্যৱসায়ী নেতাসকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ভাৰতৰ দীৰ্ঘকাল শাসনত থকা নিৰ্বাচিত প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত হোৱাৰ বাবে শুভেচ্ছা জনাইছে। আমেৰিকাৰ কংগ্ৰেছ আৰু ছিনেটৰ সদস্য তথা মুখ্য কোম্পানীসমূহৰ প্ৰতিনিধিসকলে প্ৰধানমন্ত্ৰীলৈ শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰাটোৱে আমেৰিকা আৰু ভাৰতৰ মাজৰ বৰ্ধিত অংশীদাৰিত্বক প্ৰতিফলিত কৰিছে। ৱাৰবাৰ্গ পিনকাষ্টৰ অধ্যক্ষ চাৰ্লছ আৰ কেয়ে এখন পত্ৰত কয় যে প্ৰধানমন্ত্ৰীৰ এই সাফল্যই দেশৰ জনসাধাৰণে দেখুওৱা আস্থা আৰু বিশ্বাসক প্ৰতিফলিত কৰে। অধ্যক্ষগৰাকীয়ে কয় যে ভাৰত বিশ্বৰ আটাইতকৈ গতিশীল অৰ্থনীতিসমূহৰ অন্যতম হিচাপে নিজৰ স্থিতি শক্তিশালী কৰিছে আৰু গোলকীয় পৰ্যায়ত আগশাৰীৰ শক্তি হিচাপে উত্থান ঘটিছে। ফ্ৰেন্সিলৰ প্ৰতিনিধিয়ে কয় যে প্ৰধানমন্ত্ৰী মোডীৰ শাসনকালত বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰৰ জনসাধাৰণৰ বিশ্বাস তেওঁৰ লগত থকাটোকে সূচায়। বিভিন্ন প্ৰযুক্তিগত নেতাসকলেও তেওঁলোকৰ শুভেচ্ছা বাৰ্তাত ভাৰতৰ অৰ্থনীতি আৰু ডিজিটেল ৰূপান্তৰৰ বিষয়ে আলোকপাত কৰে। ইজিপ্তৰ বৈদেশিক মন্ত্ৰালয়ে সম্ভাৱ্য কূটনৈতিক অগ্ৰগতি সন্দৰ্ভত আশা প্ৰকাশ কৰি ৱাশ্বিংটন আৰু তেহৰাণ কৰ্তৃপক্ষক চুক্তি নিশ্চিত কৰিবলৈ আহান জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত মন্ত্ৰালয়ৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি ইৰাণৰ বিৰুদ্ধে হ'বলগীয়া সামৰিক আক্ৰমণ বাতিল সন্দৰ্ভত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে কৰা ঘোষণাক ইজিপ্তে প্ৰশংসা কৰিছে। এই ক্ষেত্ৰত কাইলৈ কূটনৈতিক সম্পৰ্কৰ বাবে নিজৰ স্থিতি স্পষ্ট কৰিছে। মন্ত্ৰালয়ে দৃঢ়তাৰে কয় যে সমন্বয় আৰু সহযোগিতাৰে আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় অংশীদাৰসকলৰ সৈতে উত্তেজনা হ্ৰাস কৰাৰ বাবে প্ৰচেষ্টা চলাই আছে। ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ইৰাণৰ সৈতে যুদ্ধৰ অন্ত পৰা বুলি ঘোষণা কৰি তেহৰাণ কৰ্তৃপক্ষই কেতিয়াও পাৰমাণৱিক অস্ত্ৰ নাৰাখিবলৈ সন্মত হোৱা বুলি ঘোষণা কৰাৰ পাছতেই কাইৰোৰ পৰা এই কূটনৈতিক সমৰ্থন আগবঢ়োৱা হৈছে। দেশৰ প্ৰসিদ্ধ শ্বুটিং প্ৰশিক্ষক তথা এছিয়ান গেমছত সোণৰ পদক বিজেতা যশপাল ৰাণাৰ যোৱা নিশা দিল্লীৰ এখন চিকিৎসালয়ত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 49 বছৰ। প্ৰয়াত ৰাণা ভাৰতীয় পিষ্টল শ্বুটাৰসকলৰ প্ৰশিক্ষক হিচাপে কৰ্মৰত আছিল। যশপাল ৰাণাই পেৰিছ অলিম্পিকত 2টা ব্ৰঞ্জৰ পদক অৰ্জন কৰি ইতিহাস ৰচনা কৰা মনু ভাকৰক বিশেষভাৱে সহায় কৰিছিল। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে যশপাল ৰাণাৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ৰাষ্ট্ৰপতি গৰাকীয়ে কয় যে যশপাল ৰাণা এগৰাকী আগশাৰীৰ শ্বুটাৰ আছিল আৰু তেওঁৰ অনবদ্য প্ৰদৰ্শনে দেশলৈ গৌৰৱ কঢ়িয়াই আনিছিল। বিশ্ব শ্বুটিং প্ৰতিযোগিতাসমূহত কেইবাটাও পদক অৰ্জনেৰে ৰাণাই ভাৰতীয় ক্ৰীড়াৰ এগৰাকী আদৰ্শ ব্যক্তি হিচাপে নিজক প্ৰতিষ্ঠা কৰিলে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে যশপাল ৰাণাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰীয়ে সামাজিক মাধ্যমযোগে দিয়া এটা শোকবাৰ্তাত কয় যে ৰাণাই শ্বুটিঙত লাভ কৰা অসাধাৰণ সাফল্যলৈ দেশলৈ গৌৰৱ কঢ়িয়াই আনিছিল। শ্ৰীমোডীয়ে কয় যে তেওঁ পথ প্ৰদৰ্শক হিচাপে যুৱ খেলুৱৈসকলক নিষ্ঠা সহকাৰে প্ৰশিক্ষণ প্ৰদান কৰিছিল। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া দপ্তৰৰ মন্ত্ৰী ডঃ মনসুখ মাণ্ডাভিয়ায়ো প্ৰসিদ্ধ শ্বুটিং প্ৰশিক্ষকগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰে। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি টৰণ্টো ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত কানাডা বছনিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 12:30 বজাত আৰম্ভ

0: হ'ব। প্ৰতিযোগিতাত কাইলৈ পুৱা 6:30 বজাত হ'বলগীয়া আন এখন খেলত আমেৰিকা পেৰাগুৱেৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। মেক্সিকোত যোৱা নিশা আটকধুনীয়া উদ্বোধনী অনুষ্ঠানেৰে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ আৰম্ভ হয়। এষ্টেকা ষ্টেডিয়ামত অনুষ্ঠিত উদ্বোধনী খেলত সহ আয়োজক দেশ মেক্সিকোই দক্ষিণ আফ্ৰিকাক 2-0 গ'লত পৰাস্ত কৰে। আই চি চি মহিলা টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ 10ম সংস্কৰণৰ খেলসমূহ আজিৰ পৰা অনুষ্ঠিত হ'ব। বাৰ্মিংহামৰ এজবষ্টনত হ'বলগীয়া উদ্বোধনী খেলত আয়োজক দেশ ইংলেণ্ড শ্ৰীলংকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ইংলেণ্ড আৰু ৱেলছত মাহজুৰি হ'বলগীয়া এই প্ৰতিযোগিতাৰ ফাইনেল খেলখন 5 জুলাইত লৰ্ডছ ক্ৰিকেট গ্ৰাউণ্ডত অনুষ্ঠিত হ'ব। ভাৰতীয় মহিলা দলটোৱে অহা দেওবাৰে নিজৰ প্ৰথমখন খেলত পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ভাৰতীয় দলটোক হৰমনপ্ৰীত কৌৰে নেতৃত্ব দিব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। বিত্তীয় অন্তৰ্ভুক্তিৰ পৰা শিক্ষা, স্বাস্থ্য, অনাময়, গৃহ নিৰ্মাণ, ক্ৰীড়া, বিজ্ঞান আৰু প্ৰশাসনলৈ বিভিন্ন খণ্ডত মহিলাসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি নতুন দিল্লীত শ্ৰী অমৰনাথ যাত্ৰাৰ প্ৰস্তুতি সন্দৰ্ভত এখন পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰে। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই অহা 21 দিনত পুনৰ অনুষ্ঠিত হ'বলগীয়া নীট ইউজিৰ সময় 15 মিনিট বৃদ্ধি কৰি 180 মিনিটৰ পৰা 195 মিনিটলৈ সময় নিৰ্ধাৰণ কৰিছে। প্ৰসিদ্ধ শ্বুটিং প্ৰশিক্ষক তথা এছিয়ান গেমছত সোণৰ পদক বিজেতা যশপাল ৰাণাৰ যোৱা নিশা দিল্লীৰ এখন চিকিৎসালয়ত দেহাৱসান ঘটে। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি টৰণ্টো ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত কানাডা বছনিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানেই।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক পুনম বৰুৱাৰ কণ্ঠৰ দুটি লোকগীত।

0: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয় অ, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যৎ অতি প্ৰয়োজন।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: শ্রোতাসকলে লোকগীত শুনিছে পুনম বৰুৱাৰ কণ্ঠত।

0: পাশ্চাত্য সংগীতৰ অনুষ্ঠানটি শুনিলে এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। ৰাজ্য চৰকাৰৰ নতুন মন্ত্ৰীসকলে বিভিন্ন জিলাৰ অভিভাৱক মন্ত্ৰী হিচাপে দায়িত্ব লাভ কৰাৰ পাছতে তেওঁলোকে সেই জিলাসমূহ ভ্ৰমণ কৰি বিভিন্ন উন্নয়নমূলক কাম কাজৰ খতিয়ান লৈছে। মন্ত্ৰীসকলে জিলা প্ৰশাসনৰ সৈতে সমন্বয় ৰক্ষা কৰি উন্নয়ন, সুশাসন আৰু সমৃদ্ধিৰ দিশত চৰকাৰৰ যাত্ৰাক গতিশীল কৰাৰ চেষ্টা চলাইছে। ওদালগুৰি জিলাৰ অভিভাৱক মন্ত্ৰী নীলিমা দেৱীয়ে কালি জিলা আয়ুক্তৰ কাৰ্যালয়ত বিভিন্ন বিভাগৰ বিষয়াসকলৰ সৈতে পৰ্যালোচনা বৈঠকত অংশ লয়। বৈঠকত জনকল্যাণমূলক আঁচনিসমূহৰ ফলপ্ৰসূ ৰূপায়ণ, আন্তঃগাঁথনি উন্নয়ন, প্ৰশাসনিক দক্ষতা তথা জিলাখনৰ সামগ্ৰিক অগ্ৰগতিৰ দিশসমূহ আলোচনা কৰা হয়। মন্ত্ৰীগৰাকীয়ে জনসাধাৰণৰ সমস্যাসমূহ শীঘ্ৰেই সমাধানৰ বাবে সকলো বিভাগে সমন্বিত প্ৰচেষ্টাৰে কাম কৰাত গুৰুত্ব আৰোপ কৰে। লখিমপুৰ জিলাৰ অভিভাৱক মন্ত্ৰী কেশৱ মহন্তই আজি জিলাখনৰ বিভিন্ন বিভাগৰ মুৰববীসকলৰ সৈতে পৰ্যালোচনা বৈঠকত ভাগ ল'ব। ৰাজ্য চৰকাৰৰ শিক্ষা, জনজাতি পৰিক্ৰমা, তথ্য প্ৰযুক্তি বিভাগৰ মন্ত্ৰী তথা বিশ্বনাথ জিলাৰ অভিভাৱক মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি বিশ্বনাথ জিলা ভ্ৰমণ কৰে। এই ভ্ৰমণকালত মন্ত্ৰী ডাঃ পেগুৱে জিলাখনৰ বিভিন্ন বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন পৰ্যালোচনা বৈঠকত মিলিত হয়। জিলা আয়ুক্তৰ সন্মিলন কক্ষত অনুষ্ঠিত এই বৈঠকত মন্ত্ৰী ডাঃ পেগুৰ সৈতে সাংসদ ৰঞ্জিত দত্ত, বিধায়ক পল্লৱ লোচন দাস, মুনীন্দ্ৰ দাস, উৎপল বৰাৰ লগতে জিলা আয়ুক্ত লক্ষ্মীনন্দন চহৰীয়া আৰু জিলা প্ৰশাসনিক বিষয়াসকল উপস্থিত থাকে। এই বৈঠকত মন্ত্ৰী ডাঃ পেগুৱে জিলাখনত বিভিন্ন উন্নয়নমূলক আঁচনিৰ অগ্ৰগতিৰ বুজ লয়। তেওঁ সময়গত বাৰিষাৰ সময়ত বানপানীকে ধৰি বিভিন্ন প্ৰাকৃতিক দুৰ্যোগৰ সৈতে মোকাবিলা কৰিবলৈ জিলা প্ৰশাসন কিদৰে সাজু হৈছে তাৰ খতিয়ান লয়। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে ধেমাজি জিলাতো আজি বিশ্ব শিশু শ্ৰম বিৰোধী দিৱস উদযাপন কৰা হয়। ধেমাজি জিলাৰ শিশু শ্ৰম বিষয়াৰ কাৰ্যালয় আৰু ধেমাজি ব্যৱসায়ী সংস্থাৰ যৌথ উদ্যোগত তথা জিলাখনৰ বিভিন্ন চৰকাৰী বেচৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানৰ সহযোগত এই দিৱস উদযাপন কৰা হয়। দিৱস উপলক্ষে ধেমাজি মটৰ শ্ৰমিক ই ৰিক্সা সন্থাৰ উদ্যোগত সজাগতা সমদল কাৰ্যসূচী অনুষ্ঠিত হয়। ধেমাজি ব্যৱসায়ী সন্থা আৰু চেম্বাৰ্ছ অব কমাৰ্চ ধেমাজি জিলাই সজাগতা পত্ৰ বিতৰণ, দোকান প্ৰতিষ্ঠানসমূহত সজাগতা পোষ্টাৰ সংলগ্নকৰণ আদি কাৰ্যসূচী ৰূপায়ণ কৰে। বিদ্যালয়সমূহতো এই দিৱসৰ সৈতে সংগতি ৰাখি কুইজ প্ৰতিযোগিতা, শপতগ্ৰহণ অনুষ্ঠান আদি বিভিন্ন সজাগতামূলক কাৰ্যসূচী অনুষ্ঠিত হয়। এই সভাত ভালেসংখ্যক বিশিষ্ট ব্যক্তিৰ লগতে স্থানীয় লোকে অংশগ্ৰহণ কৰে। শক্তিপীঠ কামাখ্যা দেৱালয়ত অহা 22 জুনৰ পৰা অম্বুবাচী মেলা অনুষ্ঠিত হ'ব। দেৱালয় কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে 22 জুনৰ নিশা 9:08:42 অম্বুবাচীৰ প্ৰবৃত্তি হ'ব। প্ৰবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হ'ব। 23, 24 আৰু 25 জুনত কামাখ্যা মন্দিৰৰ দুৱাৰ সম্পূৰ্ণভাৱে বন্ধ থাকিব। 26 জুনৰ পৰা অম্বুবাচী নিবৃত্তিৰ পাছত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰি দিয়া হ'ব। প্ৰতি বছৰৰ দৰে এইবাৰো অম্বুবাচীৰ সময়ত নীলাচলত বিদেশৰ ভক্তৰ সমাগম হ'ব বুলি দেৱালয় কৰ্তৃপক্ষই আশা প্ৰকাশ কৰিছে। প্ৰকৃতিৰ সংৰক্ষণৰ হকে দীৰ্ঘদিন ধৰি কাম কৰি অহা তথা হাড়গিলা বাইদেউ হিচাপে পৰিচিত ডঃ পূৰ্ণিমা দেৱী বৰ্মনক 2026 বৰ্ষৰ ৱে ফাইণ্ডাৰ বঁটাৰ বাবে মনোনীত কৰা হৈছে। বিলুপ্তপ্ৰায় হাড়গিলা চৰাই সংৰক্ষণৰ ক্ষেত্ৰত লোৱা অগ্ৰণী ভূমিকাৰ স্বীকৃতিস্বৰূপে ডঃ বৰ্মনক নেশ্যনেল জিঅ'গ্ৰাফিক ছচাইটি আৰু কিয়াই যৌথভাৱে প্ৰদান কৰা এই বঁটাৰ বাবে বাছনি কৰা হৈছে। নেশ্যনেল জিঅ'গ্ৰাফিক ছচাইটিয়ে প্ৰকাশ কৰা টোকাত ডঃ পূৰ্ণিমা দেৱী বৰ্মনৰ স্বীকৃতিয়ে প্ৰকৃতিৰ প্ৰতি দয়াশীল, সৰ্বাংগীন আৰু সন্মানীয় সমূহীয়া প্ৰচেষ্টাৰ পৰিৱৰ্তনশীল শক্তি সুদৃঢ় কৰি তুলিছে বুলি উল্লেখ কৰা হৈছে। সমগ্ৰ বিশ্ব জৈৱ বৈচিত্ৰ্যৰ প্ৰতি ক্ৰমান্বয়ে ভাবুকি অহাৰ সময়তে ডঃ দেৱীয়ে 20,000ৰো অধিক মহিলাক লৈ গঠন কৰা হাড়গিলা আৰ্মীয়ে মানুহ আৰু বন্যপ্ৰাণীৰ সহাৱস্থানত আশাব্যঞ্জক আৰ্হি হিচাপে আত্মপ্ৰকাশ কৰা বুলি টোকাটোত উল্লেখ কৰা হৈছে।

0: বৃহস্পতিবাৰলৈ আমেৰিকাৰ ৱাশ্বিংটন ডিচিত হ'বলগীয়া অনুষ্ঠানত ডঃ পূৰ্ণিমা দেৱী বৰ্মনৰ লগতে অন্য 14গৰাকী ব্যক্তিক সমাজৰ বিভিন্ন ক্ষেত্ৰলৈ আগবঢ়োৱা অনবদ্য সেৱাৰ বাবে এই বঁটা প্ৰদান কৰা হ'ব। বড়োলেণ্ড আন্দোলনৰ প্ৰথম শ্বহীদ সুজিত নাৰ্জাৰীৰ মৃত্যুবাৰ্ষিকী উপলক্ষে আজি বড়োলেণ্ডত 39 সংখ্যক বড়োলেণ্ড শ্বহীদ দিৱসৰ আয়োজন কৰা হয়। শ্বহীদ দিৱসৰ লগত সংগতি ৰাখি কোকৰাঝাৰ জিলাৰ দায়াবাৰীত নৱনিৰ্মিত এটা ভৱন মুকলি কৰা হয়। নৱনিৰ্মিত ভৱনটো শ্বহীদ সুজিত নাৰ্জাৰী সোঁৱৰণী কেন্দ্ৰৰূপে নামকৰণ কৰা হয়। আমাৰ এতিয়াৰ বাতৰি ইমানেই, পৰৱৰ্তী বাতৰি 4 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক আধুনিক গীতৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানত পাপৰি শৰ্মাৰ কণ্ঠৰ গীত শুনাবলৈ লৈছোঁ।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই অ?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মইও এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: শ্ৰোতাসকলে আধুনিক গীত শুনিছে পাপৰি শৰ্মাৰ কণ্ঠত।

ইমান পৰে পাপৰি শৰ্মাৰ কণ্ঠৰ দুটি আধুনিক গীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া নেপালী অনুষ্ঠান শুনিবলৈ পাব।

নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ এই ঘণ্টাৰ বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। বিত্তীয় অন্তৰ্ভুক্তি আৰু উদ্যোগীৰ পৰা শিক্ষা, স্বাস্থ্য, অনাময়, গৃহ নিৰ্মাণ, ক্ৰীড়া, বিজ্ঞান আৰু প্ৰশাসনলৈ বিভিন্ন খণ্ডত মহিলাসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰে। ৰাজ্য চৰকাৰৰ নতুন মন্ত্ৰীসকলে বিভিন্ন জিলাৰ অভিভাৱক মন্ত্ৰী হিচাপে দায়িত্ব লাভ কৰাৰ পাছতে তেওঁলোকে সেই জিলাসমূহ ভ্ৰমণ কৰি বিভিন্ন উন্নয়নমূলক কাম কাজৰ খতিয়ান লয়। ৰাজ্য চৰকাৰৰ শিক্ষা, জনজাতি পৰিক্ৰমা, তথ্য প্ৰযুক্তি বিভাগ আৰু বিশ্বনাথ জিলাৰ অভিভাৱক মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি বিশ্বনাথ জিলা ভ্ৰমণ কৰি বিভিন্ন বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন পৰ্যালোচনা বৈঠকত মিলিত হয়। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে ধেমাজি জিলাত আজি বিশ্ব শিশু শ্ৰম বিৰোধী দিৱস উদযাপন কৰা হয়। সংগীত নাটক একাডেমী বঁটাৰে সন্মানিত অসমৰ লোকসংগীত আৰু বিহুৰ অপ্ৰতিদ্বন্দ্বী শিল্পী খগেন মহন্তৰ মৃত্যু দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শিল্পীগৰাকীৰ স্মৃতিত শ্ৰদ্ধা নিবেদন কৰা হয়। শক্তিপীঠ কামাখ্যা দেৱালয়ত অহা 22 জুনৰ পৰা অম্বুবাচী মেলা অনুষ্ঠিত হ'ব। প্ৰকৃতি সংৰক্ষণৰ হকে দীৰ্ঘদিনে ধৰি কাম কৰি অহা তথা হাৰগিলা বাইদেউৰূপে পৰিচিত ডঃ পূৰ্ণিমা দেৱী বৰ্মনক 2026 বৰ্ষৰ ৱে ফাইণ্ডাৰ বঁটাৰ বাবে মনোনীত কৰা হৈছে। বড়োলেণ্ড আন্দোলনৰ প্ৰথম শ্বহীদ সুজিত নাৰ্জাৰীৰ মৃত্যুবাৰ্ষিকী উপলক্ষে আজি বড়োলেণ্ডত 39 সংখ্যক বড়োলেণ্ড শ্বহীদ দিৱসৰ আয়োজন কৰা হয়। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি ভাৰতীয় সময় অনুসৰি নিশা 12:30 বজাত কানাডা বছনিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। কাইলৈ পুৱা 6:30 বজাত হ'বলগীয়া আন এখন খেলত আমেৰিকা পাৰাগুৱেৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এই ঘণ্টাৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন বিয়লি 5:15 বজাত শুনিবলৈ পাব।

0: বড়ো অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছত বিয়লিৰ আঞ্চলিক বাতৰি।
1: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে ষ্টুডিঅ'ত মই বৰষা শৰ্মা। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, আজি বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱস, ৰাজ্যৰ ঠায়ে ঠায়ে বিভিন্ন কাৰ্যসূচীৰে দিৱস উদযাপন, গুৱাহাটী ৰিং ৰোড প্ৰকল্পৰ অগ্ৰগতিৰ পৰ্যালোচনাৰ উদ্দেশ্যে আমিনগাঁৱৰ সংহত জিলা আয়ুক্তৰ কাৰ্যালয়ত পৰ্যালোচনা সভা, অভিভাৱক মন্ত্ৰী হিচাপে দায়িত্ব লাভ কৰাৰ পাছত মন্ত্ৰীসকলৰ বিভিন্ন জিলাৰ উন্নয়নমূলক কাম কাজৰ খতিয়ান আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি কানাডা বছনিয়াৰ মুখামুখি। আজি বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱস। শিশুসকলক শ্ৰমিক হিচাপে ব্যৱহাৰ কৰা কাৰ্যৰ পৰা বিৰত ৰাখিবলৈ জনসাধাৰণৰ মাজত সচেতনতা সৃষ্টিৰ উদ্দেশ্যে ৰাষ্ট্ৰসংঘৰ আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক সংস্থাই 2002 চনৰ পৰা এই দিৱসৰ ঘোষণা কৰে। তেতিয়াৰে পৰা প্ৰতিবছৰে আজিৰ দিনটো বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱস হিচাপে

0: পালন কৰি আহিছে। অসমতো বিভিন্ন ঠাইত আজি বিভিন্ন কাৰ্যসূচীৰে এই দিৱস পালন কৰা হয়। বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱস উপলক্ষে গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্ত ডঃ পাৰ্থ সাৰথী মহন্তই এইদৰে কয়।
1: শিশুসকলক শ্ৰমিক কৰি কৰা শোষণৰ বিৰুদ্ধে আমাৰ স্থিতি পুনৰ দৃঢ় কৰাৰ আৰু প্ৰতিজন শিশুৰে শৈশৱ সুৰক্ষিত কৰাৰ এয়া এক গুৰুত্বপূৰ্ণ দিন। সেয়েহে আপুনি যদি ক'ৰবাত শিশু শ্ৰমিক নিয়োগ কৰা দেখে তেন্তে 1098 এই শিশু হেল্পলাইন নম্বৰত ফোন কৰক বা স্থানীয় আৰক্ষীক ততালিকে অনুগ্ৰহ কৰি জনাওক। সমাজৰ পৰা এই ব্যাধি দূৰ কৰিবলৈ নিজৰ কৰ্তব্য পালন কৰিবলৈ অসম আৰক্ষী সদায় প্ৰস্তুত।
0: শ্ৰীভূমি জিলাতো বিশ্ব শিশু শ্ৰম বিৰোধী দিৱস পালন কৰা হয়। এই উপলক্ষে শ্ৰম বিভাগৰ ফালৰ পৰা শ্ৰীভূমি চহৰত শিশু শ্ৰম বিৰোধী সজাগতা সৃষ্টিৰ উদ্দেশ্যে মাইকযোগে ব্যাপক প্ৰচাৰ অভিযান চলোৱা হয়। শ্ৰম বিভাগ আৰু শিশু কল্যাণৰ ক্ষেত্ৰত কাম কৰা স্বেচ্ছাসেৱী সংস্থা UDCৰ সহযোগিতাত শ্ৰীভূমি চহৰৰ বিভিন্ন স্থানত সজাগতা কাৰ্যসূচী ৰূপায়ণ কৰা হয়। স্বেচ্ছাসেৱী সংস্থাটোৱে এটা বিবৃতিত প্ৰকাশ কৰে যে ৰাজ্যত শিশু শ্ৰমিক সমস্যাই জটিল ৰূপ ধাৰণ কৰিছে। ব্ৰহ্মপুত্ৰ উপত্যকাৰ চাহ বাগিচাসমূহৰ পৰা আৰম্ভ কৰি নগৰৰ ব্যস্ত ধাবা, গেৰেজ আৰু ঘৰুৱা কামলৈকে সকলো ঠাইতে শিশু শ্ৰমিক দেখা পোৱা যায়। দৰিদ্ৰ, বানপানী আৰু সুযোগৰ অভাৱৰ বাবে বহু শিশু শ্ৰমিক হিচাপে দায়িত্ব পালন কৰিবলগীয়া হৈছে, যাৰ বাবে তেওঁলোকৰ শিক্ষা আৰু সুৰক্ষিত শৈশৱৰ মৌলিক অধিকাৰ লংঘন হৈছে। শিশু শ্ৰমৰ বিৰুদ্ধে শূন্য সহনশীল নীতি গঢ়ি তোলাৰ বাবেও সংস্থাটোৱে বিবৃতিত প্ৰকাশ কৰে। কোনো শিশু বিপদজনক বা অবৈধ পৰিস্থিতিত কাম কৰাৰ খবৰ লাভ কৰিলে ৰাষ্ট্ৰীয় সহায়ক নম্বৰ 1098 অথবা অনলাইন পেঞ্চিল পৰ্টেলত অভিযোগ জনাবলৈ আহ্বান জনোৱা হৈছে। গুৱাহাটী ৰিং ৰোড প্ৰকল্পৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰাৰ উদ্দেশ্যে আজি আমিনগাঁৱৰ সংহত জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত এখন পৰ্যালোচনা সভা অনুষ্ঠিত হয়। ৰাজ্য চৰকাৰৰ ৰাজ্য আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ অতিৰিক্ত মুখ্য সচিব এল এছ ছামছনে সভাপতিত্ব কৰা সভাত ভূ অভিলেখ আৰু জৰীপৰ সঞ্চালক কৈলাশ কাৰ্তিক এন উপস্থিত থাকে। সভাত কামৰূপ জিলাৰ জিলা আয়ুক্ত দেৱকুমাৰ মিশ্ৰ, দৰং জিলাৰ জিলা আয়ুক্ত আয়ুষী জৈন আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ প্ৰতিনিধিসকলে প্ৰকল্পটোৰ বৰ্তমানৰ অগ্ৰগতি আৰু সময়মতে ৰূপায়ণ কৰাৰ লক্ষ্যৰে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ বিষয়ে সভাত অৱগত কৰায়। ৰাজ্য চৰকাৰৰ নতুন মন্ত্ৰীসকলে বিভিন্ন জিলাৰ অভিভাৱক মন্ত্ৰী হিচাপে দায়িত্ব লাভ কৰাৰ পাছতে তেওঁলোকে সেই জিলাসমূহ ভ্ৰমণ কৰি বিভিন্ন উন্নয়নমূলক কাম কাজৰ খতিয়ান লয়। মন্ত্ৰীসকলে জিলা প্ৰশাসনৰ সৈতে সমন্বয় ৰক্ষা কৰি উন্নয়ন, সুশাসন আৰু সমৃদ্ধিৰ দিশত চৰকাৰৰ যাত্ৰাক গতিশীল কৰাৰ চেষ্টা চলায়। ওদালগুৰি জিলাৰ অভিভাৱক মন্ত্ৰী নীলিমা দেৱীয়ে কালি জিলা আয়ুক্তৰ কাৰ্যালয়ত বিভিন্ন বিভাগৰ বিষয়াসকলৰ সৈতে পৰ্যালোচনা বৈঠকত অংশ লয়। বৈঠকত জনকল্যাণমূলক আঁচনিসমূহৰ ফলপ্ৰসূ ৰূপায়ণ, আন্তঃগাঁথনি উন্নয়ন, প্ৰশাসনিক দক্ষতা তথা জিলাখনৰ সামগ্ৰিক অগ্ৰগতিৰ দিশসমূহ আলোচনা কৰা হয়। মন্ত্ৰীগৰাকীয়ে জনসাধাৰণৰ সমস্যাসমূহ শীঘ্ৰেই সমাধানৰ বাবে সকলো বিভাগে সমন্বিত প্ৰচেষ্টাৰে কাম কৰাত গুৰুত্ব আৰোপ কৰে। গুৱাহাটী মহানগৰীৰ যান বাহন আৰক্ষীয়ে যান বাহনৰ সকলো নীতি নিয়ম মানি চলিবলৈ ৰাইজৰ প্ৰতি আহান জনাইছে। ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে আজি পানবজাৰত আয়োজিত এখন সংবাদমেলত উপ আৰক্ষী আয়ুক্ত জয়ন্ত সাৰথী বৰাই কয় যে অসম আৰক্ষী বা গুৱাহাটীৰ যান বাহন আৰক্ষী ৰাজহ সংগ্ৰহকাৰী বিভাগ নহয়। ৰাইজক সজাগ কৰাৰ বাবেহে যান বাহন উলংঘাকাৰীক জৰিমনা বিহা হয়।
2: আমাৰ কাৰণে নহয়, নিজৰ কাৰণে, নিজৰ ফেমিলিৰ কাৰণে তেওঁলোকে যদি গোটেইখিনি যিখিনি আমাৰ বেছি নহয়, যে যেনে বাইকখন চলালে দুইজনে হেলমেট পিন্ধিব লাগে, গাড়ী এখন চলালে ছিট বেল্টডাল লগাই ল'ব লাগে, বা গাড়ী এখন চলালে মোবাইল ইউজ কৰিব নালাগে, যদি কোনোবাই ড্ৰিংকছ কৰিছে তেওঁ কোনো কাৰণে ৰাইডিং অৰ ড্ৰাইভিং কোনো কাৰণে যদি নকৰে, ৰং ট্ৰেক ড্ৰাইভিং, আপুনি যিটো উল্টা ট্ৰেকত যায় সেই ড্ৰাইভিংটো যদি নকৰে। আৰু এটা আছে আমাৰ অনুৰোধ আপোনালোকৰ শ্ৰোণী সকলোলে, কোনো যাতে হাইৱেত আনঅথৰাইজলি গাড়ীখন পাৰ্ক কৰি নথয়। এইখিনিৰ পৰা গুৱাহাটীবাসী ৰাইজ বা অসমবাসী ৰাইজে অলপ জাগৰ হওক, তেওঁলোকে নিজৰ যানটো, নিজৰ জীৱনটো বচাবৰ কাৰণে সেই সৰু সৰু যিখিনি ট্ৰেফিকৰ নিয়ম, সেই ট্ৰেফিকৰ নিয়মখিনি তেওঁলোকে প্ৰযোজ্য কৰে।
0: উপ আৰক্ষী আয়ুক্ত শ্ৰী বৰাই কয় যে আৰক্ষী সঞ্চালক প্ৰধান আৰু

0: আৰক্ষী আয়ুক্তৰ নিৰ্দেশ মৰ্মে যোৱা দুমাহৰ পৰা যান বাহন আইন সন্দৰ্ভত সজাগতা চলাই থকা হৈছে যাতে পথ দুৰ্ঘটনা ৰোধ কৰিব পাৰি। পথ দুৰ্ঘটনা ৰোধৰ বাবে প্ৰতি মাহে মুখ্য সচিবৰ অধ্যক্ষতাত বৈঠক অনুষ্ঠিত কৰা হৈ আহিছে বুলি শ্ৰীবৰাই উল্লেখ কৰে। মহিলাৰ বিৰুদ্ধে যিকোনো হিংসাত্মক ঘটনা ৰোধ কৰাৰ বাবে প্ৰচলিত আইনী সুৰক্ষা ব্যৱস্থা সম্পৰ্কে ব্যাপক সজাগতা সৃষ্টিৰ লগতে প্ৰশাসনিক সষ্টমতা বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। নগাঁও জিলাৰ আয়ুক্ত দেৱাশিষ শৰ্মাই জিলা মহিলা কোষৰ এখন গুৰুত্বপূৰ্ণ বৈঠকত সভাপতিত্ব কৰি কয় যে মহিলাসকলৰ বাবে ভালেমান আইনী সুৰক্ষা ব্যৱস্থা আছে যদিও সেই সম্পৰ্কে বেছিভাগ মহিলাই অৱগত নহয়। জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত বৈঠকখনত ঘৰুৱা হিংসা, যৌতুকজনিত নিৰ্যাতন, উৎপীড়ন সন্মুখীন হোৱা তথা কৰ্মক্ষেত্ৰত যৌন নিৰ্যাতনৰ বলি হোৱা মহিলাসকলক জিলা প্ৰশাসন তথা আৰক্ষী প্ৰশাসনৰ পৰা তৎকালীনভাৱে কিদৰে আইনী সাহায্য আগবঢ়াব পৰা যায় সেই সন্দৰ্ভত আলোচনা কৰা হয়। বৈঠকত সমাজ কল্যাণ বিভাগৰ দায়িত্ব থকা অতিৰিক্ত আয়ুক্ত কমলজিৎ শৰ্মা, জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাৰ্থপ্ৰতিম দাস, অতিৰিক্ত আৰক্ষী অধীক্ষক ৰৌজি তালুকদাৰ প্ৰমুখ্যে সমাজ কল্যাণ বিভাগৰ বিষয়া আৰু কৰ্মচাৰীসকল উপস্থিত থাকে। পশ্চিম কাৰ্বি আংলং জিলাৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ উদ্যোগত তথা অগ্নি নিৰ্বাপন আৰু জৰুৰীকালীন সেৱা তথা ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীৰ সহযোগত আজি হামৰেণৰ ডনবস্কত অনুশীলন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। দুৰ্যোগৰ বাবে প্ৰস্তুতি, সুৰক্ষা ব্যৱস্থা, জৰুৰীকালীন সঁহাৰিৰ পদ্ধতি আৰু প্ৰস্তুতিৰ কৌশলৰ বিষয়ে সজাগতা সৃষ্টি কৰাত এই অনুশীলনত গুৰুত্ব আৰোপ কৰা হয়। গুৱাহাটী মহানগৰীৰ ভূতনাথ অঞ্চলৰ কালীপুৰত আজি পথৰ ওপৰত এডাল গছ বাগৰি পৰাৰ ফলত এগৰাকী ছাত্ৰীৰ মৃত্যু হয়। নিহত ছাত্ৰীগৰাকী চৰাইদেউ জিলাৰ সোণাৰীৰ পৰিস্মিতা হাজৰিকা বুলি চিনাক্ত কৰা হৈছে। পৰীক্ষাৰ বাবে ছাত্ৰীগৰাকীয়ে পাণ্ডু মহাবিদ্যালয়লৈ ৰুচকীয়া বাহনেৰে গৈ থকা অৱস্থাতে এই কৰুণ দুৰ্ঘটনাটো সংঘটিত হয়। এই ঘটনাত দুচকীয়া বাহনখনৰ চালক তথা ছাত্ৰ জ্যোতিৰ্ময় মহন গুৰুতৰভাৱে আহত হয়। ঘটনাৰ পিছতে ৰেল বিভাগ আৰু গুৱাহাটী পৌৰ নিগমৰ কৰ্মীয়ে স্থানীয় লোকৰ সহযোগত দুয়োকে সমীপৰ এখন চিকিৎসালয়লৈ নিয়ে যদিও ছাত্ৰীগৰাকীৰ মৃত্যু হয়। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা টৰণ্টো ষ্টেডিয়ামত গ্ৰুপ বিৰ এখন খেলত সহায়োজক দেশ কানাডা বছনীয়া হাৰ্জেগভনিহুৱাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 12 বজাত অনুষ্ঠিত হ'ব। দুয়োখন দেশ প্ৰথমবাৰৰ বাবে বিশ্বকাপ প্ৰতিযোগিতাত মুখামুখি হ'ব। গ্ৰুপ এৰ খেলত আজি দক্ষিণ কোৰিয়াই চেক ৰিপাব্লিকক এখন উত্তেজনামূলক খেলত 2-1 গ'লৰ ব্যৱধানত পৰাস্ত কৰে। ইয়াৰ পূৰ্বে যোৱা নিশা মেক্সিকো মহানগৰী এষ্টেকা ষ্টেডিয়ামত অনুষ্ঠিত প্ৰতিযোগিতাৰ উদ্বোধনী খেলত মেক্সিকোৱে দক্ষিণ আফ্ৰিকাক 2-0 গ'লত পৰাস্ত কৰে। যোৱা নিশা মেক্সিকো মহানগৰীত ফিফা বিশ্বকাপ 2026 প্ৰতিযোগিতাৰ এটা বৃহৎ সমাৰোহেৰে মুকলি কৰা হয়। উদ্বোধনী অনুষ্ঠানত গোলকীয় সংগীত আৰু সংস্কৃতি প্ৰতিফলিত কৰি শাকিৰা আৰু বাৰ্নাবোৱে প্ৰতিযোগিতাৰ আনুষ্ঠানিক গীত ডাই ডাই পৰিৱেশন কৰে। কাৰ্যসূচীত মেক্সিকোৰ চহকী সংগীতক প্ৰতিফলিত কৰি আলিজেণ্ডো ফাৰ্ণাণ্ডেজ, লিনা ডনিছ, বেলিণ্ডাই মাহজুৰি চলিবলগীয়া এই প্ৰতিযোগিতাৰ মুকলি অনুষ্ঠানত গীত পৰিৱেশন কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। আজি বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱস, ৰাজ্যৰ ঠায়ে ঠায়ে বিভিন্ন কাৰ্যসূচীৰে দিৱস উদযাপন, গুৱাহাটী ৰিং ৰোড প্ৰকল্পৰ অগ্ৰগতিৰ পৰ্যালোচনাৰ উদ্দেশ্যে আমিনগাঁৱৰ সংহত জিলা আয়ুক্তৰ কাৰ্যালয়ত পৰ্যালোচনা সভা, অভিভাৱক মন্ত্ৰী হিচাপে দায়িত্ব লাভ কৰাৰ পাছত মন্ত্ৰীসকলৰ বিভিন্ন জিলাৰ উন্নয়নমূলক কাম কাজৰ খতিয়ান আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি কানাডা বছনিয়াৰ মুখামুখি। আমাৰ এতিয়াৰ বাতৰি ইমানেই, পৰৱৰ্তী বাতৰি 6 বজাত শুনিবলৈ পাব।
1: মিডিয়াম এফৰ 411.5 মিটাৰত 729 কিলোহাৰ্জ, এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত আৰু নিউজ অন AIR মোবাইল এপত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ এতিয়াৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত দেৱিকা দাস, নিয়ন্ত্ৰণ কক্ষত অপূৰ্ব কৃষ্ণ বুঢ়াগোহাঁই, শ্বেখ আব্দুল্লা আহমেদ, বিশ্বদেৱ স্বৰ্গীয়াৰী, ট্ৰান্সমিটাৰত ধ্ৰুৱজ্যোতি বৰ্মন, বিজয় দাস, এফ এম ট্ৰান্সমিটাৰত সিদ্ধেশ্বৰ বড়ো আৰু ষ্টুডিঅ'ত মই পম্পি কলিতা। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আৰম্ভ কৰা হৈছে সংস্কৃত শিক্ষাৰ পাঠ। আজিৰ অনুষ্ঠানত ৰজনীকান্ত দেৱশৰ্মাই যুগুতোৱা পাঠৰ পুনৰ প্ৰচাৰ আগবঢ়োৱা হৈছে।

0: প্ৰণাম গুৰু,
1: দীৰ্ঘায়ু হোৱা। তোমালোকৰ নিশ্চয় মনত আছে, যোৱা পাঠৰ শেষৰ ফালে আমি লোট বিভক্তিযুক্ত ক্ৰিয়াপদ থকা বাক্যৰ বাচ্য পৰিৱৰ্তন সম্পৰ্কে আলোচনা কৰিছিলোঁ। মই এটা মাংগলিক শ্লোক মাতিছোঁ, শুনা। সৰ্বৈ ভৱন্তু সুখিনঃ, সৰ্বৈ সন্তু নিৰাময়ঃ, সৰ্বৌ ভদ্ৰাণি পশ্যতু, মা কশ্চিত দুখভাগ ভৱেত।
2: গুৰুদে, শ্লোকটোৰ অৰ্থটো আমাক বুজাই দিয়ক।
1: শ্লোকটো কঠিন নহয়। প্ৰথম পদৰ অৰ্থ সকলো সুখী হওক, দ্বিতীয় পদৰ অৰ্থ সকলো নিৰোগী হওক। ইয়াত আময় মানে ৰোগ, গতিকে নিৰাময় নিৰোগ। তৃতীয় আৰু চতুৰ্থ পদৰ অৰ্থ সকলোৱে কুশলে থাকক, কাৰো যেন দুখ নহয়। এতিয়া সৰ্বৈ ভৱন্তু সুখিনঃ এই বাক্যটো সঞ্জীৱে ভাৱ বাচ্যত নিয়াচোন।
2: সৰ্বৈ ভূয়তম সুখীভি,
1: সুখিনঃ পদটো যে সৰ্বৈ পদৰ বিশেষণ, তুমি বুজি শুদ্ধকৈ বাচ্যান্তৰ কৰা দেখি বৰ ভাল পাইছোঁ। প্ৰণীতাই দ্বিতীয় পাদৰ অৰ্থাৎ সৰ্বৈ সন্তু নিৰাময়া বাক্যটোৰ বাচ্যান্তৰ কৰাচোন।
0: সৰ্বৈ অস্যতাং নিৰাময়ৈ,
1: প্ৰণীতাৰ এটা ভুল হৈছে, কিন্তু ভুলটোৰ বাবে দায় ময়েহে। হোৱা বা থকা অৰ্থ বুজোৱা অস ধাতু ভাৱ বাচ্যত ভূ হয়। প্ৰণীতাই এতিয়া শুদ্ধকৈ বাচ্যান্তৰ কৰিব পাৰিবানে?
0: পাৰিম গুৰুদেৱ। সৰ্বৈ ভূয়তাং নিৰাময়ৈ, গুৰুদেৱ আপুনি যে ক'লে হোৱা বা থকা অৰ্থৰ অস ধাতু আৰু বেলেগ অৰ্থৰ অস ধাতু আছে নেকি?
1: আছে, সেইটো অস ধাতু দিবাদিগণীয়, তাৰ ৰূপ হয় অস্যতি, অস্যত, অস্যান্তি, এইদৰে। ই সকৰ্মক ধাতু আৰু ইয়াৰ অৰ্থ দুলিওৱা বা নিক্ষেপ কৰা। বালক লুষ্ট্ৰম অস্যতি, কৰ্মবাচ্যত হ'ব বালকেন লুষ্ট্ৰম অস্যতেই। লোপমুদ্ৰাই সৰ্ব ভৰা ভদ্ৰাণি পশ্যতু এই বাক্যটোৰ বাচ্যান্তৰ কৰাচোন।
0: সৰ্বেন ভদ্ৰাণি দৃশ্যন্তম,
1: বেছ শুদ্ধ হৈছে। লং বিভক্তিৰ প্ৰয়োগ থকা এই বাক্যটোলৈ চোৱা। ব্যাঘ্ৰ বনে মৃগম অহন, ইয়াতো বাচ্যান্তৰ কৰিব লাগিলে কৰ্তাত তৃতীয়া, কৰ্মত প্ৰথমা আৰু ধাতুৰ পিছত য়কাৰ যোগ আৰু আত্মনিপদৰ বিভক্তি হ'ব। সঞ্জীৱে বাচ্যান্তৰ কৰিব পাৰিবানে?
2: পাৰিম গুৰুদেৱ। ব্যাঘ্ৰণ বনে বন মৃগ অহন্যত,
1: শুদ্ধ উত্তৰ হৈছে। কেৱল তুমি অহন্যত ক'ব লাগিছিল। প্ৰণীতাই এই বাক্যটোৰ বাচ্যান্তৰ কৰাচোন। পিতা পুত্ৰম অৱদত,
0: গুৰুদেৱ আপুনি কৈছিল যে ৱত ৱহ ৱক আদি ধাতুৰ কৰ্ম আৰু ভাৱবাচ্যত লট লোট লং আৰু বিধিলিং বিভক্তিত ৱব্বৰ ঠাইত হস্যও হয়। ইপিনে লং বিভক্তিত ধাতুৰ আগত এটা অ আগম হয়, গতিকে এই দুটা স্বৰবৰ্ণ একেলগে হ'ল। কি কৰিম বুজিব পৰা নাই।
1: কিয়? অৰ পাছত উ থাকিলে দুয়ো মিলি কি হয়?
0: উ হয়।
1: ইয়াতো আদিতে ঐ হ'ব।
0: এতিয়া পাৰিম গুৰুদেৱ। পিতৃ পুত্ৰ উদ্যত,
1: বেছ পাৰিবা। মই এতিয়া বাচ্য পৰিৱৰ্তনৰ বিধিলিং বিভক্তিৰ ক্ৰিয়া থকা এটা বাক্য লৈছোঁ। অহং শত্ৰুন হন্যাম, বাক্যটো কৰ্মবাচ্যত হ'ব ময়া শত্ৰৱ হন্যেৰণ। এই কৰ্মবাচ্যৰ বাক্যটোত কৰ্মপদ শত্ৰৱ, প্ৰথম পুৰুষৰ বহুবচনত থকা কাৰণে ক্ৰিয়াপদ হন্যেৰণ প্ৰথম পুৰুষৰ বহুবচনান্ত হৈছে। আকৌ শিশৱ শৰীৰণ ভাৱ বাচ্যত হ'ব শিশুভি চায়িত। শ্ৰী অকৰ্মক ধাতু কাৰণে বাক্যটোৰ বাচ্যান্তৰ কৰিলে ভাৱ বাচ্যহে হ'ব। লোপামুদ্ৰে কোৱাচোন সাধু নৰ দুৰ্জনেন সহ ন তিষ্ঠিত, ভাৱ বাচ্যত এই বাক্যটো কেনেকুৱা হ'ব?
0: সাধুনা নৰেন দুৰ্জনেন সহ ন স্থিত স্থিত
1: হৈছে। সঞ্জীৱে শুনিবা, ভিক্ষুকায় ভিক্ষাং বিদ্যাত, এই বাক্যটো কৰ্মবাচ্যলৈ নিয়া।
2: ভিক্ষুকায় ভিক্ষা দিয়েত,
1: শুদ্ধ উত্তৰি দিছা। অহং বহুনি ধনানি লভেয়ম, প্ৰণীতা ইয়াৰ বাচ্যান্তৰ কৰা।
0: ময়া বহু

0: ধনানি লভ্যৰণ।
1: তিনিওজনেই যাতে যথাযথ উত্তৰ দিলা, মই এতিয়া বিধিলিঙৰ কথা এৰি লিড বিভক্তিৰ ক্ৰিয়াৰ বাচ্যান্তৰ কৰা সম্পৰ্কে আলোচনা কৰোঁ। কৰ্তাত কৰ্মবাচ্যত তৃতীয়া আৰু কৰ্মত প্ৰথমা, আৰু ভাববাচ্যত কৰ্তাত তৃতীয়া ক্ৰিয়াপদ আৰু প্ৰথম পুৰুষৰ একবচনন্ত হয়। এই সাধাৰণ নিয়ম বাচ্যান্তৰ মাত্ৰেই প্ৰযোজ্য। লিড বিভক্তিৰ বেলিকা ধাতুৰ পিছত ইয় বা ইয়াকাৰ যোগ নহয়। লিড বিভক্তিত পৰস্মৈপদী ধাতু হ'লে বিভক্তি যোগ হোৱাৰ আগতে তাৰ যি ৰূপ, তাত আত্মনেপদৰ বিভক্তি যোগ কৰিলেই কৰ্ম আৰু ভাববাচ্য ৰূপ হয়। ভাববাচ্যৰ কাৰণে কেৱল প্ৰথম পুৰুষৰ একবচনৰ ৰূপটো হ'লেই হয়। ছাত্ৰহ পুস্তকং পঠিষ্যতি, কৰ্মবাচ্য হ'ব ছাত্ৰীণ পুস্তকং পঠিষ্যতে, শিশু সহিষ্যতে, এই বাক্যটো ভাববাচ্যত হ'ব শিশুনা সহিষ্যতে।
0: গুৰুদেৱ, শিশু সহিষ্যতে আৰু শিশুনা সহিষ্যতে এই দুয়োটা বাক্যতে দেখোন ক্ৰিয়াটোৰ একেৰূপেই হ'ল।
1: আত্মনেপদী ধাতু হ'লে কৰ্তৃবাচ্যৰ প্ৰথম পুৰুষৰ একবচনৰ ৰূপ আৰু ভাববাচ্যৰূপ একেই থাকিব, আৰু কেতিয়াবা ধাতুটো আত্মনিৰ্পদী হ'লে কৰ্মবাচ্যটো একেই ৰূপ হ'ব পাৰে। কৰ্তৃপদ আৰু কৰ্মপদ যেতিয়া প্ৰথম পুৰুষৰ আৰু একবচনন্ত হয়, তেতিয়া কৰ্তৃবাচ্য আৰু কৰ্মবাচ্যত ক্ৰিয়াৰ ৰূপ একেই থাকিব। যেনে স য়শ লপ্স্যতে, কৰ্মবাচ্যত হ'ব তেন য়শ লপ্স্যতে, তং পূৰ্ণিমায়াং পূৰ্ণচন্দ্ৰং দ্ৰক্ষসি, এই বাক্যটো কৰ্মবাচ্যলৈ নিয়া।
0: তয়া পূৰ্ণিমায়াং পূৰ্ণচন্দ্ৰ দ্ৰক্ষতে,
1: এইবাৰ প্ৰণীতাই কবা ফলানি বৃক্ষাত প্ৰতিষ্ঠন্তি, ভাববাচ্যত কোৱাচোন
0: ফলৈ বৃক্ষাত প্ৰতিষ্ঠতে,
1: হৈছে সঞ্জীৱে এই বাক্যটো কৰ্মবাচ্যত কবা কৰ্ষক ক্ষেত্ৰে বীজানি য়ৎস্যন্তি,
2: কৰ্ষকেন ক্ষেত্ৰে বীজানি বপ্স্যতে,
1: তোমাৰো শুদ্ধ হৈছে। বাচ্য পৰিৱৰ্তনৰ কথা ইমানতে সামৰি লওঁ।
0: এতিয়া আমাক কি শিকাব খুজিছে গুৰুদেৱ?
1: মই ভাবিছোঁ লট লোট লং আদি ক্ৰিয়া বিভক্তিবোৰৰ কোনটোৱে কি অৰ্থ বুজায় সেই বিষয়ে আলোচনা কৰিলে তোমালোকৰ উপকাৰ হ'ব। তোমালোকে পাণিনিৰ নাম শুনিছা?
0: শুনিছোঁ গুৰুদেৱ।
1: বাৰু লোপামুদ্ৰাই কোৱাচোন তেওঁ কি কিতাপ লিখি বিশ্ববিখ্যাত হৈছিল?
0: অষ্টাধ্যায়ী গুৰুদেৱ।
1: সঞ্জীৱে কোৱাচোন অষ্টাধ্যায়ী কি বিষয়ৰ কিতাপ আৰু অষ্টাধ্যায়ীতাক কিয় বোলে?
2: এইখন সংস্কৃত ভাষাৰ ব্যাকৰণৰ কিতাপ আৰু ইয়াত আঠটা অধ্যায় আছে কাৰণে ইয়াক অষ্টাধ্যায়ী বোলে।
1: দেখিছ, তোমালোকে বহুত কথাই জানা। এই পাণিনিয়ে তেওঁৰ অষ্টাধ্যায়ী গ্ৰন্থত দহোটা ক্ৰিয়া বিভক্তিৰ নাম উল্লেখ কৰিছে, লট লোট লং লিং লৃট লুট লিট লৃং লুং আৰু লেট।
0: ইয়াৰ মাজত দেখোন বিধিলিং বিভক্তিটো নাই।
1: বিধিলিং নাম পাণিনিয়ে দিয়া নাই। লিং বিভক্তিৰে দুই ৰকম ৰূপ হয়, বিধি অৰ্থাৎ শাস্ত্ৰই দিয়া বা গুৰুজনে দিয়া বিধান বা নিৰ্দেশ বুজাবলৈ এক প্ৰকাৰ ৰূপ, সেয়ে বিধিলিং, আৰু আশীৰ্বাদ বুজাবলৈ আন এক প্ৰকাৰ ৰূপ, তাকে আশীৰ্লিং বোলা হয়। শেষত উল্লেখ কৰা বিভক্তি লেট কেৱল বেদৰ ভাষাতহে প্ৰয়োগ হয়, লৌকিক সংস্কৃতত নহয়। প্ৰত্যেকটো বিভক্তিৰ আদিতে ল আখৰটো থকা কাৰণে ক্ৰিয়া বিভক্তিৰ আন এটা নাম লকাৰ। আমি লট বিভক্তি বুলিব পাৰোঁ, লট লকাৰো বুলিব পাৰোঁ। লট বিভক্তি সাধাৰণতে অসমীয়াৰ নিত্য বৰ্তমান আৰু স্বৰূপ বৰ্তমান এই দুয়ো প্ৰকাৰৰ বৰ্তমান কালৰ অৰ্থতে ব্যৱহাৰ হয়। লোপামুদ্ৰাই এই বাক্যটোৰ সংস্কৃত কৰাচোন, এই ছোৱালী দুজনী এইফালে আহি আছে।
0: এইফালৰ সংস্কৃত কি গুৰুদেৱ?
1: ইতহ,
0: ইনি বালিকে ইতহ আগচ্ছতহ,
1: হৈছে সঞ্জীৱে অনুবাদ কৰা। কৰুণ ৰসৰ পৰাও বৰ আনন্দ হয়,
2: কৰুণ ৰসাত অপি পৰম আনন্দ জয়তে,
1: ধুনীয়াকৈ কৈছা। কাহিনী বা ঐতিহাসিক ঘটনাৰ বৰ্ণনাত লট বিভক্তিয়ে অতীতকালৰ অৰ্থ প্ৰকাশ কৰিব পাৰে। যেনে পান্থ বদতি কথং মাৰাত্মকে তই বিশ্বাস, ইয়াত বদতিৰ অৰ্থ কয় নহয় কৈছিল। প্ৰণীতাই লট বিভক্তি অতীতকাল বুজাৰ আৰু এটা উদাহৰণ দিয়াচোন।
0: আলেকজেণ্ডাৰহ পুৰুম পৃচ্ছতি তয়াসহ ময়া কৃদৃক ব্যৱহাৰ তেব্যহ,
1: সুন্দৰ উদাহৰণ হৈছে। কেতিয়াবা অভ্যাস থকা অৰ্থ বুজাবলৈও লটৰ প্ৰয়োগ হয়। মোৰ দিনত হোৱা অভ্যাস অহং দিৱা স্বপিমি, তেওঁ ৰাতিপুৱা ভ্ৰমণ কৰা অভ্যাস,

0: লোপামুদ্রা এই বাক্যটো সংস্কৃতত কোৱাচোন।
1: প্ৰাতঃ ভ্ৰমণং কৰোতি।
0: তোমালোকে মনত ৰাখিবা যে অভ্যাস শব্দটো ব্যৱহাৰ নকৰাকৈ লট বিভক্তিৰ সহায়ত অভ্যাস থকা বা অভ্যস্ত অৰ্থ বুজাব পাৰি। লট যদিও বৰ্তমান কালৰ বিভক্তি, তাৰ পাছত স্ম অব্যয় যোগ কৰিলে যে অতীত কাল বুজায়, এই কথা তোমালোকে জানাৰ প্ৰমাণ আগতেই পাইছোঁ। যাৱত আৰু পুৰা এই অব্যয় দুটা বাক্যত ক্ৰিয়া বিশেষণৰূপে প্ৰয়োগ হ'লে লট বিভক্তিয়ে ভৱিষ্যত কালো বুজায়।
2: যাৱত আৰু পুৰা শব্দ দুটাৰ অৰ্থ কি গুৰুদেৱ?
0: দুয়োটা শব্দৰে বহুত অৰ্থ আছে। এই প্ৰসংগত যি অৰ্থ হ'ব সেইটো হৈছে এতিয়াই অলপ পিছতে। এটা মেঘদূতৰ শ্লোক মতে শুনাইছোঁ, তোমালোকে মন কৰিবা। আলোকেতে নিপততি পুৰা সাৱলী ব্যাকুলা বা মৎসাদৃশ্যং বিৰহতনু বা ভাৱগম্য লিখন্তি পৃচ্ছন্তি বা মধুৰবচনাং সাৰিকাং পঞ্জৰস্থাং কৎসিদ ভৰ্তু স্মৰসি ৰচিকে তং হিতস্য প্ৰিয়েতি। সাতে আলোকে পুৰা নিপততি, অলপ পিছতে তেওঁক তোমাৰ চকুত পৰিব, অৰ্থাৎ তেওঁক দেখা পাবা। ইয়াত লট বিভক্তিয়ে ভৱিষ্যত কাল বুজাইছে। এই শ্লোকটোত লিখন্তি পৃচ্ছন্তি ছত্ৰীপ্ৰত্যয়ৰ উদাহৰণ।
1: শ্লোকটোৰ পুৰা অৰ্থটো বুজাই দিয়ক।
0: কথাষাৰ যক্ষই মেঘক কৈছে অলপ পিছতে তুমি তেওঁক দেখা পাবা। চাহ সৰ্বনাম পদে যক্ষৰ বিৰহিণী প্ৰিয়াক বুজাইছে। বলি ব্যাকুলা প্ৰিয়াই হয়তো ইষ্ট দেৱতাৰ পূজা আৰু উপাচাৰ সংগ্ৰহত ব্যস্ত আছে, অথবা বিৰহতনু মৎ সাদৃশ্যং ভাৱগম্য লিখন্তি, বিৰহত ক্ষীণাই যোৱা মোৰ কথা কল্পনা কৰি মোৰ ছবি আঁকি আছে। পঞ্জৰস্থান মধুৰবচনাং চাৰিকাং পৃচ্ছন্তি বা, নাইবা পিজৰত থকা মিঠা মাতৰ শালিকীজনীক মোৰ কথা সুধিছে। কি সুধিছে? ৰচিকে ভৰ্তু স্মৰচি, এ ৰচিকা তুমি স্বামীৰ প্ৰিয়, তেওঁৰ কথা তোমাৰ মনত পৰেনে? এতিয়া মই যাৱত শব্দ থকা বাক্য এটা কৈছোঁ। যাৱত তস্য বৃক্ষস্য ছায়াম উপবিশামী, ইয়াত উপবিশামী ক্ৰিয়াই ভৱিষ্যত কাল বুজাইছে। লট বিভক্তিৰ কথা ইয়াতে সামৰি লোট বিভক্তিৰ কথা কৈছোঁ। লোপামুদ্ৰাই লোট বিভক্তিৰ ৰূপবোৰ কোৱাচোন।
1: টু তাম উন্টু হি তম ত আনি আব আম।
0: তুমি পৰস্মৈ পদৰ ৰূপবোৰহে ক'লা, সঞ্জীৱে আত্মনে পদৰবোৰ কোৱা।
2: তাম আতাম অন্তম স্ম আথম ধম ঐ আৱহৈ আমহৈ।
0: তুমি এটা ভুল কৈছা, স্ম নহয় স্ব। মধ্যম পুৰুষত লোট বিভক্তি হ'লে আদেশ অনুৰোধ আৰু মৃদুভাৱে দিয়া উপদেশ বুজাবলৈ তুমি ইয়াৰ পৰা বেগতে যোৱা এনেকুৱা বাক্য সংস্কৃতত এটা কোৱাচোন।
1: তুম অস্মাত স্থানত শীঘ্ৰ গচ্ছ।
0: লোপমুদ্ৰাই অনুৰোধ বুজোৱা বাক্য এটা কোৱা।
1: পৰিত্ৰয়স্য মাং অস্য বিপদঃ।
0: সাৰ্থক উদাহৰণ দিছা। আজি পাঠদান ইয়াতে শেষ কৰিলোঁ।
1: প্ৰণাম গুৰুদেৱ।
0: ভগৱানে তোমালোকৰ মংগল কৰক।

0: संस्कृतानायते श्रीयन्ते खलु भूषणानि सततम् वाग्भूषणम्।
1: সংস্কৃত শিক্ষাৰ পাঠ অনুষ্ঠানটি শুনিলে। যুগুতাই আগবঢ়ালে ৰজনীকান্ত দেৱশৰ্মাই। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান পৰিচিতি।

প্ৰথমে শুনক আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসূচী সম্পৰ্কে। আজি নিশা 10 বজাত ভূপেন হাজৰিকাৰ জন্মশতবৰ্ষ উপলক্ষে বিশেষ অনুষ্ঠান আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা শুনিবলৈ পাব ডক্টৰ পৰমানন্দ মজুমদাৰৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ। পৰিকল্পনা, পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। নিশা 8:02 উপন্যাস পাঠৰ অনুষ্ঠানত দিলীপ ফুকন ৰচিত উপন্যাস জলপদুমৰ পাঞ্চৰ চতুৰ্থ খণ্ড পাঠ।

আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। বিয়লি 5:45 বিদ্যাৰ্থীৰ অনুষ্ঠানত দশম শ্ৰেণীৰ বাবে সাধাৰণ বিজ্ঞানৰ পাঠ পোহৰৰ প্ৰতিফলন আৰু প্ৰতিসৰণ যুগতাই আগবঢ়াব অংকুমণি বৰাই। সন্ধিয়া 6:10 কৃষিজগত অনুষ্ঠানত মৌপালন স্বাৱলম্বনৰ এক সম্ভাৱনাময় পথ, এই বিষয়ে এটি আলোচনাত ভাগ ল'ব ডক্টৰ হিমাদ্ৰী ৰাভা আৰু ক্ষমাৰাজ গৌতমে। আঁত ধৰিব ভাস্কৰজ্যোতি আচাৰ্যই। প্ৰযোজনা উৎপল বৰাৰ।

0: সন্ধিয়া 6:40 হাফিজা বেগম চৌধুরীর কণ্ঠৰ জিকিৰ। 7:00 নিয়োগ বাতৰি। 7:05 বৃন্দগান। 7:20 আকৌ শুনোৱা হওক। 7:30 ফিফা বিশ্বকাপ 2026 বতৰা দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। 7:35 পূবালীৰ সুৰ অনুষ্ঠানত জন্মেশ্বৰী ৰাভা আৰু সংগীসকলে গোৱা ৰাভা গীত। সন্ধিয়া 7:45 চন্দ্ৰমিতা ঠাকুৰীয়াৰ কণ্ঠৰ আধুনিক গীত। নিশা 8:20 ইংৰাজী কথিকাৰ অনুষ্ঠানত ডক্টৰ অৰূপ শইকীয়াৰ কথিকা ফেনিচিং ৱাটাৰলেণ্ড ইন আছাম। নিশা 8:30 আধুনিক গীতৰ অনুষ্ঠান। 9:00 অসমীয়া চিনেমাৰ গীতৰ অনুষ্ঠান চিত্ৰগীত। 9:30 জীৱনৰ দেশপানী অনুষ্ঠানৰ অতিথি ডক্টৰ বিজয় কৃষ্ণ দেৱশৰ্মা, বিশিষ্ট শিক্ষাবিদ, লেখক তথা গৱেষক। তেখেতৰ সৈতে কথা পাতিব অৱনী কুমাৰ ভাগৱতীয়ে, প্ৰযোজনা অশোক ভট্টাচাৰ্যৰ। এতিয়া শুনক কাইলৈ আমাৰ কেন্দ্ৰৰ মহাবাহুযোগে প্ৰচাৰিত হ'বলগীয়া কিছু অনুষ্ঠানৰ বিষয়ে। কাইলৈ নিশা 10:00 অখিল ভাৰতীয় সংগীতানুষ্ঠানত ইউ এছ প্ৰসাদৰ ছেক্সোফোন বাদন শুনিবলৈ পাব। সন্ধিয়া 7:30 ফিফা বিশ্বকাপ ফুটবল 2026 বতৰা দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। নিশা 9:00 আলাপ অনুৰাগ, এই অনুষ্ঠানত বিশিষ্ট কণ্ঠশিল্পী পুলক বেনাৰ্জীৰ সৈতে হোৱা সাক্ষাৎকাৰৰ চতুৰ্থ খণ্ড শুনিবলৈ পাব। ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ। নিশা 8:02 দৃষ্টিপাত। দিনৰ 1:10 আৰু সন্ধিয়া 7:45 অনিতা দেৱীৰ কণ্ঠৰ আধুনিক গীত শুনিবলৈ পাব। সন্ধিয়া 6:10 কৃষি জগত অনুষ্ঠানত অসমত ৰেচম পলুৰ খাদ্য হিচাপে ব্যৱহৃত উদ্ভিদৰ বিৱৰণ, এই বিষয়ে আলোচনা কৰিব সগেন্দ্ৰনাথ কাকতি আৰু নিভাৰণী গায়নে, আঁত ধৰিব কীৰ্তাঞ্জলি বৰ্মনে, প্ৰযোজনা উৎপল বৰাৰ। সন্ধিয়া 5:45 হিন্দী ভাষাৰ শিক্ষা পাঠ আগবঢ়াব বৰ্ণালী মালাকৰে, ইয়াত ভাগ ল'ব মনীষ দাসে। অনুষ্ঠান পৰিস্থিতি ইমানেই। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু বিদ্যাৰ্থীৰ অনুষ্ঠান।
1: দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ সাধাৰণ বিজ্ঞান পাঠ্যপুথিৰ পাঠ পোহৰৰ প্ৰতিসৰণ আলোচনা কৰিবলৈ লোৱা হৈছে। তোমালোকৰ বাবে এই পাঠ যুগুতাই আগবঢ়াইছে অংকুমণি বৰাই।
2: মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি এটা অতি গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিবলৈ ওলাইছো। সেয়া হৈছে পোহৰৰ প্ৰতিসৰণ বা ৰিফ্ৰেকশ্যন অফ লাইট। তোমালোকে নিশ্চয় আগৰ পাঠত গম পাইছা যে পোহৰ সদায় এটা সৰল ৰেখাত গতি কৰে। কিন্তু মনত ৰাখিবা, পোহৰে তেতিয়ালৈকেহে সৰল ৰেখাত গতি কৰে যেতিয়ালৈকে ই একেটা মাধ্যমতে থাকে। ধৰা পোহৰ কেৱল বায়ুমণ্ডলৰ মাজেৰে গৈ আছে, তেতিয়া ই পোন হৈ গৈ থাকিব। কিন্তু যেতিয়াই পোহৰৰ ৰশ্মি এডাল হেলনীয়াকৈ এটা স্বচ্ছ মাধ্যমৰ পৰা আন এটা

স্বচ্ছ মাধ্যমত প্ৰৱেশ কৰে তেতিয়া দ্বিতীয় মাধ্যমত পোহৰৰ গতিৰ দিশৰ এক পৰিৱৰ্তন ঘটে। এই পৰিঘটনাটোত অৰ্থাৎ এটা মাধ্যমৰ পৰা আন এটা মাধ্যমলৈ প্ৰৱেশ কৰোঁতে পোহৰৰ দিশ সলনি হোৱা কাৰ্যটোকে পোহৰৰ প্ৰতিসৰণ বোলে। এতিয়া তোমালোকৰ মনলৈ প্ৰশ্ন আহিব পাৰে যে পোহৰৰ এই দিশৰ পৰিৱৰ্তন কিয় হয়। ইয়াৰ মূল কাৰণটো হ'ল বেলেগ বেলেগ মাধ্যমত পোহৰৰ বেগ বা দ্ৰুতি বেলেগ বেলেগ। শূন্য বা বায়ুত পোহৰৰ দ্ৰুতি আটাইতকৈ বেছি, প্ৰায় ছেকেণ্ডত 3,00,000 কিলোমিটাৰ। কিন্তু যেতিয়াই পোহৰ কাঁচ বা পানীৰ দৰে ঘন মাধ্যমত সোমায় তেতিয়া ইয়াৰ দ্ৰুতি বহুখিনি কমি যায়। দ্ৰুতিৰ এই হ্ৰাস বৃদ্ধিৰ বাবেই পোহৰৰ ৰশ্মি নিজৰ পথৰ পৰা সামান্য বেঁকা হৈ পৰে। আমাৰ দৈনন্দিন জীৱনত ইয়াৰ বহুতো আমোদজনক উদাহৰণ দেখিবলৈ পোৱা যায়। তোমালোকে নিজে ঘৰত পৰীক্ষা কৰি চাব পাৰা। এগিলাচ পানীত পেঞ্চিল এডাল আঙ

রশ্মি নিজৰ পথৰ পৰা সামান্য বেকা হৈ পৰে। আমাৰ দৈনন্দিন জীৱনত ইয়াৰ বহুতো আমোদজনক উদাহৰণ দেখিবলৈ পোৱা যায়। তোমালোকে নিজে ঘৰত পৰীক্ষা কৰি চাব পাৰা। এগিলাচ পানীত পেঞ্চিল এডাল আংশিকভাৱে ডুবাই দিলে পানীৰ উপৰিভাগত পেঞ্চিলডাঁত ভাঙি থকা বা বেকা হোৱা যেন লাগে। ঠিক তেনেদৰে পানীৰে পূৰ্ণ এটা পাত্ৰ বা পুখুৰীৰ তলিখন আচল গভীৰতাতকৈ অলপ ওপৰলৈ উঠি অহা যেন লাগে। তোমালোকে চুইমিং পুলত দেখা পাব পাৰা। আকৌ এটা কাঁচৰ ডাঠ টুকুৰা যদি কোনো লিখিত কাগজৰ ওপৰত ৰখা হয় তেন্তে কাগজৰ সেই আখৰবোৰ অলপ ওপৰলৈ জিলিকি থকা যেন লাগে। সেই সকলোবোৰ কেৱল পোহৰৰ প্ৰতিফলনৰ বাবেই দৃশ্যমান হয়। এতিয়া আমি বুজিব লাগিব যে পোহৰৰ ৰশ্মিডাল কোনটো মাধ্যমত কেনেকৈ বেকা হ'ব। ইয়াৰ বাবে মাধ্যমক দুটা ভাগত চোৱা হয়, আলোকীয়ভাৱে লঘুতৰ মাধ্যম আৰু আলোকীয়ভাৱে ঘনতৰ মাধ্যম। ইংৰাজীত কোৱা হয় অপ্টিকেলি ৰেয়াৰ মিডিয়াম আৰু অপ্টিকেলি ডেন্সাৰ মিডিয়াম। উদাহৰণস্বৰূপে পানী বা কাঁচৰ তুলনাত বায়ু হৈছে লঘুতৰ মাধ্যম। যেতিয়া পোহৰৰ ৰশ্মি এটা লঘুতৰ মাধ্যমৰ পৰা ঘনতৰ মাধ্যমলৈ সোমায় তেতিয়া পোহৰৰ বেগ কমে আৰু ই আপতন বিন্দুত তলা লম্বৰ কাষলৈ বেকা হৈ যায়। আকৌ ইয়াৰ বিপৰীতভাৱে যেতিয়া পোহৰ ঘনতৰ মাধ্যমৰ পৰা ওলাই পুনৰ লঘুতৰ মাধ্যমত প্ৰৱেশ কৰে তেতিয়া ইয়াৰ বেগ বৃদ্ধি পায় আৰু ই লম্বৰ পৰা আঁতৰলৈ ফালৰি কাটি যায়। পোহৰে এটা নিৰ্দিষ্ট মাধ্যমত কিমান পৰিমাণে নিজৰ দিশ সলনি কৰিব পাৰে তাক প্ৰকাশ কৰা হয় এটা ধ্ৰুৱক সংখ্যাৰ দ্বাৰা, যাক কোৱা হয় প্ৰতিসৰণাংক বা ৰিফ্ৰেক্টিভ ইণ্ডেক্স। ইয়াক সাধাৰণতে এন আখৰেৰে বুজোৱা হয়। প্ৰতিসৰণাংক হ'ল শূন্য বা বায়ুত পোহৰৰ দ্ৰুতি আৰু কোনো এক নিৰ্দিষ্ট মাধ্যমত পোহৰৰ দ্ৰুতিৰ অনুপাত। তোমালোকৰ পাঠ্যপুথিত কিছুমান মাধ্যমৰ প্ৰতিসৰণাংকৰ তালিকা দিয়া হৈছে, যেনে বায়ুৰ প্ৰতিসৰণাংক 1.003, পানীৰ 1.33, কাঁচৰ 1.52। আৰু এটা কথা মনত ৰাখিবা, হীৰাৰ প্ৰতিসৰণাংক আটাইতকৈ বেছি 2.42। ইয়াৰ অৰ্থ হ'ল হীৰাত পোহৰৰ দিশ সলনি কৰাৰ ক্ষমতা আটাইতকৈ বেছি। ইয়াত এটা অতি গুৰুত্বপূৰ্ণ কথা মন কৰিবলগীয়া যে আলোকীয় ঘনত্ব আৰু পদাৰ্থৰ ভৰ ঘনত্ব মানে মাছ ডেন্সিটি একে নহয়। ভৰ ঘনত্ব কম হ'লেও কিন্তু কোনো পদাৰ্থ আলোকীয়ভাৱে বেছি ঘন হ'ব পাৰে। যেনে কেৰাচিন তেলৰ ভৰ ঘনত্ব পানীতকৈ কম, সেইবাবে ই পানীৰ ওপৰত উপঙে। কিন্তু কেৰাচিনৰ প্ৰতিসৰণাংক 1.44 পানীতকৈ মানে 1.33 পানীৰ বেছি, অৰ্থাৎ কেৰাচিন পানীতকৈ আলোকীয়ভাৱে বেছি ঘনতৰ মাধ্যম। পৰীক্ষাত এই প্ৰশ্নটো প্ৰায় আহে, গতিকে তোমালোকে এই পাৰ্থক্যটো মনত ৰাখিব লাগিব। এতিয়া আহোঁ প্ৰতিসৰণ প্ৰক্ৰিয়াৰ আটাইতকৈ উপযোগী ব্যৱহাৰিক প্ৰয়োগটোলৈ। সেয়া হৈছে লেন্স। আমাৰ চশমা, অণুবীক্ষণ যন্ত্ৰ মানে মাইক্ৰস্কোপ, দূৰবীক্ষণ যন্ত্ৰ মানে টেলিস্কোপ আৰু আনকি আমাৰ চকুত থকা প্ৰাকৃতিক লেন্সখনো পোহৰৰ প্ৰতিসৰণৰ ওপৰত ভিত্তি কৰিয়েই কাম কৰে। লেন্স হ'ল দুখন পৃষ্ঠৰে আৱৰা এটা স্বচ্ছ মাধ্যম, যাৰ অন্তত এখন পৃষ্ঠ গোলাকাৰ হয়। লেন্স মূলত দুবিধ, উত্তল লেন্স মানে কনভেক্স লেন্স আৰু অৱতল লেন্স মানে কনকেভ লেন্স। প্ৰথমে উত্তল লেন্সৰ কথা কম। এই লেন্সৰ মাজভাগ শকত আৰু দুই মূৰ বা দাঁতিৰ অংশ পাতল হয়। ইয়াৰ মাজেৰে যেতিয়া পোহৰৰ সমান্তৰাল ৰশ্মিবোৰ পাৰ হৈ যায় তেতিয়া প্ৰতিসৰণৰ পিছত সেইবোৰ এটা নিৰ্দিষ্ট বিন্দুত থুপ খায়। যিহেতু ই পোহৰৰ ৰশ্মিবোৰক একত্ৰিত কৰে বা অভিসাৰী কৰে, সেইবাবে উত্তল লেন্সক অভিসাৰী লেন্স বুলিও জনা যায়। ইংৰাজীত কয় কনভাৰ্জিং লেন্স। দ্বিতীয়তে অৱতল লেন্স। এই লেন্সখনৰ মাজভাগ পাতল কিন্তু দাঁতিৰ অংশ শকত হয়। ই ইয়াৰ মাজেৰে যোৱা সমান্তৰাল পোহৰ ৰশ্মিবোৰক চাৰিওফালে মেলি দিয়ে বা অপসাৰী কৰে। সেইবাবে অৱতল লেন্সক অপসাৰী লেন্স বা ডাইভাৰ্জিং লেন্স বুলি কোৱা হয়। মনত ৰাখিবা, পৰীক্ষাত লেন্সৰ অংক কৰিবলৈ বা প্ৰতিবিম্বৰ অৱস্থান বুজিবলৈ ৰশ্মিচিত্ৰ জনাটো অতি প্ৰয়োজনীয়। কিতাপত যদিও বহুত ধৰণৰ ৰশ্মিচিত্ৰ দেখিবলৈ পোৱা যায়, কিন্তু যিকোনো লেন্সৰ বাবে ৰশ্মিচিত্ৰ আঁকিবলৈ আমি মাত্ৰ তিনিটা মূল নিয়মৰ প্ৰয়োজন হয়। এই তিনিটা নিয়ম যদি তোমালোকে মন মগজুত সুমুৱাই ল'ব পাৰা তেন্তে যিকোনো প্ৰতিবিম্বৰ ছবি তোমালোকে চকু মুদিও কল্পনা কৰিব পাৰিবা। আহা, নিয়মকেইটা আমি

জিলো। প্রথম নিয়ম মতে ধরা লেন্সখনের সোমাজেরে এডাল আনুভূমিক রেখা পার হয়ে গেছে, যাক আমি মুখ্য অক্ষ বা প্রিন্সিপাল এক্সিস বলে কও। এতিয়া লক্ষ্যবস্তুর পৰা অহা পোহরের রশ্মি এডাল যদি এই মুখ্য অক্ষর সমান্তরালভাবে আহে, তেন্তে লেন্সর মাজেরে পার হয়ে যাওয়ার পাছত অর্থাৎ প্রতিফলনের পাছত কি হব? যদি লেন্সখন উত্তল হয়, তেন্তে পোহরের রশ্মিডাল লেন্সর আনটো পারে থাকা মুখ্য ফোকাস বিন্দুর মাজেরে পার হয়ে যাব। আর যদি লেন্সখন অবতল হয়, তেন্তে প্রতিফলিত রশ্মিডাল লেন্সর একে দিশতে থাকা মুখ্য ফোকাসের পৰা উলাই অহা যেন লাগিব। দ্বিতীয় নিয়ম মতে এই নিয়মটো আকৌ প্রথম নিয়মৰ ঠিক ওলোটা। যদি পোহরের রশ্মি এডাল পোনপটীয়াভাবে উত্তল লেন্সর ফোকাস বিন্দুর মাজেরে পার হয়ে লেন্সত আপতিত হয়, তেন্তে লেন্সর মাজেরে পার হয়ে যাওয়ার পাছত ই মুখ্য অক্ষর সমান্তরাল হয়ে উলাই যাব। অবতল লেন্সর ক্ষেত্রটো একেই। যদি কোনো রশ্মি ফোকাস বিন্দুমুখী হয়ে আহে, তেন্তে প্রতিফলনের পিছত ই মুখ্য অক্ষর সমান্তরাল হয়ে গতি করিব। তৃতীয় নিয়মটো আটাইতকৈ সহজ। লেন্সখনৰ একেবাৰে কেন্দ্ৰবিন্দুটো কোৱা হয় আলোকেন্দ্ৰ বা অপটিকেল সেন্টাৰ। মনত ৰাখিবা, পোহৰৰ ৰশ্মি এডাল যদি লেন্সৰ আলোকেন্দ্ৰৰ মাজেৰে পাৰ হৈ যায়, তেন্তে ই কোনো দিশ পৰিৱৰ্তন নকৰাকৈ পোনে পোনে পাৰ হৈ গুচি যায়। ইয়াৰ কোনো ধৰণৰ বিচ্যুতি নহয়। প্ৰতিবিম্ব গঠনৰ ছবি আঁকিবলৈ এই তিনিটা ৰশ্মিৰ ভিতৰত যিকোনো উডাল ৰশ্মি য'ত কটাগতি কৰিব, তাতেই আমাৰ প্ৰতিবিম্বটো গঠিত হ'ব। উত্তল আৰু অবতল লেন্সৰ প্ৰতিবিম্ব গঠন, এতিয়া সেই কথাটো আমি আলোচনা কৰিম। লেন্সৰ সন্মুখত লক্ষ্যবস্তুৰ স্থান সলনি কৰিলে প্ৰতিবিম্বৰ স্থান আৰু প্ৰকৃতি কেনেকৈ সলনি হয়, তাৰ বাবে তোমালোকে উত্তল লেন্সৰ কেইটামান বিশেষ অৱস্থান মনত ৰাখিব লাগিব। ধৰি লোৱা, আমাৰ উত্তল লেন্সৰ দুই কাষে ফোকাস বিন্দু F1 আৰু F2 আছে, আৰু ফোকাস দৈৰ্ঘ্যৰ দুগুণ দূৰত্বক আমি টুৱাইচ F1 আৰু টুৱাইচ F2 বুলি চিহ্নিত কৰোঁ। প্ৰথমে ধৰা লক্ষ্যবস্তুটো বহু দূৰত আছে, যেনে অসীমত আছে। তাৰ পৰা অহা সমান্তৰাল পোহৰৰ ৰশ্মিবোৰ লেন্সত পৰাৰ পাছত আমাৰ প্ৰথম নিয়ম অনুসৰি লেন্সৰ আনটো পাৰে থকা ফোকাস F2 বিন্দুত একত্ৰিত হ'ব, অৰ্থাৎ প্ৰতিবিম্বটো ফোকাসত গঠিত হ'ব। এই প্ৰতিবিম্বটো অতিশয় সৰু বিন্দু আকাৰৰ হ'ব আৰু ই হ'ব সত আৰু ওলোটা। দ্বিতীয় অৱস্থানত টুৱাইচ F1 বাহিৰত এতিয়া বস্তুটো অলপ ওচৰলৈ আনি টুৱাইচ F1 বিন্দুৰ কিছু পিছফালে ৰাখিলে প্ৰতিবিম্বটো লেন্সৰ আনটো পাৰে F2 আৰু টুৱাইচ F2ৰ মাজত গঠিত হ'ব। এই ক্ষেত্ৰত প্ৰতিবিম্বটো বস্তুতকৈ সৰু হ'ব, কিন্তু ই সত আৰু ওলোটা হ'ব। তৃতীয় অৱস্থানটো অতি আমোদজনক। যেতিয়া বস্তু বা মমবাতি এডাল ঠিক টুৱাইচ F1 দূৰত্বত ৰখা হয়, তেন্তে লেন্সৰ আনটো পাৰে ঠিক একেই দূৰত্বত অৰ্থাৎ টুৱাইচ F2 বিন্দুত প্ৰতিবিম্বটো গঠিত হয়। আটাইতকৈ ডাঙৰ কথাটো হ'ল এই প্ৰতিবিম্বৰ আকাৰ লক্ষ্যবস্তুৰ সম্পূৰ্ণ সমান হয় আৰু প্ৰকৃতি হয় সত আৰু ওলোটা। চতুৰ্থ অৱস্থানত আমি টুৱাইচ F1 আৰু F1ৰ মাজত বস্তুটো ৰাখিম। বস্তুটো লাহে লাহে লেন্সৰ যিমানেই ওচৰ চাপি আহিব, প্ৰতিবিম্বটো সিমানেই লেন্সৰ পৰা দূৰলৈ যাব আৰু ডাঙৰ হৈ যাব। যেতিয়া বস্তু টুৱাইচ F1 আৰু F1ৰ মাজত থাকে, প্ৰতিবিম্বটো টুৱাইচ F2ৰ বাহিৰলৈ গুচি যায়। এই প্ৰতিবিম্বটো লক্ষ্যবস্তুতকৈ আকাৰত ডাঙৰ হয়, সত আৰু ওলোটা হয়। পঞ্চম অৱস্থানত ফোকাস 1ত যেতিয়া বস্তুটো আমি ৰাখিম, তেতিয়া প্ৰতিসৰিত ৰশ্মিবোৰ পৰস্পৰ সমান্তৰাল হৈ একেবাৰে দূৰলৈ গুচি যায়। ইয়াৰ অৰ্থ হ'ল প্ৰতিবিম্বটো অসীম দূৰত্বত গঠিত হ'ব। এই প্ৰতিবিম্বটো অত্যন্ত ডাঙৰ হ'ব, সত আৰু ওলোটা হ'ব। ষষ্ঠ অৱস্থানত আমি ফোকাস F1 আৰু আলোককেন্দ্ৰৰ মাজত বস্তুটো ৰাখিম। এইটো উত্তল লেন্সৰ আটাইতকৈ ব্যতিক্ৰমী আৰু গুৰুত্বপূৰ্ণ অৱস্থান। যেতিয়া বস্তুটো লেন্সৰ একেবাৰে ওচৰলৈ অনা হয়, অৰ্থাৎ ফোকাস আৰু আলোককেন্দ্ৰৰ মাজত ৰখা হয়, তেতিয়া লেন্সৰ আনটো পাৰে ৰশ্মিবোৰ ইখন সিখনৰ পৰা মেলি যায়, অৰ্থাৎ লগ নালাগে। কিন্তু পিছফালৰ পৰা চালে এনে লাগে যে ৰশ্মিবোৰ লেন্সৰ পিছফালেহে ক'ৰবাত লগ লাগিছে। ইয়াৰ ফলত লেন্সৰ যিটো দিশত বস্তুটো আছিল, ঠিক সেই দিশতেই এটা ডাঙৰ প্ৰতিবিম্ব গঠিত হয়।

0: হব। কিন্তু মন কৰিবা, এই প্ৰতিবিম্বটো সৎ নহয়, ই হব অসৎ আৰু থিয়। আমি যি চিয়াঁহীৰে লিখা ডাঙৰ ডাঙৰকৈ চাবলৈ হেণ্ড মেগনিফায়াৰ গ্লাছ ব্যৱহাৰ কৰোঁ, তাত উত্তল লেন্সৰ এই ষষ্ঠ নিয়মটোৱে কাম কৰে। অৱতল লেন্সৰ বাবে কথাটো বৰ সহজ। ইয়াত বেছি অৱস্থান তোমালোকে মনত ৰাখিব নালাগে। বস্তু অসীমতে থাকক বা লেন্সৰ সমুখৰ যিকোনো স্থানতে থাকক, অৱতল লেন্সে সদায় লেন্সৰ একেটা দিশতে ফোকাছ আৰু আলোক কেন্দ্ৰৰ মাজত এটা প্ৰতিবিম্ব গঠন কৰে। এই প্ৰতিবিম্বটো সদায় অসৎ, থিয় আৰু লক্ষ্যবস্তুতকৈ সৰু হয়, মানে সংকুচিত হয়। লেন্সৰ পৰা বস্তুৰ দূৰত্ব, প্ৰতিবিম্বৰ দূৰত্ব আৰু ফোকাছ দৈৰ্ঘ্যৰ মাজত আমি এটা সম্বন্ধ বিচাৰি পাওঁ। সেইটো হৈছে 1/f = 1/v - 1/u। শেষ কৰাৰ পূৰ্বে মই চশমাৰ লগত জড়িত আন এটা গুৰুত্বপূৰ্ণ বিষয় বুজাব খুজিছো। সেয়া হৈছে লেন্সৰ ক্ষমতা বা পাৱাৰ অফ লেন্স। লেন্স এখনৰ পোহৰ অভিসাৰী বা অপসাৰী কৰাৰ যি সামৰ্থ্য, তাকেই লেন্সৰ ক্ষমতা বোলে। গাণিতিকভাৱে লেন্সৰ ক্ষমতা ফোকাছ দৈৰ্ঘ্যৰ ব্যস্তানুপাতিক, মানে p = 1/f। এফ আমি মিটাৰত ল'ব লাগিব। লেন্সৰ ক্ষমতা SI একক মতে ডায়প্টাৰ বুলি কওঁ, যাক ডি আখৰেৰে প্ৰকাশ কৰা হয়। এক ডায়প্টাৰ হ'ল 1 মিটাৰ ফোকাছ দৈৰ্ঘ্য থকা লেন্স এখনৰ ক্ষমতা। তোমালোকে দেখিবা যে চকুৰ ডক্টৰে চশমাৰ প্ৰেছক্ৰিপশ্যনত নম্বৰবোৰ +2D বা -1.5D বুলি লিখে। ইয়াৰ অৰ্থ হ'ল উত্তল লেন্সৰ ফোকাছ দৈৰ্ঘ্য ধনাত্মক হোৱাৰ বাবে ইয়াৰ ক্ষমতাও ধনাত্মক, আৰু আনহাতে অৱতল লেন্সৰ ফোকাছ দৈৰ্ঘ্য ঋণাত্মক হোৱাৰ বাবে ইয়াৰ ক্ষমতাও ঋণাত্মক। গতিকে যাৰ চশমাৰ নম্বৰ প্লাছ, তেওঁ উত্তল লেন্স, আৰু যাৰ নম্বৰ মাইনাছত আহে, তেওঁৰ অৱতল লেন্স ব্যৱহাৰ কৰে। গতিকে ছাত্ৰ ছাত্ৰীসকল, আজি আমি দেখিলো যে পোহৰে কেৱল নিজৰ দিশেই সলনি নকৰে, বৰঞ্চ লেন্সৰ সঠিক ব্যৱহাৰে ই কেনেকৈ আমাৰ দৃষ্টি আৰু জগতখনক চোৱাৰ ধৰণো সলনি কৰি দিব পাৰে, তাকেই আমি শিকিলো। আজি শিকোৱা ৰশ্মিচিত্ৰকেইখন ঘৰত নিজে এবাৰ আঁকি চাবলৈ নাপাহৰিবা দেই। আশা কৰো তোমালোকে পাঠটো ভালদৰে বুজি পাইছা। তোমালোকলৈ মৰম আৰু শুভেচ্ছা জনাই আজিলৈ পাঠটি ইমানতে সামৰিছো।
1: দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ সাধাৰণ বিজ্ঞানৰ পাঠ পোহৰৰ প্ৰতিসৰণৰ আলোচনা শুনিলা। তোমালোকৰ বাবে এই পাঠ যুগুতাই আগবঢ়ালে অংকুমণি বৰাই। আজিলৈ আমাৰ সময়ো হৈ আহিল। তোমালোকক পুনৰ প্ৰীতি আৰু শুভেচ্ছা জনাই আজিৰ অনুষ্ঠান ইমানতে সামৰিছো।
2: বিদ্যাৰ্থী অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আঞ্চলিক বাতৰি।
3: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। বাতৰিৰ সৈতে ষ্টুডিঅ'ত মই বৰষা শৰ্মা। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, আজি বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱস, ৰাজ্যৰ ঠায়ে ঠায়ে বিভিন্ন কাৰ্যসূচীৰে দিৱস উদযাপন, অভিভাৱক মন্ত্ৰী হিচাপে দায়িত্ব লাভ কৰাৰ পাছত মন্ত্ৰীসকলৰ বিভিন্ন জিলাৰ উন্নয়নমূলক কাম কাজৰ খতিয়ান, শিৱসাগৰ আৰক্ষীৰ মাৰণাস্ত্ৰ সৰবৰাহকাৰীৰ বৃহৎ চক্ৰৰ 4জন সদস্য গ্ৰেপ্তাৰ, 3জনক সোধা পোছাৰ বাবে আটক, আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি কানাডা বছনিয়াৰ মুখামুখি। আজি বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱস। শিশুসকলক শ্ৰমিক হিচাপে ব্যৱহাৰ কৰা কাৰ্যৰ পৰা বিৰত ৰাখিবলৈ জনসাধাৰণৰ মাজত সচেতনতা সৃষ্টিৰ উদ্দেশ্যে ৰাষ্ট্ৰসংঘৰ আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক সংস্থাই 2002 চনৰ পৰা এই দিৱস ঘোষণা কৰে। তেতিয়াৰে পৰা প্ৰতি বছৰে আজিৰ দিনটো বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱস হিচাপে পালন কৰি আহিছে। অসমতো বিভিন্ন ঠাইত আজি বিভিন্ন কাৰ্যসূচীৰে এই দিৱস পালন কৰা হয়। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে ধেমাজি জিলাতো আজি বিশ্ব শিশু শ্ৰম বিৰোধী দিৱস উদযাপন কৰা হয়। ধেমাজি জিলা শ্ৰম বিষয়াৰ কাৰ্যালয় আৰু ধেমাজি ব্যৱসায়ী সংস্থাৰ যৌথ উদ্যোগত আৰু জিলাখনৰ বিভিন্ন চৰকাৰী বেচৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানৰ সহযোগত এই দিৱস উদযাপন কৰা হয়। দিৱস উপলক্ষে ধেমাজি মটৰ শ্ৰমিক ই ৰিক্সা সন্থাৰ উদ্যোগত সজাগতা সমদল কাৰ্যসূচী অনুষ্ঠিত হয়। ধেমাজি ব্যৱসায়ী সংস্থা আৰু চেম্বাৰ্ছ অৱ কমাৰ্চ ধেমাজি জিলাই সজাগতা পত্ৰ বিতৰণ, দোকান প্ৰতিষ্ঠানসমূহত সজাগতামূলক পোষ্টাৰ সংলগ্নকৰণ আদি কাৰ্যসূচী ৰূপায়ণ কৰে। ধেমাজিৰ জিলা শ্ৰম বিষয়া ডঃ ভৱজিৎ দলে বিশ্ব শিশু শ্ৰম বিৰোধী দিৱস সন্দৰ্ভত এইদৰে কয়।
4: মই সমগ্র ধেমাজি জিলাতে

0: বিভিন্ন ঠাইত গোগামুখ, চিলাপথাৰ, ধেমাজি, জোনাই বিভিন্ন বেচৰকাৰী চৰকাৰী অনুষ্ঠানৰ লগত লৈ পেলাই উদযাপন কৰিবলৈ প্ৰয়াস কৰা হ'ল। আৰু সেই প্ৰয়াসৰ সকলো দল সংগঠন, সকলো বিভাগ, বেচৰকাৰীয়ে হওক, চৰকাৰী বিভাগেই হওক, সকলো সংস্থা প্ৰতিষ্ঠানে সহযোগ কৰিছে। ধেমাজি ব্যৱসায় সিন্থা আৰু আমাৰ শ্ৰম বিভাগৰ যৌথ উদ্যোগত আমি লিফলেট প্ৰিণ্ট কৰি লৈ অহা হৈছে আৰু গোটেই দোকান প্ৰতিষ্ঠান, গাড়ী মটৰ, আপোনাৰ ৰাস্তা পদূলি বা য'তে নহওক চবতে আমি লিফলেট সংলগ্ন কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এই ক্ষেত্ৰত আমি চিলাপথাৰতো আমি টমটম আৰু মটৰ শ্ৰমিক সন্থাৰ সহযোগত ৰেলী উলিয়ালোঁ আৰু তেওঁলোকেও গোটেই বাহনত লিফলেট সংলগ্ন কৰা হৈছে।
1: বিদ্যালয়সমূহতো এই দিৱসৰ সৈতে সংগতি ৰাখি কুইজ প্ৰতিযোগিতা, শপত গ্ৰহণ অনুষ্ঠান আজি বিভিন্ন সজাগতামূলক কাৰ্যসূচী অনুষ্ঠিত হয়। এই সভাত ভালেসংখ্যক বিশিষ্ট ব্যক্তিৰ লগতে স্থানীয় লোকে অংশগ্ৰহণ কৰে। শ্ৰীভূমি জিলাতো বিশ্ব শিশু শ্ৰম বিৰোধী দিৱস পালন কৰা হয়। এই উপলক্ষে শ্ৰম বিভাগৰ ফালৰ পৰা শ্ৰীভূমি চহৰত শিশু শ্ৰম বিৰোধী সজাগতা সৃষ্টিৰ উদ্দেশ্যে মাইকযোগে ব্যাপক প্ৰচাৰ অভিযান চলোৱা হয়। শ্ৰম বিভাগ আৰু শিশু কল্যাণৰ ক্ষেত্ৰত কাম কৰা স্বেচ্ছাসেৱী সংস্থা UDCৰ সহযোগিতাত শ্ৰীভূমি চহৰৰ বিভিন্ন স্থানত সজাগতা কাৰ্যসূচী ৰূপায়ণ কৰা হয়। স্বেচ্ছাসেৱী সংস্থাটোৱে এটা বিবৃতিত প্ৰকাশ কৰে যে ৰাজ্যত শিশু শ্ৰমিক সমস্যাই জটিল ৰূপ ধাৰণ কৰিছে। ব্ৰহ্মপুত্ৰ উপত্যকাৰ চাহ বাগিচাসমূহৰ পৰা আৰম্ভ কৰি নগৰৰ ব্যস্ত ধাবা, গেৰেজ আৰু গৃহস্থলীৰ কাম কাজলৈকে সকলো ঠাইতে শিশু শ্ৰমিক দেখা পোৱা যায়। দৰিদ্ৰ, বানপানী আৰু সুযোগৰ অভাৱৰ বাবে বহু শিশু শ্ৰমিক হিচাপে দায়িত্ব পালন কৰিবলগীয়া হৈছে, যাৰ বাবে তেওঁলোকৰ শিক্ষা আৰু সুৰক্ষিত শৈশৱৰ মৌলিক অধিকাৰ লংঘন হৈছে। শিশু শ্ৰমৰ বিৰুদ্ধে শূন্য সহনশীল নীতি গঢ়ি তোলাৰ বাবেও সংস্থাটোৱে বিবৃতিত প্ৰকাশ কৰে। কোনো শিশু বিপদজনক বা অবৈধ পৰিস্থিতিত কাম কৰাৰ খবৰ লাভ কৰিলে ৰাষ্ট্ৰীয় সহায়ক নম্বৰ 1098 অথবা অনলাইন পেঞ্চিল পৰ্টেলত অভিযোগ জনাবলৈ আহ্বান জনোৱা হৈছে। বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱসৰ লগত সংগতি ৰাখি আজি ডিব্ৰুগড় জিলাৰ মহিলা আৰু শিশু উন্নয়ন বিভাগৰ জিলা সংকল্প মহিলা সবলীকৰণ কেন্দ্ৰৰ উদ্যোগত তথা অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান, জিলা শিশু সুৰক্ষা গোট, চাইল্ডলাইন আৰু ডিব্ৰুগড় জিলা প্ৰশাসনৰ সহযোগত সজাগতা অনুষ্ঠানৰ আয়োজন কৰা হয়। জিলাখনৰ বিভিন্ন চাহ বাগিচা অঞ্চলত কিশোৰ কিশোৰী আৰু অভিভাৱকৰ মাজত এই সজাগতা অভিযানৰ আয়োজন কৰা হয়। এই সজাগতা সভাবোৰত সমল ব্যক্তিসকলে শিশু শ্ৰমৰ ক্ষেত্ৰত থকা বাধ্যবাধকতা, আইনী ব্যৱস্থা, বিপদত পৰা শিশুক উদ্ধাৰৰ বাবে থকা ব্যৱস্থাৱলীৰ ওপৰত আলোকপাত কৰে। ৰাজ্য চৰকাৰৰ নতুন মন্ত্ৰীসকলে বিভিন্ন জিলাৰ অভিভাৱক মন্ত্ৰী হিচাপে দায়িত্ব লাভ কৰাৰ পাছতে তেওঁলোকে সেই জিলাসমূহ ভ্ৰমণ কৰি বিভিন্ন উন্নয়নমূলক কাম কাজৰ খতিয়ান লয়। মন্ত্ৰীসকলে জিলা প্ৰশাসনৰ সৈতে সমন্বয় ৰক্ষা কৰি উন্নয়ন, সুশাসন আৰু সমৃদ্ধিৰ দিশত চৰকাৰৰ যাত্ৰাক গতিশীল কৰাৰ চেষ্টা চলায়। লখিমপুৰ জিলাৰ অভিভাৱক মন্ত্ৰী কেশৱ মহন্তই আজি জিলাখনৰ বিভিন্ন বিভাগৰ মুৰববীসকলৰ সৈতে পৰ্যালোচনা বৈঠকত ভাগ লয়। ওদালগুৰি জিলাৰ অভিভাৱক মন্ত্ৰী নীলিমা দেৱীয়ে জিলা আয়ুক্তৰ কাৰ্যালয়ত বিভিন্ন বিভাগৰ বিষয়াসকলৰ সৈতে পৰ্যালোচনা বৈঠকত অংশ লয়। বৈঠকত জনকল্যাণমূলক আঁচনিসমূহৰ ফলপ্ৰসূ ৰূপায়ণ, আন্তঃগাঁথনি উন্নয়ন, প্ৰশাসনিক দক্ষতা তথা জিলাখনৰ সামগ্ৰিক অগ্ৰগতিৰ দিশসমূহ আলোচনা কৰা হয়। মন্ত্ৰীগৰাকীয়ে জনসাধাৰণৰ সমস্যাসমূহ শীঘ্ৰেই সমাধানৰ বাবে সকলো বিভাগে সমন্বিত প্ৰচেষ্টাৰে কাম কৰাত গুৰুত্ব আৰোপ কৰে। অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ সভাকক্ষত আজি জ্যেষ্ঠ গীতিকাৰ সন্ধ্যা দেৱী, কণ্ঠশিল্পী মীনু বৰুৱা, গীতিকাৰ অভিনেতা জেতবন বৰুৱা আৰু গায়ক জয়ন্ত নাথক গীত ৰত্ন নগেন বৰা স্মাৰক সন্মান 2026 প্ৰদান কৰা হয়। গীতিকাৰ, সাহিত্যিক, সাংবাদিক নগেন বৰুৱাৰ মৃত্যুতিথি উপলক্ষে আয়োজিত এই অনুষ্ঠানত অসম সাহিত্য সভাৰ সভাপতি বসন্ত কুমাৰ গোস্বামীয়ে নগেন বৰা নিৰ্বাচিত গীত শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰে। সভাৰ আৰম্ভণিতে প্ৰয়াত নগেন বৰাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰা হয়। অনুষ্ঠানত ভূপেন হাজৰিকা আন্তৰ্জাতিক ফাউণ্ডেশ্যনৰ সম্পাদক ৰঞ্জন কুমাৰ দত্তই নিৰ্দিষ্ট বক্তাৰ ভাষণত নগেন বৰাৰ সৃষ্টিকৰ্মৰ ওপৰত আলোকপাত কৰে। শিৱসাগৰ আৰক্ষীয়ে মাৰণাস্ত্ৰ সৰবৰাহকাৰী এটা বৃহৎ চক্ৰৰ 4 সদস্যক আজি গ্ৰেপ্তাৰ কৰাৰ লগতে আন 3 সোধা পোছাৰ বাবে আটক কৰে। আৰক্ষীৰ জালত পৰা অস্ত্ৰ সৰবৰাহকাৰী কেইজন হ'ল শিৱসাগৰ চহৰৰ গণকপট্টিৰ অচিন্ত বৰুৱা, কাৰ্বি আংলং জিলাৰ খটখটিৰ অমৰ দাস, শিৱসাগৰ চেৰেকাপাৰৰ বিক্ৰম বৰুৱা আৰু ভাটিয়াপাৰাৰ পাপু দাস বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে এই চক্ৰটোৰ পৰা এটা হস্তনিৰ্মিত পিষ্টল উদ্ধাৰ কৰিছে। এই সন্দৰ্ভত শিৱসাগৰ জিলাৰ আৰক্ষী অধীক্ষক

0: আইদুল ইসলাম বৰাই এদৰে কয়।
1: বিভিন্ন জায়গাত অপারেশন চলোৱা হয়, তাৰ মাজত কিছুমান ব্যক্তিক আমি পিক আপ কৰিছে, মানে ইন্টাৰগেশ্যন কৰোঁতে আমি এজন ব্যক্তিক পালো, অচিন্ত বৰুৱা। তেখেতক আমি যেতিয়া সোধপোছ কৰিলো, তেখেতক আমাৰ চিকিউৰিটি ভিত্তিত আমি আৰু কিছুমান ব্যক্তিক, আৰু কেইজনমান ব্যক্তিক আমি পিক আপ কৰিলো। অমৰ দাস, ববী বিক্ৰম বৰুৱা, পাপু দাস, এই চাৰিজন ব্যক্তিক আমি পিক আপ কৰাৰ পিছত যেতিয়া সোধপোছ কৰিলো, তেতিয়া গম পালো যে তেওঁলোকে এটা আৰ্মড সৰবৰাহ যিটো চক্ৰ, তাৰ লগত তেওঁলোকে জড়িত আছে। আৰু ইয়াৰ ভিতৰতে যিজন অমৰ দাসৰ আৰু এটা নাম আছে জন মেচ, তেখেতৰ ঘৰ খটখটি, আৰু তেখেতৰ জৰিয়তে আৰ্মছটো নাগালেণ্ডৰ পৰা তেওঁলোকে আনি পেলাই শিৱসাগৰত আনিছিলে। শিৱসাগৰত আনোতে অচিন্ত বৰুৱা, ববী বিক্ৰম বৰুৱা, পাপু দাস তেওঁলোকে সহযোগ কৰিছিলে, আৰু অচিন্ত বৰুৱাই সেই আৰ্মছটো লুকুৱাই থৈছিলে। আৰু তেওঁ যিটো আমাক স্বীকাৰোক্তি দিলে, তাৰ ভিত্তিত এটা অপাৰেশ্যন চলোৱা হ'ল। অপাৰেশ্যন চলাই ডিব্ৰুগড় জিলাৰ পৰা এই আৰ্মছটো যিটো লুকুৱাই থৈছিলে, সেই আৰ্মছটো আমি ৰিকভাৰী কৰিছোঁ ইতিমধ্যে।
0: ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সমিতিৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই আজি ডিব্ৰুগড়তো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত 12 বছৰৰ বিশ্বাস, উন্নয়ন আৰু জনকল্যাণ বিষয়ক এটা মত বিনিময় অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰীৰ দূৰদৰ্শী পদক্ষেপ আৰু সময় উপযোগী নীতি নিৰ্ধাৰণৰ ফলত দেশে আজি বিশ্বত সুকীয়া স্থান লাভ কৰা বুলি উল্লেখ কৰে। সংবাদমেলত জিলা সভাপতি দুলাল বৰা, ৰাজ্যৰ কেবিনেট মন্ত্ৰী বিমল বৰা আৰু ৰামেশ্বৰ তেলী, বিধায়ক তৰংগ গগৈ আৰু চক্ৰধৰ গগৈকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত আছিল। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা টৰণ্ট ষ্টেডিয়ামত গ্ৰুপ বিৰ এখন খেলত সহ আয়োজক দেশ কানাডা বছেনিয়া হাৰ্জেগভনিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 12:30 বজাত অনুষ্ঠিত হ'ব। দুয়োখন দেশ প্ৰথমবাৰৰ বাবে বিশ্বকাপ প্ৰতিযোগিতাত মুখামুখি হ'ব। গ্ৰুপ এৰ খেলত আজি দক্ষিণ কোৰিয়াই চেক ৰিপাব্লিকক এখন উত্তেজনামূলক খেলত 2-1 গ'লৰ ব্যৱধানত পৰাস্ত কৰে। ইয়াৰ পূৰ্বে যোৱা নিশা মেক্সিকো মহানগৰী এছটেকা ষ্টেডিয়ামত অনুষ্ঠিত প্ৰতিযোগিতাৰ উদ্বোধনী খেলত মেক্সিকোৱে দক্ষিণ আফ্ৰিকাক 2-0 গ'লত পৰাস্ত কৰে। যোৱা নিশা মেক্সিকো মহানগৰীত ফিফা বিশ্বকাপ 2026 প্ৰতিযোগিতাৰ এটা বৃহৎ সমাৰোহেৰে মুকলি কৰা হয়। উদ্বোধনী অনুষ্ঠানত গোলকীয় সংগীত আৰু সংস্কৃতিক প্ৰতিফলিত কৰি শাকিৰা আৰু বাৰ্নাবয়ে প্ৰতিযোগিতাৰ আনুষ্ঠানিক গীত দাই দাই পৰিৱেশন কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। আজি বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱস, ৰাজ্যৰ ঠায়ে ঠায়ে বিভিন্ন কাৰ্যসূচীৰে দিৱস উদযাপন। অভিভাৱক মন্ত্ৰী হিচাপে দায়িত্ব লাভ কৰাৰ পাছত মন্ত্ৰীসকলৰ বিভিন্ন জিলাৰ উন্নয়নমূলক কাম কাজৰ খতিয়ান। শিৱসাগৰ আৰক্ষীৰ মাৰণাস্ত্ৰ সৰবৰাহকাৰীৰ বৃহৎ চক্ৰৰ 4 জন সদস্যক গ্ৰেপ্তাৰ, 3 জনক সোধা পোছাৰ বাবে আটক। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি কানাডা বছনিয়াৰ মুখামুখি। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45 শুনিবলৈ পাব। এয়া আকাশবাণী গুৱাহাটী মহাবাহু কৃষি জগত।
2: প্ৰিয় শ্ৰোতা নমস্কাৰ। আৰম্ভ কৰিছোঁ আজিৰ কৃষি জগত। মই ভাস্কৰ জ্যোতি আচাৰ্য, আৰু আজি আমি যি বিষয়ে আলোচনা কৰিবলৈ লৈছোঁ সেয়া হৈছে মৌ পালন স্বাৱলম্বিতাৰ এক সম্ভাৱনাময় পথ। আমি গীতে মাতে এই মৌৰ কথা পাওঁ, মৌ মিঠা মাত, মই জানা জীৱন উৰণীয়া মৌ। আচলতে এই মৌ প্ৰকৃতিৰ পৰা আহৰণ কৰা এক যাদুকৰী সম্পদ বুলি ক'লেও ভুল নহয়। আৰু মানুহৰ সভ্যতাৰ স্তৰে স্তৰে মানুহ যিমান আগবাঢ়িছে, তাৰে ভিতৰত যিবিলাক যাদুকৰী বস্তু তাৰ ভিতৰত এক হৈছে মৌ। আৰু মৌৰ সোৱাদ যিয়ে এবাৰ পাইছে সি পাহৰিব নোৱাৰে। গতিকে এই মৌ পালন মানুহৰ এক স্বাৱলম্বনৰ এক সুন্দৰ পথ, সেই বিষয়ে আজি আমি আলোচনা কৰিবলৈ লৈছোঁ। এই বিষয়ত আলোচনা কৰিবলৈ আমাৰ সৈতে আজি উপস্থিত হৈছেহি ডক্টৰ হিমাদ্ৰী ৰাভা।
3: নমস্কাৰ।
2: এখেত কৃষি বিজ্ঞান কেন্দ্ৰ ওদালগুৰি জিলাৰ বিষয়বস্তু বিশেষজ্ঞ। লগতে আছে শ্ৰী খেমৰাজ গৌতম, এগৰাকী মৌ পালক হিচাপে তেখেতে সফলতা লাভ কৰিছে। আজি আমি এই বিষয়তে বিভিন্ন কথা পাতিবলৈ লৈছোঁ। এতিয়া আৰম্ভণিতেই প্ৰশ্নটো মনলৈ আহিছে, এতিয়া মৌ হৈছে প্ৰকৃতিৰ এক অংশ, আমি বিভিন্ন বেলেগ বেলেগ ভিডিঅ'তো আমি দেখিবলৈ পাওঁ কেনেকৈ খুব হাবিৰ মাজলৈ গৈ মৌ পাৰি আনে মানুহে, কি কষ্টকৰ। কিন্তু মৌ পালন আকৌ এক বিজ্ঞানসন্মত ব্যৱস্থা, পোহ মনোৱা হয় মৌখিনিক। গতিকে এই মৌ পালন বুলিলেনো কি বুজায় আচলতে?
3: মৌ পালন বুলিলে বিজ্ঞানসন্মতভাৱে আমি মৌ পালন কৰি তাৰ পৰা মৌ জোল আহৰণ কৰা, নাইবা মৌ মম বা সীতা বা রয়্যাল জেলি, প্রোপোলিস আদিবোৰ যদি আমি তাৰ

0: পৰা আহৰণ কৰিব পাৰোঁ সেইখিনিকে আমি মৌ পালন বুলি ক'ব পাৰোঁ। আৰু এই মৌ পালন হ'ল অতি লাভজনক এক গৃহ উদ্যোগ যাৰ দ্বাৰা মানুহে বিভিন্ন গ্ৰামাঞ্চলৰ মানুহে কৰি বিশেষভাৱে উপযোগী হয়।
1: হয়, এতিয়া মই খেমৰাজ ডাঙৰীয়াক সুধিব বিচাৰিছোঁ, আপুনি নিজে বহু বছৰৰ পৰা মৌ পালন কৰি আহিছে, কিমান বছৰ হ'ল আপোনাৰ মৌ পালন কৰা?
2: মই ট্ৰেইনিংবিলাক লৈ প্ৰশিক্ষণ লৈ মই কাম কৰা 3 বছৰ হৈছে বৰ্তমান।
1: হয় হয়, আৰু এতিয়া আপুনি নিজে এই কাৰ্যত জড়িত থাকি আপুনি অসমত মৌ পালনৰ সম্ভাৱনা কেনেকুৱা দেখিছে?
2: ভাল প্ৰশ্ন কৰিছে। আমাৰ অসমৰ জলবায়ু আৰু আমি আমাৰ যোনপিনে আমি মৌ পালনৰ এতিয়া কৰি আছোঁ, আমাৰ এই ভৈৰৱকুণ্ড বা অৰুণাচল যোনটো বৰ্ডাৰ আমাৰ,
1: হয় হয়,
2: সেইখিনি বিভিন্ন গছ গছনিৰে ভৰা,
1: ওদালগুৰি জিলাৰ বাসিন্দা,
2: ওদালগুৰি জিলাৰ, সেই গতিকে যিমানবোৰ দেখিলোঁ বা চাবলৈ গ'লোঁ বা মৌ মাখি পালনৰ ইচ্ছা কৰি চাবলৈ গ'লোঁ বেলেগে মৌ পালন কৰা, সেইবিলাক দেখিবলৈ ইপিনে বহুত সুন্দৰ পৰিৱেশ, মৌ মাখিৰ কাৰণে যথেষ্ট আহাৰৰ ব্যৱস্থা তেওঁলোকে তাত বিচাৰি পায়। আৰু 3 বছৰ যোনটো এটা অভিজ্ঞতা, সেই অভিজ্ঞতাত কি পালোঁ যে মৌ মাখি পুহিলে বা যোনে মৌ মাখি পুহে বা মৌ মাখিৰ যোনটো ব্যৱসায়ত মানুহে নামি পৰে বা খেতি পথাৰত নামি পৰে তেতিয়া যথেষ্ট তাৰ লাভ যথেষ্ট দেখা পালোঁ।
1: হয়,
2: অলপ কষ্টকৰো আছে, সেইবুলি পিছত আমি ভাল মৌ পাওঁ। আৰু আমাৰ ওদালগুৰি জিলা হিচাপে বা অসমৰ জলবায়ু হিচাপে আমাৰ বহুত সুন্দৰ পৰিৱেশ মৌ পালনৰ কাৰণে এতিয়ালৈকে মই নিজে কৰি এইটো কথা মই এতিয়া গম পাইছোঁ।
1: আপুনি কৈছে যে কষ্টকৰ হয়, কিন্তু কষ্টকৰ হ'লেও যদি উপযুক্ত প্ৰশিক্ষণৰ মাজেদি যদি আগবাঢ়ে এটা সময়ত সেই কষ্টখিনি খুব সহজ যেন
2: হয়
1: হৈ পৰে নিশ্চয়। মৌ পালনৰ পৰা আমি কি কি লাভ হয় আমাৰ
0: হয়, আমিতো গম পাইছোঁ ইতিমধ্যে যে মৌ পালন কৰি আমি মৌজোল আহৰণ কৰিব পাৰোঁ, তাৰ লগতে কিছুমান প্ৰসাধন সামগ্ৰী প্ৰস্তুত কৰা কোম্পানীয়ে মমটো ৱেক্স বুলি যিটো কয় সেই মমটো মৌচাকখন তাৰ পৰা যিখিনি মম পায় সেয়া ব্যৱহাৰ কৰে। তাৰোপৰি ৰয়েল জেলি বা প্ৰপলিচ বা মৌৰ যিটো বিষটো আমাক পিন্ধিলে যিটো আমি অনুভৱ কৰোঁ সেই বিষটোৰ কিছুমান ঔষধ বনায়, গতিকে সেইবোৰ আমি বিক্ৰী কৰিব পাৰোঁ। তাতকৈ অতি গুৰুত্বপূৰ্ণ এটা কাম কৰি আছে এই মৌখিনিয়ে মৌমাখিখিনিয়ে, সেইটো হ'ল আমাৰ পৃথিৱীত যিমানখিনি আমি খাদ্য খাই আছোঁ বা শস্য উৎপাদন হৈ আছে তাৰে 80% পৰাগযোগ সংযোগ হৈ পেলাইহে ফলবোৰ উৎপাদন হয়, আৰু তাৰে 80% কাম কৰে মৌমাখিয়ে। মৌমাখিয়ে পৰাগ সংযোগ কৰাৰ ফলতহে সেই ফলৰ উৎপাদন হয়। যদি আমি আমি যদি এনে ধৰি লওঁ যে পৃথিৱীৰ পৰা মৌমাখি বিলুপ্ত হৈ গ'ল হয়, তেতিয়া আমি খুব বেছি 4-5 বছৰহে জীয়াই থাকিব পাৰিম মানৱ সমাজ, তাৰপিছতে আমি খাদ্যৰ অভাৱত মৃত্যুমুখলৈ আগবাঢ়ি যাম।
1: গতিকে মৌমাখিয়ে আমাক জীয়াই ৰাখিছে বুলি
0: জীয়াই ৰাখিছে নিশ্চিত হয়,
1: কেৱল মানুহেই নহয় গোটেই পশু পক্ষী সমাজক জীয়াই ৰাখিছে
0: গোটেইখিনিকে।
1: হয়, গতিকে অকণমানি মৌটোৱে আমাক কিমান আমাক সহায় কৰি আছে পৃথিৱীক। এতিয়া এই মৌ পালনৰ কাৰণে কেনে কেনে কি কি আহিলাৰ প্ৰয়োজন হয়? সাধাৰণতে আমি দেখোঁ এটা বাকচ এটা থাকে, তাৰ উপৰিও কওকচোন।
2: মৌমাখি পালনৰ ক্ষেত্ৰত প্ৰথমতেতো আমাৰ আমি যোনখিনি জেগাত মৌমাখি পালন কৰিম 2-3 কিলোমিটাৰ এৰিয়া ধৰক আমি তাতে মানে কেমিকেল ফ্ৰী হ'ব লাগিব, চিধা কথাত ক'ব গ'লে
1: বিশুদ্ধ হ'ব লাগে,
2: বিশুদ্ধ কিয়নো জলবায়ু বিশুদ্ধ হ'ব লাগিব, কোনো ধৰণৰ তেনেকুৱা কেমিকেল ব্যৱহাৰ নকৰা, যদি খেতিও আছে তো খেতিবিলাকত নেচাৰেল হিচাপে তেনেকুৱা জেগাত আমি প্ৰথমটো আমাৰ সেইটো প্ৰথম ষ্টেপটো এইটোৱে, যদি তেনেকুৱা জেগা আছে তেনেকুৱা জেগাত আপুনি বক্সটো পাবই, বক্স আপুনি বজাৰত কিনিবলৈও পাব
1: বা মিস্ত্ৰী হতুৱাই কৰাই ল'ব পাৰে,
2: ভাৰতীয় মৌ পালিব পুহিবৰ কাৰণে এ টাইপ বক্স আনি তাতে আমি মৌমাখিবোৰ জংঘলৰ পৰা হওক বা কাৰোবাৰ ঘৰত আহিছে তেনেকৈ ধৰি লৈ আহি বাকচত ৰাখি আমি তেনেকৈ পুহিব পাৰিম।
1: হয়, এই আহিলাবিলাকৰ খৰচ কিমান পৰিব একো একোটা বাকচত? ধৰক
2: আহিলাবিলাকৰ বক্সৰ আপোনাৰ 2100-2200 টকা তেনেকুৱা ভিতৰত
1: একোটা
2: বাকচত। তাৰপিছত তাতে আহিব আপোনাৰ কেপ লাগিব আমাক, টুপি,
1: হয় হয়,
2: টুপি 300-400 তেনেকুৱাই পৰে, অনলাইনতো পোৱা যায়।
1: হয়, আমি দেখিবলৈ পাইছোঁ ঠিক সেই আমি কোভিডৰ সময়ত যি PPE কিট দেখিছিলোঁ ঠিক তেনেকুৱা ধৰণৰ পোচাক কিছুমান পিন্ধি মৌ পালকসকল আগবাঢ়ে।

0: হয়, তেনেকুৱা পিন্ধি ল'লে মৌ মাখিখিনিয়ে প্ৰথম অৱস্থাত মানুহৰ গোন্ধটো যদি চিনি নাপায় তেতিয়াহ'লে খুব আক্ৰমণ কৰে, খঙাল হৈ থাকে। কিন্তু যদি নিজৰ মালিকক চিনি পোৱা হৈ যায় তেতিয়াহ'লে এই আক্ৰমণটো অলপ কমি যায়, তেওঁৰ গোন্ধটো চিনি পোৱা হৈ যায়। আৰু যদি নিয়মিতভাৱে সেই মৌ পালন মৌ চাকটোক যত্ন লৈ থাকে, চোৱা চিতা কৰি থাকে, তেতিয়াহ'লে বৰ বিশেষ আক্ৰমণ নকৰে। কিন্তু তথাপিও আমি সেই পোচাকযোৰ পিন্ধাটো জৰুৰী।
1: আৰু এটা কথা মাজতে মই কওঁ, মৌ মাখি যেতিয়া মানুহক বিন্ধে, যেতিয়া ষ্টিংটো দিয়ে, তেতিয়া মৌ মাখি গুচি যোৱাৰ পিছত মৌ মাখি মৰি যায় ষ্টিংটো এৰি যোৱাৰ পিছত। সেইকাৰণে আমি মানে গ্ৰছবিলাক বা সেইবিলাক পোচাক আমি ব্যৱহাৰ কৰিব লগা হয়। আৰু ষ্টিং দিয়াটোতো ভালে, বি ভেনমৰ কাম কৰে, কিন্তু মৰি যোৱাটো অলপ দুখজনক। সেইকাৰণে আমি পোচাকবিলাক ব্যৱহাৰ কৰোঁ।
2: তাৰমানে মৌ মাখিটোৱে বিন্ধি আমাক আঘাত কৰে, নহয় নিজে মৰে,
0: নিজে মৰে। কাৰণ সেই হোমডাল হ'ল আচলতে কণী পৰা এটা অস্ত্ৰ আছিলে, সঁজুলি আছিলে, যিটো সেইটো ডেভেলপ নহয়, নহৈ পেলাই এডাল হোল হৈ থাকি যায়, আৰু সেইডালে আমাৰ শত্ৰুক মানে সেইডাল আক্ৰমণ কৰিবলৈ ব্যৱহাৰ কৰে। কিন্তু সেইডাল হ'ল ছালৰ লগত জড়িত, নিজৰ ছালৰ লগত জড়িত, যিহেতু বিন্ধিলে সেইডাল ছিঙি যায়, ওলাই আনিব নোৱাৰে,
2: ওলাই আনিব নোৱাৰে।
0: এতিয়া সঁজুলিৰ ক্ষেত্ৰত মই আৰু কেইটামান সংযোগ কৰিব বিচাৰোঁ। এতিয়া উৰণি টুপি বা বক্সটোৰ কথা জানিলোঁ, তাৰ লগতে আমাৰ ধোঁৱা ভাটি লাগে, এই স্মকাৰ বুলি কয়, সেইটো ধোঁৱা ভাটিৰে আমি ধোঁৱা দি ল'লে সেই উত্তেজনাটো অলপ কমাই ল'ব
2: পাৰোঁ,
0: হয়, তেতিয়া আমি তাক হাত লগাব সুবিধা হয়। তাৰ লগতে চুৰি কটাৰী লাগে, তাৰপিছত হয় আৰু হাত মোজা লাগিব, তাৰপিছত আমাৰ ষ্টেণ্ড এডাল থাকে, সেই মৌ বাকচটো য'ত বহাম আমি ৰাখিবৰ কাৰণে সেই ষ্টেণ্ড এডাল থাকে, আপুনি লোহাৰো পাব পাৰোঁ বা কাঠ বা বাঁহৰো আমি বনাই ল'ব
2: পাৰোঁ।
0: সেইটো বিজ্ঞানসন্মত প্ৰযুক্তিত সেইটো নাহে, কিন্তু বহুতে ঘৰুৱাভাৱে কৰি আহিছে, গতিকে তেওঁলোকে তেনেকৈ ৰখা দেখা যায়। কিন্তু বিজ্ঞানসন্মতভাৱে যদি আমি শিকাবলৈ যাওঁ তেতিয়াহ'লে এই চাৰিটা খুঁটা থকা বা এটা খুঁটা থকা ষ্টেণ্ডত ৰখাটো জৰুৰী। আৰু তাৰ তলত আমি এটা পাত্ৰত পানী বা কেৰাচিন তেল বা এনেকুৱা ধৰণৰ কিবা বস্তু দি পেলাই আমি ৰাখিব লাগে, যাতে তাত পৰুৱা উঠি নাযায় বা আক্ৰমণ নকৰে, সেইটো কাৰণে ষ্টেণ্ডটো দৰকাৰ
2: হয়। এতিয়া এই সেই যিটো বাকচৰ কথা কৈছে, আৰ্হি বাকচটো, তাৰ আকাৰটো কিমান ডাঙৰ হয়?
1: এইটো চাইজ এপ্ৰক্সিমেট ক'বলৈ গ'লে
2: 11x12
1: হ'লে এক ফুট হৈ গ'ল, 1x মানে 12x11 এইটো হিচাপত, এ টাইপ বক্সটো এতিয়া সেই হিচাপত বনাই।
2: গতিকে সেই এটা বাকচৰ পৰা কিমানমান উৎপাদন হ'ব, মানে এজনে কিমানটা বাকচলৈকে ৰাখিব পাৰে?
1: এপ্ৰক্সিমেটলি এটা বাকচৰ পৰা যদি আমাৰ চাৰিওপিনে বিভিন্ন খাদ্য আছে, মৌ মাখিৰ কাৰণে ফুল আছে বা বিভিন্ন চব্জি বা খেতি, যিকোনো যদি বিভিন্ন ধৰণৰ যদি তাত খেতি আছে, তাৰ পৰা যদি মৌ মাখিৰ কালেকশ্যন কৰিবলৈ যদি সুবিধা পায়, তো এবাৰত আমি 3 কিলো এটা বাকচৰ পৰা,
0: এইটো সঁচৰ লগতো প্ৰজাতিৰ লগতো নিৰ্ভৰ কৰিব। কিন্তু ভাৰতীয় সঁচ এটা থাকে, সেই ভাৰতীয় সঁচ বা এপিচেৰেনা বুলি কয়, ইণ্ডিয়ান যিটো হানিবি, সেইটোৰ পৰা 3-4 কেজি পোৱা যায়।
2: আৰু বহুতে হয়, আৰু সেই 3-4 কেজি হ'বলৈ কিমান সময়ৰ প্ৰয়োজন হয়?
1: এবাৰ হাৰ্ভেষ্ট কৰাৰ পিছত যদি মই ক'লো প্ৰথমতে যে আধাৰ যোনটো আহাৰ খাবলৈ যদি যথেষ্ট আছে, 1 মাহৰ পৰা 1.5 মাহৰ ভিতৰত 3-4 কেজি
2: মৌ গোট খাই যায়। হয়, এইখিনিতে মই অকণমান মাজতে এটা প্ৰশ্ন সুধিছোঁ, এতিয়া যিহেতু 3-4 কেজিৰ কথা কোৱা হৈছে, কোনোবাই ব্যৱসায়িকভাৱে কৰিব, গতিকে বৰ্তমান মৌৰ বজাৰ দৰ কিমান চলি আছে?
0: লিটাৰত 800 পৰা 1000 লৈকে 1 কেজিত,
2: 1 কেজিত, গতিকে 4 লিটাৰ হ'লে 3200 টকা। আৰু তেনেকুৱাকৈ যদি এটা বাকচৰ পৰা, আৰু যদি কেওফালে খুব ভাল ফুল চুল আছে, আহাৰ আছে মৌ মাখিৰ উপযোগী, তেতিয়াহ'লে কেইবাটাও বাকচলৈকে কৰিব পাৰে,
0: এবছৰ পৰ্যন্ত এবছৰত এটা বাকচৰ পৰা 8-10 কেজিলৈকে পাব পাৰিব, খুব ভালকৈ যদি কৰে। তেনেকৈ 10টা বাকচ যদিও খুব কমকৈ হ'লেও কৰে, তেতিয়াহ'লে তেওঁৰ যথেষ্ট লাভ।
2: আৰু
0: এটা ইয়াতে কথা মই সংযোগ কৰিব বিচাৰিম, এতিয়া মৌ পালনটো হ'ল, মই কৈছোঁ, পৰম্পৰা সংযোগ কৰাই, গতিকে আমি যদি সৰিয়হৰ খেতি কৰিছোঁ বা তিলৰ খেতি কৰিছোঁ বা মাটিমাহ মগুমাহ কৰিছোঁ, তাত যদি আমি এনেকুৱা মৌ বাকচ ৰাখিব পাৰোঁ, তেতিয়াহ'লে মৌৰ জোলটোতো পালোৱে ইমানখিনি, তাৰোপৰি এই শস্যৰ উৎপাদন যথেষ্ট পৰিমাণে বৃদ্ধি কৰি দিয়ে।
2: এতিয়া তেনেকুৱা এটা মৌ পালনৰ কাৰণে উপযোগী কেনেধৰণৰ শস্য বা গছ গছনি ৰোৱা দৰকাৰ?

0: এতিয়া বিভিন্ন ধৰণৰ আমি শাক পাচলি বা শস্য আমি কৰিব পাৰোঁ। তাৰোপৰি এইটো আমি সদায় মনত ৰাখিব লাগিব যে মৌ শাক মৌ শস্য বুলি যদি আমি কওঁ, আমি সদায় এইটো মনত ৰাখিব লাগিব যাতে গোটেই বছৰ ধৰি সেই মৌ মাখিখিনি চাৰিওফালে সেই খাদ্য শস্যবোৰ থাকে, যাতে মৌ মাখিয়ে গোটেই বছৰ সেই খাদ্য পাই থাকিব পাৰে। যেনেকে ধৰক বতৰ সলনি হৈ থকা হিচাপত আমাৰ বিভিন্ন ধৰণৰ শাক পাচলি বা শস্যবোৰ আমি পাওঁ, গছ গছনি পাওঁ। যেনে ধৰক এতিয়া বহাগৰ মাহত আমি আম কঁঠাল এইবোৰ পাইছোঁ বা বিভিন্ন ধৰণৰ ফল ফলবিলাক পাইছোঁ, ফুলবিলাক পাইছোঁ। তেনেকে বিভিন্ন ধৰণৰ শাক পাচলিবিলাকো আমি কৰোঁ, তাৰে ফুলবিলাকেও যথেষ্টখিনি খাদ্য যোগান ধৰিব। তাৰপিছত আমি ঠাণ্ডাৰ দিনত দেখোঁ সৰিয়হৰ খেতি বা লাই শাক কবি এইবোৰ কৰিছে। তেনেকে নিমপাত নিম গছ হওক বা জলফাই গছ হওক, অমৰা হওক বা বেলি ফুলৰ খেতি হওক, এনেকুৱা যিকোনো খেতিয়ে এই খাদ্য যোগান ধৰে মৌ মাখিৰ কাৰণে।
1: হয়, খেতি বা তেনেধৰণৰ গছ গছনিবিলাক চৌপাশে
0: ৰাখিব লাগে,
1: মৌ পালনৰ কাৰণে সুবিধা হয়। আৰু কিছুমান এনেকুৱা ফুলো থাকে যিবিলাকৰ ফল হয়তো মানুহে নাখায় কিন্তু খুব ফুলে, যেনে উদাল গছত খুব ফুল ফুলে, গমাৰি গছত খুব ফুল ফুলে, তেনেধৰণৰ গছবিলাকো ৰুব পাৰে।
0: শতদল পদ্ম আছে, তেনেকুৱা কিছুমান ফুল আছে, সেইবোৰ বহুত মৌ মাখি আকৰ্ষিত কৰে।
1: হয়, এতিয়া আপুনি প্ৰজাতিৰ কথা কৈছে, এটা যিটো ভাৰতীয়, সেইটোকে আমাৰ কৃষকসকলক সেইটোকে আপুনি নিশ্চয় পৰামৰ্শ দিব সেই জাতটোৰ কথা। এতিয়া আহোঁ যে কৰ্মযোগ অনুসৰি এতিয়া কৰ্মী মৌৰ কামবিলাকৰ বিষয়ে ক'ব নেকি?
0: আচলতে যিকোনো পতংগৰ জীৱন চক্ৰটো এনেকুৱা যে মৌমাক মানে প্ৰথমতে পূৰ্ণাংগ অৱস্থাত যদি ধৰোঁ, মৌমাখিৰ ক্ষেত্ৰতে উদাহৰণস্বৰূপে ক'ব পাৰোঁ যে মৌমাখি প্ৰথমবাৰ মাখিজনী থাকিলে, সেই মাখিয়ে বা ৰাণীজনী কণী পাৰিব, যিবোৰ কোষ থাকিব মৌচাকত সেই তাতে কণী পাৰিব, কণীৰ পৰা পলু হ'ব, পলুবিলাকৰ পৰা আকৌ লেটালৈ ফৰ্ম হ'ব, লেটাৰ পৰা আকৌ মৌ মাখি হৈ তাৰ পৰা ওলাই আহিব। এতিয়া কোষবিলাকৰ পৰা যেতিয়া মৌ মাখিটো ওলাই আহিব, তাৰ পৰা প্ৰায় 7-8 দিনলৈকে তেওঁলোকক ধাতৃ মৌমাখি বুলি কোৱা হয়। এই ধাতৃ মৌমাখিখিনিক ইংৰাজীত আমি নাৰ্ছ বুলিও ক'ব পাৰোঁ। আমাৰ যেনেকে মানৱ সমাজত আমি বিভিন্ন ধৰণৰ কাম ভাগ কৰি পেলাই চলিছোঁ, ধৰক হস্পিটেল আছে, পুলিচ ষ্টেচন আছে, বা পহৰা দিয়া তেনেকে আছে, তেনেকে ইয়াতো তেওঁলোকৰ কামবোৰ ভাগ কৰা আছে। এতিয়া ৰাণীজনীয়ে কণী পৰা কাম কৰে, ৰাণীৰ বাহিৰে বেলেগে কাম কণী নাপাৰে, কণী পাৰিব নোৱাৰে। তাৰোপৰি তাত মতা মৌ আছে আৰু মাইকী মৌ আছে। এতিয়া মাইকী মৌখিনিক কৰ্মী মৌ বুলি কোৱা হয়। এতিয়া সেই নামটোৰ পৰা আমি গম পাওঁ যে তাহাঁতিয়ে অকল কামখিনি কৰে, যিখিনি কাম কৰিব লাগে। এতিয়া সেই কৰ্মী মৌখিনিৰ ভাগবোৰ এনেকুৱা ধৰণৰ যে ধাতৃ মৌ বুলি ক'লোৱেই, সেয়া 7 দিনলৈকে যিখিনি বয়সৰ মৌমাখি থাকে, সেই মৌমাখিখিনিয়ে ৰাণীজনীৰ কাৰণে আহাৰ বনোৱা, ৰাণীজনীক খুওৱা, ৰাণীক সদায় ৰয়েল জেলি খুৱায়, ৰাজকীয় মৌখিনিহে খুৱায়। তাৰপিছত পোৱালিখিনিৰ পোহপালন কৰা, তাৰপিছত চাকখন চাফ চিকুণ কৰা, আৰু যাতে বতাহ চলাচল ভালকৈ হৈ থাকে, মানে এয়াৰ কণ্ডিশ্যন বুলি আমি যদি ক'ব পাৰোঁ ইংৰাজীত কওঁ, তেনেকুৱা ধৰণৰ গোটেইখিনি ব্যৱস্থাপনা এই কৰ্মী মৌখিনি ধাতৃ মৌখিনিয়ে কৰি থাকে। 7 দিনীয়া 2-7 দিনীয়া মৌ মাখিখিনিয়ে এইখিনি কাম কৰে। তাৰপিছত 7 দিনৰ পাছৰখিনিয়ে প্ৰায় 7-12 দিনলৈকে যিখিনি বয়সৰ মৌ থাকে সেইখিনিক আমি পহৰাদাৰী মৌ বুলি ক'ব পাৰোঁ। এইখিনিয়ে আমাৰ যেনেকে শত্ৰু বুলি যদি ধৰে প্ৰথম মানুহখিনিয়ে আমি চুবলৈ যাওঁ, গতিকে মানুহখিনিক আক্ৰমণ কৰা, নাইবা চৰাই চিৰিকটিয়ে আক্ৰমণ কৰে, চৰাই চিৰিকটিক খেদোৱা, নাইবা তাত বিভিন্ন ধৰণৰ শত্ৰু আহিব পাৰে, পঁইতাচোৰা, জেঠী, কুদুবৰল, এইবিলাকৰ পৰা যাতে বাঁহটো ৰক্ষণাবেক্ষণ দিব পাৰে তাৰ কাৰণে কাম কৰে। তাৰ পাছৰ বয়সৰখিনিয়ে আকৌ খাদ্য সন্ধানকাৰী হিচাপে কাম কৰে। সেইখিনিয়ে প্ৰায় 3 কিলোমিটাৰ দূৰলৈকে বিচাৰি যায় ক'ত ক'ত খাদ্য আছে। সেই মৌমাখিখিনিয়ে বিভিন্ন ৰঙৰ প্ৰতি আকৰ্ষিত হয়, বিশেষকৈ হালধীয়া ৰঙৰ প্ৰতি, যেনেকে বেলি ফুল বা সৰিয়হৰ প্ৰতি আকৰ্ষিত হৈ খাদ্য বিচাৰি যায়। এতিয়া সেই খাদ্য বিচাৰি যোৱাৰ দিশৰ এটা তেনেকে বিচাৰি যায়। তাৰপিছত যেতিয়া নিজৰ খাদ্য সন্ধান পায়, সন্ধান পোৱাৰ পাছত পুনৰ বাহলৈ উভতি আহে, উভতি অহাৰ পাছত তেওঁ তাহাঁততকে বয়সত অলপ বেছি সেই মৌমাখিখিনিক সেইটো বস্তু জনায়, সেইখিনিক কয় সংগ্ৰহকাৰী মৌমাখি। এতিয়া সেই সংগ্ৰহকাৰী

0: মৌমাখিখিনিয়ে মৌমাখিখিনিক এতিয়া জনাবলৈ, এতিয়া আমি যেনেকে এতিয়া অসমীয়া ভাষাত কথা পাতি আছো বা নিজৰ মাতৃভাষাত কথা পাতো, তেনেকে তাহাঁতিও এই সন্ধানকাৰীখিনিয়ে সংগ্ৰহকাৰীখিনিক বুজাব বুজায় আৰু সেই বুজোৱা ভাষাটোকে কয় নৃত্য। এতিয়া সেই নৃত্যটো দুবিধ তিনিবিধ থাকে। এতিয়া প্ৰধান প্ৰধানকৈ এটা হ'ল ঘূৰণীয়া নৃত্য কৰে। ঘূৰণীয়া নৃত্য কৰা মানে হ'ল তিনি কিলোমিটাৰৰ ব্যৱধানত এই খাদ্যখিনি আছে, শস্যটো আছে, হয়, গতিকে সেইফালে যাব পাৰি। তাৰপিছত কেতিয়াবা অসমীয়া চাৰিটোৰ নিচিনাকেও নচা দেখা যায়, তাৰ মানে হ'ল তিনি কিলোমিটাৰতকৈ অলপ দূৰলৈ আছে আৰু সেই দিশটোও দেখাই দিয়ে যে এই ধৰণে যাব লাগে বুলি, সেই তেনেকুৱা কিছুমান থাকে। তাৰপিছত আকৌ কিছুমান কাচি জোনৰ নিচিনাকেও নৃত্য কৰে, সেইটো এটা বেলেগ তেনেকে বুজায়। এই নৃত্য প্ৰদৰ্শন কৰিয়ে ইজনে ইটোৱে সিটোক বস্তুটো বুজায়।
1: খুব আকৰ্ষণীয় আৰু মনোগ্ৰাহী, আৰু মৌমাখিৰ গোটেই জীৱন কালটো তেওঁলোকৰ কৰ্ম পদ্ধতি ইমান প্ৰণালীবদ্ধ, সেয়া আচলতে আমি সকলোৱে শিকিব লাগে। আৰু প্ৰকৃতিৰ যে কি এক মানে আজব পৃথিৱী আৰু তেওঁলোকৰ ভাষা, সেয়া খুব আকৰ্ষণীয়, খুব ভাল লাগিল আচলতে কথাখিনি শুনি। এতিয়া আপুনি তাৰ মাজতে ক'লে যে শত্ৰুৰ কথা, এতিয়া মৌমাখিৰ শত্ৰু বা বেমাৰ আজাৰ নিশ্চয় হয়, সেই বিষয়ে কি ক'ব ক্ষীৰমাছ ডাঙৰীয়াই?
2: শত্ৰু কথাটো বাইদেউ ক'লে, জেঠী এটা আছে, জেঠীও খায়, মৌমাখিকে খায় জেঠীয়ে, এটা এটা কৰি বাকী পৰুৱাৰ কথা ক'লে। আচল বেমাৰটো হ'ল মৌমাখি পালনত মই যোনটো পালোঁ, মৌ পোক বুলি কয়, ইংৰাজীত ৱক্স মথ বুলি কয়, ভিতৰত এটাৰে এটা পখিলা আহি কণী পাৰি যায়, সেই কণীটোৰ পৰা এই মানে ৱক্স মথটো উৎপন্ন হয় আৰু গোটেই মৌচাকত পিঠিত বহি থাকে আৰু মৌমাখি, এইটো এটা। আৰু পালো মই ডায়েৰিয়া হয় মাজে মাজে,
1: সেইবিলাক হলে মোৰ গুণাগুণ নষ্ট হ'ব পাৰে, এই বেমাৰবিলাকৰ পৰা কেনেকৈ হাত সাৰিব পাৰি?
0: হয়, এতিয়া প্ৰথম কথা হ'ল আমি সদায় মনত ৰাখিব লাগে, আমি যেতিয়া মৌ পালন কৰিছোঁ, ক্ষমৰাজ ডাঙৰীয়াই কৈছে যে কষ্টকৰ হয়, তথাপিও মই কওক এইটো আমি যিসকলৰ মাটি নাই, মাটি কম আছে বা কম খৰচত কৰিব পাৰে বা যিসকলে বেলেগ কাম কৰে কিন্তু তাৰ পাছতো সময় উলিয়াই এইখিনি কৰিব পাৰে, মৌ পালন বা নিবনুৱা হওক বা ছাত্ৰ ছাত্ৰীসকলেও কৰিব পাৰে ঘৰত। গতিকে আমি এইবোৰ কৰোঁতে, মৌ পালন কৰোঁতে এটাই মন কৰিব লাগিব যে আমি সময়মতে পৰীক্ষা কৰি থাকিব লাগিব, নিৰীক্ষণ কৰি থাকিব লাগিব যাতে তাত কোনোবা কিবা পোক পৰুৱা সোমাইছে নেকি, জেঠী বা পঁইতাচোৰা সোমাইছে নেকি বা কিবা বেলেগ অসুবিধা পাইছে নেকি, সেইটো আমি সময়ে সময়ে নিৰীক্ষণ কৰি থাকিব লাগিব। সেইটোৱেই মৌ পালনৰ প্ৰধান অস্ত্ৰ। গতিকে আমি যদি দেখিছোঁ ইয়াত কিবা সোমাইছে, আমি ততাতৈয়াকৈ সেইখিনি পৰিষ্কাৰ কৰি দিব লাগিব। আৰু এটা ইয়াত অতি শুনি ভালপোৱা এটা কথা হ'ল যে মৌ মাখিখিনিয়ে নিজৰ মালিকক সদায় জনায় যে মোৰ এটা সমস্যা হৈছে, সদায় মালিকে গম পায় যে ওচৰত কি কৰে মৌমাখিখিনিয়ে মূৰৰ ওচৰত ঘূৰি থাকে, জনায় যে মোৰ আমাৰ মানে সমস্যা হৈছে। গতিকে আপুনি যদি গৈ পেলাই, হয়, যদি গৈ পেলাই আপুনি বাকচটো নিৰীক্ষণ কৰে, নিশ্চয়কৈ আপুনি দেখিব তাত কিবা এটা নহয় কিবা এটা সমস্যা
1: আছে, মৌটো আহি মোৰ ওচৰত ঘূৰি আছে,
0: ঘূৰি আছে। হয় হয়, তাৰপিছত আৰু লগতে আমি এনেকুৱা ঠাইত বাকচটো ৰাখিব লাগে যাতে ৰাতিপুৱা ৰ'দটো পৰে কিন্তু গোটেই দিনটো ৰ'দ পৰি নাথাকে, গৰম নাপায় ইমান, ৰাতিপুৱা ৰ'দ যাক পাবই লাগিব আৰু বতাহ ডাইৰেক্ট যাতে নাপায়, তাৰ কাৰণে ওচৰত অলপ গছ গছনি লাগিব কিন্তু একেবাৰে মুখতো গছ গছনি থাকিব নালাগে যাতে ওলোৱা সোমোৱাত বাধা পায়, অলপ মুকলিকে ৰাখিব লাগিব,
1: বতাহৰ প্ৰবল সোঁতটোৱে যাতে আহি পেলাই বাকচটোত
0: নালাগে, নালাগে। গতিকে আৰু ওচৰে পাজৰে পানীৰ উৎস থাকিব লাগিব যাতে পানী দৰকাৰ হ'লে তাৰ পৰা পায় সহজে। হয়, আৰু আমি যদি দেখিছোঁ যে তাত আৰু ৱেক্স মথৰ বা মম পতংগৰ আক্ৰমণ হৈছে, আমি সেইবোৰ মৌচাকখন ফ্ৰেমে সৈতে উলিয়াই আনি এইবোৰ চাফা কৰি দিব লাগিব, ৰ'দত দিব লাগিব, আৰু এই যে মম মাইট বুলি কৈছে চাহী, সেয়া যদি আক্ৰমণ দেখিছোঁ, আমি কিছুমান এলকহল চুৱেপ পাওঁ, সেয়া কপাহত লগাই মুচি দিব লাগিব বা তলত তলিচা পীৰা এখন থাকে মোৰ বাকচটো একেবাৰে তলৰ অংশ, তাৰ তলত আমি যদি কিবা এলকহল দি দিওঁ তাত কেতিয়াবা সেই মাইটবিলাক সৰি পৰি তাত লাগি ধৰিব, তেতিয়া আমি তলিচা পীৰাখন

0: চাফা ভাবিব পাৰোঁ। এনেকুৱা কিছুমান কৰিব পাৰোঁ আৰু কিছুমান দৰৱো পোৱা যায়, মায়েটৰ কাৰণে থাইমল বুলি এটা মেডিচিন আছে, সেইটো আমি স্প্ৰে কৰিব পাৰোঁ। আৰু কিন্তু তথাপিও আমি যিহেতু ঘৰত আমি কোনো ধৰণৰ ৰাসায়নিক বস্তু ব্যৱহাৰ নকৰাকৈ কৰিব বিচাৰিম, দৰৱ কোনো ব্যৱহাৰ নকৰাকৈ। থাইমলটো বাৰু প্লেণ্ট বেছড হয়, প্ৰাকৃতিকভাৱে পোৱা, কিন্তু বাকী যিবোৰ স্প্ৰে থাকে আমি বিৰত থকাই ভাল। খুব কম পৰিমাণে যদি হৈছে আমি নিৰীক্ষণ কৰি থাকিলে কম সময় মানে কম হতেই আমি ধৰা পেলাব পাৰিম। গতিকে সেনে ক্ষেত্ৰত আমি ৰ'দ দিয়া বা গৰম পানী দি মোচা চাফা কৰা সেইখিনি কৰিলেই ভাল।
1: তাৰমানে কেতিয়াবা জেঠী বা পঁইতা চৰাইবিলাক যদি সোমায় মৌমাখিখিনি নিজেতো আক্ৰমণ কৰিবই, কিন্তু কেতিয়াবা হয়তো মানুহৰ সহায় ঋতুকালীন পৰিচালনা মানে ঋতু অনুসৰি তাৰ পৰিচালনা পৰিচৰ্যাবোৰ বেলেগ বেলেগ হয় নেকি? হেমৰাজ ডাঙৰীয়াই কি ক'ব?
2: নিশ্চয়, কিয়নো এতিয়া বাৰিষা বুলি ক'ব লাগিব, বাৰিষাত ৰসৰ অভাৱ হয়, নাটনি হয়, কিয়নো বৰষুণ আহি থাকে, বৰষুণত ৰস নাপায় মৌমাখিয়ে। তো তেতিয়া বাৰিষাৰ সময়ত আমি তেওঁলোকক যদি আছে ঘৰত আমি মৌ ৰসে দিব পাৰোঁ, যদি নাই তেনেহ'লে চিৰা বা চেনি পানী যোনটো বুলি কয় সেইটো এটা ৰেচিপি আছে, সেই হিচাপত বনাই পৰিচৰ্যা তেনেকৈ তাক দিব লগা হয়, কিয়নো বেছিকৈ বৰষুণ হৈ থাকিলে খাদ্যৰ অভাৱ হয়। তো বাৰিষাত সেইধৰণে তাক চাব পাৰি, আৰু ঠাণ্ডা দিনৰ ছিজন বুলি কোৱা যোনটো মৌমাখিৰ কাৰণে সেইটোত তেওঁলোকে যথেষ্ট খাদ্যও থাকে, সুন্দৰ কামো কৰে, আৰু তেতিয়া তেওঁলোকে ব্যস্ততা বহুত থাকে, সেইকাৰণে আমি ঠাণ্ডাৰ দিনত ইমান বিশেষ পৰিচৰ্যা মাত্ৰ সময়মতে যোনটো বাকচত আমি মৌ পুহিছোঁ সেই বাকচটো সময়মতে নিৰীক্ষণ কৰাটো অতিকৈ জৰুৰী।
1: খেমৰাজ ডাঙৰীয়া আৰু এটা কথা জনাব নেকি, মানে মৌমাখিৰ জীৱন কাল বিষয়ে কিমান দিনলৈ জীয়াই থাকে, বা কেতিয়াবা এনেকুৱাও হয় নেকি বোলে মৌমাখি পৰিমাণত কমি যোৱাত আপুনি দেখিছে?
2: হয়, নিশ্চয়কৈ মৌমাখি বাৰিষাৰ সময়ত মৌমাখিয়ে 4-6 সপ্তাহলৈ জীয়াই থাকে গৰমৰ দিনত, আৰু ঠাণ্ডাৰ দিনত যেতিয়া ঠাণ্ডা পৰে ঠাণ্ডাৰ দিনত 4-6 মাহলৈকে বাচি থাকে, আৰু কুইনজনী ৰাণীজনী 2-5 বছৰলৈকে জীয়াই থাকে। আৰু মতা মৌ বুলি কয় যিটো দ্ৰোণ বুলি কওঁ আমি, 1-2 মাহলৈকে তেওঁ জীয়াই থাকে, তাৰপিছত নিজে মৰি যায়।
1: এতিয়া ৰাণী বুলি যে কৈছে আপুনি 2-5 বছৰ পৰ্যন্ত জীয়াই থাকে, তেওঁ সুকীয়া হয় নেকি?
2: তেওঁ দেখাত সুকীয়াই হয়, অলপ চব মৌমাখিতকৈ অলপ বেলেগ, ডাঙৰ, অলপ দীঘল, ৰাণী হয় যেতিয়া, ৰাণী টাইপৰ, ৰাণী নিচিনাই দেখে,
1: ৰাণী নিচিনাই
2: আমি তেনেকৈ দেখোঁ, ৰাণীয়ে দেখোঁ। তো ইমান গোটেই কলনীবিলাক তেওঁৰ হিচাপতে চলাই লৈ গৈ আছে। তো ৰাণীজনী 3 বছৰলৈকে তেওঁ কাম কৰে, আৰু 3 বছৰলৈকে ৰাণীজনীয়ে সুন্দৰ কাম কৰায়, কিন্তু 3 বছৰ পাৰ হোৱাৰ পিছত অলপ বয়স হৈ যায়, তেতিয়া কাম কমি আহে,
0: কাম মানে কণী পৰাটো,
2: কণী পৰাটো কামটো তেওঁ নোৱাৰা হয় লাষ্ট। লাহে লাহে বয়স বাঢ়ি যোৱাৰ পিছত যেনেকৈ মানুহৰ হয় ঠিক তেনেকৈ ব্যৱস্থাত মৰি যায়।
1: মৌমাখি
2: এটা ক'বলৈ গ'লে এতিয়া এইটো নেচাৰেল হয়, মৌমাখি যেতিয়া এটা বাকচত আছে তাৰ সময় হোৱাৰ পিছত ভাগ হৈ যায়, এইটো নেচাৰেলি।
0: এই ৰাণী মৌ ৰাণী মৌমাখিৰজনীৰ কথা ওলাই আছে, গতিকে ৰাণী মৌ বয়স হোৱাৰ লগে লগে এইটো কোৱা হৈছে যে কণী পাৰিবলৈ অপাৰক হৈ যায়, আৰু তেতিয়াই কি কৰে, ভাবে যে মই সন্যাস ধৰ্ম ল'ব লাগে আৰু এওঁলোকে নিজে এতিয়া চলিব, মই আঁতৰি যাওঁ। তেতিয়া কি হয়, সেই ক্ষেত্ৰত আকৌ দুটামান কৰ্মী মৌ বা মতা মৌয়ে ভাবিব এই ৰাণীগৰাকীয়ে আমাক ইমান দিন ৰাখি থাকি আমাক চালে, গতিকে তেওঁক অকলে যাব দিম নে, গতিকে কেইটামানে ভাগ হৈ পেলাই সেই ৰাণী মৌজনীৰ লগত গুচি যায়। তাৰপিছত কি হয়, এতিয়া এওঁলোককতো নতুন ৰাণী এজনী লাগিব, গতিকে এই বুঢ়ী ৰাণীজনীয়ে আচলতে দি থৈ যায় আদেশ দি থৈ যায় যে তহঁতি নতুন ৰাণী বনা, গতিকে সেই নতুন ৰাণীৰ কাৰণে এটা নবনায়, মানে কোষত কণী নাপাৰে, কেইবাটাও কণী পাৰে, প্ৰথমতে মতা মৌৰ কোষ বনায়, মতা মৌ তাত উৎপন্ন কৰায়, মতা মৌখিনি মৌমাখি যেতিয়া ওলাই আহে তেতিয়াই ৰাণী মৌমাখি উৎপাদন কৰিবৰ কাৰণে প্ৰস্তুতি চলায়। এতিয়া ৰাণীৰ কাৰণে কেইবাকেও কেণ্ডিডেট থাকে বুলি ক'ব লাগিব, এতিয়া তাৰে সেইকেইটাক ৰয়েল জেলিটো খুৱাই থাকে, আৰু খুওৱাৰ পাছত যিগৰাকী ৰাণীয়ে আগতে ওলাই আহিব পাৰে সেই কোষৰ পৰা, সেই ৰাণীজনীয়ে আকৌ বাকীখিনিক আদেশ দিয়ে যে মই ৰাণী হৈ গ'লো তহঁতক, গতিকে আৰু বেলেগ ৰাণীৰ প্ৰয়োজন।

0: জনাই বাকিকে তাইক নষ্ট কৰি দিয়ে। গতিকে নিজে ৰাণী হৈ যায়। ৰাণী হোৱাৰ পাছত সেই শাসন চলায়। গতিকে এনেকৈ চলি থাকে। আৰু এই ৰয়েল জেলিটোৱে আমি আকৌ মানুহে কি কৰিব পাৰোঁ, তাৰ পৰা সংগ্ৰহ কৰি ব্যৱসায়িক ভিত্তিত বিক্ৰী কৰিব পাৰোঁ। চৰা দামত পোৱা যায় আৰু এইটো কস্মেটিক্স বা ফাৰ্মাচিউটিকেলত ব্যৱহাৰ হয়।
1: আচলতে কথাবিলাক, মৌমাখিৰ কথাবিলাক খুব সাধু কথাৰ নিচিনা শুনিবলৈ খুব আকৰ্ষণীয়। এতিয়া আমাৰ অনুষ্ঠান সামৰণিৰ ফালেও আমি আগবাঢ়িছোঁ। এতিয়া গোটেই কথাখিনি পাতি আমি দেখিলোঁ যে প্ৰথম কথা হ'ল জলবায়ু, হয়নে? জলবায়ু খুব নিৰ্মল হ'ব লাগিব। ওচৰে পাজৰে ক'তো ইটা ভাটা, চাহ বাগান, কীটনাশক দ্ৰব্যৰ ব্যৱহাৰ, বায়ুমণ্ডল প্ৰদূষিত হৈ থকা সেই ধৰণৰ বাতাৱৰণ থাকিলে মৌ পালনটো আচলতে সম্ভৱ নহয়। কোনোবাই যদি কৰিব খোজেও তেতিয়াহ'লে হয়তো আধাতে বন্ধ কৰিব লাগিব। গতিকে একেবাৰে শেষত ইয়াৰ আৰ্থিক দিশৰ প্ৰতি আকৰ্ষিত হোৱাকে কৃষকসকললৈ কি বাৰ্তা আগবঢ়াব সামৰণিত?
0: মই এইটোৱে কওঁ, সকলোৱে যিসকলে খেতি কৰি আছে বা খেতি কৰা নাই কিন্তু মৌ পালনৰ ক্ষেত্ৰত আগ্ৰহী, সকলোৱে আগবাঢ়ি হওক। ছাত্ৰ ছাত্ৰী হওক, নিবনুৱা হওক বা কৰ্মত জড়িত হৈ থকা হওক, সকলোৱে মৌ পালন কৰিব পাৰোঁ। আমি নিজৰ পৰিৱেশৰ কাৰণে বা আমাৰ নিজৰ স্বাস্থ্যৰ কাৰণে, নিজৰ জীৱন নিৰ্বাহৰ কাৰণে আমি মৌ পালন কৰাটো দৰকাৰ। আৰু যিহেতু আমি গম পালোঁ যে মৌ পালনৰ ক্ষেত্ৰত আমি প্ৰায় প্ৰাকৃতিকভাৱে জৈৱিকভাৱে আমি খেতি কৰাটো প্ৰয়োজন, তাৰোপৰি কেতিয়াবা কিছুমান খেতিত আমি সকলোকে জৈৱিকভাৱে কৰিব ক'ব নোৱাৰোঁ। গতিকে তেওঁলোকে যাতে অবিষাক্ত কীটনাশকসমূহ ব্যৱহাৰ কৰিহে কৰে, বা ইয়াৰ মৌ পালনৰ এটা সময়ো থাকে যে মৌ মাখিবিলাক সদায় সক্ৰিয় হৈ থাকে ৰাতিপুৱা 9 বজাৰ পৰা 3 বজালৈকে দিনৰ। গতিকে সেই সময়ত যাতে কীটনাশক বা কেমিকেল পদাৰ্থবিলাক ব্যৱহাৰ কৰোঁতে বিৰত থাকে। গতিকে এইখিনি কৈ সকলোকে মৌ পালন কৰিবলৈ আগবাঢ়ি আহিবলৈ অনুৰোধ জনালোঁ।
1: আজি আপোনালোক দুয়োগৰাকী আহিলে, আমাক খুব ধুনীয়াকৈ কথাখিনি জনালে, তাৰ বাবে ধন্যবাদ জনালোঁ। আৰু আজিৰ অনুষ্ঠান ইমানতে সামৰিছোঁ।
2: ধন্যবাদ। শ্ৰোতাসকলে কৃষি জগত শুনিলে। আজিৰ বিষয় আছিল মৌ পালন স্বাৱলম্বিতাৰ এক সম্ভাৱনাময় পথ। আলোচনাটিত ভাগ ললে ডক্টৰ হিমাদ্ৰী ৰাভা আৰু খেমৰাজ গৌতমে। আলোচনাটিৰ আগ ধৰিলে ভাস্কৰজ্যোতি আচাৰ্যই, প্ৰযোজনা উৎপল বৰাৰ।

0: হাফিজা বেগম চৌধুৰী আৰু সংগীসকলৰ কণ্ঠৰ জিকিৰ শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ পাছৰ অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব। খন্তেক পাছত সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: মোৰ এজন জেডি চুবুৰীয়া আছে, গোটেই চুবুৰীয়াটোৱে চলাৰ পেনেল লগাই ললে, কিন্তু তেওঁ কোনোমতে বিশ্বাস কৰিব খোজা নাছিল যে সঁচাকৈ বিজুলী বিল শূন্য হ'ব পাৰে। মই কলো, বোপা, আঁচনিখনৰ নামেই হ'ল PM সূৰ্য ঘৰ মুফ্ত বিজুলী যোজনা। তাৰপিছত যেতিয়া এজন এজনকৈ সকলোৰে বিজুলী বিল শূন্য আহিবলৈ ধৰিলে, তেতিয়াই কলে এতিয়া লগাই দিওঁ তেন্তে। PM সূৰ্য ঘৰ মুফ্ত বিজুলী যোজনা যোগদান কৰিবলৈ পঞ্জীয়ন কৰক PM সূৰ্যঘৰ .gov.in ত।

আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল আজি বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱস ৰাজ্যৰ বিভিন্ন স্থানত শিশু শ্ৰমিক বিৰোধী সজাগতা অনুষ্ঠানৰ আয়োজন অভিভাৱক মন্ত্ৰী হিচাপে দায়িত্ব লাভ কৰাৰ পাছত মন্ত্ৰীসকলৰ বিভিন্ন জিলাৰ উন্নয়নমূলক কাম কাজৰ খতিয়ান ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সন্দৰ্ভত সাক্ষীৰ সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া অব্যাহত গুৱাহাটী অভিমুখে অহা পাঁচজন বাংলাদেশী নাগৰিকক মেঘালয়ত আটক আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি কানাডা বছনিয়াৰ মুখামুখি নমস্কাৰ এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা আৰু মোৰ সৈতে আছে বৰষা শৰ্মা আজি বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱস শিশুৰ অধিকাৰ ৰক্ষা আৰু শিশু শ্ৰমিক নিৰ্মূল কৰাৰ উদ্দেশ্যে প্ৰতি বছৰে ৰাষ্ট্ৰসংঘৰ বিশেষ সহযোগী শাখা আন্তৰ্জাতিক শ্ৰমিক সংস্থাৰ সহযোগত সমগ্ৰ বিশ্বতে এই দিৱস পালন কৰা হয় এই বছৰ এই দিৱসৰ বাণী হৈছে শিশু শ্ৰমিকৰ বাবে ৰঙা কাৰ্ড শিশুৰ বাবে ন্যায্য খেলা প্ৰাপ্তবয়স্কৰ বাবে মান্য কাম শিৱসাগৰৰ সহকাৰী শ্ৰম আয়ুক্তৰ কাৰ্যালয়ৰ উদ্যোগত তথা জিলা আইন সেৱা প্ৰাধিকৰণৰ সহযোগত আজি জিলা পৰিষদৰ কাৰ্যালয়ত বিশ্ব শিশু শ্ৰম বিৰোধী দিৱস পালন কৰা হয় অনুষ্ঠানত অতিৰিক্ত জিলা আয়ুক্ত গৌৰী প্ৰিয়া দেউৰীয়ে বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱস উপলক্ষে উপস্থিত সকলোকে শপতবাক্য পাঠ কৰোৱায় 14 বছৰ তলৰ শিশুসকলক শ্ৰমিক হিচাপে নিয়োগ কৰাৰ পৰা বিৰত থকা আৰু এই সম্পৰ্কে জনসচেতনতা বৃদ্ধিৰ পদক্ষেপ গ্ৰহণৰ লগতে শিশু অধিকাৰৰ সুৰক্ষা নিশ্চিত কৰা আৰু শিক্ষা গ্ৰহণৰ পথ প্ৰশস্ত কৰা আদি বিষয়ত গুৰুত্ব আৰোপ কৰি মননশীল আলোচনাৰ আয়োজন কৰা হয় সহকাৰী শ্ৰম আয়ুক্ত ব্ৰজেন বৰুৱাৰ সভাপতিত্বত আয়োজিত এই অনুষ্ঠানত

0: লে শিশু শ্রমৰ ক্ষেত্ৰত থকা বাধ্যবাধকতা আইনী ব্যৱস্থা বিপদত পৰা শিশুক উদ্ধাৰৰ বাবে থকা ব্যৱস্থাৱলী সন্দৰ্ভত আলোকপাত কৰে। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে ধেমাজি জিলাতো আজি বিশ্ব শিশু শ্ৰম বিৰোধী দিৱস উদযাপন কৰা হয়। ধেমাজি জিলা শ্ৰম বিষয়াৰ কাৰ্যালয় আৰু ধেমাজি ব্যৱসায়ী সংস্থাৰ যৌথ উদ্যোগত আৰু জিলাখনৰ বিভিন্ন চৰকাৰী বেচৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানৰ সহযোগত এই দিৱস উদযাপন কৰা হয়। দিৱস উপলক্ষে ধেমাজি মটৰ শ্ৰমিক ই ৰিক্সা সন্থাৰ উদ্যোগত সজাগতা সমদল কাৰ্যসূচী অনুষ্ঠিত হয়। ধেমাজি ব্যৱসায়ী সন্থা আৰু চেম্বাৰ্ছ অব কমাৰ্চ ধেমাজি জিলাই সজাগতা পত্ৰ বিতৰণ, দোকান প্ৰতিষ্ঠানসমূহত সজাগতামূলক পষ্টৰ সংলগ্নকৰণ আদি কাৰ্যসূচী ৰূপায়ণ কৰে। বিদ্যালয়সমূহতো এই দিৱসৰ সৈতে সংগতি ৰাখি কুইজ প্ৰতিযোগিতা, শপত গ্ৰহণ অনুষ্ঠান আদি বিভিন্ন সজাগতামূলক কাৰ্যসূচী অনুষ্ঠিত হয়। এই সভাত ভালেসংখ্যক বিশিষ্ট ব্যক্তিৰ লগতে স্থানীয় লোকে অংশগ্ৰহণ কৰে। শ্ৰীভূমি জিলাতো বিশ্ব শিশু শ্ৰম বিৰোধী দিৱস পালন কৰা হয়। এই উপলক্ষে শ্ৰম বিভাগৰ ফালৰ পৰা শ্ৰীভূমি চহৰত শিশু শ্ৰম বিৰোধী সজাগতা সৃষ্টিৰ উদ্দেশ্যে মাইক যোগে ব্যাপক প্ৰচাৰ অভিযান চলোৱা হয়। শ্ৰম বিভাগ আৰু শিশু কল্যাণৰ ক্ষেত্ৰত কাম কৰা স্বেচ্ছাসেৱী সংস্থা ওডিচিৰ সহযোগিতাত শ্ৰীভূমি চহৰৰ বিভিন্ন স্থানত সজাগতা কাৰ্যসূচী ৰূপায়ণ কৰা হয়। স্বেচ্ছাসেৱী সংস্থাটোৱে এটা বিবৃতিত প্ৰকাশ কৰে যে ৰাজ্যত শিশু শ্ৰমিক সমস্যাই জটিল ৰূপ ধাৰণ কৰিছে। ব্ৰহ্মপুত্ৰ উপত্যকাৰ চাহ বাগিচাসমূহৰ পৰা আৰম্ভ কৰি নগৰৰ ব্যস্ত ধাবা, গেৰেজ আৰু গৃহস্থালীৰ কামলৈকে সকলো ঠাইতে শিশু শ্ৰমিক দেখা যায়। দাৰিদ্ৰ, বানপানী আৰু সুযোগৰ অভাৱৰ বাবে বহু শিশু শ্ৰমিক হিচাপে দায়িত্ব পালন কৰিবলগীয়া হৈছে, যাৰ বাবে তেওঁলোকৰ শিক্ষা আৰু সুৰক্ষিত শৈশৱৰ মৌলিক অধিকাৰ লংঘন হৈছে। শিশু শ্ৰমৰ বিৰুদ্ধে শূন্য সহনশীল নীতি গঢ়ি তোলাৰ বাবেও সংস্থাটোৱে বিবৃতিত প্ৰকাশ কৰে। কোনো শিশু বিপজ্জনক বা অবৈধ পৰিস্থিতিত কাম কৰাৰ খবৰ লাভ কৰিলে ৰাষ্ট্ৰীয় সহায়ক নম্বৰ 1098 অথবা অনলাইন পেঞ্চিল পৰ্টেলত অভিযোগ জনাবলৈ আহ্বান জনোৱা হয়। শিশু শ্ৰমিক বিৰোধী দিৱসৰ দিনাই ৰাজ্যৰ শ্ৰম বিভাগে গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত অভিযান চলাই 7গৰাকী শিশু কিশোৰ শ্ৰমিকক উদ্ধাৰ কৰে। অভিযানকাৰী দলে 6 মাইলত অভিযান চলাই ঘৰুৱা কামত নিয়োজিত 3গৰাকী কিশোৰসহ এটি শিশু শ্ৰমিকক উদ্ধাৰ কৰে। তদুপৰি নুনমাটিৰ গেৰেজ আৰু কাৰ ৱাছ চেণ্টাৰত অভিযান চলাই দলটোৱে আন 3টি কিশোৰক উদ্ধাৰ কৰে। পাছত উদ্ধাৰ কৰা শিশুসকলক শ্ৰম বিভাগে শিশু কল্যাণ সমিতিক চমজাই দিয়ে। আনহাতে শিশুক শ্ৰমিক হিচাপে নিয়োজিত কৰাসকলৰ বিৰুদ্ধে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি শ্ৰম বিভাগৰ বিষয়াই সদৰি কৰে।
1: আজি আমি কামৰূপ মেট্ৰ' আৰু কামৰূপ গ্ৰাম্য বিশেষ ড্ৰাইভ লোৱা হৈছিলে আৰু তাত আমি কামৰূপ মেট্ৰ'ত আমি টোটেল 7জন শিশু শ্ৰমিক আৰু প্লাছ শিশু আৰু কিশোৰ শ্ৰমিক আমি বিভিন্ন ধৰণৰ ডমেষ্টিক আৰু কমাৰ্চিয়েল এৰিয়াত যেতিয়া ড্ৰাইভত যোৱা হ'ল তাত তেওঁলোকক উদ্ধাৰ কৰা হ'ল। এই 4জন ডমেষ্টিকৰ ভিতৰত 3গৰাকী কিশোৰী আৰু 1জন শিশু শ্ৰমিক তাতে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ। তেওঁলোকক CWC-ৰ আগত প্ৰডিউচ কৰা হ'ব আৰু সেই মৰ্মে তেওঁলোকক যোনে এমপ্লয় কৰি ৰাখিছিলে সেই তেওঁলোককো মতা হ'ব আৰু এটা উচিতভাৱে আইনী প্ৰক্ৰিয়াৰে এই তদন্তটো আগবাঢ়িব আৰু ইন দ্য মিন টাইম সেই শিশুসকলৰ তেওঁলোকৰ যি বায়লজিকেল পেৰেণ্টছ তেওঁলোককো সমন কৰা হ'ব আৰু CWC-ৰ তাত তেওঁলোকৰ ওপৰত তদন্ত কৰা হ'ব আৰু সেই মৰ্মে সেই শিশুসকলক আমি তেওঁলোকক যদি ভালদৰে সংস্থাপন দিবৰ বাবে শিক্ষা বা কিবা ব্যৱস্থা কৰিব পাৰি সেই বিষয়েও পৰৱৰ্তী পৰ্যায়ত চোৱা যাব।
0: শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি শুনক বৰষা শৰ্মাৰ পৰা।
2: ৰাজ্য চৰকাৰৰ নতুন মন্ত্ৰীসকলে বিভিন্ন জিলাৰ অভিভাৱক মন্ত্ৰী হিচাপে দায়িত্ব লাভ কৰাৰ পাছতে তেওঁলোকে সেই জিলাসমূহ ভ্ৰমণ কৰি বিভিন্ন উন্নয়নমূলক কাম কাজৰ খতিয়ান লয়। মন্ত্ৰীসকলে জিলা প্ৰশাসনৰ সৈতে সমন্বয় ৰক্ষা কৰি উন্নয়ন, সুশাসন আৰু সমৃদ্ধিৰ দিশত চৰকাৰৰ যাত্ৰাক গতিশীল কৰাৰ চেষ্টা চলায়। লখিমপুৰ জিলাৰ অভিভাৱক মন্ত্ৰী কেশৱ মহন্তই আজি জিলাখনৰ বিভিন্ন বিভাগৰ মুৰববীসকলৰ সৈতে পৰ্যালোচনা বৈঠকত ভাগ লয়। ওদালগুৰি জিলাৰ অভিভাৱক মন্ত্ৰী নীলিমা দেৱীয়ে জিলা আয়ুক্ত কাৰ্যালয়ত বিভিন্ন বিভাগৰ বিষয়াসকলৰ সৈতে পৰ্যালোচনা বৈঠকত অংশ লয়। বৈঠকত জনকল্যাণমূলক আঁচনিসমূহৰ ফলপ্ৰসূ ৰূপায়ণ, আন্তঃগাঁথনি উন্নয়ন, প্ৰশাসনিক দক্ষতা তথা জিলাখনৰ সামগ্ৰিক অগ্ৰগতিৰ দিশসমূহ আলোচনা কৰা হয়। মন্ত্ৰীগৰাকীয়ে জনসাধাৰণৰ সমস্যাসমূহ শীঘ্ৰেই সমাধানৰ বাবে সকলো বিভাগে সমন্বিত প্ৰচেষ্টাৰে কাম কৰাত গুৰুত্ব আৰোপ কৰে। রাজ্য চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগ তথা ধুবুৰী জিলাৰ অভিভাৱকৰ দায়িত্ব লাভ কৰা মন্ত্ৰী অশোক সিংঘলে আজি ধুবুৰী জিলা পৰিদৰ্শন কৰে। এই পৰিদৰ্শনকালত মন্ত্ৰীগৰাকীয়ে জিলাখনৰ বিভিন্ন বিভাগৰ বিভাগীয় মুৰববীসকলৰ সৈতে এখন পৰ্যালোচনা বৈঠকত অংশ লয়। জিলাখনত চলি থকা বিভিন্ন চৰকাৰী আঁচনি আৰু প্ৰকল্পসমূহৰ ৰূপায়ণৰ অগ্ৰগতি সন্দৰ্ভত

0: of them were all male counterparts from Bangladesh, and they were Sri Sohail Rana, the other one is Sri Chobi Ali, Sri Tashikul Islam, Sri Ziyadur Sheikh, and Sri Muhammad Nabi. All of them are.
1: ৰাজ্যৰ আন্ধাৰীৰ লগতে মৰিগাঁও জিলাতো অহা 28 জুনত 5 বছৰ বয়সৰ তলৰ শিশুসকলক পলিঅ' প্ৰতিষেধক সেৱন কৰোৱাৰ বাবে মৰিগাঁও জিলা স্বাস্থ্য বিভাগে ব্যৱস্থা গ্ৰহণ কৰিছে। আজি এই সন্দৰ্ভত মৰিগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অতিৰিক্ত জিলা আয়ুক্ত নীতিশ বৰাৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকত এই অভিযানৰ প্ৰস্তুতি সন্দৰ্ভত বিতংভাৱে আলোচনা কৰা হয়। গুৱাহাটী মহানগৰীৰ ভূটনাথ অঞ্চলৰ কালীপুৰত আজি পথৰ ওপৰত এডাল গছ বাগৰি পলাৰ ফলত এগৰাকী ছাত্ৰীৰ মৃত্যু হয়। নিহত ছাত্ৰীগৰাকী চৰাইদেউ জিলাৰ সোণাৰীৰ পৰিস্মিতা হাজৰিকা বুলি চিনাক্ত কৰা হৈছে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা টৰণ্টো ষ্টেডিয়ামত গ্ৰুপ বিৰ এখন খেলত সহ আয়োজক দেশ কানাডা বছনিয়া হাৰ্জেগোভিনাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 12:30 বজাত অনুষ্ঠিত হ'ব। দুয়োখন দেশ প্ৰথমবাৰৰ বাবে বিশ্বকাপ প্ৰতিযোগিতাত মুখামুখি হ'ব। গ্ৰুপ এৰ খেলত আজি দক্ষিণ কোৰিয়াই চেক ৰিপাব্লিকৰ এখন উত্তেজনামূলক খেলত 2-1 গ'লত ব্যৱধানত পৰাস্ত কৰে। ইয়াৰ পূৰ্বে যোৱা নিশা মেক্সিকো মহানগৰীৰ এষ্টেকা ষ্টেডিয়ামত অনুষ্ঠিত প্ৰতিযোগিতাৰ উদ্বোধনী খেলত মেক্সিকোৱে দক্ষিণ আফ্ৰিকাক 2-0 গ'লত পৰাস্ত কৰে। যোৱা নিশা মেক্সিকো মহানগৰীত ফিফা বিশ্বকাপ 2026 প্ৰতিযোগিতাৰ এটা বৃহৎ সমাৰোহেৰে মুকলি কৰা হয়। উদ্বোধনী অনুষ্ঠানত গোলকীয় সংগীত আৰু সাংস্কৃতিক প্ৰতিফলিত কৰি ছাকিৰা আৰু বাৰ্নাবয়ে প্ৰতিযোগিতাৰ আনুষ্ঠানিক গীত ডাই ডাই পৰিৱেশন কৰে। কাৰ্যসূচীত মেক্সিকোৰ চহকী সংগীতক প্ৰতিফলিত কৰি আলেজেণ্ডা ফাৰ্নাণ্ডেজ, লীলা ডনছ, বেলিণ্ডায়ে মাহজুৰি চলিবলগীয়া এই প্ৰতিযোগিতাৰ মুকলি অনুষ্ঠানত গীত পৰিৱেশন কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। আজি বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱস। ৰাজ্যৰ বিভিন্ন স্থানত শিশু শ্ৰমিক বিৰোধী সজাগতা অনুষ্ঠানৰ আয়োজন। অভিভাৱক মন্ত্ৰী হিচাপে দায়িত্ব লাভ কৰাৰ পাছত মন্ত্ৰীসকলৰ বিভিন্ন জিলাৰ উন্নয়নমূলক কাম কাজৰ খতিয়ান। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাৰ্ষ্ট্ৰেক্ট আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সন্দৰ্ভত সাক্ষীৰ সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া অব্যাহত। গুৱাহাটী অভিমুখে অহা 5 জন বাংলাদেশী নাগৰিকক মেঘালয়ত আটক। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি কানাডা বছনিয়াৰ মুখামুখি। সন্ধিয়াৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি 7:10 বজাত শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিউজ বাতৰি আগবঢ়াইছে উৎপল বৰাই।
1: ভাৰত সঞ্চাৰ নিগম লিমিটেডত খালি হোৱা 100টা জুনিয়ৰ টেলিকম অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 16,400 টকাৰ পৰা 40,500 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী টেলিকমিউনিকেশ্যনছ, ইলেক্ট্ৰনিক্স, কম্পিউটাৰ, ইনফৰ্মেশ্যন টেকনলজি, ইনষ্ট্ৰুমেণ্টেশ্যন, ৰেডিঅ' ইঞ্জিনিয়াৰিং আৰু ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, ইয়াৰে যিকোনো এটা শাখাত BE বা BTech ডিগ্ৰী থকা হ'ব লাগিব, নাইবা ইলেক্ট্ৰনিক্স বা কম্পিউটাৰ ছায়েন্স বিষয়ত MSc ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে BSNL.co.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 4 জুলাই। ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডে 11,127টা এছিষ্টেণ্ট লোকো পাইলট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ আৰম্ভণিতে মাহে 19,900 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে ফিটাৰ, ইলেক্ট্ৰিচিয়ান, ইনষ্ট্ৰুমেণ্ট মেকানিক, মিলৰাইট, মেইণ্টেনেঞ্চ মেকানিক, মেকানিক ৰেডিঅ' এণ্ড TV, ইলেক্ট্ৰনিক্স মেকানিক, মেকানিক মটৰ ভেহিকল, ৱায়াৰমেন, ট্ৰেক্টৰ মেকানিক, আৰ্মেচাৰ এণ্ড কইল ৱাইণ্ডাৰ, মেকানিক ডিজেল, হিট ইঞ্জিন, টাৰ্ণাৰ, মেচিনিষ্ট, ৰেফ্ৰিজাৰেশ্যন এণ্ড এয়াৰ কণ্ডিশ্যনিং মেকানিক, ইয়াৰ যিকোনো ট্ৰেডত ITR চাৰ্টিফিকেট থকা হ'ব লাগিব, নাইবা মেকানিকেল, ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিক্ছ বা অট'মোবিল ইঞ্জিনিয়াৰিং ইয়াৰ যিকোনো শাখাত ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 14 জুন।

0: ইণ্ডিয়ান এয়াৰফৰ্চে ফ্লাইং ব্ৰাঞ্চ, গ্ৰাউণ্ড ডিউটি টেকনিকেল ব্ৰাঞ্চ আৰু গ্ৰাউণ্ড ডিউটি নন টেকনিকেল ব্ৰাঞ্চত খালী হোৱা পদ পূৰাবৰ বাবে এফকেট 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। পদৰ সবিশেষ, প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু বয়স আদি বিতং তথ্য তথা আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 19 জুন। কৰ্মচাৰী চয়ন আয়োগে ভাৰত চৰকাৰৰ বিভিন্ন বিভাগত খালী হোৱা 12,256টা গ্ৰুপ বি আৰু গ্ৰুপ চি পদ পূৰাবৰ বাবে কম্বাইণ্ড গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যন 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰ পদৰ বাবে প্ৰাৰ্থী মেথমেটিক্স বিষয়ত উচ্চতৰ মাধ্যমিক পৰ্যায়ত কমেও 60% নম্বৰ পাই উত্তীৰ্ণ হোৱাৰ উপৰিও স্নাতক হ'ব লাগিব নাইবা ষ্টেটিষ্টিক্স বিষয়লৈ স্নাতক হ'ব লাগিব। ষ্টেটিষ্টিকেল ইনভেষ্টিগেটৰ গ্ৰেড 2 এই পদৰ ক্ষেত্ৰত প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথমেটিক্স, ইকনমিক্স, ডেম'গ্ৰাফি, পপুলেশ্যন ষ্টাডিজ, অপাৰেশ্যনছ ৰিচাৰ্চ, ইনফৰ্মেশ্যন টেকনলজি, কম্পিউটাৰ ছায়েন্স, কম্পিউটাৰ ইঞ্জিনিয়াৰিং, কম্পিউটাৰ টেকনলজি, কম্পিউটাৰ এপ্লিকেশ্যনছ, ডেটা ছায়েন্স বা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স ইয়াৰে যিকোনো বিষয়লৈ স্নাতক হ'ব লাগিব। আনবোৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থী স্নাতক হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট ssc.nic.in। আবেদনৰ শেষ তাৰিখ 22 জুন। নিয়োগ বাতৰি ইমানেই।
1: প্ৰিয় শ্ৰোতা, আজি নিশা 10 বজাত ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে বিশেষ অনুষ্ঠান আমাৰ প্ৰাণৰ ভূপেন হাজৰিকাত শুনিবলৈ পাব ডক্টৰ পৰমানন্দ মজুমদাৰৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ। অনুষ্ঠানটিৰ পৰিকল্পনা, পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক এটি বৃন্দগান, গীতিকাৰ কৌস্তুভমণি শইকীয়া।

0: কৌস্তুভ মণি শইকীয়াৰ ৰচিত বৃন্দগান শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই পুলক গগৈ। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ'য়ে ফ্ৰান্সৰ নিজ চহৰত পৰহিলৈ ভাৰত উদ্ভাৱন অনুষ্ঠান মুকলি কৰিব। ভাৰত কৃত্ৰিম বুদ্ধিমত্তা অভিযানে আজি ভাৰিয়া নামৰ ফুলক সহজলভ্য আৰু প্ৰাসংগিক উন্নত কৃত্ৰিম বুদ্ধিমত্তাৰ ভিডিঅ' প্ৰস্তুতৰ এটা আৰ্হি মুকলি কৰে। কলকাতাত অহা 17 জুলাইৰ পৰা 19 জুলাইলৈ ছাংঘাই সহযোগিতা সংস্থাৰ সভ্যতা আলোচনা মঞ্চৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হ'ব। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা টৰণ্টো ষ্টেডিয়ামত গ্ৰুপ বিৰ এখন খেলত সহ আয়োজক দেশ কানাডা বস্নিয়া হাৰ্জেগোভিনাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আৰু মহিলা টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ উদ্বোধনী খেলত আজি আয়োজক দেশ ইংলেণ্ড শ্ৰীলংকাৰ মুখামুখি হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ'য়ে ফ্ৰান্সৰ নিজ চহৰত পৰহিলৈ ভাৰত উদ্ভাৱন অনুষ্ঠান মুকলি কৰিব। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে আজি নতুন দিল্লীত সাংবাদিকৰ আগত এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে এই অনুষ্ঠানত ভাৰতৰ পৰৱৰ্তী প্ৰজন্মৰ উদ্ভাৱন, ব্যৱসায়িক প্ৰস্তাৱ আৰু গোলকীয় স্বাৰ্থৰ সৈতে জড়িত উদ্ভাৱনসমূহ প্ৰদৰ্শন কৰা হ'ব। শিক্ষামন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে যে শিক্ষা বিভাগে 1000 প্ৰস্তাৱৰ ভিতৰত 120টা ষ্টাৰ্টআপক এই অনুষ্ঠানৰ বাবে নিৰ্বাচিত কৰে। শ্ৰীপ্ৰধানে কয় যে 13টা খণ্ডক বিশেষভাৱে অগ্ৰাধিকাৰ দিয়া এই ষ্টাৰ্টআপসমূহ ভাৰতৰ 20খন শীৰ্ষ প্ৰতিষ্ঠানৰ সৈতে জড়িত হৈ আছে। শিক্ষামন্ত্ৰীগৰাকীয়ে ফ্ৰান্সত হ'বলগীয়া এই ধবজাবাহী অনুষ্ঠানৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মুখ্য বৈজ্ঞানিক পৰামৰ্শদাতা অধ্যাপক অজয় সুদ আৰু শিক্ষা মন্ত্ৰালয়ৰ শীৰ্ষ বিষয়াসকলৰ উপস্থিতিত ভাৰত উদ্ভাৱনৰ বাবে গুৰুত্বপূৰ্ণ তথ্যপাতি সদৰি কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিত্তীয় অন্তৰ্ভুক্তিকৰণ আৰু উদ্যোগীকৰণৰ পৰা শিক্ষা, স্বাস্থ্যসেৱা, অনাময় ব্যৱস্থা, গৃহ নিৰ্মাণ, ক্ৰীড়া, বিজ্ঞান, প্ৰশাসন আদি বিভিন্ন ক্ষেত্ৰত মহিলাসকলে এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে বুলি উল্লেখ কৰিছে। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত তেওঁ কয় যে ড্ৰোন প্ৰযুক্তিৰ দৰে ক্ষেত্ৰসমূহত মহিলাৰ সক্ৰিয় অংশগ্ৰহণে সুযোগ আৰু বিকাশৰ যাত্ৰাক নতুন গতি প্ৰদান কৰিছে। তেওঁ কয় যে যোৱা 12 বছৰত NDA চৰকাৰে মহিলাৰ বিকাশৰ দিশটোক সৰ্বাধিক অগ্ৰাধিকাৰ দিছে। ভাৰত কৃত্ৰিম বুদ্ধিমত্তা অভিযানে আজি ভাৰিয়া নামৰ সুলভ, সহজলভ্য আৰু প্ৰাসংগিক উন্নত কৃত্ৰিম বুদ্ধিমত্তাৰ ভিডিঅ' প্ৰস্তুতৰ এটা আৰ্হি মুকলি কৰে। নতুন দিল্লীত এই আৰ্হি মুকলি কৰি ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি

মন্ত্ৰালয়ৰ সচিব এছ কৃষ্ণনে কয় যে ভাৰতৰ কৃত্ৰিম বুদ্ধিমত্তাৰ যাত্ৰাত এই আৰ্হিৰ উন্মোচন মাইলৰ খুঁটি হিচাপে বিবেচিত হৈছে। তেওঁ কয় যে এই আৰ্হিয়ে গৱেষণাৰ সামৰ্থ্য বৃদ্ধি কৰাৰ লগতে থলুৱাভাৱে বিকশাই তোলা কৃত্ৰিম বুদ্ধিমত্তাৰ দক্ষতা আৰু এই ক্ষেত্ৰত এটা পৰিৱেশতন্ত্ৰ গঢ়ি তোলাৰ ক্ষেত্ৰত চৰকাৰৰ দায়বদ্ধতা প্ৰতিফলিত কৰে। ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে জানিবলৈ দিছে যে এই ভাৰত কৃত্ৰিম বুদ্ধিমত্তা অভিযানৰ সহযোগত অৱতাৰ নামৰ এটা কৃত্ৰিম বুদ্ধিমত্তা নিৰ্মাণৰ কোম্পানীয়ে এই আৰ্হিটো বিকশাই তুলিছে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে অধিক লাভৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা এটা বিনিয়োগ মঞ্চৰ প্ৰতি সমৰ্থন কৰা বুলি সামাজিক মাধ্যমযোগে প্ৰচাৰ হোৱা ভিডিঅ' চৰকাৰে খণ্ডন কৰিছে। প্ৰেছ ইনফৰমেচন ব্যুৰোৰ তথ্য পৰীক্ষণ গোটে ভিডিঅটো ভুৱা আৰু কৃত্ৰিম বুদ্ধিমত্তা প্ৰযুক্তি ব্যৱহাৰ কৰি প্ৰস্তুত কৰা বুলি প্ৰকাশ কৰিছে। গোটটোৱে লগতে বিত্তমন্ত্ৰীগৰাকীয়ে তেনে কোনো আঁচনিৰ প্ৰতি সমৰ্থন আগবঢ়োৱা নাই বুলি স্পষ্ট কৰি দিছে। অনলাইন ব্যৱস্থাৰে জনসাধাৰণক প্ৰবঞ্চনা কৰাৰ উদ্দেশ্যে এনেধৰণৰ ভুৱা ভিডিঅ' প্ৰচাৰ কৰা হয় বুলি প্ৰেছ ইনফৰমেচন ব্যুৰোৰ তথ্য পৰীক্ষণ গোটে প্ৰকাশ কৰিছে। চৰকাৰে জনসাধাৰণক সদায় আনুষ্ঠানিক সূত্ৰৰ জৰিয়তে এনেধৰণৰ দাবীৰ সত্যাসত্য নিৰূপণ কৰিবলৈ আহান জনাইছে। উচ্চতম ন্যায়ালয়ে কংগ্ৰেছ নেত্ৰী মীনাক্ষী নটৰাজনে তেওঁৰ মধ্যপ্ৰদেশৰ ৰাজ্যসভাৰ প্ৰাৰ্থিত্ব বাতিল হোৱাৰ বিষয়টোক লৈ দাখিল কৰা আবেদন খাৰিজ কৰিছে। সৰ্বোচ্চ ন্যায়ালয়ে তেলেংগানাৰ ফৌজদাৰী গোচৰৰ বিষয়ে অৱগত নকৰাৰ বিষয় সন্দৰ্ভত ৰিটাৰ্ণিং বিষয়াই দিয়া সিদ্ধান্ত নতুন ৰায় দিবলৈ অস্বীকাৰ কৰে। ন্যায়াধীশ প্ৰশান্ত কুমাৰ মিশ্ৰ, ন্যায়াধীশ এ এছ চন্দুকাৰে এই আবেদনৰ শুনানি গ্ৰহণ কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি নতুন দিল্লীত শ্ৰী অমৰনাথ যাত্ৰাৰ প্ৰস্তুতিৰ সন্দৰ্ভত এখন উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰে। এই বৈঠকত সেনাবাহিনীৰ মুৰববী জেনেৰেল উপেন্দ্ৰ ত্ৰিবেদী, ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল, জম্মু কাশ্মীৰৰ উপ ৰাজ্যপাল মনোজ সিনহা, চি আৰ পি এফ, বি এছ এফ, চি আই এছ এফ, আই টি বি পি আৰু এছ এছ বিৰ সঞ্চালক প্ৰধানসকলো উপস্থিত থাকে। অমৰনাথ যাত্ৰা অহা 3 জুলাইত আৰম্ভ হ'ব আৰু 28 আগষ্টত সামৰণি পৰিব। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী ডঃ কীৰ্তিবৰ্ধন সিঙে আজি কয় যে ছাংহাই সহযোগিতা সংস্থা কেৱল আঞ্চলিক সম্বন্ধৰ বাবে নহয়, ই ভাৰতক ইউৰোপ আৰু এছিয়াৰ সৈতে ঐতিহাসিক আৰু সভ্যতাৰ অংশীদাৰ হিচাপে সংযোগ কৰাৰ এটা গুৰুত্বপূৰ্ণ সংস্থা। তাজিকিস্তানত অনুষ্ঠিত ছাংহাই সহযোগিতা সংস্থাৰ আন্তঃৰাষ্ট্ৰীয় সন্মিলনত ভাগ লোৱাৰ সময়ত তেওঁ কয় যে এই সংস্থাৰ সৈতে সহযোগিতাৰে কাম কৰাৰ ক্ষেত্ৰত থকা ভাৰতৰ দৃষ্টিভংগী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বৰ নিৰাপত্তা, যোগাযোগ আৰু সুযোগৰ পৰিকাঠামোৰ দ্বাৰা পৰিচালিত। তেওঁ কয় যে এই ক্ষেত্ৰত মধ্য এছিয়াই বিশেষ স্থান অধিকাৰ কৰিছে। মন্ত্ৰীগৰাকীয়ে কয় যে ছাংহাই সহযোগিতা সংস্থাৰ সভ্যতা আলোচনা মঞ্চৰ উদ্বোধনী সংস্কৰণ কলকাতাত অহা 17 জুলাইৰ পৰা 19 জুলাইলৈ অনুষ্ঠিত হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধনী ভাষণ দিব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আজি দুদিনীয়া ভ্ৰমণসূচীৰে ডেৰাডুনলৈ গৈছে। উত্তৰাখণ্ডৰ ৰাজ্যপাল, অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল গুৰমিত সিং আৰু মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে শ্ৰীমতী মুৰ্মুক আদৰণি জনায়। নিৰ্ধাৰিত কাৰ্যসূচী অনুসৰি শ্ৰীমতী মুৰ্মুৱে আজি ডেৰাডুনৰ ৰাষ্ট্ৰপতি নিকেতনলৈ যাব আৰু 132 একৰ ভূমিত নিৰ্মাণ হৈ থকা ৰাষ্ট্ৰপতি উদ্যানৰ কাম কাজৰ অগ্ৰগতিৰ বুজ ল'ব। ভ্ৰমণৰ দ্বিতীয় দিনা শ্ৰীমতী মুৰ্মু ডেৰাডুনৰ ভাৰতীয় মিলিটেৰী একাডেমীত হ'বলগীয়া দীক্ষান্ত কুচকাৱাজৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। ৰাষ্ট্ৰপতিৰ ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত নিৰাপত্তা আৰু যানজঁটৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষীয়ে যাতায়াতৰ ক্ষেত্ৰত বিশেষ নিৰ্দেশনা জাৰি কৰিছে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা টৰণ্টো ষ্টেডিয়ামত গ্ৰুপ বিৰ এখন খেলত সহ আয়োজক দেশ কানাডা বস্নিয়া হাৰ্জেগভিনাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 12:30 বজাত অনুষ্ঠিত হ'ব। দুয়োখন দেশ প্ৰথমবাৰৰ বাবে বিশ্বকাপ প্ৰতিযোগিতাত মুখামুখি হ'ব। গ্ৰুপৰ খেলত আজি দক্ষিণ কোৰিয়াই চেক ৰিপাব্লিকক এখন উত্তেজনামূলক খেলক 2-1 গলৰ ব্যৱধানত পৰাস্ত কৰে। ইয়াৰ পূৰ্বে যোৱা নিশা মেক্সিকো মহানগৰীৰ এজটেকা ষ্টেডিয়ামত অনুষ্ঠিত প্ৰতিযোগিতাৰ উদ্বোধনী খেলত মেক্সিকোৱে দক্ষিণ আফ্ৰিকাক 2-0 গলত পৰাস্ত কৰে। যোৱা নিশা মেক্সিকো মহানগৰীত ফিফা বিশ্বকাপ 2026 প্ৰতিযোগিতাৰ এটা বৃহৎ সমাৰোহেৰে মুকলি কৰা হয়। উদ্বোধনী অনুষ্ঠানত গোলকীয় সংগীত আৰু সংস্কৃতিক প্ৰতিফলিত কৰি ছাকিৰা আৰু বাৰ্নাবয়ে প্ৰতিযোগিতাৰ আনুষ্ঠানিক গীত দায়ে দায়ে পৰিৱেশন কৰে। দশম ICC মহিলা T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ আজি উদ্বোধনী খেলত আয়োজক দেশ ইংলেণ্ড শ্ৰীলংকাৰ মুখামুখি হ'ব। বাৰ্মিংহামৰ এজবেষ্টনৰ ভাৰতীয় সময় অনুসৰি নিশা 11:00 বজাত এই খেলখন আৰম্ভ হ'ব। ইংলেণ্ড আৰু ৱেলছে আয়োজন কৰা এই প্ৰতিযোগিতাৰ ফাইনেল খেলখন 5 জুলাইত লৰ্ড ক্ৰিকেট গ্ৰাউণ্ডত অনুষ্ঠিত হ'ব। অহা দেওবাৰে

0: ভাৰতীয় দলটোৱে পাকিস্তানৰ বিৰুদ্ধে নিজৰ প্ৰথমখন খেল খেলিব। হৰমনপ্ৰীত কৌৰ নেতৃত্বাধীন ভাৰতীয় দলটোৱে প্ৰথমবাৰৰ বাবে টি টুৱেণ্টি বিশ্বকাপৰ খিতাপ অৰ্জনৰ বাবে চেষ্টা চলাব। প্ৰতিযোগিতাৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ১২টা দলে অংশগ্ৰহণ কৰিছে। সাতটা স্থানত ৩৩খন খেল অনুষ্ঠিত হ'ব। আই চি চি মহিলা টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ এয়া বৃহৎ সংস্কৰণ হিচাপে পৰিগণিত হৈছে। ছিডনীত অনুষ্ঠিত অষ্ট্ৰেলিয়ান অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ একক শাখাত ভাৰতৰ পি ভি সিন্ধু ছেমিফাইনেলত প্ৰৱেশ কৰিছে। তৃতীয় বাছনিৰ সিন্ধুৱে আজি অনুষ্ঠিত কোৱাৰ্টাৰ ফাইনেলত চাইনিজ টাইপেৰ চেন চু ইউক ২১-৬ ২১-৯ পোনপটীয়া ছেটত পৰাস্ত কৰে। ছেমিফাইনেলত তেওঁ শীৰ্ষ বাছনিৰ জাপানৰ আকানে য়ামাগুচিৰ মুখামুখি হ'ব। আজি অনুষ্ঠিত আনখন কোৱাৰ্টাৰ ফাইনেলত য়ামাগুচিয়ে ভাৰতৰ তানভি শৰ্মাক ২১-১৪ ২১-১৪ পোনপটীয়া ছেটত পৰাস্ত কৰে। পুৰুষৰ ডাবল শাখাত ভাৰতীয় জ্যোতি হৰিহৰণ আমচাকাৰুণন আৰু এম আৰ অৰ্জুনে কোৱাৰ্টাৰ ফাইনেলত চাইনিজ টাইপেৰ চেন চেংকুৱান আৰু লিউ কুৱাং হেঙৰ বিৰুদ্ধে পৰাস্ত হয়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ'য়ে ফ্ৰান্সৰ নিজ চহৰত পৰহিলৈ ভাৰত উদ্ভাৱন অনুষ্ঠান মুকলি কৰিব। ভাৰত কৃত্ৰিম বুদ্ধিমত্তা অভিযানে আজি বাৰিয়া নামৰ সুলভ সহজলভ্য আৰু প্ৰাসংগিক উন্নত কৃত্ৰিম বুদ্ধিমত্তাৰ ভিডিঅ' প্ৰস্তুতৰ এটা আৰ্হি মুকলি কৰে। কলকাতাত অহা ১৭ জুলাইৰ পৰা ১৯ জুলাইলৈ ছাংহাই সহযোগিতা সংস্থাৰ সভ্যতা আলোচনা মঞ্চৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হ'ব। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা টৰণ্টো ষ্টেডিয়ামত গ্ৰুপ বিৰ এখন খেলত সহ আয়োজক দেশ কানাডা বস্নিয়া হাৰ্জেগোভিনাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আৰু মহিলা টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ উদ্বোধনী খেলত আজি আয়োজক দেশ ইংলেণ্ড শ্ৰীলংকাৰ মুখামুখি হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। আমাৰ পৰৱৰ্তী মুখ্য বাতৰি নিশা ৮ বজাত শুনিবলৈ পাব।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি বি পি এল কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে ৫০% ৰেহাই।
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: এতিয়া আকৌ শুনোৱা হওক অনুষ্ঠানত প্ৰথমে শুনাব লৈছোঁ বীৰেন্দ্ৰ কুমাৰ ফুকনৰ কণ্ঠৰ এটি গীতৰ কথা, পুৰুষোত্তম দাসৰ।

0: আকাশত মেঘে গাজে, চহৰত লাগে ভয়, বাৰিষাৰ বানত বাটপথ নদী যেন হয়।
1: ঘৰত পানী সোমালে চুইচ কৰিব বন্ধ, বিদ্যুতৰ কামত কেতিয়াও নকৰিব দণ্ড,
0: নলাত যাবৰ প্লাষ্টিক নেপেলাব ভাই, ভাবি চিন্তি ফুটপাথত খোজ দিব মেন হল চাই।
1: হঠাৎ বাঢ়িলে পানী ওখ ঠাই লৈ যাব, বেছি পানীত গাড়ী চলে বিপদ মাতি নলব।
0: মাত্ৰ 6 ইঞ্চি পানীটো মানুহ উটি যায়, বাঢ়নী পানী দেখিলে ঘূৰি অহাটোৱে উপায়।
1: বিজুলী খুঁটাৰ পৰা দূৰতে থাকিব, হাতত এডাল লাঠি লৈহে পানীত নামিব।
0: নিজে সজাগ হৈ থাকিলেহে বাচিব আমাৰ প্ৰাণ, নগৰীয়া বানৰ পৰা হওক সদায় সাৱধান।
2: অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ চমুকৈ ASDMAৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
3: শ্ৰোতাসকলে শুনি আছে আকৌ শুনোৱা হওক অনুষ্ঠানত। এইবাৰ শুনাব লৈছোঁ সুধীৰ দাসৰ গীতৰ কথাৰে অঞ্জু দেৱীৰ কণ্ঠৰ এটি গীত।

আকৌ শুনোৱা হওক, অনুষ্ঠানটি প্ৰচাৰ হৈ আছে মিডিয়াম এফৰ 411.5 মিটাৰ 729 কিলো হাৰ্চ, এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্চ আৰু নিউজ অন AIR মোবাইল এপযোগে। এতিয়া 7:30 বজাত ফিফা বিশ্বকাপ 2026ৰ এটি বাৰ্তা দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। আমাৰ মোবাইল এপযোগে শুনিবলৈ পাব। আকৌ শুনোৱা হওক অনুষ্ঠানটিৰ পৰৱৰ্তী সংগীতটি। অনুষ্ঠানত এতিয়া শুনাবলৈ লৈছোঁ ৰঞ্জিত কাকতিৰ কণ্ঠৰ এটি গীত, গীতৰ কথা ডিম্বেশ্বৰ দাসৰ।

ডিম্বেশ্বৰ দাসৰ গীতৰ কথাৰে ৰঞ্জিত কাকতিৰ কণ্ঠৰ গীতটি শুনিলে। আকৌ শুনোৱা হওক, অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া পূবালীৰ সুৰ অনুষ্ঠানত শুনাবলৈ লৈছো জন মেচেৰী ৰাভাৰ কণ্ঠৰ ৰাভা গীত।

প্ৰিয় শ্ৰোতা, আজি নিশা 8:02 উপন্যাস পাঠ অনুষ্ঠানত দিলীপ ফুকন ৰচিত উপন্যাস জলপদুমৰ পাঞ্চৰ চতুৰ্থ খণ্ড, পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাক চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
3: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
4: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
3: পিছে এনে যত্ন ক'ত পালি?
4: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
3: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
4: নহয় অ', শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
3: অঁ, সঁচাকৈ বৰ ভাল কথা,
4: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
0: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী।
2: শ্ৰোতাসকল, এতিয়া আধুনিক গীতৰ অনুষ্ঠানত শুনাবলৈ লৈছোঁ চন্দ্ৰামিতা ঠাকুৰীয়াৰ কণ্ঠৰ গীত। প্ৰথম গীতৰ কথা কীৰ্তিনাথ বৰদলৈৰ, ক্ষমা কৰিব, কীৰ্তিনাথ শৰ্মা বৰদলৈৰ।

0: আকাশত মেঘে গাজে, চহৰত লাগে ভয়, বাৰিষাৰ বানত বাটপথ নদী যেন হয়।
1: ঘৰত পানী সোমালে চুইচ কৰিব বন্ধ, বিদ্যুতৰ কামত কেতিয়াও নকৰিব দণ্ড,
0: নলাত যাবৰ প্লাষ্টিক নেপেলাব ভাই, ভাবি চিন্তি ফুটপাথত খোজ দিব মেন হল চাই।
1: হঠাৎ বাঢ়িলে পানী ওখ ঠাই লৈ যাব, বেছি পানীত গাড়ী চলে বিপদ মাতি নলব।
0: মাত্ৰ 6 ইঞ্চি পানীতো মানুহ উটি যায়, বাঢ়নী পানী দেখিলে ঘূৰি অহাটোৱে উপায়।
1: বিজুলী খুঁটাৰ পৰা দূৰতে থাকিব, হাতত এডাল লাঠি লৈহে পানীত নামিব।
0: নিজে সজাগ হৈ থাকিলেহে বাচিব আমাৰ প্ৰাণ, নগৰীয়া বানৰ পৰা হওক সদায় সাৱধান।
2: অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ চমুকৈ ASDMAৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত। আধুনিক গীতৰ অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছোঁ চন্দ্ৰমিতা ঠাকুৰীয়াৰ কণ্ঠত কীৰ্তিনাথ শৰ্মা বৰদলৈৰ গীতৰ কথাৰে এই গীতটি।

0: চন্দ্ৰমিতা ঠাকুৰীয়াৰ কণ্ঠৰ আধুনিক গীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া মুখ্য বাতৰি শুনিবলৈ পাব।
1: নমস্কাৰ, আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ নিশাৰ 8 বজাৰ মুখ্য বাতৰিৰ সৈতে মই যদুমণি শইকীয়া। আজি বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন ঠাইত সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰা হয়। শিশু শ্ৰমিক বিৰোধী দিৱসৰ দিনাই ৰাজ্যৰ শ্ৰম বিভাগে গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত অভিযান চলাই 7গৰাকী শিশু আৰু কিশোৰ শ্ৰমিকক উদ্ধাৰ কৰে। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সন্দৰ্ভত সাক্ষীৰ সাক্ষ্যগ্ৰহণ প্ৰক্ৰিয়া অব্যাহত আছে। গুৱাহাটী মহানগৰীৰ যান বাহন আৰক্ষীয়ে যান বাহনৰ সকলো নীতি নিয়ম মানি চলিবলৈ ৰাজ্যৰ প্ৰতি পুনৰ পঢ়ি দিছো। গুৱাহাটী মহানগৰীৰ যান বাহন আৰক্ষীয়ে যান বাহনৰ সকলো নীতি নিয়ম মানি চলিবলৈ ৰাইজৰ প্ৰতি আহান জনাইছে। ৰাজ্য চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগ তথা ধুবুৰী জিলাৰ অভিভাৱক মন্ত্ৰী অশোক সিংহলে আজি ধুবুৰী জিলাত চলি থকা বিভিন্ন চৰকাৰী আঁচনি আৰু প্ৰকল্পসমূহৰ ৰূপায়ণৰ অগ্ৰগতি সন্দৰ্ভত পৰ্যালোচনা বৈঠকত মিলিত হয়। গুৱাহাটীৰ ৰিং ৰোড প্ৰকল্পৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰাৰ উদ্দেশ্যে আজি আমিনগাঁৱৰ সংসদ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত এখন সভা অনুষ্ঠিত হয়। পশ্চিম কাৰ্বি আংলং জিলাৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ উদ্যোগত তথা অগ্নি নিৰ্বাপন আৰু জৰুৰীকালীন সেৱা তথা ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীৰ সহযোগত আজি হামৰেণৰ ডনবক্সত অনুশীলন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। মেঘালয়ৰ দামালগ্ৰী অঞ্চলত হাতশিঙিমাৰীৰ পৰা গুৱাহাটী অভিমুখে যাত্ৰা কৰি থকা সময়ত এখন ভাৰাতীয় বাহনৰ পৰা মেঘালয় আৰক্ষীয়ে 5 বাংলাদেশী নাগৰিকক আটক কৰে। আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা টৰণ্টো ষ্টেডিয়ামত গ্ৰুপ বিৰ এখন খেলত সহ আয়োজক দেশ কানাডা বাছনিয়া হাৰ্জেভিনাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ মুখ্য বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন নিশা 9:25 শুনিবলৈ পাব।
2: আকাশবাণী গুৱাহাটী উপন্যাস পাঠ। এই অনুষ্ঠানত প্ৰচাৰ হৈ আছে দিলীপ ফুকনৰ উপন্যাস জলপদুমৰ পাঞ্চুৰ ধাৰাবাহিক পাঠ। উপন্যাসখনৰ পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। জলপদুমৰ পাঞ্চুৰ

ভৰ দুপৰীয়া পথাৰৰ মাজে মাজে খোজ দি সি দেখিলে তাহানিৰ চলা বিলখনৰ চিনচাপ নাই। ব্ৰহ্মপুত্ৰৰ বুকুত যা গ'ল চলা, বৰাগী চলা আৰু খেৰণি তিনিওখন বিল। বিশাল এলেকাজুৰি থকা বিলকেইখনৰ পাৰ চিৰসেউজীয়া গুগুল বন, পাতিদৈ, কঠ বন আৰু নলখাগৰিয়ে এসময়ত গেজেপনি মাৰি আছিল। বিলৰ পানীত শিঙৰি, উৎপল ভেঁট আৰু এচোৱাত পদুমৰ পাহিয়ে ৰূপৰ পোহাৰ মেলিছিল। ৰিবৰি বতাহে তোলা সৰু সৰু ঢৌবোৰ ৰ'দ পৰি ভগা কাঁচৰ টুকুৰা যেন হৈ চিকমিকাই উঠিছিল। মাজে মাজে ঘিলাহাঁহ, হাড়গিলা, শামুক ভঙা, দৈকলা, সাৰেং, শৰালিৰ জাকে কৰা জলকেলিৰ নয়নাভিৰাম দৃশ্যবোৰো তাৰ চকুৰ আগত ভাঁহি উঠিল। শূন্য, এতিয়া সকলো খালী হৈ গ'ল। তাৰ ঠাইত এতিয়া বালি, বালি আৰু বালি। সুঠ বগা ঢকঢকীয়া বালি এতিয়া যেন দিগন্তজুৰি পৰি আছে। এই বিস্তৃত বালিৰাশিৰ পৰা এতিয়া উৰি আছে জলীয় বাষ্প। অনৰ্গল উৰি থকা বাষ্পখিনিয়ে

0: ওপৰৰ শূন্যতাখিনিত যেন অনুভূত নোহোৱা এক মৃদু কম্পনৰ সৃষ্টি কৰিছে তাৰ এনে লাগিল। তাৰ পাছত সি বাওঁ দিশৰ গাঁওখনলৈ চালে। একেই বাঁহনি কাঠনিৰে ভৰা যুগলাতি গাঁওখন কোনো ক্ষয় ক্ষতি নোহোৱাকৈ আগৰ দৰেই আছে, কিন্তু ওচৰৰ প্ৰাকৃতিক দৃশ্যপটৰ সলনিয়ে যেন গাঁওখনৰ পূৰ্ণাংগ চেহেৰা সলনি কৰি পেলালে। ওচৰতে এডৰা কৰিয়নী দেখি সি ভাবিলে স্লুইচগেটলৈ বেছি দূৰ নাই। সেই পুৰণি স্লুইচগেটখনৰ কাষতে মঠাউৰি দাঁতিত মনেশ্বৰ ককাইদেউৰ ঘৰ বুলি সি শুনি আহিছে। সি তালৈকে আগবাঢ়িছে। মনেশ্বৰ ককাইদেউ, এই নামটোৱেই তাৰ মনলৈ এতিয়াও এশটা ন ঢল বোৱাই আনে। এক শীতল অনুভূতি, এক অনিৰুদ্ধ প্ৰেৰণাৰ স্ৰোত। বৰ মৰমীয়াল আছিল মানুহজন। কি আকুল হৃদয়, কিমান ৰসাল কথাৰ মৌচাক এই মানুহজন! সিহঁত যেতিয়া লৰামতীয়া হৈ আছিল, সিহঁত যেতিয়া চেমনীয়া হৈছিল, তেতিয়াই এই মানুহজনে চোপমহীয়া হাবিত সোমাই শুকান গছৰ পাতত মচক মচক খোজ দি দি গাঁৱৰ ল'ৰাবোৰক লগত লৈ জাত জাত বিহুনাম শিকাইছিল। যধে মধে বিহুনাম নহয় দেই মইনাহঁত, প্ৰথমে যোজনা, তাৰপাছত চেনেহ, চেনেহৰ পাছত পিৰিতি, পিৰিতিৰ পাছত বিৰহ, বিৰহৰ পাছতহে মিলনৰ গান গাব লাগে। পোনচাতেই পিৰিতি বা মিলনৰ বিহুনাম নাগায়, কথাটো মনত ৰাখিবি হওক। হয়, মানুহজনে জাত জাতকৈ বিহুনাম শিকাইছিল। ওপৰ দৈয়ঙীয়া, মইনাপৰীয়া, অকলে ৰান্ধি খাই ভাত। কোনোবা এটাই সোধে, মনে কোৱাই দিওঁ, মইনাপৰীয়া বুলি যে গালে, মইনা পাৰনো ক'ত? আমাৰ এইফালে ধনশিৰি পাৰ, দিছৈ পাৰহে আছে। হু হুকৈ হাঁহি মানুহজনে বকলা মেলিব,
1: বহ বহ হু ল'ৰাহঁত, মইনা বুলি কোনো নৈ নাই। ৰ শুন হওক বাৰু, আমাৰ উপৰি দেউতাসকল একালত ওপৰ দৈয়াঙৰ ফালে আছিল। বৰ হুতাহুতি আছিল সেইসকলৰ মাত কথা। এবাৰ হাতীৰ পিঠিত উঠি ৰজা হওক সেইফালে দেশ ফুৰিবলৈ, এটা ঘোঁৰাৰ পিঠিত বহি আহিছে মৰঙীৰ ৰাজখোৱা। হাতী ঘোঁৰাৰ পিঠিত বহি ৰজা ৰাজখোৱা যে গাঁৱত সোমাল, কোনোবা দুটামানে চিনিব নোৱাৰি পেংলাই কৰি চিঞৰি চিঞৰি ইটোৱে সিটো সোধা সুধি কৰিলে। হে বোলো বান্ধৈ, ভোকোৰা এন্দুৰ বৰফুকন্তি হৈ যে গড় মাৰিবলৈ ওলায়, এই দুফেৰা বা কোন, দেওনে মনীষ? ঐ ঢেঁকী থোৰাৰে মাৰ সোধাম, সজে সজে হাতী ঘোঁৰা গাঁৱৰ পৰা বাজ কৰ। ৰজাই ঠাইতে হাতী বৈধ কৰালে, ৰাজখোৱাও ঘোঁৰাৰ পিঠিৰ পৰা নামিল। তাকে দেখি সকলো সেই ঠাইৰ পৰা পলাই পত্ৰং দিলে। তাৰ পাছতে ৰজা আৰু ৰাজখোৱাৰ কিবা আলোচনা হ'ল। ৰজাই ক'লে, মৰঙীৰ ৰাজখোৱা। ৰাজখোৱাই ক'লে, স্বৰ্গদেউ ঈশ্বৰ। ৰজাই ক'লে, এই ডিকিৰ পাইক পৰ্যায় যে মাত মাতে হুতা। ৰাজখোৱাই ক'লে, হয় স্বৰ্গদেউ, আমাৰো আহজাহ তাকৰ, উভত মাত ই খবৰ লগৰীয়া। ৰজাই ক'লে, আমাৰ আদেশ, ইসকলে গছৰ পৰা ঘৰে প্ৰতি মইনা চৰাইৰ পোৱালি পাৰক, মইনা চৰাইক ভাল মাত বোলাই আমাৰ কাৰেঙত ভেটক গৈ। গিৰি এঘৰ, মইনা এক, যি গিৰিৰ চৰাইৰ মাত উভত আৰু হুতা হ'ব, সেই গিৰিৰ জিভা কাটি কোৱাক খুৱাম। ৰাজখোৱাই ক'লে, স্বৰ্গদেৱে ভাল জানি মোত আজ্ঞা কয়, এতেকেহে এই আজ্ঞা ঢোল খুন্দি পাইকক দিওঁ। ৰজাই ক'লে, ৰাজখোৱাই এখেতে থাকক, সজ কাম কৰক। ৰাজখোৱাই ক'লে, স্বৰ্গদেৱে বাঞ্ছা কৰা মতেই কাম হ'ব, পাইক পৰ্যাও সজ হ'ব, কথাৰ গড় মাৰিলোঁ। ৰাজখোৱা তাতে থাকি সকলো ৰাইজ গোট খুৱাই ৰজাৰ আদেশৰ জান দি বুজাই বঢ়াই ঘৰে প্ৰতি একোটাকৈ মইনা চৰাই পুহিবলৈ ক'লে। ৰাইজেও উৎসাহেৰে গছৰ পৰা মইনা চৰাইৰ পোৱালি পাৰি আনি খুব সাৱধান হৈ ভাল মাত কথা শিকাবলৈ ল'লে। সকলোৱে আগৰ হাই কাজিয়া, হুতা মাত কথা এৰি মৰম শুনা মিহি মাতেৰে কথা বতৰা পাতিবলৈ ধৰিলে। গছৰ পৰা মইনা চৰাইৰ পোৱালি পাৰি পোহ মনোৱাৰ কাৰণেই ওপৰ দৈয়াঙৰ সেইফালৰ মানুহক মইনাপৰীয়া বোলে। ঠাইখনৰ নামো মইনাপৰা হ'ল।
0: এজাক চেমনীয়া ল'ৰা লগত লৈ মনেশ্বৰে যেতিয়া গাঁৱৰ মাজেৰে বাট বোলে, তেতিয়া ঘৰৰ চোতালৰ পৰাই কোনোবা গৃহস্থই মাত লগায়, মনেশ্বৰ, তোমাৰ সৈন্যসকলক চম্ভালি ৰাখিবা দেই, গোটেইজাক সোমাই আমাৰ অশোক বন ধ্বংস নকৰিলেই ৰক্ষা। কোনোবাই আকৌ সোধে, অ' সেয়া মনেশ্বৰ নে, তুমি ল'ৰা মুখা তেনেই বলীয়া কৰিলাহে, মুখত হৈনাম নাই, খালি বিহু নাম, চতৰ বিহুলৈ ছমাহ থাকোঁতেই ইহঁতে ওলাহত হাত দাঙি নচা হ'ল।

0: কোৱা দেই, এই যাক কাললৈ উঠিছে নে ভাললৈ উঠিছে ঠিক নাই। চতমহীয়া জোনাক নিশা মনেশ্বৰে নিজৰ ঘৰৰ চোতালত আঠ নটামান ল'ৰাৰ হাতে হাতে নিজ হাতে সজা মহৰ শিঙাৰ পেপা তুলি দি বজাবলৈ শিকায়। ধনশিৰি নৈৰ খহনীয়াত পৰি এদিন মনেশ্বৰহঁতৰ গাঁওখনৰ মানুহবোৰ দিহিঙেদি পাঙে গুচি গ'ল। নাই, মনেশ্বৰ ককাইদেউহঁত ইয়াৰ পৰা গুচি যোৱাৰ পাছত কোনোদিনেই সোণমইনাই তেওঁক লগ পোৱা নাই। মাথো ক'ৰবাত পেপাৰ মাত শুনিলে চেৰেংকৈ তেওঁলৈ মনত পৰে। মানুহজনৰ হিয়া উপচি থকা মৰমে তাৰ মনত এনে সাঁচ বহুৱালে যে মানুহজনক আকৌ আজি লগ পাব বুলি তাৰ গা হাতখন হাতখন লাগিল। আনন্দৰ ঢৌ পাৰ ভাঙি ওলাই আহিব খুজিলে। কেনে আছে মানুহজন, কেনে আছে জেউতী বাইদেউ? মনেশ্বৰ আৰু জেউতী দুয়োৰে ল'ৰা ছোৱালীহঁতো চাগৈ মানুহালৰ দৰেই ৰঙিয়াল মৰমীয়াল হ'ব। অকস্মাত গৈ সি যেতিয়া মনেশ্বৰ ককাইদেউ আৰু জেউতী বাইদেউক মাত লগাব, কি কৰিব সিহঁতে? আৰু ল'ৰা ছোৱালীবোৰে কি বুলি মাতিব তাক? মামা? চুমা খাব। গালে মুখে হাত ফুৰাই মনেশ্বৰ ককাইদেৱে তাক চুমা খাব। জেউতী বাইদেৱে এশটা কান্দি ক'ব, বৰ ডাঙৰটো হ'লেও সোণমইনা, জীৱনত দেখা পাম বুলি ভবাই নাছিলোঁ। থাক থাক, আজি ৰাতিটো ইয়াতে থাক। থাকিব, সি ৰাতি তাতে থাকিব। এতিয়া সি বহু কথা জানিব বুজিবলৈ আছে মনেশ্বৰ ককাইদেৱৰ পৰা, বহুত কথা পাতিব। কথাবোৰ ভাবি ভাবি সি স্লুইচ গেটৰ ওচৰ পালেগৈ। দুপৰ হৈ আহিছে, ফাগুন মাহৰ বতৰ, বতাহত ধূলি উৰি আছে। ছিগা মথাউৰিটোৰ কাষৰ পৰাই ব্ৰহ্মপুত্ৰৰ নতুন বালিচৰ পৰিছে, ঝাওবন গজিছে। এছাতি বতাহ ঝাওগছবোৰৰ মাজেদি বৈ অহাত এক মৃদু সোঁ সোঁৱনি শব্দ শুনা গৈছে। সৌটো স্লুইচ গেট, নদীয়ে এইচোৱা ঠাই খহোৱা নাই। এটা সৰু ঘৰ, ঘৰৰ চাল ধানৰ নৰাৰে চৌওৱা, বেৰ গোবৰ মাটিৰে লেপা। ঘৰটোৰ মুধৰ ফালে আঁৰ বেৰ নোহোৱা এখন চালি, তাতে এটা চৌকাত এজনী তিৰোতাই জোহালত কিবা খুচৰি আছে। সোণমইনা মানুহগৰাকীৰ ফালে আগবাঢ়ি গ'ল, মনেশ্বৰৰ ঘৰৰ খবৰ ল'ব ইয়াতে। সোণমইনাক দেখি মানুহগৰাকী থিয় হৈ সোঁহাতখন চকুৰ চেলাউৰিৰ ওপৰত ৰাখি কোন মানুহ আহিছে চাব বিচাৰিলে। মানুহজনীৰ মনত কিবা সন্দেহ উপজিলে। সোণমইনা একেবাৰে চালিখনৰ ওচৰলৈ গৈ ৰৈ গ'ল।
1: জেউতী বাইদেউ, চিনি পাইছেনে? মই কিন্তু আপোনাক চিনি পালোৱেই।
0: মানুহগৰাকী অলপ থতমত খোৱাৰ দৰে হ'ল।
2: কোনবা?
1: ভালকৈ চাওকচোন।
0: এইবাৰ মানুহজনীয়ে তাৰ মুখলৈ চাই ৰৈ গ'ল। সন্দেহৰ চকুৰে চালে জেউতীয়ে, ভাবিলে নিশ্চয় কোনোবা চোৰাংচোৱা চৰকাৰী মানুহ। কিছুপৰ সোণমইনালৈ চাই জেউতীয়ে টেংটিঙীয়া কঠোৰ মাতেৰে সুধিলে,
2: কাক বিচাৰিছে?
1: আপোনাক, মনেশ্বৰ ককাইদেউক।
0: এক অক্ষমনীয় ভাৱ দেখুৱাই মানুহজনী এইবাৰ জেঙেৰা মাৰি উঠিল।
2: নাই নাই, ইয়াত কোনো মনেশ্বৰ নাই। কোনে ক'লে মোৰ নাম জেউতী বুলি? কোনটো টকিয়াই লগাইছে এইটো মনেশ্বৰৰ ঘৰ বুলি? নাই, কোনো মনেশ্বৰ ফনেশ্বৰ ইয়াত নাই।
1: বাইদেউ, ইমান খং কৰিছে কেলৈ? চাওকচোন, মই কোন? মই সোণমইনা, গোহাঁইৰ ঘৰৰ, মনত পৰিছেনে?
2: মৰাটো তাকে কোৱা নাছিলি কেলে অথনিৰে পৰা? বৰ বৰ পিয়াখনতে বহ। বৰটো হলিও বোপাই, সৰুতে কেটেং মেটেং আছিলি, কচোন চিনি পাওঁ কেনেকৈ? আইঅ, কত বছৰ হ'ল তহঁতক নেদেখা। বহ বোপাই, ৰ মই চাহ পানী অকণ তপতাওঁ, বহায়ে দিওঁ। কমখন বাট কৰিবাই আহিছনে? ইচ ৰাম, মোৰ কপালৈ!
0: মানুহজনে একে উশাহতে ঢেৰ কথা কৈ পেলালে। চাহৰ কেটলিটো চৌকাত বহুৱাই আকৌ এবাৰ তাৰ মুখলৈ চালে।
2: চিকুণটো হলি, কচোন বাৰু কেনেকৈনো চিনি পাওঁ? পিছে আমি ইয়ালৈ আহিলো বুলি খবৰটো কোনে দিলে?
0: সোণমইনাই পীৰাখন অকণমান পিছুৱাই দি মুধৰ বেৰখনত আওঁজি বহিল।
1: পালো বাইদেউ, কিবা স্বৰূপত আপোনালোকে ইয়াতে থকা বুলি গম পাই চিধাই ইয়ালৈকে পোনালো। কওকচোন, আপোনালোকে ইমান দিন ক'ত আছিলেগৈ?
0: উতলি থকা পানীখিনিত চাহপাত এজেবা দি জেউতীয়ে কিবা এটা বিচাৰিলে, গিলাচ। চিচা গিলাচ এটা ওচৰ চপাই আনি তাতে গাখীৰ অকণ ঢালি চাহৰ কেটলিটো চাদৰৰ আগটোৰে ধৰি নমালে। চেকনিখন গিলাচটোৰ ওপৰত থৈ চাহ পানী ঢালিলে। তাৰপাছত গিলাচটো তালৈ আগবঢ়াই দি কৈ গ'ল,
2: খাই লচোন পানীটোপা, গু নাই। হেৰি নহয়, আমি ইয়াৰ পৰা সাতঘৰ মানুহ গৈছিলোঁ নহয় গোমাৰিগুৰি ইজাপলে। গৰু ছাগলী আধাখিনি ইয়াতে বিহৰা বজাৰত বেচি যিকেইটা ধন পালোঁ তাৰে তাত গৈ মাটি

0: ভাঙি ঘৰ দুৱাৰ কৰি খেতি বাতিত লাগিলোঁ হক। ভালে ভালেই গৈছিল সকলো। ঔ মইনা, কি চাবি কলৰ গোট, নেমুটেঙা এডাল এডাল
1: হয়নে?
0: তাতে ককায়ৰ হাতখন জানোই নহয়, কিবা এটা গোজ মাৰিলে ঠন ধৰি উঠে। তামোল পুলিও ৰুলে ভালেমান। আহু শালি দুয়োটা খেতিকে কৰিছিলোঁ হক। কি ধান, ছবছৰ হৈছিল তাত।
1: হয় নেকি?
0: তামোলে দাবী মিলিছিলহে, সেইবছৰে কেলে চৰকাৰে হাতী লগাই চব ভাঙি পেলোৱা নাই? ভঁৰাল গোহালী ঘৰ চব ভাঙিলে, তামোল নেমু কলগছ কাটি খাস্তাং কৰিলে। এ ভেকচন নে কি, খেদাই পঠিয়ালে চবকে চৰকাৰী মাটি। উপায় নাপায় মানুহবোৰ আকৌ ডিঙেদি পাঙে উঠি গ'লগৈ। ঘৰ ভঙা বছৰে তাতে মেলেৰিয়াত পৰি ডাঙৰ ল'ৰাটোও ঢুকাল। অ নহয় নহয়, এই মাটি ভঙা তিনি বছৰৰ পাছতহে সেইবাৰো এভেকচন কৰিবলৈ আহিছিল। তাৰপাছত তাৰ পৰা আহি আমি আকৌ উত্তৰ পাৰলৈ উঠি গ'লোঁ। গহপুৰৰ ফালে গৰু গাই ঘটি বাতি যি আছিল এটা এবোৰ বেছি আমি তেতিয়া তিনিটা পানীহে কিবা কৰি খাম বুলিয়ে তালৈ গ'লোঁ। প্ৰথমে বাপেক গৈ চাই চিতি আহিলগৈ, তাৰ মানুহৰ লগত কথা বতৰাও পাতিলে। পাহাৰৰ নামনিফালে চৰকাৰী মাটি এটুকুৰাতে ঘৰ দুৱাৰো সাজিলেগৈ। পাছত ল'ৰাটোৰ সতে মোক নিলেহি, আধিয়া খুন্দোৱাকৈ খেতি কৰি ভালেই চলি আছিল। পাছে নহ'ল, স্কুলীয়া ল'ৰাবোৰে গণ্ডগোল কৰা বছৰে আমাকো তাৰ মানুহে বিদেশী বুলি হিংসা কৰিবলৈ ধৰিলে। এদিন যদি গৰু ছাগলী চুৰ কৰি নিয়ে, আন এদিন ঘৰত জুই লগাই মাৰিম বুলি ধমকি দিয়ে। পাছত দেখাদেখিকৈ ধান চাউল দকাহকে দি নিয়া হ'ল। গান উমেৰ শত্ৰুৰ নিচিনা হ'ল, কাকো বিশ্বাস কৰিব নোৱাৰি। এদিন ঘৰত জুই লগাই দিলে, আমাৰ ছোৱালীজনী তেতিয়া পানী কেঁচুৱা বাচিলোঁ বুলিহে। তাৰপাছত আকৌ তাৰ পৰা আহি জাপৰি পথাৰ পালোহি, ল'ৰাটো তাতেই স্কুলত পঢ়িছিল। ইয়ালৈ আহি যেনিবা মাষ্টৰক কৈ মেলি নামটো লগাই দিলোঁ। পিছে শুন মইনা, দৰিদ্ৰ বোলে লংকালে যায়, সাগৰো শুকাই মানিকো লুকায়, আমাৰ কপালেই এনেকুৱা। জাপৰি পথাৰতো থকা নহ'ল, হাতীয়ে তিনিবাৰমান ঘৰ ভাঙিলে, আধিৰ মাটিও নোপোৱা হলো হক, কি কৰিবি ক?
1: শুন মইনাই একান্ত মনেৰে কথাবোৰ শুনি গ'ল। মাজে মাজে শলাগি যোৱাৰ বাহিৰে আৰু ক'বলগীয়া তাৰ একোৱেই নাথাকিল। সেয়ে সি কথাৰ সুৰ সলাবলৈ এনেই সুধিলে,
2: বাইদেউ আপোনাৰ ল'ৰাটো এতিয়া ক'ত, স্কুললৈ গ'ল নেকি?
1: প্ৰশ্নটো শুনিয়েই যেন মানুহজনীৰ গাত গৰম তেলহে পৰিল, জাঙুৰ খাই উঠিল জেউতি।
0: কি সুধিলি, কি সুধিলি? মোক যে সুধিছ মাধ গোঁসাইক নুসুধগৈ কেলে? জট কুটৰ ঘাই মাধ, মাধ গোঁসাই ল'ৰাই মাধ গোঁসাই পুতেকৰ লগ লাগি দেশ স্বাধীন কৰিবলৈ গৈছে। দেশ স্বাধীন কৰিব মাধ গোঁসাই পুতেকে, দেখিলি নহয় গান্ধী বুঢ়াই কিখন দেশ স্বাধীন কৰিলে?
1: সোঁতমোচ খাই পৰিল শুন মইনা। মানুহজনীৰ কি হ'ল হঠাৎ, ইমান উত্তেজিত হ'ব লগা কি কথা আছে? নিশ্চয় ইয়াৰ অন্তৰালত মানুহজনীৰ অন্তৰত আঘাত হানিব পৰা এনে কিছুমান কাৰণ আছে যি অব্যক্ত বেদনাদায়ক, অথচ সেই কথা সকলোৱে জানি গৈছে। জেউতীয়ে বহু পৰ তললৈ মূৰ কৰি মাটিলৈ চাই থাকিল, নিমাত নিস্তব্ধ। সোণমইনাৰ নিজকে বৰ অপৰাধী যেন লাগিল। এনে গোমা পৰিৱেশ মুকলি কৰিবৰ বাবে কি ক'লে ভাল হ'ব সি ভাবিবলৈ ধৰিলে। এই নীৰৱতা নিজেই ভংগ কৰি এইবাৰ মানুহজনী সহজ হৈ পৰিল। এটা দীঘল হুমুনিয়াহ চাৰি জেউতী আকৌ কৈ গ'ল,
0: সি কলেজতো নাম লগাইছিল। তাৰ কথা সুধি মোৰ বুকুত জ্বলি থকা জুইকুৰাত আৰু খেৰবাহ নিদিবি। সি য'তে আছে তাতেই থাকক, ভালে কুশলে থাকক। শুন মইনা, জাপৰি পথাৰটো আমাৰ বৰ বেয়া দিন গ'ল। ককায়ৰ স্বভাৱ একেবাৰে খিংখিঙীয়া হ'ল। আগৰ ৰঙিয়াল মানুহটোক কিবা দেওভূতে পালেই হ পায়, চামোন হ'ল, মহ জোখে পালেই হ পায়। মাজে মাজে কাজিৰঙা হাবিলৈ গৈ বানপানীত পৰি মৰা মহৰ শিং বুটলি আনি পেপা সাজে। এনেই হেনো মতা মহৰ সোঁফালৰ শিংটোৰহে মাত শুৱলা হয়। পাছে ককায়েৰে সেইটো বাছ বিচাৰ নকৰি যি পায় তাৰেই পেপা সাজে। শিংবোৰ আনি এমাহমান ৰ'দ পৰা কেঁচা গোবৰৰ দমত পুতি থয়। এইচোৱা সময়তে ল'ৰাটোৰে মিলি বেহু চুপহি থুৰুহি গৰববোৰ বাঁহেৰে সাজি উলিয়ায়। পাছত গোবৰৰ পৰা উলিয়াই আনি কোমল শিংবোৰ চোকা কটাৰীৰে চাচে। তাৰপাছতে জোখমাপ লৈ কাটি কুটি তপত পানীত উতলাই তপতে তপতে ভেলৌ কাঠৰ সাজটো শিঙত সুমুৱাই থয়। পিতলৰ বান্ধবোৰ ক'ৰবাত গঢ়াই আনি ঠোলাত সুমুৱাই থৈ দিয়ে। গ্ৰাহক ঢেৰ ওলাল, দাম ভাল পায়, তথাপি

0: এবোৰ বেছি যি দুই এপইচা ওলায় তাৰে ঘৰখনৰ খা খৰচ নোজোৰে। ল'ৰাটোকো পঢ়াৰ খৰচ ভালকৈ দিব নোৱাৰে, কানি কাপোৰৰ কথা বাদেই। তাৰ পাছত মাজে মাজে দুই এজোৰা মানুহ পেপা বিচাৰি আহি ফুচফুচাই কথা পাতে। কি কথা কি বতৰা একো ভু নাপাওঁ, সুধিলে মানুহটোৱে গেঙি মাৰি ধৰে। একো কথা কাকো নকয়। ল'ৰাটোকো নমতা হ'ল, ছোৱালীজনীকো। একেবাৰে নিবোকা চামোন। মাজে মাজে আকৌ ঘৰৰ পৰা অন্তৰ্ধান হয়, আকৌ ওলাই আহে, লগত চাউল পাত মাছ পুঠি কেতিয়াবা কাপোৰ কানিও কিনি লৈ আহে। ইফালে বনৰীয়া হাতীয়ে বাৰে বাৰে ঘৰ ভঙাৰ পাছত তাত আৰু থকা নহ'ল, ইয়ালৈ উঠি আহিলোঁ।
1: জেউতীয়ে তললৈ মূৰ কৰিয়ে কথাবোৰ কৈ গ'ল। শুনোৱা নাই নিমাত, কথাৰ কোনো শলাগ লোৱা নাই। দীঘলীয়া নিস্তব্ধতা দেখি জেউতীয়ে সোণমইনাৰ মুখলৈ চালে। সোণমইনা তেতিয়া মুগ্ধ, এক মোহনীয় আৱেশত বিভোৰ। সমুখত যে এয়া এপাহি পদুমৰ পোহৰ, ই কি, এয়া কি সঁচাই মানৱী নে? পৃথিৱীত ইমান সুন্দৰীও থাকিব পাৰেনে? বৈ পৰা চেলাউৰী, সপোন ভৰা উজ্জ্বল চকু, গোলাপৰ পাহিৰ দৰে কম্পিত ওঠাৰো একান্ত চিত্তে দুয়ো দুয়োতে মগ্ন হৈ পৰিছে। তাইৰ অন্তৰত উঠানামা কৰিছে অনুৰাগৰ অনন্ত উৰ্মিমালা, চিত্ৰলেখা সেই সখী মোৰ, দলিয়াই পেলোৱা তোমাৰ হাতৰ তলিকা, মই যে পালোঁ মোৰ সপোনৰ সখা, চোৱা চোৱা এয়া মোৰ সন্মুখত ৰৈ আছে সপোনৰ সখা। আৰু সোণমইনা, নৈৰ পকনীয়াত বাজি উঠা এটা পানী সুহুৰি তাৰ বুকুৰ ভিতৰত পাক লৈ লৈ ওলাই আহিব খুজিছে। উঠা ৰঘুনন্দন, ঘঁহা তেল চন্দন, হিৰে লৈ বকুলৰ মালাহে।
2: তই যে জয়দল শিৱদল দেখুৱাই মতা ল'ৰাটোৰ আগত এনেকে ৰৈ আছ, গাত কাপোৰ এচাটি লৈ ল'ব পৰা নাই?

0: উপন্যাস পাঠ অনুষ্ঠানটিত ইমানপুৰে দিলীপ ফুকন রচিত উপন্যাস জল পদুমৰ পাঞ্চৈৰ ধাৰাবাহিক পাঠৰ চতুর্থ খণ্ডটি শুনিলে। বিভিন্ন চরিত্রত অভিনয় করিলে মনেশ্বর উৎপল বৰা, জেউতি সীমা বৰুৱা আৰু সোণমৈনাৰ চৰিত্ৰত অভিনয় করিলে শ্যামল চমুৱাই। উপন্যাসখনি পাঠ আৰু প্ৰযোজনা ঋতুপর্ণ দাসৰ। জল পদুমৰ পাঞ্চৈ উপন্যাসখনিৰ ধাৰাবাহিক পাঠৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একে সময়তে।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।

0: প্ৰজ্ঞাৰাগ স্বৰ্বসংকলনটিৰ পৰা পুলক বেনাৰ্জীৰ কণ্ঠৰ গীতটি শুনিলে।
1: আকাশত মেঘে গাজে, চহৰত লাগে ভয়, বাৰিষাৰ বানত বাট পথ নদী যেন হয়,
2: ঘৰত পানী সোমালে চুইচ কৰিব বন্ধ, বিদ্যুতৰ কামত কেতিয়াও নকৰিব দণ্ড,
1: নলাত যাবৰ প্লাষ্টিক নেপেলাব ভাই, ভাবি চিন্তি ফুটপাথত খোজ দিব মেন হল চাই,
2: হঠাৎ বাঢ়িলে পানী ওখ ঠাইলৈ যাব, বেছি পানীত গাড়ী চলে বিপদ মাতি নলব,
1: মাত্ৰ 6 ইঞ্চি পানীটো মানুহ উটি যায়, বাঢ়নী পানী দেখিলে ঘূৰি অহাটোৱে উপায়,
2: বিজুলী খুটাৰ পৰা দূৰতে থাকিব, হাতত এডাল লাঠি লৈহে পানীত নামিব,
1: নিজে সজাগ হৈ থাকিলেহে বাচিব আমাৰ প্ৰাণ।

0: নগৰীয়া বানৰ পৰা হওক সদায় সাৱধান।
1: অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ চমুকৈ ASDMAৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত। আধুনিক গীতৰ অনুষ্ঠানৰ শেষত শুনাব লৈছো ৰুণঝুন বৰষেমু স্বৰ্প সংকলনটিৰ পৰা সংগীতা কাকতি আৰু দিলীপ দাসৰ কণ্ঠৰ এই গীতটি।

0: पूर्व राष्ट्रपति यून सुक योल को 30 वर्ष की कारावास की सजा सुनाई और पीवी सिंधु ऑस्ट्रेलियाई ओपन बैडमिंटन टूर्नामेंट के महिला सिंगल्स के सेमीफाइनल में पहुंची। इसके साथ ही समाचार संध्या का ये अंक समाप्त हुआ। नमस्कार।
1: आकाशवाणी गुवाहाटीर মহাবাহু
2: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তো কথাটো কি
3: নহব কিয় হোমিওৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে
2: তাৰ মানে
3: মানেটো হল হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান
2: তাত কি হয়
3: হেৰো নহয় কি যক্ষ্মা ৰোগ ধৰা পেলোৱা মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ আৰু তোৰ যদি বিপিএল কাৰ্ড আছে তেতিয়া হলেতো গাখীৰতে মোহৰ খুটি
2: মানে
3: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই
2: তেতিয়া হলে
4: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী
1: আৰম্ভ কৰিছো অসমীয়া চিনেমাৰ গীতৰ অনুষ্ঠান চিত্ৰগীত অনুষ্ঠানৰ পুনতেই শুনাব লৈছো বদন বৰফুকন চিনেমাখনৰ এটি গীত ভূপেন হাজৰিকাৰ কণ্ঠত গীতৰ কথা নলিনীবালা দেৱীৰ

চিত্ৰগীতত এইবাৰ শুনাব লৈছো বদন বৰফুকন চিনেমাখনৰ আন এটি গীত ভূপেন হাজৰিকাৰ কণ্ঠত, গীতৰ কথা নলিনীবালা দেৱীৰ।

0: বদন বৰফুকন চিনেমাখনৰ পৰা ভূপেন হাজৰিকাৰ কণ্ঠত নলিনী পালা দেৱীৰ কথাৰে দুটি গীত শুনিলে।
1: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
2: হয়,
1: সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
2: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
2: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয় অ', শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
2: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: চিত্ৰগীতত এইবাৰ শুনাব লৈছো চিৰা চিনেমাখনৰ পৰা শিৱপ্ৰসাদ ভট্টাচাৰ্যৰ কথা আৰু কণ্ঠৰ এটি গীত।

চিত্ৰগীতত এইবাৰ শুনাব লৈছোঁ চিৰাজ চিনেমাখনৰ আন এটি গীত, শিৱপ্ৰসাদ ভট্টাচাৰ্যৰ কণ্ঠত। গীতৰ কথা পুৰুষোত্তম দাসৰ।

0: চিৰাজ চিনেমাখনৰ শিৱপ্ৰসাদ ভট্টাচাৰ্যৰ কণ্ঠৰ দুটিকেট শুনিলে।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: শ্ৰোতাসকলে শুনি আছে চিত্ৰগীত অনুষ্ঠানত। এইবাৰ শুনাব লৈছো ৰুণুমি চিনেমাখনৰ এটি গীত, ই ভি বৰুৱাৰ কণ্ঠত। গীতৰ কথা দৰ্পা শৰ্মাৰ।

0: ৰুণুমি চিনেমাখনৰ ই ভি বৰুৱাৰ কণ্ঠৰ কীৰ্তি শুনিলে।
1: আকাশত মেঘে গাজে, চহৰত লাগে ভয়, বাৰিষাৰ বানত বাটপথ নদী যেন হয়,
2: ঘৰত পানী সোমালে চুইচ কৰিব বন্ধ, বিদ্যুতৰ কামত কেতিয়াও নকৰিব দণ্ড,
1: নলাত যাবৰ প্লাষ্টিক নেপেলাব ভাই, ভাবি চিন্তি ফুটপাথত খোজ দিব মেন হল চাই,
2: হঠাৎ বাঢ়িলে পানী ওখ ঠাইলৈ যাব, বেছি পানীত গাড়ী চলে বিপদ মাতি নলব,
1: মাত্ৰ 6 ইঞ্চি পানীতো মানুহ উটি যায়, বাঢ়নী পানী দেখিলে ঘূৰি অহাটোৱে উপায়,
2: বিজুলী খুঁটাৰ পৰা দূৰতে থাকিব, হাতত এডাল লাঠি লৈহে পানীত নামিব,
1: নিজে সজাগ হৈ থাকিলেহে বাচিব আমাৰ প্ৰাণ, নগৰীয়া বানৰ পৰা হওক সদায় সাৱধান।
3: অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ চমুকৈ ASDMAৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
0: শ্ৰোতাসকলে শুনি আছে চিত্ৰগীত অনুষ্ঠানত। এইবাৰ শুনাব লৈছোঁ ৰুণুমি চিনেমাখনৰ আন এটি গীত, শেৱালী দেৱী আৰু ই ভি বৰুৱাৰ কণ্ঠত। গীতৰ কথা দৰ্পা শৰ্মাৰ।

0: ৰুণুমি চিনেমাখনৰ পৰা শেৱালি দেৱী আৰু ই ভি বৰুৱাৰ কণ্ঠৰ গীতটি শুনিলে। গীতৰ কথা আছিল দৰ্পা শৰ্মাৰ।
1: আকাশত মেঘে গাজে, চহৰত লাগে ভয়, বাৰিষাৰ বানত বাট পথ নদী যেন হয়,
2: ঘৰত পানী সোমালে চুইচ কৰিব বন্ধ, বিদ্যুতৰ কামত কেতিয়াও নকৰিব দণ্ড,
1: নলাত যাবৰ প্লাষ্টিক নেপেলাব ভাই, ভাবি চিন্তি ফুটপাথত খোজ দিব মেন হল চাই,
2: হঠাৎ বাঢ়িলে পানী ওখ ঠাই লৈ যাব, বেছি পানীত গাড়ী চলে বিপদ মাতি নলব,
1: মাত্ৰ 6 ইঞ্চি পানীতো মানুহ উটি যায়, বাঢ়নী পানী দেখিলে ঘূৰি অহাটোৱে উপায়,
2: বিজুলী খুটাৰ পৰা দূৰতে থাকিব, হাতত এডাল লাঠি লৈহে পানীত নামিব,
1: নিজে সজাগ হৈ থাকিলেহে বাচিব আমাৰ প্ৰাণ, নগৰীয়া বানৰ পৰা হওক সদায় সাৱধান।
3: অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ চমুকৈ ASDMAৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
0: চিত্ৰগীতৰ শেষত শুনাব লৈছো পাৰঘাট চিনেমাখনৰ পৰা দিলীপ কুমাৰ শৰ্মাৰ কণ্ঠৰ এটি গীতৰ কথা পুৰুষোত্তম দাসৰ।

0: চিত্ৰগীত অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক নিশাৰ আঞ্চলিক বাতৰি।
1: নমস্কাৰ, আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই যদুমণি শইকীয়া। আজি বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱস। শিশুৰ অধিকাৰ ৰক্ষা আৰু শিশু শ্ৰমিক নিৰ্মূল কৰাৰ উদ্দেশ্যে প্ৰতি বছৰে ৰাষ্ট্ৰসংঘৰ বিশেষ সহযোগী শাখা আন্তৰ্জাতিক শ্ৰমিক সংস্থাৰ সহযোগত সমগ্ৰ বিশ্বতে এই দিৱস পালন কৰা হয়। এই বছৰ এই দিৱসৰ বাণী হৈছে শিশু শ্ৰমিকৰ বাবে ৰঙা কাৰ্ড, শিশুৰ বাবে ন্যায্য খেলা, প্ৰাপ্তবয়স্কৰ বাবে মান্য কাম। অসমৰ বিভিন্ন জিলাত আজি শিশু শ্ৰমিক বিৰোধী দিৱস পালন কৰা হয়। ইফালে শিশু শ্ৰমিক বিৰোধী দিৱসৰ দিনাই ৰাজ্যৰ শ্ৰম বিভাগে গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত অভিযান চলাই 7 শিশু আৰু কিশোৰ শ্ৰমিকক উদ্ধাৰ কৰে। অভিযানকাৰী দলে 6 মাইলত অভিযান চলাই ঘৰুৱা কামত নিয়োজিত 3 কিশোৰীসহ এটি শিশু শ্ৰমিকক উদ্ধাৰ কৰে। তদুপৰি নুনমাটিৰ গেৰেজ আৰু কাৰ ৱাশ চেণ্টাৰত অভিযান চলাই দলটোৱে আন 3 কিশোৰক উদ্ধাৰ কৰে। পাছত উদ্ধাৰ কৰা শিশুসকলক শ্ৰম বিভাগে শিশু কল্যাণ সমিতিক গতাই দিয়ে। আনহাতে শিশুক শ্ৰমিক হিচাপে নিয়োজিত কৰাসকলৰ বিৰুদ্ধে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি শ্ৰম বিভাগৰ বিষয়াই সদৰি কৰিছে। ভৌগোলিক সূচ্যাংক লাভ কৰা তেজপুৰৰ সুস্বাদু লিচু আজি ছিংগাপুৰলৈ প্ৰেৰণ কৰা হয়। লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পতাকা জোকাৰি লিচু প্ৰেৰণ প্ৰক্ৰিয়াৰ শুভাৰম্ভ কৰে। কৃষি বিভাগৰ উদ্যোগত পোনপ্ৰথমবাৰৰ বাবে 500 কিলোগ্ৰাম লিচু ছিংগাপুৰলৈ ৰপ্তানি কৰা হৈছে। এই অনুষ্ঠানত কৃষিমন্ত্ৰী পীয়ুষ হাজৰিকাই অংশগ্ৰহণ কৰে। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে ছিংগাপুৰৰ চাহিদা অনুসৰি অসমে এতিয়াও লিচু ৰপ্তানি কৰিব পৰা হোৱা নাই, কিন্তু অসমৰ লিচুকে ধৰি বিভিন্ন কৃষি সামগ্ৰীৰ যে বিদেশত এখন উৎকৃষ্ট বজাৰ আছে সেই কথা ইতিমধ্যে স্পষ্ট হৈ পৰিছে। কিছুদিন পূৰ্বে ডুবাইলৈ তেজপুৰৰ 1000 কিলোগ্ৰাম লিচু ৰপ্তানি কৰাৰ প্ৰসংগও মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। চিৰাং জিলাৰ অন্তৰ্গত ৰাষ্ট্ৰীয় ঘাইপথছোৱাত ই ৰিক্সাৰ চলাচল নিষিদ্ধ কৰা হৈছে। ই ৰিক্সাৰ চলাচলৰ ৰাষ্ট্ৰীয় ঘাইপথত যান জঁটৰ সৃষ্টি হোৱাৰ লগতে বহু দুৰ্ঘটনা সংঘটিত হোৱাৰ তথ্য শেহতীয়াকৈ পোহৰলৈ আহিছে। ইয়াৰ পৰিপ্ৰেক্ষিততে জিলা পথ সুৰক্ষা সমিতিয়ে ৰাষ্ট্ৰীয় ঘাইপথত ই ৰিক্সা চলাচল সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিছে। আইন অমান্যকাৰীৰ বিৰুদ্ধে আৰক্ষী আৰু জিলা পৰিবহণ বিভাগক কঠোৰ ব্যৱস্থা গ্ৰহণৰ বাবেও নিৰ্দেশ দিয়া হৈছে। গুৱাহাটীৰ লালমাটিত থকা ভাৰতীয় উদ্যমিতা প্ৰতিষ্ঠানত প্ৰথম পৰ্যায়ৰ লোকপিয়লৰ বাবে 4 আয়োজন কৰা আৱাসিক প্ৰশিক্ষণ কাৰ্যসূচী আজি সফলতাৰে সামৰণি পৰে। যোৱা 9 পৰা 12 অনুষ্ঠিত এই প্ৰশিক্ষণ কাৰ্যসূচীৰ সময়ছোৱাত বিভিন্ন জিলাৰ 44 বিষয়া আৰু লোকপিয়ল পৰিচালনা সঞ্চালকালয় অসমৰ 15 বিষয়াকে ধৰি মুঠ 79 বিষয়াক প্ৰশিক্ষণ দিয়া হয়। এই প্ৰশিক্ষকসকলে পৰৱৰ্তী সময়ত 1109 ক্ষেত্ৰ প্ৰশিক্ষকক প্ৰশিক্ষণ প্ৰদান কৰিব। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সন্দৰ্ভত সাক্ষীৰ সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া অব্যাহত আছে। আজি ফাষ্টট্ৰেক আদালতত 2 সাক্ষীৰ সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া সম্পূৰ্ণ হয়। ৰাজা অসম আৰু আছাম পাব্লিক ৱৰ্কছৰ সভাপতি অভিজিত শৰ্মাই আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত সাক্ষ্য প্ৰদান কৰে। ৰাজা অসমে কালিৰ দিনটোতো আদালতত সাক্ষ্য প্ৰদান কৰিছিল যদিও সেয়া অসম্পূৰ্ণ হৈ ৰোৱাত আজি তেওঁৰ পুনৰ সাক্ষ্য প্ৰদান কৰে। ৰাজ্য চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগ তথা ধুবুৰী জিলাৰ অভিভাৱকৰ দায়িত্ব লাভ কৰা মন্ত্ৰী অশোক সিংহালে আজি ধুবুৰী জিলা পৰিদৰ্শন কৰে। এই পৰিদৰ্শনকালত মন্ত্ৰীগৰাকীয়ে জিলাখনৰ বিভিন্ন বিভাগীয় মুৰববীসকলৰ সৈতে এখন পৰ্যালোচনা বৈঠকত অংশ লয়। জিলাখনত চলি থকা বিভিন্ন চৰকাৰী আঁচনি আৰু প্ৰকল্পসমূহৰ ৰূপায়ণৰ অগ্ৰগতিৰ সন্দৰ্ভত পৰ্যালোচনা কৰা হয়। জিলা আয়ুক্ত মেঘানিধি দাহালে এই বৈঠকত ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত ধুবুৰী জিলাখন বানপানীত প্ৰতিবছৰে ক্ষতিগ্ৰস্ত হয় বুলি প্ৰকাশ কৰে। তেওঁ জিলাখনত ৰূপায়ণ হৈ থকা চৰকাৰৰ বিভিন্ন কল্যাণকামী আঁচনিৰ অগ্ৰগতিৰ সম্পৰ্কেও অভিভাৱক মন্ত্ৰীগৰাকীক অৱগত কৰে। অভিভাৱক মন্ত্ৰী শ্ৰীসিংহলে দক্ষতা উন্নয়ন আৰু শ্ৰম বিভাগক শিশু শ্ৰমিক সম্পৰ্কীয় প্ৰতিবেদন দাখিল কৰিবলৈও এই বৈঠকতে নিৰ্দেশ দিয়ে। আজিৰ পৰ্যালোচনা বৈঠকত হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগে গামোচা আৰু অন্যান্য সংগ্ৰহ মন্ত্ৰীগৰাকীৰ সন্মুখত প্ৰদৰ্শন কৰে। একেদৰে সংস্কৃতি বিভাগ, ক্ৰীড়া বিভাগ আৰু অৰ্থনীতি তথা পৰিসংখ্যা বিভাগৰ প্ৰতিবেদনসমূহ সংশ্লিষ্ট বিভাগীয় মুৰববীসকলে উপস্থাপন কৰে। মঙলদৈ চহৰৰ বৰুৱাপাৰা নিবাসী শ্ৰী শ্ৰীকৃষ্ণ ৰাস উৎসৱ সমিতিৰ প্ৰাক্তন সভাপতি সাংস্কৃতিক কৰ্মী গোলোক চন্দ্ৰ শইকীয়াৰ কালি নিশা গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়।

0: মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 76 বছৰ। আমাৰ নিশাৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বুলেটিন কাইলৈ পুৱা 7:05 শুনিবলৈ পাব।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু জীৱনৰ দিশবাণী এই অনুষ্ঠানত প্ৰচাৰিত হৈ আছে বিশিষ্ট শিক্ষাবিদ গৱেষক তথা লেখক ডক্টৰ বিজয়কৃষ্ণ দেৱশৰ্মাৰ অনাতাঁৰ আত্মজীৱনীৰ পুনৰ প্ৰচাৰ। তেখেতৰ সৈতে কথা পাতিছিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক ডক্টৰ অৱনী কুমাৰ ভাগৱতীয়ে। আজি এয়া দ্বিতীয় খণ্ড।
2: ছাৰ নমস্কাৰ।
3: নমস্কাৰ।
2: আমি যোৱা খণ্ডত আপোনাৰ জন্মস্থান, আপোনাৰ স্কুলীয়া জীৱন সেই সম্পৰ্কে আলোচনা কৰিলোঁ আৰু আমি গম পাইছিলোঁ যে আপোনাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা যেতিয়া মেট্ৰিক বুলি কৈছিলে তাতে মেট্ৰিকৰ দেওনা আপুনি খুব সুখ্যাতিৰে পাৰ হৈছিলে আৰু তেতিয়া আপোনাৰ পৰিয়াল নাইবা গোটেই অঞ্চলৰ মানুহে বৰ ভাল পাইছিলে, সেই কথাটো আমি যোৱা খণ্ডটোত আমি আপোনাৰ পৰা গম পাইছিলোঁ। এতিয়াতো জীৱনৰ শিক্ষাৰ যাত্ৰাটো বিশেষকৈ মেট্ৰিক পাছ কৰাৰ পিছতে আৰু খুব আৰম্ভ হয়, আপোনাৰো তেনেকুৱাকৈ নিশ্চয় আৰম্ভ হৈছে। গতিকে আপুনি, মই কটন কলেজত পঢ়া কথাটো মই জানো, গতিকে আপুনি অনুগ্ৰহ কৰি বৰপেটা চৰকাৰী স্কুলৰ পৰা মেট্ৰিক পাছ কৰি কটন কলেজলৈ কেনেকুৱাকৈ আহিল, কটন কলেজৰ অভিজ্ঞতা কেনেকুৱা হ'ল, কটন কলেজৰ শিক্ষক, কটন কলেজৰ শিক্ষা, কটন কলেজত আপোনাৰ অংকৰ যিবিলাক বন্ধু সেই সম্পৰ্কে আমাক কওক ছাৰ অকণমান।
3: আচলতে তেতিয়া এটা নিয়মৰ দৰে আছিল, ভাল হ'লে আৰু যদি সামৰ্থ্য থাকে তেনেহ'লে কটনত পঢ়িবই আহে, সেইটো এটা নিয়মৰ দৰে আছিল আৰু ময়ো সেই সূত্ৰে কটনত আহি নাম লগালোঁ। কটনত নাম লগাই প্ৰথম অৱস্থাত এলিচিন ৱাণ্ডাৰলেণ্ড হৈছিলোঁ আকৌ। তাৰ কাৰণটো হ'ল মোৰ ঘৰুৱা যি পৰিৱেশ আছিল হোষ্টেলত সেই পৰিৱেশ নাই। এই যে একেলগে বহু ল'ৰা ছোৱালীয়ে খাব লাগে, একেলগে গা ধুব লাগে, এই পৰিৱেশটো মোক কিন্তু প্ৰথমতে তাৰমানে একদম সম্পূৰ্ণ বিপৰীত পৰিৱেশ এটা পালোঁ। কিন্তু তেতিয়া মই যি হোষ্টেলত আছিলোঁ আৰু বৰপেটাৰ এটা নিয়ম আছিল বৰপেটাৰ ল'ৰা হ'লে ফৰ্থ ব্লকত থাকিবই, ময়ো আহি ফৰ্থ ব্লকত থাকিলোঁ আৰু আমাৰ ছুপাৰিণ্টেণ্ডেণ্ট আছিল সংস্কৃতৰ পৰা অধ্যাপক ৰজনীকান্ত দেৱশৰ্মা, তেওঁৰ ঘৈণীয়েক মোৰ সম্বন্ধত মাহী, গতিকে মই কৰোঁ কি প্ৰায় মাহীৰ ঘৰত খাওঁ আৰু মাহীৰ ঘৰতে থাকোঁ। এই কথাটো বৰপেটাৰ কেইটামান ল'ৰাই বাবাক জনালে কাইদা কৰি, তে বাবা কিন্তু প্ৰগতিশীল আছিল, তেওঁ এদিন আহিল, আহি প্ৰথমে মাহীৰ ঘৰত গৈছে আৰু মাহীৰ গৈ মোক পালে, মাহীক খুব ধমক দিছে যে মই তাক তোমাৰ ওচৰত যদি থবই লাগে তেতিয়াহ'লে হোষ্টেলত কিয় ৰাখিলোঁ, মই তোমাৰ তাতেই থলোঁগৈ, গতিকে তুমি তাক ভাত দিয়াটো বন্ধ কৰিবা। আচলতে বাবাই মোৰ কষ্টটো ঠিক বুজি পোৱা নাই, বাবাই বুজি পাইছে যে পৰিৱেশ সলনিৰ কাৰণেই এই অৱস্থাটো হৈছে। তাৰপিছত বাবাই হোষ্টেললৈ আহি মোক খুব বুজালে যে চা এই পৰিৱেশত এইটো নহয়, এতিয়া প্ৰথম কথা হ'ল তই ইয়াত নিশ্চিতভাৱে সন্তুষ্ট হ'ব লাগিব আৰু এতিয়া আমাৰ বৰপেটাৰ ঘৰৰ কথা পাহৰি যা। আৰু মহাক ৰজনীকান্ত দেৱশৰ্মাক কৈ গ'ল যে ইয়াক অলপ চাব, ই যাতে এই পৰিৱেশত খাপ খাই লয়, যেনেকৈ নহওক মোৰো কিন্তু সেই কথাখিনি গাত লাগিল আৰু 3 মাহমানৰ ভিতৰতে খাপ খাই ল'লোঁ। লৈ প্ৰথম আৰু মোৰ তেতিয়া হ'ম তেতিয়া লোকেল গাৰ্জেন এটা দিব লগা নিয়ম আছিল, মোৰ লোকেল গাৰ্জেন আছিল বাপুকৃষ্ণ চৌধুৰী, তেওঁ বৰপেটাৰে, তেওঁৰ ককায়েক বিখ্যাত শিক্ষক আছিল জয়কৃষ্ণ চৌধুৰী। বাপুকৃষ্ণ চৌধুৰীয়ে কিন্তু সদায় বক্তৃতা মাৰি থাকে যে বাপা এনে হ'ব তেনে হ'ব তেনে হ'ব, আৰু তেওঁৰ দীক্ষাত আচলতে মই দীক্ষিত হ'লোঁ আৰু কটন

0: কলেজৰ আই এছ চি পৰীক্ষাত খুব ভাল ফলাফল কৰিব পাৰিলোঁ। সেই সময়ত মোৰ বন্ধু আছিল দেৱানন্দ শইকীয়া, যি
1: আমাৰ
0: লগত একেলগে পঢ়া
1: প্ৰখ্যাত শিক্ষক আছিল।
0: তেওঁ খোৱা বোৱাৰ পৰা আমাৰ বছৰত মেট্ৰিক পৰীক্ষাত প্ৰথম হৈছিল। আৰু উৎপল ভৰালী, ভৰালী ব্ৰাদাৰ্ছ ল'ৰা, সিও বৰ চোকা ল'ৰা আছিল, আমি একেই আছিলোঁ। আৰু এজন মোৰ বিশেষ বন্ধু আছিল আই এছ চিত, এতিয়া নাই, তেওঁ অকালতে ঢুকাল, কুমুদ শৰ্মা, বিখ্যাত কুমুদ শৰ্মা, যি আছুৰ উপদেষ্টা আছিল। তেওঁ কুমুদ শৰ্মা আছিল মোৰ
1: নলেগেলৈছিল,
0: তেওঁ আছিল মোৰ নলেগেলৈ লগা বন্ধু আচলতে। আৰু পিছত তেওঁৰ এনেকুৱা হ'ল যে তেওঁ মোক এৰি থাকিবই নোৱাৰে, গতিকে বি এছ চিত তেওঁক মই হোষ্টেললৈ লৈ আহিছিলোঁ।
1: তাৰমানে বৰপেটাৰ পৰা আহি কটনৰ কটনৰ পৰিৱেশ পালে, কটনৰ শিক্ষকসকল, আৰু কটনততো গোটেই অসমৰ বা অসমৰ বাহিৰৰ তেতিয়া ছাত্ৰ ছাত্ৰীবিলাক থাকে, গতিকে আপুনি বহল পৰিৱেশত সুন্দৰকৈ মিলি জুলি আই এছ চি ধুনীয়াকৈ পাছ
0: কৰিলোঁ। অংকৰ প্ৰতি ৰাপটো মোৰ সেই সৰুতে যি জন্মিছিল সেই কমি যোৱা নাই। আৰু আই এছ চিটো সেইবাৰ অংকত খুব কম সংখ্যকহে লেটাৰ পাইছিল, কিন্তু ময়ো পাইছিলোঁ। গতিকে বাপুকৃষ্ণ চৌধুৰীয়ে কৈছে, তুমি বাবা, তেওঁ অংকৰেই, গতিকে তুমি কিন্তু হেৰি হ'ব লাগিব, তো অংকত অনাৰ্চ ল'ব লাগিব। গতিকে অংকত অনাৰ্চ ল'লোঁ। অংকত অনাৰ্চ লৈ বৰ সন্তুষ্ট হ'লোঁ কিন্তু আচলতে। আৰু মোৰ লগত থাকিল এই দেৱানন্দ শইকীয়া আৰু উৎপল ভৰালী, আমি তিনিওটাই কিন্তু সমানে ভাল ল'ৰা আছিলোঁ, মানে ভাল ল'ৰা বুলি ক'লে যিটো কয় সেইটো আছিলোঁ। আৰু মোৰ লগত গণিতত অনাৰ্চ লৈ, সেই সময়ত অনাৰ্চত ফাৰ্ষ্ট ক্লাছটো প্ৰায় নাছিলেই, গতিকে আমি ছেকেণ্ড ক্লাছ পালোঁ। মই ছেকেণ্ড ক্লাছ ছেকেণ্ড হ'লোঁ। ছেকেণ্ড হৈ অসম চৰকাৰৰ পৰা সেই সময়ত ভাৰতৰ বিভিন্ন ঠাইত ইঞ্জিনিয়াৰিঙৰ ছিট সংৰক্ষিত আছিল। আৰু মই বেনাৰসত এটা ছিট পালোঁ,
1: বি এছ চি পাছ কৰি।
0: বেনাৰসত তেতিয়া মই ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং পঢ়িব গ'লোঁ। ইতিমধ্যে মোৰ এটা দুৰ্ঘটনা ঘটিল আই এছ চিতে। আই এছ চিত প্ৰথম বৰ্ষৰ শেষৰ পিনে মোৰ ডাঙৰ আই ওলাইছিল, আৰু ডাঙৰ আই ওলোৱাটো বৰ কম সাধাৰণতে, কিন্তু ডাঙৰ আই ওলালে কিবা নহয় কিবা এটা অন্যায় কৰি থৈ যায়, এই কথাৰ প্ৰবাদ কিন্তু সঁচা। মোৰ কোনো দাগ নৰল, কিন্তু মোৰ চকু নষ্ট কৰি থৈ গ'ল। আৰু আই এছ চিত যে মই পজিশ্যন নাপালোঁ তাৰ কাৰণ কিন্তু মই পঢ়িব নোৱাৰা। আৰু সেই সময়ত পাণবজাৰত এজনেই চকুৰ বিশেষজ্ঞ আছিল, তেওঁ হ'ল এইচ চি ৰয়, ৰয় বুলি। ৰয়ে কিন্তু বাৰে বাৰে কৈছিল যে বাপা, তুমি আই এছ চিটো ড্ৰপ দিয়া, তুমি এই তিনিমাহ পঢ়িব নালাগে, তো পঢ়িলে চকুৰ অন্যায় হ'ব। কিন্তু মোৰ সেই চকুৰ অন্যায় হ'ল। মই আৰু আই এছ চিত বাদ দিয়া কথাটো ভাবিব নোৱাৰি, গতিকে আই এছ চি দিলোঁ। আৰু মই আই এছ চিত পজিশ্যন নোপোৱাৰ সেয়ে এটা কাৰণ। কিন্তু তাৰপিছত বি এছ চি লৈ আহিলোঁ। ইতিমধ্যে গণিত লোৱা মানে অলপ বেছি কষ্ট কৰিব লাগে, গতিকে চকুৰ মোৰ জোৰ পৰে, গতিকে বি এছ চিটো মোৰ চকুই বৰ দিগদাৰ দিলে। কিন্তু যিয়ে নহওক, বেনাৰসত যেতিয়া পঢ়িব গ'লোঁ ইঞ্জিনিয়াৰিঙত, তেতিয়া সেই সময়ত ছিট পোৱাৰ পাছত শিক্ষাধিকাৰ ডি পি আইৰ কোঠাত গৈ এখন বন্দোবস্ত পত্ৰত চহী কৰিব লাগে যে আহি মই অসম চৰকাৰৰ কাম কৰিম। গতিকে মই গৈছিলোঁ। সেই সময়ত শিক্ষাধিকাৰ আছিল সুভাষ চন্দ্ৰ ৰাজখোৱা, মই তেওঁৰ কোঠাত গৈ চহী কৰিছিলোঁ। আৰু তেওঁৰ লগত মোৰ এটা চিনাকি পৰ্ব হৈছিল, সেয়াও এটা ঘটনাৰ দৰে। মই যেতিয়া বি এছ চিত পঢ়ি থাকোঁ, তেতিয়া তেওঁৰ শালপতিৰ ল'ৰা

0: মৃদুল ভট্ট বলি, তেওঁ অতি অঘাইতম ল'ৰা এটা হোষ্টেলত আহিছিল আৰু তাক বাপেকে হোষ্টেলত আহি ৰাখিছিল নিয়ন্ত্ৰণ কৰাৰ কাৰণে। দেউতাক জেইলৰ আছিল, বসন্ত ভট্টাচাৰ্যী। তেওঁ গৈ ৰজনীকান্ত দেৱশৰ্মাক কৈছিল যে ইয়াক মই গতালোঁ একমাত্ৰ ঠিক কৰিবৰ কাৰণে, আৰু মৃদুল ভট্টৰ মাক, তাৰমানে বসন্ত ভট্টৰ ঘৈণীয়েক পৰিবাৰ, ৰজনীকান্ত দেৱশৰ্মাৰ প্ৰিয় ছাত্ৰী আছিল সংস্কৃতৰ। গতিকে তেওঁ ক'লে, তেতিয়া ছাৰে ক'লে, মই মহাই বুলি মাতিছিলোঁ, তেওঁ ক'লে যে হোষ্টেলত এজন ল'ৰা আছে, সিয়ে প্ৰিফেক্টো, তাৰ ওচৰত যদি গতোৱা যায় তেনেহ'লে সি কিন্তু নিয়ন্ত্ৰণ কৰিব, আৰু সি হ'ল বিজয়। গতিকে তেওঁ বসন্ত ভট্ট আৰু তেওঁৰ পৰিবাৰ আহি মোক মৃদুল ভট্টক গতাই দি গ'ল। অপৰঞ্চি দায়িত্ব যে তাক নিয়ন্ত্ৰণ কৰিব লাগে। মৃদুল ভট্ট এনেকুৱা অঘাই তেওঁ যে গৰমৰ দিনত তাৰ গৰম লাগিছে, একো কথা নাই, তেতিয়া হোষ্টেলৰ বাৰাণ্ডাত এটা ড্ৰাম থাকে খোৱা পানীৰ, সেই ড্ৰামটোৰে পানী গা ধুই দিলে, কাৰণ সেই সময়ত পানী নিয়ন্ত্ৰিত, পুৱা আৰু গধূলিয়ে পায় আৰু নাপে। গতিকে তেওঁ, কিন্তু মৃদুল ভট্টৰ এটাই দুৰ্বলতা, গণিতত কেঁচা, গতিকে মোৰ ওচৰত গণিত পঢ়িব আহে, সেই অস্ত্ৰৰে মই কিন্তু তাক পৰাস্ত কৰিলোঁ।
1: তেখেত মানে সুৰেশ ৰাজখোৱাৰ যিহেতু
0: শালপতিৰ ল'ৰা,
1: গতিকে মানে আপোনাক গম পালে,
0: গম পালে। তাৰপিছত আহিলোঁ, আহি তেওঁলোকে হেৰি কৰি যেতিয়া ইলেক্ট্ৰিকেলত পঢ়িব গ'লোঁ বেনাৰসত, বেনাৰস তেতিয়া বৰ নাম কৰা বিশ্ববিদ্যালয়, আৰু তাৰ ইঞ্জিনিয়াৰিং বেংক বুলি কৈছিল, বেনাৰস ইঞ্জিনিয়াৰিং কলেজ। তাত অতি বিদগ্ধ পণ্ডিতবিলাকে পঢ়াইছিল। মই ইলেক্ট্ৰিকেলত প্ৰথম বছৰৰ পৰা দ্বিতীয় বছৰলৈ ফাৰ্ষ্ট হ'লোঁ, ফাৰ্ষ্টো হেৰি কৰিলোঁ। প্ৰথম বছৰত কোনো প্ৰেক্টিকেল নাছিল, ছেকেণ্ড ইয়াৰত প্ৰেক্টিকেল আৰম্ভ হয়। তে মই যেতিয়া প্ৰেক্টিকেল কৰিব ল'লোঁ, মোৰ চকুই খুব আমনি কৰা হ'ল, চকুই তাৰমানে তাক সহ্য নকৰে, প্ৰেক্টিকেলত বৰ জোৰ পৰে। তে আল্টিমেটলি এনেকুৱা হ'ল যে মোৰ চকু ফুলি ওলমি আহিল। তেতিয়া ইঞ্জিনিয়াৰিঙৰ হেডজনে কিন্তু মোক যথেষ্ট যত্ন কৰিছিল, সেই এজন গুৰু। মই জীৱনত কিন্তু শিক্ষাগুৰুৰ পৰা বৰ সহায় পাইছোঁ। তেওঁ আছিল নৰসিংহ ৰাও বুলি এজন চাউথৰ মানুহ, দক্ষিণৰ। সেই ছাৰে চকু ডাক্তৰৰ তাত লৈ গৈ যিমান পাৰে চেষ্টা কৰিছে, আৰু বেনাৰসৰ তেতিয়া মেডিকেল কলেজখিনি খুব বিখ্যাত আছিল। শেষত চকুৰ সেই যিজন প্ৰধান শিক্ষক, তেওঁ ক'লে যে ই কিন্তু কিছুদিন ৰেষ্ট লোৱা ভাল চকুৰ, গতিকে সি এতিয়া আচলতে পঢ়িব নালাগে। সেই কথাখিনি কিন্তু মোৰ আগত কোৱা নাই, ছাৰক ক'লে, নৰসিংহ ৰাওক। নৰসিংহ ৰায় শেষত মোৰ কোঠাত আহি বহি বুজাই বঢ়াই ক'লে যে তুমি এটা বছৰ জিৰণি লোৱা, তুমি আকৌ আহিবা, মই তোমাক ছেকেণ্ড ইয়াৰতে এডমিশ্যন দিম, কোনো কথা নাই। তে সেই সূত্ৰে মই
1: গুচি আহিল
0: ইঞ্জিনিয়াৰিং। কিন্তু গুচি আহিলোঁ, গুচি আহি গুৱাহাটীত নাথাকি তেতিয়া মোৰ ভনী জোঁৱাই উত্তৰ লখিমপুৰৰ ইঞ্জিনিয়াৰ আছিল, তেওঁ বৰপেটাৰেই, দেৱেন্দ্ৰ নাথ শৰ্মা, শেষত চিফ ইঞ্জিনিয়াৰ হৈ ৰিটায়াৰ্ড হৈছে, এতিয়া নাই। মই তেওঁৰ ঘৰত গ'লোঁ, যাওঁতে মই দণ্ডেশ্বৰ গগৈৰ লগত দেখা দেখি হয়। দণ্ডেশ্বৰ গগৈ এতিয়া বিখ্যাত স্কুল ইন্সপেক্টৰ, তেওঁক মই কৈ গ'লোঁ যে ছাৰ এনেকুৱা এনেকুৱা, দণ্ডেশ্বৰ গগৈৰ লগতো মোৰ সম্বন্ধ হৈছিল, কিন্তু মোৰ এটা সামৰ্থ্যৰ কাৰণে। মই ক্লাছ ছেভেনৰ পৰা স্কুল টুৰ্ণামেণ্টত আহিছিলোঁ সদায় বৰপেটা স্কুলৰ পৰা ডিবেট হ'বলৈ, আৰু প্ৰায়ে সেই তৰ্ক প্ৰতিযোগিতাত মই প্ৰথম হৈছিলোঁ। গতিকে দণ্ডেশ্বৰ গগৈ ছাৰে মোক অতি মৰম কৰিছিল, আৰু তিনি চাৰিবাৰ যেতিয়া প্ৰথম হৈছোঁ, ছাৰে স্বাভাৱিকতে এটা মানে মৰম কৰে। গগৈ ছাৰে কিন্তু

0: টো হিচাপ কৰি চাই দেখিলে যে কলেজিয়েটত এটা পোষ্ট খালী আছে। সেয়েও এক কাহিনী। আৰু সেই পোষ্টটো খালীয়ে হৈছে মোক হাইস্কুলত পঢ়োৱা শিক্ষাগুৰু হৰেকৃষ্ণ দাস, তেওঁ দুলীয়াজানৰ অইল ইণ্ডিয়া স্কুলৰ প্ৰিন্সিপাল হৈ গৈছে। তেতিয়া দণ্ডেশ্বৰ গগৈ ছাৰে ক'লে যে এইটো বিজয়কে সোমাই দিওঁ। তেওঁ হিচাপ কৰি তেওঁ এখন টেলিগ্ৰাম দিলে, কাম এণ্ড জইন কটন কলেজিয়েট স্কুল। মই তেতিয়া ভনী যোৱাই সেই বুলি বোলে হয়তো আপুনি এনেই থাকাত কৰি কলেজিয়েটত সোমাওক যাই। মই আহিলোঁ, কলেজিয়েটত সোমালোঁ। তেতিয়া কলেজিয়েটৰ হেড মাষ্টৰ আছিল উমাকান্ত শৰ্মা বুলি এজন। মই প্ৰথম দিনা সোমায়ে প্ৰথম দিনে চাৰিটা ক্লাছ লৈছোঁ অদ্ভুত ধৰণৰ, গণিত, ওখ গণিত, এডিশ্যনেল মেথমেটিক্স, সংস্কৃত আৰু অসমীয়া, দুটা নাইনত দুটা টেনত। মানে ল'ৰাক বোধে মই কিবা এটা দিব পাৰিছিলোঁ।
1: স্কুলখন খুব ভাল, খুব ভাল স্কুল, ভাল স্কুল।
0: আৰু মোৰ অতি প্ৰিয় ছাত্ৰ তেতিয়া এই বিজ্ঞানী দিলীপ চৌধুৰী,
1: ফিজিক্সৰ,
0: তাক মই টেনত পঢ়াইছোঁ তেতিয়া। তাৰ লগত আৰু এজন ভাল ল'ৰা আছিল, সি ইঞ্জিনিয়াৰ হৈ ৰিটায়াৰ্ড হৈছে, কৃষ্ণকান্ত কলিতা বুলি। যিয়ে নহওক, তো গ'লোঁ। দ্বিতীয় দিনা যেতিয়া মই স্কুলত গৈছোঁ, উমাকান্ত শৰ্মাই মোক ক'লে যে মই আপোনাক ৰাখিব নোৱাৰিম, ইতিমধ্যে এজন শিক্ষক মোৰ আছে আৰু তেওঁ কিন্তু বি কে শৰ্মা। মই অলপ অভিমানী হ'বনি যেতিয়াই তেওঁ তেনেকৈ কৈছে, ঠিক আছে মই গুচি যাওঁ বুলি মই গুচি আহিলোঁ। আৰু সেই উত্তৰ লখিমপুৰৰ পৰা আহি মই কিন্তু কুমু ধৰ্মাৰ লগত আছোঁ। কুমু ধৰ্মা আৰু দাদা তেতিয়া শুক্ৰেশ্বৰত একেলগে থাকে, দাদা এল আই চিৰ অফিচাৰ। তে গ'ল, যোৱা কথা গ'ল,
1: সেই দুদিন গৈ পেলাই আৰু আপুনি স্কুল
0: নাই কৰি গ'ল। তে মই ভাবিলোঁ আকৌ মই লখিমপুৰতে গুচি যাম। কিন্তু দুদিন পিছতেই সোণাৰাম স্কুলৰ হেডমাষ্টৰ গৈ মোৰ তাত ওলাইছে শুক্ৰেশ্বৰত। তাৰমানে ইতিমধ্যে মই যে ঘূৰি আহিছোঁ এই কথাটো এটা প্ৰচাৰ হ'ল, আৰু সেইটো দণ্ডেশ্বৰ গগৈ ছাৰে কৰিছে আচলতে, যে ক'ৰবাত যদি গণিতৰ শিক্ষক লাগে তেনেহ'লে এনেকুৱা ল'ৰা এটা আহিছে। তাৰপে গৈ মই নৰেণ শৰ্মাক মই চিনি নাপাওঁ তেতিয়া।
1: নৰেণ শৰ্মা তেখেত প্ৰধান শিক্ষক,
0: প্ৰধান শিক্ষক
1: আমাৰ সোণাৰাম স্কুলৰ, হয়।
0: তেওঁ পৰিচয়টো দিলে, দি ক'লে যে চোৱা, তেওঁৰ লগতো মোৰ এটা সম্বন্ধ ওলাল। তোৰ পৰাই গম পালোঁ মোৰ দাদা এটা ৰালপতি, বাবাৰ ভাগিনৰ ৰালপতি। গতিকে যিয়ে নহওক, তেওঁ ছাৰে ক'লে যে এনে এনে তুমি মোৰ স্কুললৈ আহা, মই তোমাক হোষ্টেলৰ ছুপাৰিণ্টেণ্ট কৰি দিম। তেওঁ মোক এটা টোপ দিলে আচলতে। তো মই খুব ভাল পালোঁ লখিমপুৰত যোৱাতকৈ সোণাৰাম স্কুলত এটা সোমাব এটা সুবিধা পালোঁ। আৰু তাৰ পিছদিনাই আহি মই সোণাৰাম স্কুলত শিক্ষকতা কৰিলোঁ। কৰাৰ পাছত হোষ্টেলৰ ছুপাৰিণ্টেণ্টো হ'লোঁ। তে গৈ মোৰ এটা সংস্থানো হ'ল, থকা ঠাইও পালোঁ আৰু চাকৰিও হ'ল। কিন্তু এটা বৰ ডাঙৰ কথা হ'ল, এই যে দিলীপ চৌধুৰীহঁত আছিল ক্লাছ টেনত, তেওঁ গৈ সিহঁত হোষ্টেলত আছিল কলেজিয়েটৰ। হোষ্টেলৰ ছুপাৰিণ্টেণ্ট আছিল এজন ভূগোলৰে কিন্তু বিখ্যাত শিক্ষক। তেওঁ যাই ক'লে যে আমাক এই ছাৰজনক কিন্তু লাগিবই, এই ছাৰজনে অসমীয়াও পঢ়াব পাৰে, সংস্কৃত পঢ়াব পাৰে, গণিতো পঢ়াব পাৰে। ঠিক এসপ্তাহমান পাছতে এই তেওঁৰ নাম আছিল শুক্ৰেশ্বৰ নাথ। শুক্ৰেশ্বৰ নাথ গৈ মোৰ হোষ্টেলত ওলাল সোণাৰামৰ। তেতিয়া পৰিচয়টো দিলে, তে বোলে এনে এনে কথা, মই আহিছোঁ আপোনাৰ কৃতিত্বৰ কাৰণে। বোলোঁ মানে? বোলে আপুনি এদিন পঢ়াই ছাত্ৰক যে এনেকৈ মুগ্ধ কৰিব পাৰিছে, এইটো এটা সাংঘাতিক কথা, আৰু ছাত্ৰই এতিয়া আপোনাক বিচাৰিছে। মানে দিলীপ চৌধুরীর নামটো

0: জানিব নালাগে আৰু আপুনি তাহাঁতৰ লগত সেই বিষয়ে কথা নাই। আৰু আপুনি ৰিক্সাত যাব, ৰিক্সাত আহিব, তাৰ খৰচো আমি দিম। ক'ৰ পৰা দিছিল মই এতিয়াও নাজানো, কিন্তু মোক সেইটো বন্দোবস্ত কৰি দিলে, এখন ৰিক্সা ঠিক কৰি দিলে, ৰিক্সাত আহোঁ, ৰিক্সাত যাওঁ আৰু তাহাঁতক পঢ়াওঁ।
1: তাহলে প্ৰত্যক্ষভাৱে আপুনি কটন কলেজত এৰিলেও পৰোক্ষভাৱে আকৌ
0: শিক্ষকতা
1: সোণাৰামত থাকিলে,
0: এইবিলাক
1: কথা বাৰু মানে আমোদজনক কথা। কেনেকুৱাকৈ শিক্ষক ছাত্ৰ কেনেকুৱাকৈ এটা ভাল কাম কৰাৰ কাৰণে চবেই কেনেকুৱাকৈ লাগি ধৰে
0: লাগি ধৰে। তাৰপিছত ইতিমধ্যে দিলীপ চৌধুৰীৰ ৰিজাল্ট খুব ভাল হ'ল, ষ্টেণ্ড কৰিলে, দুয়োটাই ষ্টেণ্ড কৰিছে। নাইনৰ কেইটাকো পঢ়ালোঁ আৰু ইতিমধ্যে সোণাৰাম স্কুলত মই এটা কাম কৰিলোঁ। কিন্তু সোণাৰাম স্কুলতো গৈ মই টেনত দেখিলোঁ চাৰিটামান ল'ৰা খুব ভাল ল'ৰা আছে। গতিকে মই নৰেন শৰ্মাক ক'লোঁ যে এই চাৰিটা ল'ৰাক অলপমান যদি আমি পঢ়াওঁ ঘৰুৱাভাৱে তেনেহ'লে কিন্তু খুব ভাল ফল কৰিব। অঁ বোলে তুমি যি ইচ্ছা কৰা। তেতিয়া মই ভাল ল'ৰা দহটা বাছি বেলেগে ল'লোঁ আৰু সাধাৰণ ল'ৰাবিলাকক বেলেগে ল'লোঁ। লৈ স্কুল ছুটিৰ পিছত এক ঘণ্টা ইহঁতক, এক ঘণ্টা ইহঁতক মই পঢ়াওঁ আৰু এক পইচাও মই লোৱা নাই, বিনা পইচাই মই এই কৰিলোঁ। কিন্তু তাৰ ফলাফল মেট্ৰিকৰ পৰীক্ষাত ওলাল। এটা এজন তুমি জানিবা আমাৰ কটন কলেজৰ ফিজিক্সৰ নাম কৰা অধ্যাপক আছিল চন্দ্ৰ দাস, চন্দ্ৰ দাসৰ ল'ৰা, সি পজিশ্যন পালে, দুটা গণিতত লেটাৰ পালে, তাৰপিছত সোণাৰামৰ পৰা আৰু তিনিটাই লেটাৰ পালে। এই ৰিজাল্ট কিন্তু সোণাৰামৰ ইতিহাসত বিৰল। সোণাৰাম স্কুলৰ ইতিহাসত তেতিয়ালৈ কোনেও গণিতত লেটাৰ পোৱা নাছিল। আনকি দুৰ্গা দাসৰ দৰে শিক্ষকেও পঢ়াইছিল তাত, তেতিয়াও কিন্তু কোনেও লেটাৰ পোৱা নাই। এই কথাটোৱে কিন্তু DPI সুৰেশ ৰাজখোৱাৰ দৃষ্টি আকৰ্ষণ কৰিলে। আৰু এইটো সাংঘাতিক কথা যে এজন DPI স্কুলৰ খবৰ ৰাখিছে। তেওঁ লগে লগে সোণাৰাম স্কুলৰ হেডমাষ্টৰলৈ এখন টেলিগ্ৰাম পঠাইছে যে স্পেচিয়েল শ্বিলঙত থাকে, কংগ্ৰেচুলেশ্যন, স্পেচিয়েল কংগ্ৰেচুলেশ্যন টু মেথছ টিচাৰ। গ'ল স্কুলতো খুব ভাল পালে। আৰু নৰেন শৰ্মাই আচলতে মোক লৈ বৰ মানে হেৰিয়েই কৰিছে, গৌৰৱ কৰিছে। ইতিমধ্যে সুৰেশ ৰাজখোৱাই সেই কথাটোতে ক্ষান্ত নাথাকিল, এসপ্তাহ পিছত আহি স্কুলত ওলাল,
1: নিজে আহি গ'ল,
0: নিজে আহি গ'ল। তেওঁ আহি কৈছে নৰেন শৰ্মাক, নৰেন শৰ্মাৰো তেওঁ কণ্টেম্পৰাৰী আৰু একে বিষয় কলকাতা ইউনিভাৰ্চিটিত পঢ়া হিষ্ট্ৰি, গতিকে তেওঁক কৈছে সুৰেশ ৰাজখোৱা আহিছে, DPI অহা নাই। এইবুলি কৈ তেওঁ ক'লে আপোনাৰ অংকৰ গণিতৰ শিক্ষকক মাতত। মই তেতিয়া অষ্টমমান শ্ৰেণীত পঢ়াই আছিলোঁ। মাতিলে, মাতাৰ পাছত যেতিয়া আহিলোঁ সুৰেশে দেখি কৈছে, আৰে বিজয় তুমি সোমাইছা, নৰেনবাবু ৰিজাল্ট এইকাৰণে ভাল হৈছে। নৰেনবাবুও আচৰিত, DPI কেনেকৈ চিনি পায়, আগৰ ঘটনাবিলাক নাজানে। পিছত কিন্তু সুৰেশ ৰাজখোৱাই চব কথা ক'লে। কোৱাৰ পাছত মই যেতিয়া হেৰি কৰিছোঁ, তেতিয়া সুৰেশ ৰাজখোৱাই কিন্তু এটা কল্পনা কৰিলে যে তুমি শিকোৱা কথাখিনিত কিবা এটা নতুনত্ব আছে, গতিকে আমি কিবা এটা কৰিম, এইবুলি তেওঁ মোক লগত লৈ গুচি গ'ল।
1: তাৰমানে বেনাৰস হিন্দু ইউনিভাৰ্চিটিৰ ইঞ্জিনিয়াৰিঙৰ ছাত্ৰজন ইয়ালৈকে ঘূৰি আহিল,
0: ঘূৰি
1: আহি এজন তেওঁ
0: শিক্ষক,
1: আৰু সেইজন শিক্ষক ছাত্ৰ ছাত্ৰীক পঢ়াই পেলাই শিক্ষা দিগতাৰ দৃষ্টি আকৰ্ষণ কৰিলে। এই কথাটো সেই সময়, আৰু এই কথাটোৱে সেই সময়ত শিক্ষাৰ প্ৰতি মানুহৰ আগ্ৰহ আৰু দায়বদ্ধতাৰ কথাটো খুব
0: সুন্দৰকৈ প্ৰকাশ কৰিছে।
1: আৰু কটনৰ কলেজিয়েটৰ শিক্ষকজনে আকৌ তেওঁৰ ল'ৰাকেইটাৰ কাৰণে আকৌ আপোনাক যে আকৌ নি পেলাই যে ব্যৱস্থা কৰি দিলে
0: হোষ্টেলৰ,
1: ভাবিলে বৰ আচৰিত লাগে।
0: দৰমহাতকৈ অধিক তেওঁলোকে মোক পইচা দিছিল।

0: তেতিয়া কটন কৈছে ৰিক্সাৰ উপৰি মোক 300 টকা দিছিল।
1: তাৰমানে সোণাৰাম স্কুলত আপুনি হোৱাৰ পিছত আৰু বিশেষকৈ গণিত শিক্ষাৰ ক্ষেত্ৰত আৰু যথেষ্ট আগবাঢ়িলে আৰু তেওঁলোকে স্থান লাভ কৰিলে মেট্ৰিক পৰীক্ষাত, গতিকে এইটো এটা ডাঙৰ খবৰ হ'ল। আৰু এই যে শিক্ষকতাৰ প্ৰতি আপোনাৰ বোধহয় নিশ্চয় মোহ সোমাই গ'ল, শিক্ষকতাটোকো আপুনি লাহে লাহে এইটো এৰিব নোৱাৰা অৱস্থা হ'ল, গতিকে এই এই আমাৰ এইটো খণ্ডৰ এইটো সমাপ্তি ভালেই হ'ল। এজন ছাত্ৰ এজন শিক্ষক হ'ল, এই শিক্ষকজন পিছত আকৌ শিক্ষক হৈছে, এই শিক্ষকজন আকৌ ছাত্ৰ হৈছে, গতিকে আমি ইয়াৰ পৰৱৰ্তী খণ্ডত এই সোণাৰাম স্কুলৰ শিক্ষকজন কেনেকুৱাকৈ আকৌ ছাত্ৰ হ'ল সেই কথাটো আমি আলোচনাৰ মাধ্যমলৈকে আনিম। আৰু সেই যে আপুনি গণিত বিষয়ৰ ছাত্ৰ হ'ল আকৌ গৈ পেলাই বেনাৰস হিন্দু ইউনিভাৰ্চিটি, এই কথাটো আমি আপুনি গোটেই ইয়াৰ ৰহস্যটো আমাক সুন্দৰকৈ জনাব লাগিব। গতিকে আজিৰ এই খণ্ডটো আমি ইয়াতে সামৰণি মাৰিলোঁ। আপোনাক নমস্কাৰ ছাৰ। অহা খণ্ডত আৰু বিশেষকৈ আপোনাৰ বেনাৰস হিন্দু ইউনিভাৰ্চিটিত আপোনাৰ গণিত শিক্ষা আৰু আপুনি তাৰপিছত যিটো ডক্টৰেট ডিগ্ৰী লাভ কৰিলে
0: IIT
1: খড়গপুৰৰ পৰা, সেই দুয়োটা কথা আমি আলোচনা কৰিম। ধন্যবাদ ছাৰ।
0: ধন্যবাদ।
2: জীৱনৰ দেশবাণী এই অনুষ্ঠানত ইমান পৰে শ্ৰোতাসকলে, বিশিষ্ট শিক্ষাবিদ গৱেষক তথা লেখক ডক্টৰ বিজয় কৃষ্ণ দেৱ শৰ্মাৰ অনাতাঁৰ আত্মজীৱনীৰ পুনৰ প্ৰচাৰৰ দ্বিতীয় খণ্ড শুনিলে। তেখেতৰ সৈতে কথা পাতিছিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক ডক্টৰ অবনী কুমাৰ ভাগৱতীয়ে। অনুষ্ঠানটিৰ প্ৰযোজনা আছিল অশোক ভট্টাচাৰ্যৰ। এইলানি সাক্ষাৎকাৰৰ পৰৱৰ্তী খণ্ড শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা দিনৰ এই একেই সময়তে। জীৱনৰ দেশবাণী অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল।
3: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এটি ঘোষণা, এই বছৰৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে আয়োজিত অনুষ্ঠানৰ অংশ হিচাপে আয়ুষ মন্ত্ৰালয়ে গিনেছ ৱৰ্ল্ড ৰেকৰ্ডছ নামৰ প্ৰতিষ্ঠানৰ জৰিয়তে আটাইতকৈ অধিক ব্যক্তিয়ে অংশগ্ৰহণ কৰা অনলাইন যোগসত্ৰৰ বিশ্ব অভিলেখ স্থাপনৰ প্ৰয়াস কৰিছে। 14 জুন তাৰিখে পুৱা 6:15 পৰা 7:35 আয়োজন কৰা এই অনলাইন যোগসত্ৰত ভাগ ল'ব খোজা ব্যক্তিসকলে 1800-315-7008 এই নম্বৰলৈ ফোন কৰি সংযোগ কাটি দিবলৈ অনুৰোধ কৰা হৈছে। পঞ্জীয়ন হোৱাৰ পিছত এই সত্ৰত ভাগ ল'বৰ বাবে প্ৰয়োজনীয় লিংক হোৱাটছএপ বাৰ্তাযোগে প্ৰেৰণ কৰা হ'ব। তদুপৰি 21 জুন তাৰিখে আয়োজিত মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ মূল যোগাসন সত্ৰৰ সমান্তৰালভাৱে অংশগ্ৰহণ কৰিব খোজা অনুষ্ঠান প্ৰতিষ্ঠান তথা শিক্ষানুষ্ঠানসমূহে yoga.ayush.gov.in এই পৰ্টেলৰ জৰিয়তে যোগাযোগ কৰিব পাৰিব।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আগবঢ়াইছো এটি বিশেষ অনুষ্ঠান, আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা। এই অনুষ্ঠানটিৰ পৰিকল্পনা, পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। আমাৰ প্ৰাণৰ

0: আমাৰ প্ৰাণৰ ভূপেন হাজৰিকাৰ আদৰৰ শ্ৰোতা, আপোনাক নমস্কাৰ। যোৱা দুটাকৈ খণ্ডত আমি ডক্টৰ ভূপেন হাজৰিকাৰ গীতৰ বিস্তাৰ এই বিষয়ত কথা পাতি আছো আৰু যোৱা খণ্ডতে আমি সামৰণি মাৰিছিলোঁ ভূপেন হাজৰিকাই একাধিকবাৰ নিজৰ গীত বাণীবদ্ধ কৰাৰ প্ৰসংগত। কেতিয়াবা নিজৰে একোটি গীত তেখেতে বিভিন্ন সময়ত দুবাৰকৈ বাণীবদ্ধ কৰিছে আৰু বহু সময়ত নিজৰ গীত আন শিল্পীক গোৱাইছে, তাৰ পাছত নিজেও সেই গীতটি গাইছে, বা প্ৰথমে নিজে গাইছে তাৰ পাছত আন শিল্পীক সেই গীত গোৱাইছে। সেই প্ৰসংগত আমি কথা পাতি আছোঁ। আমি এই বিষয়ত কথা আলোচ কৰি আছোঁ গুৱাহাটীৰ প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক, অসমৰ এগৰাকী বিশিষ্ট লেখক ডক্টৰ পৰমানন্দ মজুমদাৰ ডাঙৰীয়াৰ সৈতে। এনে গীতৰ প্ৰসংগত মনলৈ আহিছে লতিঘুটি চিনেমাৰ এটি গীত, কোনে কয় মই অকলশৰীয়া, পৃথিৱী নকবা মই অকলশৰীয়া, মই আৰু মোৰ ছাঁ। সেই গীতটি চিনেমাটো কৰিলে আৰু পাছত আকৌ নিজেই গালে। মুকেশক এটি গীত গাইছিল চিকমিক বিজুলীত,
1: ঘৰ আমাৰ মাটি হয়।

0: আকাশবাণী আৰু ভূপেন হাজৰিকা বুলি ক'লে ভালেমান গীতৰ জন্ম কথা ইয়াৰ লগত জড়িত হৈ পৰে, আৰু ভূপেন হাজৰিকাৰ জীৱনৰ বহু গীত আকাশবাণী ষ্টুডিঅ'তে জন্ম হৈছিল, যি পিছত আকৌ অন্য ধৰণে প্ৰচাৰ বা প্ৰসাৰ লভিছে। সেই ধৰণৰ গীত তেওঁ পাছত ৰেকৰ্ডিং কৰা আপোনাৰ কি কি মনত পৰিছে এই মুহূৰ্তত?
1: আকাশবাণীত আচলতে আকাশবাণীত তেওঁৰ বহু অবিস্মৰণীয় গান আকাশবাণীত আছে। আমি গীতিমিলিকাত প্ৰায়ে শুনো, সেই গীতিমিলিকাৰ গোৱা গান বহু গান পিছত তেওঁ গ্ৰামাফোন ৰেকৰ্ড কৰিছে, কিন্তু পিছত গোৱা গান আৰু আকাশবাণীৰ গানৰ দুয়োটাৰ মাজত মই পাৰ্থক্য লক্ষ্য কৰিছোঁ। যেনে ৰেডিঅ'ত তেওঁ এটা নিয়ম বৰদলৈ এটা গান আছে, বৰ সুন্দৰ গান, মই এই মাটিৰে ল'ৰা।

0: নবকান্ত বৰুৱাৰ
1: নবকান্ত বৰুৱাৰ নিয়ৰৰ ফুলটো ৰেডিঅ'ৰ গানটো অপূৰ্ব। ৰেডিঅ'ত ইমান সুন্দৰকৈ গাই দিছে, তেনেকৈ যেন কোনোৱে গাব নোৱাৰিব। তেওঁ নিজেও দ্বিতীয়বাৰ তেনেকৈ গাব পৰা নাই।

0: আছে ৰুইতৰ বলিয়াবান,
1: ৰঙানদী বলিয়াবান বুলি যে প্ৰথমতে গাইছিলে,
0: নহয় ৰুইতৰ বলিয়াবান, আমি জয়ন্ত হাজৰিকাৰ গানটো আমি শুনি আছোঁ, কিন্তু ভূপেন হাজৰিকাৰ হৃদয় গাইছে ৰুইতৰ বলিয়াবান, ভূপেন হৃদয় গাইছিলে, গায়কীটোৰ অলপ পাৰ্থক্য আছে, কিন্তু সুৰটো একেটা, ভূপেন হাজৰিকাৰ অলপ বলিষ্ঠভাৱে গাই জয়ন্ত হাজৰিকাৰ
1: মিঠা হয়, সেই গীতটোৰ জন্ম কাহিনী সম্পৰ্কে আমি অলপতে এটা খণ্ডত উল্লেখ কৰিছিলোঁ, অৱশ্যে যিহেতু ৰঙানদীৰ বানপানীত মানুহক বানসাহাৰ্য দিবলৈ যাওঁতে তাত তেতিয়া লিখিছিলে, তাত প্ৰথমতে লিখিছিলে ৰঙানদীৰ বলিয়া বান তই কলনো ঢাপলি মেলিছে বুলি লিখিছিল, পাছত যেতিয়া গীতটি কৰিলে তেতিয়া ৰঙানদীটো আনি লুইট কৰি বিশাল কৰি আকাশীৰ লগতে সকলোৱে সামৰি থৈ দিলে বুলি উল্লেখ আছে,
0: কিন্তু দুইজনে কিন্তু একে সময়তে গোৱা দেই, বোধহয় ভূপেন হাজৰিকাই গোৱাটো তেওঁ ৰেকৰ্ড কৰা নাই, ৰেডিঅ'তে আছে, জয়ন্ত হাজৰিকাৰ পৰৱৰ্তী কালত গ্ৰামোফোন ৰেকৰ্ডত লৈ গ'ল ৰেডিঅ'ৰ পানী পেলাই কৰিলে, গতিকে দুইটা ৰেডিঅ'তে গোৱা,
1: আৰু যিহেতু তেতিয়া সুৰ বাহিনী যে গীতটো খুব গাইছিলে,
0: হয় হয়,
1: সেই গীতটি ব্যাপক ৰূপত জয়ন্ত হাজৰিকাৰ গীতটি প্ৰচাৰ হোৱা বোধকৰ এটা মূল কাৰণ সেইটো হ'ব পাৰে,
0: সেইটো
1: মানুহৰ মাজলৈ গীত
0: মানুহৰ মাজত
1: পোনে পোনে গুচি গ'ল
0: জয়ন্ত
1: হাজৰিকাৰ কথা,
0: আৰু তেনেকুৱা ৰেডিঅ'
1: গীত আছিলে লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰেম প্ৰেম বুলি,
0: প্ৰেম প্ৰেম বুলি কেতিয়াবা ৰেডিঅ'ত গাইছে।

0: একৰ্ডৰ গানটোৰ পাৰ্থক্য আছে।
1: হয়,
0: একৰ্ডত আমি যিটো শুনিছোঁ, ৰেডিঅ'ৰ গানটোৰ এটা বেলেগ মাধুৰ্য আছে, ৰেকৰ্ডৰ গানটোৰ এটা বেলেগ মাধুৰ্য
1: আছে।
0: দুইটাৰ পাৰ্থক্য আছে গায়কৰ।
2: আৰু কিছু এনে গীত আছে যিবিলাক গীত তেখেতে গাইছিল, পাছত যেতিয়া গাইছে তেতিয়া আন শিল্পী হতুৱাই গাইছে, বহু সময়ত নিজৰ ভগ্নীক তেখেতে
0: ৰাধাচূড়া ফুলগুজি,
1: হয়
0: ৰাধাচূড়া ফুলগুজি, তেওঁ এই গানটো ভূপেন হাজৰিকাই ৰেডিঅ'ত গাইছে, কিন্তু তেওঁৰ ভনীয়েক কবিতা বৰুৱাই ৰেকৰ্ড কৰিছে প্ৰথম। তাৰপিছত কিন্তু উষা মঙ্গেশকৰ ৰেকৰ্ড কৰিছে আৰু কুমাৰ কুমাৰ ৰেকৰ্ড কৰিছে। প্ৰথম কিন্তু ভূপেন হাজৰিকাই ৰেডিঅ'ত গাইছে, ভনীয়েকে গ্ৰামোফোন ৰেকৰ্ড কৰিছে সেই গানটো।
2: ৰাধাচূড়াৰ ফুলগুজি গীতটিৰ উষা মঙ্গেশকৰে গোৱা যিটো সংস্কৰণ, সেই গীতটি আমাৰ হাতত আছে, তাৰে কিয়দংশ এইখিনিতে শুনাব খুজিছোঁ।

0: তেনে আৰু আৰু কি গীতৰ কথা মনলৈ আহিব আপোনাৰ? আমি বা লুইত বলিয়াবানৰ কথাটো ক'লো, আৰু গান
1: আৰু এটা গান জয়ন্ত হাজৰিকা আৰু ভূপেন হাজৰিকাৰ দুইজনে পৃথককে গোৱাটো মই ক'ব পাৰোঁ, বৰ সুন্দৰ গান। মোৰ মন বাঘ যদি আজি চৰাই হয়,
0: বৰ সুন্দৰ।

0: আৰু জয়ন্ত জগে গৈছে মোৰ মন বাঘ যদি আজি প্ৰজাপতি হয় একেটাই এই যিটো লুইতৰ বলিয়া বানৰ যিটো কথা কৈছিলো ভূপেন জগে অলপ উচ্চ হৃদ গায় আৰু এওঁ অলপ তাৰিকে গায় কিন্তু এইটো শব্দ এটা সলনি
1: দুইটা গানে পৃথকে বৰ
0: মধুৰ গীত শুনিবলৈ
1: দুইটা বেলেগ বেলেগ কেৱল এটা চৰাই আৰু আনটো প্ৰজাপতি

0: মোৰ ধাৰণা ইলাবুচু আছিল বোধহয় লগত কোনোবা কোনোবা কবিতা বৰুৱা থকা বুলি কয় তেওঁক মই সুধিছিলোঁ নহয় তোক ইলাবুচুৱে গাইছে সেই গানটো আৰু পিছত তেওঁ গোৱাটো প্ৰায় 70 দশকত আকৌ তেওঁ কৈছে আহা ওলাই আহ অকলে গাইছে পিছত অকলে পিছৰ গানটো বেছি মানুহে জানে এতিয়া
1: কেতিয়াবা যেতিয়া পিছৰবাৰ বাণীবদ্ধ কৰে গীত এটা তেতিয়া অলপমান ক'ৰবাত সুৰৰ যেনেকৈ সালসলনি হয় শব্দৰো কিছু
0: শব্দৰ
1: ঘটে তেনে এটি গীত আছিলে এটি কুহি।

0: ভূপেন হাজৰিকাৰ গীতত ইতিহাস চেতনাৰ কথাটো আচলতে আলোচনা কৰিবলগীয়া আৰু গৱেষণা কৰিবলগীয়া এটি বিষয়। এতিয়া এটি গীতে এচোৱা এচোৱা সময় বান্ধি থৈ দিয়ে, যিদৰে জুয়ে পুৰা 83 নিৰ্বাচনী বছৰ মোৰ ভাইটো নোহোৱা হ'ল জাননে খবৰ, এই গীতটিয়ে সেই সময়ৰ ছবিখন চকুৰ আগত
1: তুলি ধৰিছে। প্ৰতিটো গীতেই এক একোটা ইতিহাস, সেই সময়ৰ ইতিহাস আচলতে তেনেকৈ কৰিছে। কেইটামান খুব গুৰুত্বপূৰ্ণ গান তেওঁ কিয় দ্বিতীয়বাৰ ৰেকৰ্ড নকৰিলে মাজে মাজে মোৰ প্ৰশ্ন হয়, যেনে সাগৰ সংগমত কটনা সাঁতুৰিলোঁ, তেওঁ কিন্তু দ্বিতীয়বাৰ নাগালে অসমীয়াত, কিন্তু বাংলাত গাইছে দুবাৰ। ঠিক তেনেকৈ বিস্তীৰ্ণ পৰাৰে তেওঁ দ্বিতীয়বাৰ গোৱা নাই অসমীয়াত, দ্বিতীয়বাৰ ৰেকৰ্ড কৰা নাই, কিন্তু বাংলাত কৰিছে। মানুহে মানুহৰ বাবে তেওঁ দ্বিতীয়বাৰ ৰেকৰ্ড কৰা নাই, এই যে তিনিটা প্ৰমিনেণ্ট গান দ্বিতীয়বাৰ তেওঁ অসমীয়াত ৰেকৰ্ড কৰা নাই,
0: অসমীয়াত কৰা নাই,
1: বাংলাত কিন্তু আছে,
0: হিন্দীটো কৰিছে,
1: হিন্দীটো কৰিছে, হিন্দীটো কৰিছে। মানুহে মানুহেতো বাংলাত মানে দুই তিনবাৰ হৈছে। আচলতে সুৰটো প্ৰথমতে সৃষ্টি হৈছিলে বাংলাত, তাৰপিছত অসমীয়াত তেওঁ গানটো লিখিছিল।
0: সেই বাংলা সংস্কৰণটোকে বিবিচিয়ে শতিকাৰ
1: 20 শতিকাৰ শ্ৰেষ্ঠ গান হিচাপে তালিকাভুক্ত কৰিছিলে বাংলা গানটো।
0: বাংলা গানটো হয়, কিন্তু মূলটো আছিল অসমীয়া,
1: মূলটো অসমীয়া,
0: অসমীয়া,
1: কিন্তু মূলটো হেৰি কথাটোৱে অসমীয়াতে মূল, কিন্তু বাংলাত সুৰটো আগতে সৃষ্টি কৰিছিল তৰুণ বেনাৰ্জীয়ে গাইছিলে। 1966 চনতে তৰুণ বেনাৰ্জী এটা গান বাংলাত গাইছিলে, সেই গানটোৰ সুৰটো কম বিদেশী সুৰৰ আৰ্হিত কৰিছিলে
0: ভূপেন হাজৰিকাই
1: কৰা। কেলকাতাত এটা বিদেশী দল এটা আহিছিলে, আফ্ৰিকাৰ দল নেকি মই পাহৰিলোঁ ঠিক, য'ত অনুষ্ঠানটো হৈছিলে তাত ভূপেন হাজৰিকা চাব গৈছে আৰু লগত বহি আছিল পুলক বন্দ্যোপাধ্যায়। গানটোৰ সুৰটো ইমান ভাল লাগিল তেওঁলোকৰ, পুলক বন্দ্যোপাধ্যায় কৈছে যে হেৰি তুমি এইটো হেৰি কৰা, কথা বহাই দিয়া, এটা এটা গান হৈ যাব।
0: সুৰটো
1: সেই সুৰটোত গানটো বহালে তেওঁ পিছফালে সলনি কৰিছে। সেই প্ৰথম

0: তরুণ বন্দ্যোপাধ্যায় মোৰ ধাৰণা তেওঁ গাইছিলে গানটো
1: সেইটো মানুহ মানুহৰ জন্য আছিল নে আনকি আছিল
0: নাই নাই বেলেগ আছিল
1: শব্দমালা বেলেগ
0: ৰোমান্টিক পুৰা ৰোমান্টিক ধৰ্মীয় গান তাৰপিছতেই অসমলৈ আহিলতো এই যে ছাথি ভাষাৰ যিটো সংঘৰ্ষ হ'ল অসমীয়া আৰু বাংলা ভাষী মানুহৰ মাজত ঠায়েতে যে সংঘৰ্ষ হ'ল তেতিয়া হেমাংগ বিশ্বাস আৰু ভূপেন হাজৰিকাই অসমৰ বিভিন্ন স্থানলৈ এটা দল লৈ পেলাই শান্তিৰ কাৰণে ঘূৰতেই এই মানুহে মানুহৰ গানটো সৃষ্টি হৈছিলে গানটো সৃষ্টি কৰাত বেছি সময় হোৱা নাই কিয় সুৰটো তেওঁ আছে নে বাজি সেই সুৰত তেওঁ বহাইছিলে গতিকে প্ৰথম মানুহে মানুহে সুৰটো প্ৰথম অসমীয়াত সৃষ্টি হোৱা নাই প্ৰথম বাংলাত সৃষ্টি হৈছে অসমীয়াত গানটো সৃষ্টি হ'ল অসমীয়াৰ পৰা হুবহু ৰূপান্তৰ বাংলালৈ গ'ল
1: কেৱল
0: এটা লাইন লগ লগাইছে বাংলাত জীৱন জীৱনৰ জন্মটো লগ লগাইছে
1: সেইটো
0: গীতেই তেওঁৰ এটা ডাঙৰ
1: পৰিচয় ভূপেন হাজৰিকা বুলি ক'লে সেই গীতটোৰ কথাই মানুহৰ মনলৈ আহে ভূপেন হাজৰিকাই প্ৰায় সকলো ধৰণৰ গীতেই তেখেতৰ জীৱনকালত গাই গ'ল লোকগীতেই হওক কিম্বা আধুনিক গীতেই হওক শাস্ত্ৰীয় সুৰৰ গীতো তেখেতে গাইছে এবাৰ ৰবীন্দ্ৰ ভৱনৰ এটি অনুষ্ঠানতে তেখেতে উল্লেখ কৰিছিল যে বনগীতৰ কাৰণে বিখ্যাত আনন্দীয়াম দাসেও শাস্ত্ৰীয় সুৰ আধাৰিত এটি গীত তেখেতৰ হতুৱাই বাণীবদ্ধ কৰাইছিল সেইটো আছিল স্মৃতিৰ বুকুত থৈ যাম মই প্ৰীতিৰ ৰঙা ৰক্তলেখা এইটো শাস্ত্ৰীয় সুৰ আধাৰিত এটি গীত এধৰণৰ কথা এটা কৈছিল ভূপেন হাজৰিকাই এটি ৰবীন্দ্ৰ সংগীতো গাইছিল সেই বিষয়ে অকণমান কওকচোন
0: ভূপেন হাজৰিকাৰ ৰবীন্দ্ৰ সংগীত মানে ৰবীন্দ্ৰনাথৰ শতবৰ্ষৰ সময়তে বোলে শতবৰ্ষৰ সময়তে গোটেই ভাৰতবৰ্ষতে তেওঁৰ গান মানে প্ৰচাৰ কৰাৰ এটা ইয়াতে লোৱা হৈছিলতো তেতিয়া আকাশবাণী ৰেডিঅ'ও তেতিয়া ৰবীন্দ্ৰনাথৰ গানবিলাক অসমীয়া কৰাৰ হেৰি লৈছিলে দিলীপ শৰ্মা এইবিলাক চব লগ লাগি বহুত গান এতিয়াও সেইবিলাক বজাই থাকে সেই সময়তে মোৰ একজেক্ট মোৰ চনটো মই মনত পৰা নাই কাৰণ ৰেকৰ্ড সময় দেখা নাই এখন গ্ৰাউণ্ড ৰেকৰ্ড ওলাইছিল সেইখনে বোধহয় একমাত্ৰ ৰবীন্দ্ৰ সংগীতৰ অসমীয়া অনুবাদৰ গ্ৰাউণ্ড ৰেকৰ্ড দুটা গানৰ এটা গান গাইছিলে দিলীপ শৰ্মাই সেইটো অনুবাদ কৰিছিলে নৱকান্ত বৰুৱাই মই জনামতে আৰু ইফিটিত আছিলে ভূপেন হাজৰিকাই গাইছিল ৰবীন্দ্ৰ সংগীত এটা তেওঁ কিন্তু নিজে অনুবাদ কৰি গাইছিলে দিনবোৰ মোৰ সোণৰ সজাত বাংলাত তেওঁ ৰবীন্দ্ৰ সংগীত গোৱা নাই অসমীয়াত তেওঁ সেই সময়তে এইটো অনুবাদ কৰি গাইছে আৰু দ্বিতীয়বাৰ তেওঁ ৰবীন্দ্ৰ সংগীত গোৱা আমাৰ ক'তো চকুত পৰা নাই
1: ফাংচনত
0: ৰবীন্দ্ৰনাথৰ কথা কয় হয়তো দুই এটা ক'ত লাইনো গাব পাৰে কিন্তু ৰেকৰ্ড তেওঁ কৰা নাই
1: সেই গীতটিকে পিছত আৰু এগৰাকী শিল্পীয়ে নিজৰ কণ্ঠত বাণীবদ্ধ কৰিছে সেই বিষয়ে কনচাৰ্টসকলক জনাওক
0: সেই গানটো এই নৱকান্ত বৰুৱাৰ অনুবাদটো যিহেতু আছিলে সেই গানটো তেওঁৰে ভাগিনী ঋজুশ্ৰী শৰ্মা মজুমদাৰে ৰেকৰ্ড কৰিছে আজি তিনি বছৰমান আগতে
1: দুইটা গীতে ৰেকৰ্ড কৰিছে
0: নহয় এটা ভূপেন হাজৰিকাই গোৱাটো তেওঁ ৰেকৰ্ড কৰিছে
1: আমি এই মুহূৰ্তত শ্ৰোতাসকলক সেই গীতটি শুনাব পাৰোঁ আৰু সেই গীতটিৰে আমি আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা এই অনুষ্ঠানৰ আজিৰ খণ্ডৰ পৰাও বিদায় ল'ব খুজিছোঁ আপুনি আমাৰ অনুষ্ঠানত উপস্থিত থাকি শ্ৰোতাসকলৰ সৈতে ভূপেন হাজৰিকাৰ একেটা গীতৰে একাধিক বাণীবন্ধনৰ বিষয়ে বা কোনো কোনো গীতৰ নেপথ্য কাহিনীৰ বিষয়েও জনালে আপোনাৰ যোগেদি ভূপেন হাজৰিকাৰ জীৱন সম্পৰ্কে অন্যান্য ভালেমান নজনা কথাও জানিব পাৰিলোঁ আপোনাক ধন্যবাদ জনাই অনুষ্ঠানৰ পৰা বিদায় আহ্বান জনাইছোঁ
0: ধন্যবাদ মোৰ ধন্যবাদ দিলোঁ আপোনালোকক কাৰণ ভূপেন হাজৰিকা এটা বিশাল আচলতে গৱেষণাৰ বিষয় তেওঁৰ গানেই এটা গৱেষণাৰ বিষয় গতিকে মই ভাল পাইছোঁ যে আকাশবাণীয়ে নিয়মীয়াভাৱে ভূপেন হাজৰিকাৰ কিছুমান অনুষ্ঠান কৰিছে শতবৰ্ষৰ সময়ত সেইটো আমাৰ কাৰণে খুব ভাল লাগে।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া সময় নিশা 10:30 হৈছে। অন্ত পৰিল আমাৰ আজিৰ অনুষ্ঠান প্ৰচাৰণৰ। কাইলৈৰ অনুষ্ঠান মুকলি কৰা হ'ব 4:30 বজাত। আজিলৈ মই পম্পী কলিতাই বিদায় লৈছোঁ। নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।

0: वंदे मातरम।
1: सुफला मलयजशीतला शस्यशा।

सुहासिनी सुमधुरभाषिणी।

নমস্কাৰ, সুপ্ৰভাত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আজি শনিবাৰ 1433 ভাস্কৰাব্দৰ জেঠ মাহৰ 29 দিন, 1948 শকাব্দৰ জেঠ মাহৰ 23 দিন, 2026 খ্ৰীষ্টাব্দৰ জুন মাহৰ 13 তাৰিখ। এতিয়া সময় পুৱা 5:33 গৈছে।